আকাশবাণী তেজপুৰ, আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি চতুৰ্থ দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 22 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: ৰবাৰ্ট কালিস্মাৰে কৈছিল, খঙৰ বশীভূত হৈ কাম কৰিব নাপায়। খং কৰি কৰা কামৰ বিষময় ফলৰ কথা চিন্তা কৰি খং দমন কৰিব লাগে।
1: এয়া আকাশবাণী তেজপুৰ।
0: ক্ষন্তেক পিছতে 6 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

0: Conference of Anti-Narcotics Task Force, NTF, ANTF, heads of states and union territories in New Delhi today. The two-day conference, which will be organized by the Narcotics Control Bureau, NCB, will serve as a powerful platform to safeguard future generations from the menace of drugs. Based on the theme, United Resolve, Shared Responsibility, the conference will discuss the role of the ANTFs in attaining the envisaged vision of Narcotics Control 2026-2029. The Ministry of Home Affairs said during the event, Mr. Shah will release television commercials, TVCs, to spread awareness amongst people about drug abuse. It was informed that the Home Minister will also lay the foundation stones for the new complexes of Narcotics Control Bureau, NCB, zones in Lucknow and Dehradun. The Election Commission plans to increase the number of tribunals in West Bengal to ensure speedy disposal of applications from people whose names have been excluded from the electoral rolls during the SIR process. The state currently has 19 tribunals. The commission is expected to tell the Supreme Court today that the number should be increased to at least 42, with one tribunal for each Lok Sabha constituency in the state. The Supreme Court is scheduled to hear 13 petitions today relating to the Special Intensive Revision or SIR of electoral rolls. The Commission is likely to apprise the Court of the need for more tribunals during the hearing. Karam Festival, a vibrant celebration of Jharkhand's rich tribal culture, nature and the bond between brother and sister, is being celebrated across the state today with traditional fervor and enthusiasm. Special cultural and state-level programs are being organized across Jharkhand to mark the auspicious occasion. In women's cricket, India will face Sri Lanka in the gold medal clash at Asian Games in Nishin, Japan today. The match will begin at 10:30 a.m. IST. India sealed their spot in the final with a dominant 114-run victory over Bangladesh. And that is the end of this news bulletin.
1: Media Mabhor 411.5 meter or FM Endor 101.6 megahertz out. Ia আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো মুকুতামালা
2: আত্মজীৱনী জীৱন জীৱন বৰ অনুপমত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে লিখিছিল জীৱন এক জিজ্ঞাসা এই জিজ্ঞাসাৰ শেষ নাই জীৱন এক অনন্ত যাত্ৰাও এই যাত্ৰাৰো শেষ নাই গোটেই জীৱনজুৰি মই বিভিন্ন ৰহস্যৰ সন্ধান কৰিছো প্ৰতিটো ৰহস্যৰ স্থিতি আছে প্ৰশ্ন আছে উত্তৰ অৱশ্যে আংশিক জীৱনত বহুতবাৰ ভয়ংকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছো শয্যাশায়ী দেউতাৰ অতি সংকটাপন্ন মৃত্যুবত অৱস্থাৰ মাজত আইজনীৰ বিয়াখন পাতিবলগা সময়খিনিত তাইৰ যমজ সন্তান দুটা জন্ম হোৱাৰ সময়ত পাৰিবাৰিক মাটি বাৰী সম্পৰ্কীয় বিভিন্ন কঠিন সমস্যাত মোৰ মামীৰ উপহীৰ কঠিন ৰোগৰ সময়ত আইজনীৰ ছেপ্টিক ফিভাৰ হৈ জোৱা থোৱা অৱস্থাত ডাঙৰ ভাই সোণৰ এক অচিনাকী ব্যাধিৰ সময়ত সৰগ ভাগি মূৰত পৰা অৱস্থাত যি মহাশক্তিয়ে মোক হাত পাতি ধৰি ৰক্ষা কৰিছে সেই বিষয়ে বৰ্ণনা দিবলৈ গ'লে মানুহে মোক ধৰ্মপ্ৰচাৰিকা বুলিও ভাবি ল'ব পাৰে এয়া মোৰ ব্যক্তিগত জীৱনত ব্যক্তিগত সত্য অভিজ্ঞতাৰহে বৰ্ণনা মোৰ সত্য অন্বেষণৰহে কাহিনী অন্বেষণ কেৱল অন্বেষণ গছৰ পাত সৰে পাত ওলায় পাত সৰে পাত ওলায় পাত ওলায় পাত সৰে পাত ওলায় পাত সৰে এনেকৈ মই গৈ থাকোঁ গীৰ্জা মছজিদ মন্দিৰ নামঘৰৰ তোৰণ পাৰ হৈ হৈ মোৰ অবিৰত যাত্ৰা অবিৰাম পুৱাৰ ব্ৰহ্ম মুহূৰ্তত প্ৰত্যক্ষ কৰোঁ ভুৱনেশ্বৰীক মধ্যাহ্ন সূৰ্যত দৰ্শন পাওঁ বিষ্ণুক জীৱনৰ বিভিন্ন প্ৰহৰত দেখা দিয়ে দশ মহাবিদ্যাই গীতাৰ বিশ্বৰূপ সসীম অসীম বিয়পী মই ক'ত অনুভৱ কৰা নাই মহত্তম সেই শক্তি

0: সকলোতে, মোৰ প্ৰতিটো নিশ্বাসত, প্ৰতিটো কৰ্মত, মোৰ প্ৰাণশক্তি সেই শক্তিৰেই অস্তিত্ব। এই যে ডিভাইন ডিছকণ্টেণ্টমেণ্ট, স্বৰ্গীয় অতৃপ্তি, এই যে ৰহস্যময় হিউমেন ৰিলেশ্যনশ্বিপ, এই যে সংজ্ঞাবিহীন মানসিক স্তৰবোৰ, এই যে পূৰ্ব নিৰ্দিষ্ট ঘটনাবোৰ, দৈৱ সংযোগবোৰ, এইবোৰৰ অৰ্থ বিচাৰি মনে নিৰন্তৰ অহা যোৱা কৰে মাটিৰ পৰা আকাশলৈ, আকাশৰ পৰা মাটিলৈ। কিবা এটা বিচাৰি ফুৰোঁ, অহৰহ কিবা এটাৰ অনুসন্ধানত থকাটো মোৰ এটা নিৰন্তৰ অভ্যাসত পৰিণত হৈছিল। তেতিয়া অৱশ্যেই জনা নাছিলোঁ মই এক সত্যকে বিচাৰি ফুৰিছোঁ। আকাশলৈ মূৰ তুলি চাওঁ, কিজানিবা কিবা দেখোঁ, পোহৰত, আন্ধাৰত, বিদ্যুতত, কাণ পাতো মেঘৰ গৰ্জনত, কিজানিবা কিবা শুনো, বতাহৰ হোঁ হোঁনিত, কিজানিবা কিবা শুনো, নদীৰ সোঁতত কিজানিবা কিবা দেখোঁ, কোন শব্দত মই কি বিচাৰোঁ, কোনেও নুশুনা হৃদয়ৰ শব্দত, আৰ্তনাদত, বলি দিয়া পশুৰ কাতৰ ক্ৰন্দনত, প্ৰণয়ৰ অফুট গুণগুণনিত, শাস্ত্ৰীয় গীতৰ আৰোহণৰ তুংগত, কোনটো শব্দ, কোনটো শব্দই মোৰ অন্বেষণৰ পথত পোহৰ পেলাব, বিথোভেনৰ চিম্ফনীত কি আছে ৰহস্যৰ সেই চমকনি, মুনলাইট চোনাটাত কোনটো শ্লোক, পুৰাণৰ কোনটো কাহিনীত, বেদান্তৰ কোনটো উপলব্ধিত। মই এবাৰ হাত থওঁ বাইবেলত, এবাৰ হাত থওঁ কোৰাণত, এবাৰ হাত থওঁ বৌদ্ধ শাস্ত্ৰত, তন্ত্ৰশাস্ত্ৰৰ ভাইব্ৰেশ্যনত কি সত্য আছে, মই কোন ৰূপত কাক প্ৰাৰ্থনা কৰোঁ, মাৰ মুখৰ কাকুতি ঘোষাৰ সুৰে মোৰ অন্তৰ বিগলিত কৰে, কৃষ্ণৰ ৰূপে মোক সন্মোহিত কৰে, ভাগৱতৰ বেদস্তুতিয়েই মোৰ শেষ প্ৰাৰ্থনানে, ইয়াতো সিপাৰৰ গূঢ়তত্ব ক'ৰবাত আছে নেকি, তৃষ্ণাৰ বিশাল জোৱাৰে মোৰ বুকুত খুন্দিয়াই থাকে।
1: আজিৰ মুকুতামালাৰ কথাখিনি নিৰ্মল প্ৰভা বৰদলৈ ৰচনা পালোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো তুলিকা মহন্তৰ কণ্ঠত কেইটিমান লোকগীত।

লোকগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা, শিল্পী তুলিকা মহন্তৰ কণ্ঠত।

তুলিকা মহন্তৰ কণ্ঠত লোকগীতকেইটি শুনিলে, শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সহযোগ কৰিলে দীনেশ দাস, নিকুঞ্জ পাঠক, নিকুঞ্জ মেধি আৰু নৰেশ্বৰ ডেকাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছোঁ ভজন। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ জগজিৎ সিঙৰ কণ্ঠত কেইটিমান ভজন।

জগজিৎ সিং আৰু সংগীবৃন্দৰ কণ্ঠত ভজন কেইটি শুনি দে। এয়া আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহুৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। অনুষ্ঠান পৰিচিতি।

আজি নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ বিষয়ে যুগুতোৱা অনুষ্ঠানৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনীয়া লেখ সোঁৱৰণীৰ কুঁৱলীৰে আগবঢ়াব ভাৰ্গৱ কলিতা আৰু শ্ৰুতি ডেকাই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

দিনৰ 10 বজাত জীৱন সুৰভি অনুষ্ঠানৰ অতিথি ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰাপক তথা লেখক যোগেন্দ্ৰনাথ দত্ত আঁত ধৰিব সীমান্ত বাৰ্মাই। 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কুলবৰুৱাৰ সংগীত যাত্ৰাৰ চতুৰ্থ তথা অন্তিম খণ্ড সাক্ষাৎ গ্ৰহণ উৎপল দত্তৰ। দিনৰ 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানত পূব বতাহখলি পাঞ্জাবাৰীৰ উত্তৰণ সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত কৰম পূজাৰ বিষয়ে সোণাপুৰৰ ডমৰীয়াত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত আছে অসমত কল খেতিৰ ব্যৱসায়িক সম্ভাৱনা, এই বিষয়ে এটি আলোচনা। আলোচনাটিত ভাগ ল'ব উৰ্মিলা বৰঠাকুৰ আৰু দৰদী প্ৰিয়ম দুৱৰাই, আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে কৃষিক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি জ্যোতিমা ডেকাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ

আজি পুৱা অনুষ্ঠানটি প্ৰচাৰৰ সময় পুৱা 7:15 প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ 7:30 ৰূপালী লহৰ পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ 8:30 গীতিমালিকাৰ শিল্পী হাছিনা হাজৰিকা অসীমজ্যোতি বৰুৱা সংগীতা বৰঠাকুৰ আৰোহণ বৰদলৈ আৰু ইপ্সিতা হাজৰিকা 9:20 লাইভ ফোন ইন কল্পতৰু 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ 11:05 পৰাগমালা লাইভ দিনৰ 1:10 আৰু সন্ধিয়া 7:45 দীপ্তি পূজা দেৱীৰ কণ্ঠত আধুনিক গীত প্ৰাসংগিক 1:20 1:30 প্ৰসন্ন বৰুৱাৰ বাঁহীবাদন 1:50 তুলিকা মহন্তৰ কণ্ঠত লোকগীত 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান 3:15 নেপালী অনুষ্ঠান 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান সন্ধিয়া 5:55 আৰু 7:05 বৃন্দগান অনিন্দিতা পালৰ কণ্ঠত ভজন শুনিবলৈ পাব সন্ধিয়া 6:40 7:20 আধুনিক গীতৰ অনুষ্ঠান আকৌ শুনোৱা হওক 7:35 পূবালীৰ সুৰত ধৰণী পামৰ কণ্ঠত ৰাভা গীত 8:30 আধুনিক গীতৰ অনুষ্ঠান নিশা 9:00 চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত আৰু নিশা 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু শুনিবলৈ পাব অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

বিবিধ ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোয়াটসঅ্যাপত মেসেজ করব পাৰে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত

প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 600-336-6944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-316-6944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: গড় ভাৰতীয় এশিঙীয়া গড় অসমৰ জাতীয় প্ৰাণী। বিশ্বত পোৱা প্ৰায় 3,350টা ভাৰতীয় এশিঙীয়া গড়ৰ 75% অসমত পোৱা যায়। আজিৰ পৰা প্ৰায় 40 নিযুত বছৰ আগতে পৃথিৱীত গড়ৰ পূৰ্বপুৰুষসকলে বাস কৰিছিল। দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ মূলতঃ তেৰাই ঘাঁহনি অঞ্চল অৰণ্য আৰ্দ্ৰভূমিতেই এই স্তন্যপায়ী প্ৰাণীবিধৰ বাসস্থান। গড়ৰ দৃষ্টিশক্তি দুৰ্বল কিন্তু ঘ্ৰাণশক্তি অতি প্ৰবল। গড়ৰ দাঁত যথেষ্ট শক্তিশালী, চোকা আৰু দীঘল। গড়ে ঘণ্টাত 40 কিলোমিটাৰ বেগেৰে দৌৰিব পাৰে। আনহাতে ইহঁতে প্ৰয়োজনত খুব ভালদৰে সাঁতুৰিবও পাৰে। আমাৰ ঐতিহ্য সংস্কৃতিৰ বাহক এই গড়, যাক লৈ আমি গৌৰৱ কৰোঁ। গুৰুত্বপূৰ্ণ কথা যে ভাৰতীয় সংবিধানে অনুচ্ছেদ 51A(g)ৰ জৰিয়তে সকলো নাগৰিকৰ ওপৰত পৰিৱেশ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্ব ন্যস্ত কৰিছে। গতিকে এজন ভাৰতীয় নাগৰিক হিচাপে আমি সকলোৱে গড়ৰ লগতে আন বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাটো কৰ্তব্য হিচাপে গণ্য কৰিব লাগে। গড়ৰ স্বভাৱ আৰু আচৰণ অতি নিৰ্জু প্ৰকৃতিৰ। দুকমোকালিত সন্ধিয়াৰ ঠিক আগে আগে আৰু নিশাৰ ভাগত গড়ক অতি সক্ৰিয় ৰূপত দেখা পোৱা যায়। দিনৰ প্ৰায় 60% ইহঁতে বোকা পানীৰ মাজতে পাৰ কৰে। আমোদজনক কথা যে গড়ে সাধাৰণতে একে ঠাইতে মল ত্যাগ কৰে। বহু সময়ত গোবৰে ইহঁতৰ অহা যোৱা পথ নিৰূপণত সহায়ক হয়। ভাৰতীয় এশিঙীয়া গড়ে ইহঁতৰ নিজৰ মাজত যোগাযোগৰ বাবে 10বিধ নিৰ্দিষ্ট মাতৰ প্ৰয়োগ কৰে বুলি জনা যায়। সম্প্ৰতি পৃথিৱীত 5টা প্ৰজাতিৰ গঁড় পোৱা যায়। ভাৰতীয় এশিঙীয়া গড়, জাভান গড়, সুমাত্ৰান গড়, আফ্ৰিকান বগা গড় আৰু আফ্ৰিকান কোলা গড়। উল্লেখযোগ্য যে ইণ্ডোনেছিয়াত পোৱা জাভান গড়ৰো খৰ্গ এটা। ভাৰতীয় এশিঙীয়া গড় ভাৰত আৰু নেপালত পোৱা যায়। ইহঁতৰ মুঠ আবাদী 3,350টা। ভাৰতৰ 3খন ৰাজ্য, অসম, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশত এই এটা খৰ্গযুক্ত গড় পোৱা যায়। বিশ্বত ভাৰতীয় এশিঙীয়া গড়ৰ সৰ্বাধিক ঘনত্ব হ'ল পবিতৰা অভয়াৰণ্য। এটা প্ৰাপ্তবয়স্ক ভাৰতীয় এশিঙীয়া গড়ৰ ওজন প্ৰায় 1,600-2,200 কিলোগ্ৰাম। ইহঁতে দীঘলে প্ৰায় 3.8 মিটাৰ আৰু উচ্চতা প্ৰায় 1.8 মিটাৰ। 6-7 বছৰ বয়সত পোৱালিবোৰ প্ৰজননক্ষম হয়। গৰ্ভধাৰণ কাল প্ৰায় 480 দিন। মাইকী গড়ে এবাৰত সাধাৰণতে এটা পোৱালি জন্ম দিয়ে আৰু প্ৰায় 3-4 বছৰৰ অন্তৰালত পিছৰ পোৱালি জন্ম দিয়ে। জন্মৰ সময়ত পোৱালিৰ ওজন 40-81 কিলোগ্ৰাম পৰ্যন্ত হয়। সাধাৰণতে পোৱালিবোৰে এবছৰলৈ মাকৰ গাখীৰ ঘনাই খায়। গড়ৰ গড় আয়ুস প্ৰায় 40 বছৰ। সেউজীয়া কোমল ঘাঁহ, ফল মূল আদি ইহঁতৰ প্ৰধান খাদ্য। বিভিন্ন জলজ উদ্ভিদো ইহঁতৰ খাদ্য। এটা গড়ে দৈনিক প্ৰায় 80 লিটাৰ পানী খায়। প্ৰকৃতিৰ বাবে গড়ৰ গুৰুত্ব অধিক। বিশেষকৈ ঘাঁহনি পৰিস্থিতিতন্ত্ৰত থকা প্ৰাণীবোৰৰ ভিতৰত গড় এক বিশাল আকৃতিৰ তৃণভোজী প্ৰাণী। যদি কেনেবাকৈ এই পৰিস্থিতিতন্ত্ৰৰ পৰা

আৰু নোহোৱা হৈ যায় তেন্তে ইয়াৰ প্ৰভাৱ সমগ্ৰ অৰণ্যখনতে পৰিব। আনহাতে গঁড়ৰ সতে একে ঠাইতে থকা বহু সৰু প্ৰাণীয়ে ডাঠ ঘাঁহনিৰ মাজেৰে চলা ফুৰা কৰিবলৈ গঁড়ে চলা ফুৰা কৰোঁতে সৃষ্টি কৰা পথকে ব্যৱহাৰ কৰে। যদি কোনো অভয়াৰণ্যত গঁড় বাচি থাকে বা গঁড়ক সুৰক্ষা প্ৰদান কৰা হয় তেন্তে ই পৰোক্ষভাৱে সেই অঞ্চলত থকা আন জীৱকুলকো সুৰক্ষিত কৰি ৰাখে। গঁড় অধ্যুষিত বনাঞ্চলৰ দাঁতিকাষৰীয়া বহু মানুহৰ জীৱনৰ জীৱিকা গঁড়ৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰে। পৰ্যটনৰ জৰিয়তে ৰাজ্যত উপাৰ্জন হোৱা ৰাজহৰ বহুখিনি সম্ভৱ হৈছে কেৱল অসমৰ অৰণ্যত থকা গঁড়ৰ বাবেহে। গঁড়ৰ খৰ্গলৈ অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণাৰ বাবে ই চোৰাং চিকাৰীৰ বলি হ'ব লগা হৈছে। উল্লেখযোগ্য যে গঁড়ৰ খৰ্গৰ কোনো ঔষধি গুণ থকাৰ কথা বৈজ্ঞানিকভাৱে প্ৰমাণ পোৱা নাই। বন আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ বিষয়ক আন্তঃৰাষ্ট্ৰীয় সংস্থা IUCNএ গঁড়ক সংকটাপন্ন প্ৰাণীৰ শাৰীত ৰাখিছে। আনহাতে 1972 চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন অনুসৰি গঁড়ক তালিকা একত অন্তৰ্ভুক্ত কৰা হৈছে। তালিকা এক হ'ল আটাইতকৈ সংকটাপন্ন প্ৰাণীবোৰক স্থান দিয়া তালিকা। জানিবলগীয়া কথা যে বন্যপ্ৰাণীৰ আন্তঃৰাষ্ট্ৰীয় বেহা সম্পৰ্কীয় এক আন্তৰ্জাতিক আইন CITESৰ পৰিশিষ্ট একত গঁড়ক অন্তৰ্ভুক্ত কৰি ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বেহা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালি হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰীট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালি হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ।

0: সম্পর্ক গঢ়িবলৈ মাত্র এটা ক্লিকতে আমার কেন্দ্রবোৰৰ অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আর প্রতিটোপলর নির্ভরযোগ্য বাতৰি সৈতে আমার ওয়েবসাইট আকাশবাণী .gov.in-ত নতুন ভারত ন রূপত আকাশবাণী।
1: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এণ্টি নাৰ্কটিকছ কাৰ্যবাহিনীৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুৰববীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকত বিভিন্ন দেশৰ মন্ত্ৰীসকলৰ সৈতে আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ লৈ আলোচনা কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। আৰু এছিয়ান গেমছ 2026 মহিলা ক্ৰিকেটৰ ফাইনেলত আজি ভাৰতীয় দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি সন্ধিয়া গুজৰাটৰ একতা নগৰত প্ৰদান কৰিব। 1954 চনত প্ৰৱৰ্তন কৰা এই চলচ্চিত্ৰ বঁটাসমূহে ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মানক প্ৰতিনিধিত্ব কৰে। বিভিন্ন শিতানত চলচ্চিত্ৰৰ কলাত্মক আৰু উৎকৃষ্ট কাৰিকৰী দিশসমূহক প্ৰাধান্য দি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নীতিগত দিশৰ প্ৰতি সঁহাৰি জনাই এইবেলি এই বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰীয় ৰাজধানীৰ বাহিৰত আয়োজন কৰা হৈছে। গুজৰাটৰ একতা নগৰত হ'বলগীয়া এই অনুষ্ঠানত দেশৰ চলচ্চিত্ৰ প্ৰতিভাসকল একত্ৰিত হ'ব, যাৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ চেতনা প্ৰতিফলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰবীণ অভিনেতা অনন্ত নাগক 2024 চনৰ দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰিব। লগতে আৰ্টিকল 370 ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰাৰ বাবে ইয়ামি গৌতম শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত এণ্টি নাৰ্কটিকছ কাৰ্যবাহিনী ANTFৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুৰববীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। নাৰ্কটিকছ নিয়ন্ত্ৰণ ব্যুৰৰ দ্বাৰা আয়োজিত এই দুদিনীয়া সন্মিলনখনে ভৱিষ্যত প্ৰজন্মক নিচাজাতীয় দ্ৰব্যৰ ভয়াৱহতাৰ পৰা সুৰক্ষিত কৰাৰ বাবে এখন শক্তিশালী মঞ্চ হিচাপে কাম কৰিব। ঐক্যবদ্ধ সংকল্প অংশীদাৰী দায়বদ্ধতা শীৰ্ষক বিষয়ৰ ওপৰত আধাৰিত এই সন্মিলনত নাৰ্কটিকছ নিয়ন্ত্ৰণৰ পৰিকল্পিত দৃষ্টিভংগী প্ৰাপ্ত কৰাত ANTFৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হ'ব। গৃহ মন্ত্ৰালয়ে জনাইছে যে এই অনুষ্ঠানতে শ্ৰীশ্বাহে জনসাধাৰণৰ মাজত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে নিৰ্মিত টেলিভিছন বিজ্ঞাপনো মুকলি কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে লক্ষ্ণৌ আৰু ডেৰাডুনৰ নাৰ্কটিকছ নিয়ন্ত্ৰণ ব্যুৰৰ নতুন চৌহদৰ আধাৰশিলাও স্থাপন কৰিব। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে দুদিনীয়া এই সন্মিলনখনত 37খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ANTFৰ মুৰববীসকলৰ লগতে অন্যান্য সংশ্লিষ্ট চৰকাৰী বিভাগৰ প্ৰতিনিধি আৰু অংশীদাৰসকল উপস্থিত থাকিব। এই সন্মিলনখনে নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে নাৰ্কটিকছ নিয়ন্ত্ৰণ ব্যুৰ

0: আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ANTFৰ মাজত সহযোগিতা বৃদ্ধি কৰি নিচাজাতীয় দ্ৰব্যমুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰাত সহায়ক হ'ব বুলি আশা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকত বিভিন্ন দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীসকলৰ সৈতে আঞ্চলিক আৰু গোলকীয় বিষয়সমূহক লৈ আলোচনা কৰে। মন্ত্ৰী জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক বৈঠকত অংশগ্ৰহণৰ বাবে যোৱা দেওবাৰে ভাৰতীয় প্ৰতিনিধিসকলৰ সৈতে নিউয়ৰ্কলৈ ৰাওনা হয়। শ্ৰীজয়শংকৰে অহা 26 ছেপ্টেম্বৰত UNGA-ৰ পডিয়ামত হ'বলগীয়া বিতৰ্কত বিশ্ব নেতাসকলক সম্বোধন কৰিব। ইয়াৰ পূৰ্বে মন্ত্ৰী শ্ৰীজয়শংকৰে ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জিন নোৱেল বেৰটৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীজয়শংকৰে কয় যে দুয়োখন দেশৰ নেতাসকলে গোলকীয় কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনাত মিলিত হয়। শ্ৰীজয়শংকৰে কয় যে ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ সৈতে হোৱা বৈঠকত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ, বিশেষকৈ ইউক্ৰেইন আৰু উপসাগৰীয় সংঘৰ্ষৰ বিষয়ে আলোচনা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ইকুৱেডৰৰ বৈদেশিক মন্ত্ৰী ৰবেৰ্টো কুৰিৰ সৈতে অৰ্থনৈতিক সহযোগিতাৰ লগতে শক্তি আৰু ঔষধ সম্বন্ধীয় আদিকে ধৰি ভালেমান বিষয়ত আলোচনা কৰে। শ্লোভাকিয়া, হাংগেৰী আৰু ছুইজাৰলেণ্ডৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতেও ডঃ জয়শংকৰে আলোচনাত মিলিত হয়। ছুইজাৰলেণ্ডৰ সৈতে হোৱা বৈঠকত দ্বিপাক্ষিক সম্পৰ্ক, অৰ্থনৈতিক সহযোগিতা আৰু বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে মন্ত্ৰী ডঃ জয়শংকৰে পোলেণ্ড, হাংগেৰী, শ্লোভাকিয়া আৰু চেক গণৰাজ্যৰ সৈতে ৰাজনৈতিক, আৰ্থিক, প্ৰায়োগিক সুৰক্ষা, শিক্ষা আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে। ভাৰতে এই দেশকেইখনৰ সৈতে বাৰ্ষিক বাণিজ্য মঞ্চ আৰু বিদেশ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকৰ আয়োজন কৰাৰ ক্ষেত্ৰত একমত প্ৰকাশ কৰে। অহা 20 অক্টোবৰৰ পৰা ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী হ'ব। নতুন দিল্লীত কালি এখন সংবাদমেলত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে কয় যে এই চুক্তিয়ে নিউজিলেণ্ডলৈ ভাৰতীয় সামগ্ৰীৰ 100% শুল্কবিহীন ৰপ্তানিৰ সুযোগ দিব। তেওঁ কয় যে এই কৌশলগত অংশীদাৰিত্ব দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক গভীৰ কৰাৰ লগতে দুয়োখন দেশৰ সামূহিক আকাংক্ষাক প্ৰতিফলিত কৰে।
1: This strategic partnership and the roadmap to 2030 reflects our shared ambition to deepen this cooperation and includes the aspirational goal of doubling bilateral trade in goods and services to almost 35,000 crore rupees in the next 4 or 5 years. The entry into force of the India-New Zealand Free Trade Agreement will translate this goal into concrete economic outcomes.
0: মন্ত্ৰী শ্ৰীগোৱেলে কয় যে এই চুক্তিয়ে ভাৰতৰ MSME খণ্ড, কৃষক, হস্ততাঁত আৰু কাৰুশিল্পীসকলক যথেষ্ট লাভৱান কৰাৰ লগতে নতুন নিয়োগৰ সুবিধা সৃষ্টি কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰৈত বুলি বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয়। তেওঁ কয় যে এই প্ৰকল্পই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মহাকাশ বিজ্ঞান আৰু গৱেষণাত যথেষ্ট উৎসাহ যোগাব আৰু উদ্ভাৱন তথা দক্ষতা বিকাশৰ সুযোগ সৃষ্টি কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে এই প্ৰকল্পটোৰ বাবে পূৰ্বৰ চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্পৰ স্থানত প্ৰায় 200 বিঘা ভূমি আবণ্টন দিছে। অহা বছৰৰ ফেব্ৰুৱাৰীৰ ভিতৰত ক্লাউড গৱেষণাৰ বাবে প্ৰথম ৰাডাৰ স্থাপন কৰা হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কালি প্ৰস্তাৱিত চিয়াং আপাৰ বহুমুখী প্ৰকল্প তথা ইয়াৰ বিভিন্ন দিশ আৰু প্ৰযুক্তিগত ব্যৱস্থাসমূহ সন্দৰ্ভত হ'বলগীয়া এখন পৰামৰ্শমূলক বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে চিয়াং আৰু আপাৰ চিয়াং জিলাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও এই সন্দৰ্ভত ভাৱ বিনিময় কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী শ্ৰীখাণ্ডুৱে কয় যে জনজাতীয় বিষয়া আৰু বিভাগসমূহৰ তেওঁলোকৰ নিজ নিজ জনগোষ্ঠীৰ মানুহৰ সৈতে এটা ঘনিষ্ঠ সম্বন্ধ থকাৰ লগতে জনসাধাৰণৰ আশা আকাংক্ষা আৰু বিচাৰধাৰাৰ প্ৰতি তেওঁলোক অৱগত। তেওঁ কয় যে এই বিষয়াসকলৰ অন্তৰ্দৃষ্টিয়ে যিকোনো উন্নয়নমূলক প্ৰকল্পক আগবঢ়াই লৈ যোৱা বা বাস্তৱত ৰূপ

0: বাস্তবায়িত কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। এই বৈঠকে কেৱল প্ৰস্তাৱিত প্ৰকল্পটোৰ বিষয়ে ভালকৈ বুজি উঠাত সহায় কৰিছে এনে নহয়, বৰঞ্চ এই সন্দৰ্ভত বিভিন্ন জনগোষ্ঠীৰ প্ৰশ্ন আৰু তেওঁলোকৰ বিচাৰ বিবেচনাও প্ৰতিফলিত হৈছে। এই পৰ্যালোচনা বৈঠকত উপ মুখ্যমন্ত্ৰী চাওনা মেই, মুখ্য সচিব মনীষ কুমাৰ গুপ্তাৰ লগতে চিয়াং আৰু আপাৰ চিয়াং জিলাৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। এছিয়ান গেমছ 2026ৰ মহিলা ক্ৰিকেটৰ ফাইনেলত আজি ভাৰতীয় দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। জাপানৰ নিচিনত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10:30 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে বাংলাদেশৰ বিৰুদ্ধে 114 ৰানৰ প্ৰভাৱশালী বিজয়েৰে ভাৰতে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। আনহাতে শ্ৰীলংকাই পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। ইফালে ভাৰতৰ পুৰুষৰ বেডমিণ্টন দলটোৱে কালি বাংলাদেশক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় মহিলা বেডমিণ্টন দলটো আজি কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এণ্টি নাৰ্কটিক্স কাৰ্যবাহিনীৰ ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ মুৰববীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকত বিভিন্ন দেশৰ মন্ত্ৰীসকলৰ সৈতে আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ লৈ আলোচনা কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। আৰু এছিয়ান গেমছৰ 2026ত মহিলা ক্ৰিকেটৰ ফাইনেলত আজি ভাৰতীয় দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে। অনুষ্ঠানটি আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মায়।

ৰঘুনাথ চৌধুৰীয়ে কৈছিল, জীৱনৰ কোনো কথাতে গৌৰৱ নকৰিবা। যদি তুমি সঁচাই উপযুক্ত, তেন্তে তোমাৰ জ্ঞান বুদ্ধিমত্তাক লৈ সমাজেই গৌৰৱ কৰিব। প্ৰিয় শ্ৰোতা, আজি বিশ্ব গড় দিবস। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে এই দিৱস পালন কৰা হয়। বিশ্ব গড় দিৱস হৈছে প্ৰতি বছৰে পালন কৰা এক বিশ্বব্যাপী বন্যপ্ৰাণী সজাগতা দিৱস, যিয়ে গড় সংৰক্ষণ আৰু গড়ে সন্মুখীন হোৱা ভাবুকিৰ বিষয়ে জনসাধাৰণৰ বুজাবুজি বৃদ্ধি কৰে। এই দিনটোৱে আধুনিক বিশ্বত গড় কিয় চাপৰ সন্মুখীন হৈছে তাকো ব্যাখ্যা কৰে। সংৰক্ষণ গোটসমূহে ইয়াক সঠিক তথ্য প্ৰচাৰ কৰিবলৈ, দায়িত্বশীল জনসাধাৰণৰ কাৰ্যক উৎসাহিত কৰিবলৈ আৰু বিপন্ন প্ৰজাতি আৰু গড়ৰ বাসস্থান সুৰক্ষাৰ বাবে সমৰ্থন গঢ়ি তুলিবলৈ ব্যৱহাৰ কৰে। 2026 বৰ্ষৰ বিশ্ব গড় দিৱসৰ আনুষ্ঠানিক বিষয়বস্তু হৈছে কিপ দ্য ফাইভ এলাইভ, পাঁচোটাকে জীয়াই ৰাখক। বিশ্ব গড় দিৱসৰ এই বিষয়বস্তুৱে কেৱল বেছিকৈ জনাজাত প্ৰজাতিবোৰকেই নহয়, পাঁচোটা জীৱিত গড়ৰ প্ৰজাতিকে সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাক আলোকপাত কৰে। এই বাৰ্তা পোনপটীয়া আৰু শিক্ষামূলক। ই জনসাধাৰণক সোঁৱৰাই দিয়ে যে গড় সংৰক্ষণত প্ৰজাতিৰ জীয়াই থকা, বাসস্থান সুৰক্ষা আৰু চোৰাং চিকাৰ আৰু অবৈধ বন্যপ্ৰাণী ব্যৱসায়ৰ বিৰুদ্ধে অধিক শক্তিশালী সজাগতা অন্তৰ্ভুক্ত হ'ব লাগে। 2010 চনত বিশ্ব গড় দিৱসৰ আৰম্ভণি হৈছিল। ইয়াক প্ৰথমতে ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড, চমুকৈ WWF, দক্ষিণ আফ্ৰিকাই আৰম্ভ কৰিছিল আৰু পিছলৈ বন্যপ্ৰাণী সংৰক্ষণ সংস্থা, বেচৰকাৰী সংস্থা, শিক্ষাবিদ, চিৰিয়াখানা আৰু প্ৰচাৰ গোটসমূহৰ দ্বাৰা সমৰ্থিত এক বহুলভাৱে পালন কৰা আন্তঃৰাষ্ট্ৰীয় সজাগতা অনুষ্ঠানলৈ পৰিণত হয়। আজি বিশ্বৰ মুঠ এশিঙীয়া গড়ৰ 80%

অসমত আছে। এসময়ত যি গড় চোৰাং চিকাৰৰ লক্ষ্য হৈছিল, আজি সেই গড়েই অসমৰ সংৰক্ষণ সফলতাৰ বিশ্বজোৰা প্ৰতীক। বিশ্বৰ 4,075টা গড়ৰ ভিতৰত অসম 3,260টা গড়ৰ প্ৰাকৃতিক বিচৰণ ভূমি। বিগত সময়ছোৱাত চোৰাং চিকাৰ সম্পূৰ্ণৰূপে ৰোধ কৰি গড় সংৰক্ষণত অসমে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আজি বিশ্ব গোলাপ দিৱস। বিশ্ব গোলাপ দিৱস হৈছে কৰ্কট ৰোগীৰ বাবে আশা আৰু সমৰ্থনৰ সৈতে জড়িত এক সজাগতা দিৱস। এই দিৱসে কৰ্কট ৰোগীৰ সাহসক সন্মান জনায় আৰু সমাজক সহানুভূতিৰে সঁহাৰি জনাবলৈ উৎসাহিত কৰে। 2026 বৰ্ষৰ বিশ্ব গোলাপ দিৱসৰ বিষয়বস্তু হৈছে আশা আৰু সমৰ্থন আনক। এটি গোলাপেই হওক, এখন চিঠিয়েই হওক, ভাষণ হওক বা দয়াৰ সৰল কাম হওক, এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে মানসিক সমৰ্থন আৰু সহানুভূতিয়ে মানুহৰ জীৱনত প্ৰকৃত পৰিৱৰ্তন আনিব পাৰে। কানাডাৰ 12 বছৰীয়া কিশোৰী মেলিণ্ডা ৰোজৰ স্মৃতিত এই দিনটো পালন কৰা হৈছিল। তেখেত আস্কিনচ টিউমাৰ নামৰ এক বিৰল কেঞ্চাৰত আক্ৰান্ত হৈছিল। চিকিৎসকে তেখেতক কেৱল কেইসপ্তাহমানহে জীৱিত থাকিব বুলি কৈছিল, কিন্তু মেলিণ্ডাই নিজৰ অদম্য মনোবল আৰু ভালপোৱাৰে আন আন কৰ্কট ৰোগীসকলক চিঠি আৰু কবিতাৰ জৰিয়তে সাহস যোগাই গৈছিল। তেতিয়াৰে পৰাই প্ৰতিবছৰে 22 ছেপ্টেম্বৰ তাৰিখে কৰ্কট ৰোগীসকলক আশা, সহানুভূতি আৰু উৎসাহেৰে সমৰ্থন কৰিবলৈ এই দিৱসটি পালন কৰা হয়। ই এক সজাগতা দিৱস যিটো কৰ্কট ৰোগৰ যত্ন লোৱা সম্প্ৰদায়, চিকিৎসালয়, সহায়ক গোট আৰু কৰ্কট ৰোগৰ সন্মুখীন হোৱা লোকসকলৰ কাষত মৰ্যাদা আৰু মানসিক শক্তিৰে থিয় দিব বিচৰা ব্যক্তিসকলে পালন কৰে। এই দিনটো এইবাবেই গুৰুত্বপূৰ্ণ কাৰণ ই সমাজক সোঁৱৰাই দিয়ে যে যত্ন কেৱল চিকিৎসাৰ মাজতেই সীমাবদ্ধ নহয়। মৰমৰ শব্দ, চিন্তাশীল ইংগিত আৰু সম্প্ৰদায়ৰ সমৰ্থনে ৰোগী আৰু পৰিয়ালক কম অকলশৰীয়া অনুভৱ কৰাত সহায় কৰিব পাৰে। অসমত বাস কৰা এটা অতি গুৰুত্বপূৰ্ণ জনগোষ্ঠী হৈছে চাহ জনগোষ্ঠী। অসমৰ এই চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰে কৰম পৰব অৰ্থাৎ কৰম পূজা। আজি কৰম পূজা। কৰম পূজা মূলতঃ এটা কৃষিভিত্তিক উৎসৱ। এই উৎসৱ চাহ জনগোষ্ঠীয় লোকসকলৰ জীৱনৰ লগত একাত্ম হৈ থাকে। চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱন, কৰম পূজাৰ লগত বিজড়িত পৰম্পৰাগত কলা সংস্কৃতি ৰীতি নীতিসমূহ ঐতিহাসিকভাৱে সম্পৃক্ত হৈ আছে। শ্ৰমজীৱী চাহ শ্ৰমিকসকলে কৃষি তথা উৰ্বৰতাৰ প্ৰতীকৰূপে এই কৰম পূজা পালন কৰে। সকলো ৰাইজে যাতে কোনো অসুবিধা নোহোৱাকৈ কৃষি কাৰ্য কৰিব পাৰে আৰু শস্য যাতে নদন বদন হয়, এই উদ্দেশ্যেৰেই কৰম পূজা পালন কৰা হয়। কৰম পূজা ঠাইভেদে ক'ৰবাত 3 দিন, ক'ৰবাত 5 দিন বা ক'ৰবাত 7 দিনলৈ পালন কৰা হয়। ই মুখ্যতঃ এক নাৰী কেন্দ্ৰিক উৎসৱ। এই পূজাৰ আচাৰ অনুষ্ঠানবিলাকত যুৱতীসকলে প্ৰধান ভূমিকা গ্ৰহণ কৰে। কৰম পূজাৰ তাৎপৰ্যত নিহিত হৈ আছে মানৱ জীৱন দৰ্শনৰ প্ৰতিচ্ছবি। কৰম পূজাত অংশগ্ৰহণ কৰা যুৱতীসকলক কৰমতী বুলি কোৱা হয়। এই পূজা অনুষ্ঠিত হোৱাৰ 5 দিন, 3 দিন বা 7 দিন আগতে কৰমতী অৰ্থাৎ কৰমব্ৰতী যুৱতীসকলে 2টি সৰু নতুন বাঁহৰ টুকুৰি লৈ নদীৰ ঘাটলৈ যায় আৰু নদীত গা পা ধুই এডোখৰ ঠাই পৰিষ্কাৰ কৰি লৈ থাপনা পাতে আৰু ধূপ ধূনা চাকি বন্তি জ্বলাই ফুল নৈবদ্যৰে আৰতি কৰি কৰম দেৱতাক আৰাধনা কৰে। লগত নিয়া টুকুৰিত প্ৰত্যেক কৰমতীয়ে একাজলিকৈ বালি ভৰাই আৰু বুট, ধান, মটৰ, মাটিমাহ, গোমধান, ঘেঁহু, সৰিয়হ, মগুমাহ আদি শস্য গজালি মেলি বংশবৃদ্ধি কৰিবলৈ সিঁচি দিয়ে। এই নিৰ্দিষ্ট কাৰ্যক জাৱা ধৰা বুলি কোৱা হয়। এই শস্যখিনি যাতে অনিষ্টকাৰী কীট পতংগই কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে গণেশ দেৱতাৰ নামত নৈবদ্য উচৰ্গা কৰে আৰু এই শস্যখিনি কৰম পূজাৰ দিনালৈকে অংকুৰিত হয়। এই উৎসৱত চাহ জনগোষ্ঠীয় লোকসকলে উৰে নিশা ঝুমুৰ পৰিৱেশন কৰে। এই ঝুমুৰ গীতবোৰত চাহ জনগোষ্ঠীয় জনজীৱনৰ লগত জড়িত বিভিন্ন বিষয় প্ৰতিফলিত হোৱা দেখা যায়। আধুনিক যুগৰ অসমীয়া সাহিত্যৰ এগৰাকী অন্যতম অগ্ৰদূত আছিল আনন্দৰাম ঢেকিয়াল ফুকন। তেখেতৰ জন্ম হৈছিল 1829 চনৰ 22 ছেপ্টেম্বৰত গুৱাহাটী মহানগৰীৰ হলিৰাম ঢেকিয়াল ফুকনৰ পৰিয়ালত। অসমীয়া ভাষা অসমত পুনৰ প্ৰতিষ্ঠাৰ বাবে অহু পুৰুষাৰ্থ কৰি যোৱা এগৰাকী প্ৰকৃত অসমীয়া আছিল আনন্দৰাম ঢেকিয়াল ফুকন। অতি কম বয়সতে তেখেতে কলিকতালৈ অধ্যয়নৰ বাবে গৈ হিন্দু কলেজত নামভৰ্তি কৰিছিল। মাত্ৰ 29 বছৰীয়া জীৱনকালত তেখেতে অসমীয়া ল'ৰাৰ মিত্ৰ, বালকোপদেশ, ভূগোল বৃত্তান্ত শীৰ্ষক 3খন গ্ৰন্থ ৰচনা কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকন আছিল অসমীয়া হিচাপে প্ৰথমগৰাকী পাঠ্যপুথি প্ৰণেতা। অসমীয়া ভাষাত ভূগোল বিষয়ৰ

পুথি রচয়িতা হিসাবেও তেখেতেই আছিল প্রথমগৰাকী অসমীয়া। আনন্দরাম ঢেকিয়াল ফুকনে গুৱাহাটীতে আইনৰ অধ্যয়ন আৰম্ভ কৰি প্ৰথম অসমীয়া আলোচনী অৰুণোদয়ত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰিছিল। 17 বছৰ বয়সত তেখেতে প্ৰথমে লিখামেলা কৰিবলৈ লৈছিল। তেখেতে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা চলোৱাৰ পৃষ্ঠপোষকতা কৰিছিল। 1853 চনত ব্ৰিটিছ গভৰ্ণৰ মুফাত মিল চাহাব অসমলৈ আহোঁতে ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি দাঙি ধৰি আবেদন কৰিছিল। মিল চাহাবে তেখেতৰ যুক্তিক সমৰ্থন জনাইছিল বুলি জনা যায়। নগাঁৱত চাকৰিকালত আনন্দৰাম ঢেকিয়াল ফুকন মিছনেৰী ব্ৰনছন আৰু আয়ুক্ত বাটলাৰৰ সংস্পৰ্শলৈ আহিছিল। 1855 চনত তেখেতে অ ফিউ ৰিমাৰ্কছ অন দ্য আছামিজ লেংগুৱেজ এণ্ড অন দ্য ভাৰ্নাকুলাৰ এডুকেশ্যন ইন আছাম গ্ৰন্থখন লিখি উলিয়াইছিল। গধুৰ চৰকাৰী কামৰ বোজা মূৰত লৈ অসমীয়া ভাষা সাহিত্য, বুৰঞ্জী সাহিত্য আৰু তুলনামূলক ভাষাতত্বৰ তথ্য তেখেতে সংগ্ৰহ আৰু প্ৰণালীবদ্ধভাৱে উত্থাপন কৰাৰ লগতে প্ৰাচীন ভাৰতীয় সাহিত্যৰ লগত ন পঢ়ুৱৈৰ মানসিক সংযোগ প্ৰক্ৰিয়াও প্ৰশস্ত কৰিছিল। তেখেতক অসমীয়া নৱজাগৰণৰ নায়ক বুলি অভিহিত কৰিব পাৰি। আজি অসমৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক শিৱপ্ৰসাদ ঠাকুৰৰ উপজা দিন। 1983 চনত মুক্তিপ্ৰাপ্ত ঘৰ সংসাৰ নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। তেখেতে মুঠতে 10খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। শিৱপ্ৰসাদ ঠাকুৰৰ পৰিচালনাত মুক্তি পোৱা সোণমইনা নামৰ ছবিখনে 1984 চনত শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেখেত 1973 চনৰ 21তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শিতানত ৰজত পদক লাভ কৰা মমতা ছবিখনৰ সহ প্ৰযোজক আছিল। মন মন্দিৰ, ময়ূৰী, মোৰ দেশ এই দেশ, শেৱালি, অশান্ত প্ৰহৰ, অষ্টৰাগ আৰু অভিৰ্ভৈৰৱ আছিল শিৱপ্ৰসাদ ঠাকুৰে পৰিচালনা কৰা অন্য কেইখনমান ছবি। 2008 চনৰ 5 জানুৱাৰী তাৰিখে শিৱপ্ৰসাদ ঠাকুৰৰ দেহাৱসান ঘটে। আজি এগৰাকী ভাৰতীয় অভিনেত্ৰী দুৰ্গা খোটিৰ স্মৃতি দিৱস। 50 বছৰীয়া কৰ্মজীৱনত তেখেতে প্ৰায় 200খন চলচ্চিত্ৰ আৰু বহুকেইখন নাটকত অভিনয় কৰি থৈ গৈছে। 2000 চনত ইণ্ডিয়া টুডেৰ 1 সহস্ৰাব্দ সংখ্যাত দুৰ্গা খোটিক ভাৰতক আকৃতি দিয়া 100গৰাকী লোকৰ মাজত স্থান দিছিল। হিন্দী চলচ্চিত্ৰত মাতৃৰ চৰিত্ৰত অভিনয় কৰা শীৰ্ষৰ 10গৰাকী অভিনেত্ৰীৰ ভিতৰত স্থান লাভ কৰিছিল দুৰ্গা খোটে। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল কে আছিফৰ মোগালী আজমাতত যোধাবাই হিচাপে আৰু বিজয় ভাটৰ কালজয়ী ভাৰত মিলাপত কৈকি হিচাপে। ভাৰতীয় চলচ্চিত্ৰত আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে দুৰ্গা খোটেক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়। 1968 চনত এগৰাকী অভিনেত্ৰীলৈ আগবঢ়োৱা হৈছিল পদ্মশ্ৰী সন্মান। 2013 চনৰ 3 মে তাৰিখে ভাৰতীয় ডাক বিভাগৰ দ্বাৰা দুৰ্গা খোটেৰ ছবি সম্বলিত ডাক টিকট প্ৰকাশ কৰা হৈছিল। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1499 চনত ছাবিয়ান যুদ্ধৰ বাছেল চুক্তি স্বাক্ষৰিত হয় আৰু যুদ্ধ সমাপ্ত হয়। 1965 চনত আমেৰিকাৰ দ্বাৰা যুদ্ধ বিৰতি আহ্বানত কাশ্মীৰক লৈ হোৱা ভাৰত পাকিস্তানৰ যুদ্ধৰ অৱসান ঘটে। 1980 চনত ইৰাক ইৰাণৰ যুদ্ধ আৰম্ভ হয়। শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ মৃত্যু হয় 1539 চনত। স্কটলেণ্ডৰ অভিযন্তা আৰু অৰ্থ ৰাজনীতিবিদ, পৰিসংখ্যাগ্ৰাফ বা লেখচিত্ৰৰ উদ্ভাৱক উইলিয়াম প্লেফেয়াৰৰ জন্ম হয় 1759 চনত। ইংৰাজ পদাৰ্থ বিজ্ঞানী, বিদ্যুৎ চুম্বকত্ব আৰু বিদ্যুৎ ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত মাইকেল ফেৰাডেৰ জন্ম হয় 1791 চনত। ছুইজাৰলেণ্ড ফ্ৰান্সৰ চিকিৎসক আৰু বেক্টেৰিয়া বিশেষজ্ঞ, প্লেগ ৰোগৰ বীজাণু আৱিষ্কাৰক আলেকজেণ্ডাৰ ইয়াৰচিনৰ জন্ম হয় 1863 চনত। জাৰ্মান মানৱ ভূগোলবিদ আৰু অৰ্থনীতিবিদ, কৃষিভূমি ব্যৱহাৰৰ সূত্ৰৰ বাবে জনাজাত জে এইচ ভন থুনেনৰ মৃত্যু হয় 1850 চনত। এগৰাকী ভাৰতীয় বাংলা লেখক সৰদিন্দু বন্দ্যোপাধ্যায়ৰ মৃত্যু হয় 1970 চনত। ভাৰতীয় ক্ৰিকেট খেলুৱৈ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মনসুৰ আলী খান পাটাউদীৰ মৃত্যু হয় 2011 চনত। প্ৰিয় শ্ৰোতা,
এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। অসমৰ মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইছৰো টেলিমেট্ৰী ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্কৰ অধীনত স্থাপন কৰিবলৈ লোৱা ইষ্ট্ৰেক উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ ভূমিপূজন আৰু শিলান্যাস সম্পন্ন কৰে। অসমীয়া জাতিৰ জনক জগতগুৰু

শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ কালি সমগ্ৰ ৰাজ্যখনতে বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে উদযাপন কৰা হয়। অশ্ৰুসিক্ত নয়নেৰে গুণমুগ্ধ অনুৰাগীয়ে বিদায় দিলে জাতীয় কবি আনিচুজ্জামানক। দৈনিক অসমৰ 62 সংখ্যক জয়ন্তী উদযাপন উপলক্ষে কালি আয়োজিত এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰাণৰ জুবিন শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। 20 ছেপ্টেম্বৰৰ নিশা 9:30 বজাত গুৱাহাটীৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিশেষ সাক্ষাৎ কৰে সদৌ অসম ডায়েট বিষয়া সন্থাৰ এক প্ৰতিনিধি দলে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়ায়। ভ্ৰাম্যমান চিকিৎসা গোটৰ ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ কাৰ্যসূচী হিচাপে নলবাৰীত 93,324 শিশুৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হয়। ইউক্ৰেইন পাৰ হৈ সমগ্ৰ ইউৰোপতে যুদ্ধৰ ডাৱৰ। এইবাৰ নাটোৰ অন্তৰ্ভুক্ত দেশসমূহত আক্ৰমণৰ প্ৰস্তুতি ৰাছিয়াৰ। দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত পুনৰ এক বৃহৎ সাফল্য। ৰাজস্থানৰ পোখৰাণত সফল পৰীক্ষণ, অত্যাধুনিক স্বদেশী ড্ৰোন কালৰ। খেলৰ পৃষ্ঠাত আছে জাপানৰ নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ দ্বিতীয় দিনা কালি ভাৰতে 4টা পদক জয় কৰে। ইফালে হকীতো দুৰ্দান্ত প্ৰদৰ্শনেৰে ইণ্ডোনেছিয়াক 17-1 গ'লত পৰাস্ত কৰে ভাৰতে। ভাৰত জাপান দ্বিপাক্ষিক সম্পৰ্কৰ 75 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ'ব ঐতিহাসিক T20 আন্তঃৰাষ্ট্ৰীয় মেচ। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছো।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।

0: পরিবেশন আর প্রযোজনা ঋতুপর্ণ দাসর, রূপালী লহর।
1: নমস্কার, রূপালী লহরের আজির খণ্ডটিলৈ স্বাগতম। আজির খণ্ডটিত আমি আলোচনা করিম অসমৰ এগৰাকী বিশিষ্ট চিত্রগ্রহণকারী অজান বৰুৱাৰ বিভিন্ন গুণৰ বিষয়ে আৰু শুনিম তেওঁ চিত্রগ্রহণ কৰি যোৱা চিনেমাৰ কেইটিমান গীত। অজান বৰুৱাৰ বিষয়ে আমাৰ অনুষ্ঠানলৈ লিখি পঠিয়াইছে পূবালী ভাগৱতীয়ে। আদৰৰ শ্রোতা, ইয়াৰ পূৰ্বৰ খণ্ডটিত আমি কথা পাতিছিলোঁ চিত্ৰগ্ৰহণকাৰী, ষ্টাণ্টমেন, কলা নিৰ্দেশক, কাৰ্টুনিষ্ট, বাদ্যযন্ত্ৰী, কবি আৰু চিত্ৰশিল্পী অজান বৰুৱাৰ বিষয়ে। অজান বৰুৱাই অসমীয়া চিনেমা জগতৰ লগতে আন বহু ক্ষেত্ৰত নিজ দক্ষতা প্ৰমাণ কৰিছিল। বিজ্ঞানৰ কাৰিকৰী দিশটোৰ প্ৰতি তেওঁ খুব আগ্ৰহী আছিল। বিদ্যালয়ৰ বিভিন্ন বিজ্ঞান প্ৰদৰ্শনীত যোগদান কৰি তেওঁ ৰাজ্যিক পৰ্যায়লৈকো নিৰ্বাচিত হৈছিল। আনকি নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় বিজ্ঞান প্ৰদৰ্শনীত অজান বৰুৱাই নিৰ্মাণ কৰা মডেল প্ৰদৰ্শিত আৰু পুৰস্কৃত হৈছিল। নাহৰকটীয়াৰ ষ্টাৰ চাৰ্কাছ পাৰ্টিত এবছৰৰ বাবে যোগদান কৰি জীপ জাম্প আৰু মটৰবাইক জাম্প অজান বৰুৱাই প্ৰদৰ্শন কৰিছিল।

ৱাইল্ড লাইফ ফটোগ্ৰাফীৰে আৰম্ভ হৈছিল অজান বৰুৱাৰ চিত্ৰগ্ৰহণৰ প্ৰতি অনুৰাগ। 8mm এটা কেমেৰাৰে বন্ধু পৰাণ চলিহাৰ লগত কাজিৰঙাৰ মনোমোহা দৃশ্যৰাজি তেওঁ সংগ্ৰহ কৰিছিল। য'তেই অজান বৰুৱাই হাত দিছিল তাতেই সৃষ্টি হৈছিল অভিনৱ শিল্পৰ। অসম আন্দোলনৰ সময়ত অজান বৰুৱাই নিজ হাতেৰে ৱাকি টকি নিৰ্মাণ কৰিছিল। শুনোৱা হওক অজান বৰুৱাই চিত্ৰগ্ৰহণ কৰা মহাৰথী চিনেমাৰ টিকি।

চিত্ৰশিল্পী প্ৰবন্ধ লেখক মানৱেন্দ্ৰ কুমাৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা অসমৰ প্ৰথমখন কমিক্স আলোচনী লুইটত ঘিটিল নামৰ এটা চৰিত্ৰ সৃষ্টি কৰাৰ উপৰি বিভিন্ন বিষয় লৈ চিত্ৰ আঁকিছিল অজান বৰুৱাই। অজান বৰুৱাই পাহাৰীয়া ঠাই ভ্ৰমণ কৰি আৰু জনজাতীয় লোকসকলৰ মাজত থাকি খুব ভাল পাইছিল। জনজাতীয় লোকসকলৰ লগত থাকি আহৰণ কৰা অভিজ্ঞতাৰে সেই লোকসকলৰ কাহিনী, উপকাহিনী, কিংবদন্তী আদি লুইট কমিক্সত তেওঁ অংকন কৰিছিল।

অজান বৰুৱাৰ উদ্যোগত তথা ইউথ আৰ্টিষ্ট গ্ৰুপৰ সহযোগত ৰাজ্যিক কলা বিথিকাত নতুন প্ৰজন্মৰ চিত্ৰশিল্পীৰ প্ৰথমখন চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই অজান বৰুৱা সম্পৰ্কে মন্তব্য কৰিছিল, কিছুমান মানুহ আছে তেওঁলোকৰ সুকুমাৰ শিল্পকলাৰ পৰা আৰম্ভ কৰি যান্ত্ৰিক কলা কৌশললৈকে বিস্তীৰ্ণ অঞ্চলৰ বিষয়বস্তুৰ লগত ঘনিষ্ঠ পৰিচয় থাকে। অজান বৰুৱা তেনে এজন ডেকা। ডক্টৰ শইকীয়াই সঠিককৈ লিখিছিল, ক্ষণজন্মা এইজন ব্যক্তিয়ে কম সময়তে যিখিনি কাম কৰি থৈ গ'ল সাধাৰণ এজন ব্যক্তিৰ বাবে গোটেই জীৱনটোতে তেনে পৰিমাণৰ কাম কৰা সম্ভৱ নহয়। অসাধাৰণ সৃষ্টি আৰু কৰ্মৰ দ্বাৰা অজান বৰুৱা অমৰ হৈ থাকিব অসমৰ কলাজগতৰ প্ৰতিখন ক্ষেত্ৰতে।

আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰ ইমানতে সামৰিবৰ সময় হ'ল। অজান বৰুৱাৰ বিভিন্ন গুণৰাজি সম্পৰ্কে ৰূপালী লহৰলৈ কথাংশ লিখি পঠিয়ালে পূবালী ভাগৱতীয়ে। ৰূপালী লহৰৰ নতুন এটি খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

0: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
1: হৈ গল বাজেট?
0: অঁ, 5,000 বাচি গল।
1: নতুন মেখেলা চাদৰ লৈ লোৱা?
0: নলওঁ, যোৱা মাহত হেতু লৈছিলোঁ।
1: আৰু এযোৰ?
0: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বচোৱা ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
1: বৰ জ্ঞানী।
0: এতিয়া যোৱা।
2: আৰ বি আই কয়
0: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মাই কালি চন্দ্রপুরত ভারতীয় মহাকাশ গবেষণা প্রতিষ্ঠান ইছরোর উন্নত রাডার গবেষণা কেন্দ্রের আধারশিলা স্থাপন করে রাজ্যের শিক্ষার্থীসকলক বিজ্ঞানের প্রতি আগ্রহী হওয়ার আহ্বান জানাইছে। ইছরোর অধ্যক্ষ ডক্টৰ ভি নারায়ণের উপস্থিতিত গবেষণা কেন্দ্রের আধারশিলা স্থাপন করে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে সোনাপুরের সায়েন্স সিটি আর মহাকাশ গবেষণা কেন্দ্রের সঙ্গে রাজ্যের মহাবিদ্যালয় আর বিশ্ববিদ্যালয়ের শিক্ষার্থীসকলক জড়িত করার চেষ্টা চলোৱা হব। মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহ কম হোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয় যে আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হলে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান, প্ৰযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব।
2: আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীও এই মহাকাশ বিজ্ঞানৰ প্ৰতি বা বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত হ'ব। পৃথিবীত যিমান উদ্ভাৱন হয় বিজ্ঞানৰ জৰিয়তে আটাইতকৈ উদ্ভাৱন হয় আৰু বিজ্ঞান এটা জাতিৰ আগবঢ়াৰ আটাইতকৈ ডাঙৰ শক্তি। এই ৰাডাৰ ষ্টেচনটো হৈ যোৱাৰ পিছত আমাৰ ৰাডাৰ ষ্টেচন আৰু ছায়েন্স চিটি এই অনুষ্ঠানবিলাকৰ লগতো আমি আমাৰ মহাবিদ্যালয় ইউনিভাৰ্চিটিসকলক আমি জড়িত কৰিম। কাৰণ আমি যদি এখন সঁচা অর্থত আত্মনির্ভর অসম নির্মাণ করিব লাগে তেনেহলে ভবিষ্যতের দিনত আমি অসমের ছাত্র-ছাত্রী আর যুবক সমাজক বিজ্ঞান প্রযুক্তি আর মহাকাশ বিজ্ঞানের লগত আমি নিশ্চিতভাবে জড়িত করিব লাগিব।
1: চন্দ্ৰপুৰৰ 200 বিঘা ভূমিত নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয় বুলি উল্লেখ কৰে। ডক্টৰ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে দুবছৰ পূৰ্বে ইছৰোৱে অসমত এই মহাকাশ গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰক প্ৰস্তাৱ দিছিল। ইয়াৰ পাছত চন্দ্ৰপুৰৰ পূৰ্বৰ তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিত এই গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা এই কেন্দ্ৰটোত ডাৱৰ গৱেষণাৰ বাবে প্ৰথমটো ৰাডাৰ স্থাপন কৰা হ'ব। ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজাৰ আয়োজন কৰিছে। ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ অন্যতম প্ৰধান কৃষিভিত্তিক তথা জাতীয় উৎসৱ কৰম পূজা উপলক্ষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে কৃষিভিত্তিক উৎসৱ কৰম পৰবে প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক আৰু সহাৱস্থানৰ অনন্য পৰিচয় দাঙি ধৰে। তেওঁ কয় যে এই পৰব আধ্যাত্মিকতা, লোকবিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাৰ সমাহাৰেৰে সমৃদ্ধ। শস্য নদন

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো হাসিনা হাজৰিকাৰ কণ্ঠৰতি গীতেৰে। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

অনিল কলিতাৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী অসীম জ্যোতি বৰুৱা, গীতটিৰ প্ৰযোজনা উৎপল বৰাৰ।

গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনোৱা হওক সংগীতা বৰঠাকুৰৰ কণ্ঠৰীতি গীত। গীতটি লিখিছে উমেশ চন্দ্ৰ চৌধুৰীয়ে, প্ৰযোজনা কৰিছে ভৱেন বৰঠাকুৰে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ডিম্বেশ্বৰ দাসে লিখা আৰু প্ৰসেনজিৎ ফাংচুৱে প্ৰযোজনা কৰা এটি গীতটি গাইছে আৰোহণ বৰদলৈয়ে।

গীতিমালিকা অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক বেণুধৰ কলিতাৰ কথা আৰু জ্যোতিপ্ৰকাশ দাসৰ প্ৰযোজনাৰে ইপ্সিতা হাজৰিকাৰ কণ্ঠত এই গীতটি।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত নৰ

প্ৰিয় শ্ৰোতা, আজি নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ বিষয়ে যুগুতোৱা অনুষ্ঠানৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

দিনৰ 10 বজাত জীৱন সুৰভি অনুষ্ঠানৰ অতিথি ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক তথা লেখক যোগেন্দ্ৰনাথ দত্ত, আঁত ধৰিব সীমান্ত বাৰ্মায়ে।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণী অনুষ্ঠানত এখনীয়া আলেখ্য সোঁৱৰণী কুঁৱলীৰে আগবঢ়াব ভাৰ্গৱ কলিতা আৰু শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কুলবৰুৱাৰ সংগীত যাত্ৰাৰ চতুৰ্থ তথা অন্তিম খণ্ড, সাক্ষাৎ গ্ৰহণ উৎপল দত্তৰ।

নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত এছিয়ান গেমছ 2026 এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ময়ূৰ বৰা আৰু ত্ৰিদীপ বাপাৰনাছে। আগধৰিব কুলপ্ৰদীপ ভাগৱতীয়ে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

দিনৰ 12:30 বজাত আইদৰ বুলনি অনুষ্ঠানত পূব বতাহখুলি পাঞ্জাবাৰীৰ উত্তৰণ সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ এহেৰো শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হ'বলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ প্ৰচাৰ তুংগত চামগুৰিত প্ৰাক নিৰ্বাচনী হিংসা ৰাজ্যৰ বিভিন্ন স্থানত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত কৰম পূজা পালন গুজৰাটৰ একতা নগৰত আজি 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান আৰু এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যৰ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাৰ আহ্বান জনাইছে। ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণৰ উপস্থিতিত গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সোণাপুৰৰ ছায়েন্স চিটি আৰু মহাকাশ গৱেষণা কেন্দ্ৰৰ সৈতে ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক জড়িত কৰাৰ চেষ্টা চলোৱা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহ কম হোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয় যে আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হলে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান প্ৰযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব।
1: আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীও এই মহাকাশ বিজ্ঞানৰ প্ৰতি বা বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত হ'ব। পৃথিৱীত যিমান উদ্ভাৱন হয় বিজ্ঞানৰ জৰিয়তে আটাইতকৈ উদ্ভাৱন হয় আৰু বিজ্ঞান এটা জাতিৰ আগবঢ়াৰ আটাইতকৈ ডাঙৰ শক্তি। এই ৰাডাৰ ষ্টেচনটো হৈ যোৱাৰ পিছত আমাৰ ৰাডাৰ ষ্টেচন আৰু ছায়েন্স চিটি এই অনুষ্ঠানবিলাকৰ লগতো আমি আমাৰ মহাবিদ্যালয় ইউনিভাৰ্চিটিসকলক আমি জড়িত কৰিম। কাৰণ আমি যদি এখন সঁচা অৰ্থত আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰিব লাগে তেনেহ'লে ভৱিষ্যতৰ দিনত আমি অসমৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক সমাজক বিজ্ঞান প্ৰযুক্তি আৰু মহাকাশ বিজ্ঞানৰ লগত আমি নিশ্চিতভাৱে জড়িত কৰিব লাগিব।
0: চন্দ্ৰপুৰৰ 200 বিঘা ভূমিত নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয় বুলি উল্লেখ কৰে। ডঃ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে দুবছৰ পূৰ্বে ইছৰোই অসমত এই মহাকাশ গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰক প্ৰস্তাৱ দিছিল। ইয়াৰ পাছত চন্দ্ৰপুৰৰ পূৰ্বৰ তাপবিদ্যুৎ প্ৰকল্পৰ ভূমিত এই গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা এই কেন্দ্ৰটোত ডাৱৰ গৱেষণাৰ বাবে প্ৰথমটো ৰাডাৰ স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিফুত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত কাৰ্বি আংলঙত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক কাম কাজ তথা আঁচনিসমূহৰ পৰ্যালোচনা কৰা হয়। অঞ্চলটোৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলো আঁচনি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। কালি বিয়লি ডিফুত উপস্থিত হোৱাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক জনতাই আদৰণি জনায়। প্ৰায় 2 কিলোমিটাৰ ৰোড শ্বত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মাক ঠায়ে ঠায়ে জনজাতীয় লোকৰ পৰম্পৰাগত গলবস্ত্ৰ ফুলৰ থোপা গামোচা কাৰ্বি পহো আদিৰে আদৰণি জনোৱা হয়। মুখ্যমন্ত্ৰীয়ে তাৰালাংছৰ অতিথিশালাত কালি নিশাটো কটায়। নগাঁও লোকসভা

0: মহাৰাষ্ট্ৰৰ উপনিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসকীয় বিজেপিয়ে সমষ্টিটোৰ দখলৰ বাবে আগ্ৰাসী প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছে নিজৰ আসনখন ধৰি ৰখাৰ আপ্ৰাণ চেষ্টা চলাইছে। একেদৰে AIUDFও সমষ্টিটোত ব্যাপক প্ৰচাৰ চলাইছে। ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। সমষ্টিটোত 28 ছেপ্টেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱাৰ কথা। ইতিমধ্যে বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি ভালেসংখ্যক নেতাই সমষ্টিটোত প্ৰচাৰ অব্যাহত ৰাখিছে। কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক ভূপেশ বাঘেলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাইছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে নগাঁও লোকসভা সমষ্টিৰ অধীনৰ চামগুৰিত কালি প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে নিৰ্বাচনী হিংসাৰ সন্মুখীন হ'বলগীয়া হয়। চামগুৰিৰ বৰমাত কংগ্ৰেছ আৰু বিজেপিৰ একাংশ কৰ্মীৰ মাজত কালি সংঘৰ্ষৰ সূত্ৰপাত হয়। কালি সভালৈ যোৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেশ বাঘেল, সাংসদ ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীক একাংশ লোকে কলা পতাকা প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰে। ঘটনা সন্দৰ্ভত কালি সন্ধিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ বহুসংখ্যক কংগ্ৰেছ নেতাকৰ্মীয়ে নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে লিখিত অভিযোগ দাখিল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰে ভিতৰত সাগৰমালা প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে দেশৰ বন্দৰ আৰু জলপথসমূহৰ আধুনিকীকৰণ কৰি পৰিবহণ ব্যৱস্থা দ্ৰুত আৰু সুলভ কৰি তোলাৰ যি লক্ষ্য, সেয়া অসমৰ ক্ষেত্ৰতো পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত আমাৰ এটি চমু প্ৰতিবেদন।
1: কেন্দ্ৰীয় চৰকাৰৰ সাগৰমালা প্ৰকল্পৰ অধীনত ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ নদী কেন্দ্ৰ কৰি বিভিন্ন কাম হাতত লোৱা হৈছে। এই প্ৰকল্পৰ অধীনত ৰাজ্যখনৰ 760 কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন জলপথ প্ৰকল্পৰ কাম চলি আছে। ব্ৰহ্মপুত্ৰৰ বুকুত উজান বজাৰ, শদিয়া, তেজপুৰ, ডিব্ৰুগড় আদি স্থানত পৰ্যটন জেট্টি নিৰ্মাণ কৰা হৈছে। গুৱাহাটীৰ কামাখ্যা, উমানন্দ, অশ্বক্লান্ত, দৌলগোবিন্দ আদি 7টা ঐতিহাসিক স্থানক জলপথেৰে সংযোগ কৰাৰ বিশেষ প্ৰকল্প গ্ৰহণ কৰা হৈছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ নদীৰে আৰু 10টা নতুন জলপথ প্ৰকল্প নিৰ্মাণৰ লক্ষ্য লৈছে। ইয়াৰ বাবে নদী আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত প্ৰায় 645 কোটি টকা ধাৰ্য কৰা হৈছে।
0: ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা পালন কৰিছে। ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ অন্যতম প্ৰধান কৃষিভিত্তিক তথা জাতীয় উৎসৱ কৰম পূজা উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে কৃষিভিত্তিক উৎসৱ কৰম পৰৱে প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক আৰু সহাৱস্থানৰ অনন্য পৰিচয় দাঙি ধৰে। তেওঁ কয় যে এই পৰব আধ্যাত্মিকতা, লোকবিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাৰ সমাহাৰেৰে সমৃদ্ধ। শস্য নদন বদন হোৱা আৰু কৃষিকাৰ্যত কোনো বাধা বিঘিনি নঘটি উৎপাদিত শস্যৰ পৰিমাণ বৃদ্ধি হোৱাৰ কামনাৰে এই পূজা কৰা হয়। পূজাৰ মূল অংশ হিচাপে কৰম গছৰ ডাল আনি বিশেষ পূজা অৰ্চনা কৰা হয়। মাদলৰ সেৱত ঝুমুৰিৰ নৃত্য আৰু লোকগীতেৰে পূজাস্থলী আৰু চাহ বাগিচাসমূহ উখল মাখল হৈ পৰে।

গুজৰাটৰ একতা নগৰত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্ধিয়া এই বঁটাসমূহ প্ৰদান কৰিব। বিভিন্ন শিতানত চলচ্চিত্ৰৰ কলাত্মক আৰু উৎকৃষ্ট কাৰিকৰী দিশসমূহক প্ৰাধান্য দি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নীতিগত দিশৰ প্ৰতি সঁহাৰি জনাই এইবেলি এই বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰীয় ৰাজধানীৰ বাহিৰত আয়োজন কৰা হৈছে। গুজৰাটৰ একতা নগৰত হ'বলগীয়া এই অনুষ্ঠানত দেশৰ চলচ্চিত্ৰ প্ৰতিভাসকল একত্ৰিত হ'ব, যাৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ চেতনা প্ৰতিফলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰবীণ অভিনেতা অনন্ত নাগক 2024 চনৰ দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰিব। আৰ্টিকল 370 ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰাৰ বাবে য়ামি গৌতমে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে।

0: বজালি জিলাৰ সদৰ পাঠশালাৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ যাব পৰা ভাৰত ভূটান সংযোগী 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু উন্নীতকৰণৰ দাবীৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইতিবাচক সঁহাৰি জনাইছে। ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৱে যোৱা 1 ছেপ্টেম্বৰত পথছোৱাৰ মেৰামতি উন্নীতকৰণ আৰু প্ৰয়োজনীয় স্থানত সম্প্ৰসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত মন্ত্ৰী শ্ৰীগাডকাৰীয়ে বিষয়টোৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সাংসদগৰাকীক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে যান বাহনৰ ব্যস্ততাৰ তুলনাত পাঠশালা নাংগলাং সংযোগী পথছোৱা ঠেক হোৱাৰ বাবে এই পথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পথছোৱাৰ মেৰামতি সম্পূৰ্ণ হলে যাতায়াত ব্যৱস্থা অধিক সুচল আৰু নিৰাপদ হোৱাৰ লগতে অসম আৰু ভূটানৰ মাজত বাণিজ্যিক যোগাযোগো অধিক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। তামোলপুৰৰ 1 নম্বৰ ডুঙাৰ গাঁৱত ভূটানৰ পৰা বৈ অহা এখন নৈত কালি এটা মৃত হাতী পোৱালি উদ্ধাৰ কৰা হয়। প্ৰায় 10 দিনীয়া এই হাতী পোৱালিটোৰ মৃতদেহ উদ্ধাৰ কৰি বন বিভাগে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। মৃতদেহটোত কুকুৰে আক্ৰমণ কৰা বন বিভাগে সন্দেহ কৰিছে। প্ৰায় এসপ্তাহৰ ভিতৰতে তামোলপুৰ উত্তৰাঞ্চলত দুটাকৈ বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যু হোৱাৰ ঘটনাই প্ৰকৃতিপ্ৰেমীসকলক ব্যথিত কৰিছে। এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ ফাইনেলত আজি ভাৰতীয় দলটো শ্ৰীলংকাৰ মুখামুখি হ'ব। জাপানৰ নিচিনত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10:30 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে বাংলাদেশৰ বিৰুদ্ধে 114 ৰাণৰ প্ৰভাৱশালী বিজয়েৰে ভাৰতে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। আনহাতে শ্ৰীলংকাই পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। ইফালে ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে কালি বাংলাদেশক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় মহিলা বেডমিণ্টন দলটো আজি কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দলটোৱে কালি কাজাখাস্তানক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও।
1: হৰিনাম গুৰুবন্দনাৰে মুখৰ মাজুলী বটদ্ৰবা বৰপেটা ডিফুৰ তাৰলংছত মুখ্যমন্ত্ৰীৰ 2 কিলোমিটাৰ জোৰা ৰোড শ্ব, নগাঁও উপ নিৰ্বাচনৰ বাবে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ, IPL জুৱা মাফিয়া দীপেশ বাজৰিয়াক ইডিৰ গ্ৰেপ্তাৰ আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰি চন্দ্ৰপুৰত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইছৰোৰ ইষ্ট্ৰেক উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন, দি আছাম ট্ৰিবিউন কাকতৰ লগতে প্ৰায়ভাগ কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এই অত্যাধুনিক কেন্দ্ৰৰ স্থাপনৰ জৰিয়তে ৰাজ্যখনক ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত এক নতুন স্থান প্ৰদান কৰাৰ বাবে সাংসদ দিলীপ শইকীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। বাতৰিটো অসমীয়া খবৰ কাকতৰ। দৈনিক অসম কাকতৰ 62 সংখ্যক জয়ন্তী উদযাপন আৰু প্ৰাণৰ জুবিন শীৰ্ষক গ্ৰন্থ উন্মোচনৰ বিভিন্ন বাতৰি কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আঠগাঁও কবৰস্থানত কবি আনিছ উজ জামানৰ জানাজা সম্পন্ন হোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে অশ্ৰুসিক্ত নয়নেৰে কবি আনিছ উজ জামানক বিদায় গুণমুগ্ধৰ এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নাগালেণ্ডৰ ছবি আঙে টৰণ্ট' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতামূলক প্লেটফৰ্ম শাখাত শ্ৰেষ্ঠ বঁটা লাভ কৰাৰ বাতৰি আমাৰ অসম কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। ভাৰতৰ নাগৰিক বুলি একাধিক লোকে পাছপৰ্ট লাভ কৰাৰ উদ্দেশ্যজনক তথ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পোহৰলৈ অহাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। নিৰ্বাচনী হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টি উত্তপ্ত হৈ পৰাৰ বাতৰি দৈনিক জনমভূমি আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আংশিকভাৱে বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ প্ৰচাৰ তুংগত, চামগুৰিত প্ৰাক নিৰ্বাচনী হিংসা। ৰাজ্যৰ বিভিন্ন স্থানত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত কৰম পূজা পালন। গুজৰাটৰ একতা নগৰত আজি 72 সংখ্যক

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান আৰু এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হেমন্ত বৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনীতিত 25 বছৰজোৰা সেৱা আৰু সমৰ্পণৰ গৌৰৱময় যাত্ৰা অব্যাহত আছে। জনসাধাৰণৰ আকুণ্ঠ সমৰ্থন আৰু বিশ্বাসেৰে প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱাত ব্ৰতী হোৱা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশৰ যুৱশক্তিক অত্যন্ত গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ অংশ হিচাপে চৰকাৰখনে গ্ৰহণ কৰা মেৰা যুৱ ভাৰত মাই ভাৰত শীৰ্ষক পদক্ষেপে দেশ তথা অসমৰ যুৱ প্ৰজন্মৰ মাজত জাগৰণ আনিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতা হেমন্ত বৰাৰ পৰা শুনোৱা হওক।
2: সেই অনুসৰি চৰকাৰখনে 2023 চনৰ 31 অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱসৰ দিনটোত মুকলি কৰে মেৰা যুৱা ভাৰত মাই ভাৰত শীৰ্ষক এক পদক্ষেপ। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত মুকলি কৰা মেৰা যুৱা ভাৰত মাই ভাৰত শীৰ্ষক পদক্ষেপৰ মূল লক্ষ্য হৈছে ৰাষ্ট্ৰ নিৰ্মাণ আৰু যুৱ প্ৰজন্মৰ বিকাশ। 15 বছৰ বয়সৰ পৰা 29 বছৰ বয়সৰ যুৱ প্ৰজন্মক 15টাকৈ ভাষাত উপলব্ধ ডিজিটেল মাধ্যমৰ জৰিয়তে একত্ৰ হোৱাৰ সুযোগ প্ৰদান কৰি মেৰা যুৱা ভাৰত মাই ভাৰতৰ জৰিয়তে বহুকেইটা কৰ্মসূচী গ্ৰহণ কৰা হৈছে। এনে কৰ্মসূচী অনুসৰি যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ, কেৰিয়াৰ পৰামৰ্শ প্ৰদান, নেতৃত্ব প্ৰদানৰ সক্ষমতা গঢ়াৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। একেদৰে যুৱ প্ৰজন্মক ৰাষ্ট্ৰীয় সেৱা আঁচনি আদিৰ জৰিয়তে সমাজ সেৱা আৰু সম্প্ৰদায়ৰ উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰা হৈছে। মেৰা যুৱা ভাৰত মাই ভাৰতৰ অধীনত গ্ৰহণ কৰা আটাইতকৈ বিশাল অভিযানটো হৈছে বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱক। এই অভিযানৰ জৰিয়তে নিচামুক্ত এক জীৱনশৈলী গঢ়ি তুলি যুৱ প্ৰজন্মৰ নেতৃত্বত সমাজ পৰিৱৰ্তনৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে 2 কোটিৰো অধিক যুৱক যুৱতী আৰু 1.2 লাখৰো অধিক সংগঠনক মেৰা যুৱা ভাৰত মাই ভাৰত এই প্লেটফৰ্মে সংযোগ কৰিছে।
1: শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ 1 বছৰ সম্পূৰ্ণ হল। কায়িকভাৱে নোহোৱা হোৱা 1 বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। মৃত্যুৰ 1 বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত জুবিন গাৰ্গক সুঁৱৰি সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ ঢাপলি মেলিলে হেজাৰ হেজাৰ জনতাই। এই সন্দৰ্ভত শুনক হেমন্ত বৰাৰ প্ৰতিবেদন।
2: 2025 চনৰ 19 ছেপ্টেম্বৰত অসমবাসীলৈ আহিছিল সেই দুঃখবৰটো। জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰৰ সাগৰত এক ৰহস্যজনক পৰিস্থিতিত মৃত্যু হল জুবিন গাৰ্গৰ। সেই পানৰ শিল্পীগৰাকীৰে মৃত্যুৰ 1 বছৰ সম্পূৰ্ণ হল। কিন্তু কায়িকভাৱে নোহোৱা হোৱা 1 বছৰৰ পিছতো অসমীয়া জাতিয়ে আজিও হৃদয়ে হৃদয়ে কঢ়িয়াই লৈ ফুৰিছে পানৰ শিল্পী জুবিন গাৰ্গক। তাৰেই বহিঃপ্ৰকাশ ঘটাই জুবিন গাৰ্গৰ মৃত্যুৰ 1 বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো হিলদোল ভাঙি ওলাই আহিল ৰাইজ। মহানগৰীৰ প্ৰান্তে প্ৰান্তে শিল্পীগৰাকীৰ স্মৃতিত ৰাইজ তথা দল সংগঠনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। সোণাপুৰৰ জুবিন ক্ষেত্ৰতো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত 17 ছেপ্টেম্বৰৰ পৰা 3 দিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হয়। 3 দিনীয়া এই জুবিন দিৱসৰ কাৰ্যসূচীত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, সাংস্কৃতিক অনুষ্ঠান, নাম প্ৰসংগ, ভাগৱত পাঠ, ভাওনা আদি অনুষ্ঠিত কৰা হয়। আনহাতে ৰাজ্যিক বিজেপিয়ে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৰাজ্যজুৰি ৰক্তদান শিবিৰৰ আয়োজন কৰে।
1: গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথন। ক্ৰীড়া পৰ্যটনক উদগনি দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুৱাহাটীৰ পৰিচয় অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় ক্ৰিকেট কিংবদন্তী সুনীল মনোহৰ গাভাস্কাৰৰ উপস্থিতিত অলপতে লগো মুকলি কৰে। ইতিমধ্যে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথন সফল কৰি তোলাৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলোৱা হৈছে। এই সন্দৰ্ভত অধিক শুনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: 2027 চনৰ 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথন ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে ৰাজ্য চৰকাৰে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে মাৰাথনৰ বাবে প্ৰতিযোগীৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। উল্লেখযোগ্য যে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ উদ্বোধনী সংস্কৰণত বিভিন্ন পৰ্যায়ৰ দৌৰবিদক সামৰি মুঠ 5টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেইসমূহ হৈছে মাৰাথন 42.195 কিলোমিটাৰ, হাফ মাৰাথন 21.097 কিলোমিটাৰ, 10 কিলোমিটাৰ দৌৰ, 5 কিলোমিটাৰ দৌৰ আৰু 1.5 কিলোমিটাৰ দৌৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয়

0: মাৰাথনৰ প্ৰথমগৰাকী পঞ্জীয়নভুক্ত অংশগ্ৰহণকাৰী হিচাপে নাম পঞ্জীয়ন কৰিছে। উল্লেখযোগ্য যে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ ৰাজ্যিক পৃষ্ঠপোষক হৈছে অসম পৰ্যটন উন্নয়ন নিগম। এই প্ৰতিযোগিতাত মুঠ 1.25 কোটি টকাৰ পুৰস্কাৰ ধন আগবঢ়োৱা হ'ব।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠান আজিলৈ ইমানেই, কাইলৈ পুনৰ লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।
2: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি কামৰূপ জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা হেমন্ত বৰাক।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন কল্পতৰু। আপোনাৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰে এই দুটি নম্বৰত 03612662325 আৰু 9435405223। পুনৰ কৈ দিছোঁ 03612662325 আৰু 9435405223। আজিৰ কল্পতৰু অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ গীতেৰে।

0: আমি আমাৰ প্ৰথম শ্ৰোতাগৰাকীৰ সৈতে সংযুক্ত হ'বলৈ বিচাৰিছোঁ। হেল্ল' হেল্ল' হেল্ল'
1: হেল্ল' মই নমস্কাৰ হিতেশৰ লহকৰ।
0: লহকৰ ডাঙৰীয়া, কি খবৰ আপোনাৰ?
1: খবৰ আৰু ভালে, এতিয়া ৰিটায়াৰ মানুহ আৰু কি আৰু।
0: হয়,
1: অলপ অসুখ চকুখ হয় আৰু।
0: স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, ৰেডিঅ'টো শুনি থাকিব, মন ভালে থাকিব।
1: ৰেডিঅ' সদায় থাকে, কেতিয়াবা নহ'লে বেয়া লাগে।
0: হয় হয় হয়। আজি কি গীত শুনিবলৈ বিচাৰিছে?
1: মই জুবিন যিহেতু জুবিনে ভাবিছিলো, কিন্তু গতিকে মই জুবিন বজোৱাৰ পিছতে ভাবিছো ভূপেন হাজৰিকাৰ সাগৰ মুগ্ধ সংগমত। তথাপিও আজিও কম যে জাষ্টিচ ফৰ জুবিন গাৰ্গ।
0: নিশ্চয় আমি সকলোৱে বিচাৰো গোটেই ৰাজ্যৰ।
1: কিছুমান জুবিন প্ৰেমী নতুনকে ওলাইছে, জুবিনক মৃত্যুৰ সৈতে জড়িত বহু মানুহ এটা জুবিন প্ৰেমী হৈ ওলাইছে, সেইবিলাক বেয়া লাগে সেইবিলাক।
0: হয়, সকলোৰে ঊৰ্ধত আমি বিচাৰিম আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাওক।
1: নিশ্চয় নিশ্চয়, জুবিন গাৰ্গে ন্যায় পাওক, মই সদায় বিচাৰিম, মৃত্যুলৈকে মই বিচাৰিম, মোৰ মৃত্যুলৈকে।
0: ঠিক আছে, তেন্তে আপোনাৰ অনুৰোধৰ গীতটি শুনাইছো।
1: ধন্যবাদ
0: ধন্যবাদ।

0: আমি পিছৰটো ফোন কল ল'ব বিচাৰিছোঁ। হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছে বাৰু?
1: হয় নমস্কাৰ বাইদেউ, মই অমল বসুমতাৰীয়ে ক'লোঁ।
0: হয় দাদা, ক'ৰ পৰা কৈছে?
1: মই শোণিতপুৰ অসম ৰঙাপাৰাৰ পৰা কৈছোঁ।
0: হয়, কেনে আছে বাৰু?
1: মই ভালে আছোঁ। প্ৰেৰণা বাইদেউ, আপুনিও ভালে আছে নহয়?
0: একদম নিশ্চয় ভালে আছোঁ।
1: হয় হয় হয় হয়,
0: আজি কি
1: গীত আপোনালোকৰ অনুষ্ঠান শুনি আছো ৰাতিপুৱাৰ পৰা আজি।
0: হয়, আমি ধন্য।
1: আজি মানে আজি পুৱা অনুষ্ঠানটো শুনি মই বেছি ভাল লাগিলে।
0: মই তেখেতক জনাম বাৰু, আৰু আপুনি শুনি থকা বুলি শুনি আমাৰ বৰ ভাল লাগিছে।
1: হয় হয়
0: হয়, আজি কি গান শুনিবলৈ বিচাৰিব?
1: আজিতো যিহেতু আমাৰ চাহ জনগোষ্ঠীয় সকলোৰে মানে কৰম পূজা, যিহেতু কৰম পূজাৰ এটা ঝুমুৰ গীত এটা শুনাই দিলে খুব ভাল পাম, আৰু সকলো মানে ৰাইজকে মই কৰম পূজাত আন্তৰিক শুভকামনা জনাব বিচাৰিছোঁ। যিমানজন শ্ৰোতাই মানে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত সংযুক্ত হৈ আছে, সেইসকললৈকে মই কৰম পূজাৰ আৰু যিকোন মানে অসমত বিভিন্ন ঠাইৰে মানে এনেকৈ পূজাৰ আয়োজন চলি আছে, আমাৰ এই আমাৰ শোণিতপুৰতো বহুত মানে পূজা মণ্ডপ কিবা চলি আছে, মানে এনেকৈ কৰম পূজাৰ পৰম্পৰা চলি আছে।
0: ধন্যবাদ, আন্তৰিক ধন্যবাদ। আৰু আপোনালৈ
1: মই এইখিনিতে মানে কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছিলোঁ বাইদেউ। মোৰ লগত শুনিব ভাইকন মুণ্ডা, সঞ্জয় মুণ্ডা আৰু কোমল তাঁতি আৰু ৰঞ্জিত তাঁতি আৰু সুমিলা মুণ্ডা, সেইসকললৈকে মই গানটো শ্ৰোতাৰ দিলোঁ। আৰু লগতে আছে বিমল বসুমতাৰী, ৰমেশ পাত্ৰ, এইসকলে শুনিব আৰু কাঞ্চন হাজংলৈ এই গানটো মানে শ্ৰোতা হিচাপে দিলোঁ, মাধৱী নাথ আৰু বনবাসী মণ্ডল।
0: সকলোলৈকে নিবেদী আৰু কৰম পূজাৰ শুভেচ্ছা জনাই আমি ঝুমুৰিটো শুনাবলৈ লৈছোঁ।

0: হেল্ল'
1: হেল্ল' বাইদেউ নমস্কাৰ।
0: হয়
1: হয়,
0: কোনে কৈছে বাইদেউ, ক'ৰ পৰা কৈছে?
1: মই দৰং জিলাৰ খৰিয়াবাৰী কালজুৰি মইনা কৈছে ক'লো বাইদেউ।
0: বাইদেউ কেনে আছে?
1: ভালে আছো বাইদেউ, আপোনালোকৰ আশীৰ্বাদত ভালে।
0: হয়, আমাৰ নিয়মীয়া শ্ৰোতা।
1: হয়
0: হয়, আজি কোনটো গীত শুনিবলৈ বিচাৰিব?
1: মই সত্য দাসৰ মানুহ দেখিছোঁ বহুত মানুহ।
0: হয়, আপোনাৰ অনুৰোধত তেতিয়াহ'লে গীতটি শুনাই দিছোঁ।
1: হ'ব বাইদেউ।
0: হয়।

0: আমি পৰৱৰ্তী ফোন কলটি লৈছোঁ। হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: মই বজালি জিলাৰ বৰগুণৰী গাঁৱৰ পৰা সনীন দত্তই কৈছোঁ বাইদেউ।
0: দত্ত ডাঙৰীয়া কেনে আছে?
1: আছোঁ এনে ৰকম ভালে, আপোনালোকে ভালে আছে নিশ্চয়?
0: ভালে আছোঁ আপোনালোকৰ কৃপাত।
1: হয়, মইতো চকুৰে দেখা নাপাওঁ, আপোনালোকৰ অনুষ্ঠান আৰু মোবাইলতে শুনি আছোঁ আৰু।
0: হয়, ভালকৈ শুনা, স্পষ্টকৈ শুনা পায়নে মোবাইলত?
1: কষ্ট কৰি মোবাইলত এডাল তাঁৰ সংযোগ কৰি লৈ তেনেকৈ শুনি আছোঁ, তাঁৰডাল

0: হেল্ল'
1: হেল্ল' নমস্কাৰ, সুপ্ৰভাত।
0: সুপ্ৰভাত, কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: হয়, মই পশ্চিম দৰং
0: হয়
1: হেঙালপাৰাৰ পৰা ক'লো, লক্ষ্য চহৰীয়াই।
0: চহৰীয়া ডাঙৰীয়া, কি খবৰ বাৰু?
1: হয়, ভালে আছো বাইদেউ, আপোনাৰ ভালনে?
0: ভাল।
1: হয় হয়,
0: আজি কোনটো গীত শুনিবলৈ বিচাৰিব?
1: হয়, মই জুবিন গাৰ্গৰ কণ্ঠত যিকোনো গীত এটি বজাই দিলে ভাল হ'ব বাইদেউ।
0: নিশ্চয় আমি জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত শুনাম। জুবিন মই পৰিৱেশ কৰি আছে নহয় জানো?
1: হয়
0: হয়, তেন্তে জুবিন গাৰ্গলৈ উৎসৰ্গা কৰি আমি আপোনাৰ অনুৰোধৰ এটি গীত শুনাইছো।
1: মোৰ লগত কেইজনমান ৰেডিঅ' শ্ৰোতা আছে বাইদেউ, নাম ল'ব বিচাৰিছো।
0: হয়,
1: হিতেশ্বৰ লহকৰ, বনবাসী মণ্ডল, হাজাৰা বেগম, বংকিম চন্দ্ৰ দাস আৰু নিত্যানন্দ ডেকা।
0: ঠিক আছে, আমি আটাইলৈ নিবেদী জুবিন গাৰ্গৰ কণ্ঠত আৰু জংকী বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি শুনাইছোঁ।

0: আমি আজিৰ অনুষ্ঠানৰ শেষৰটি ফোন কল ল'বলৈ বিচাৰিছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয়, মই লালগণেশৰ পৰা মাইনা দাসে ক'লোঁ।
0: বাইদেউ ভালে আছেনে?
1: হয় হয়, শুনি আছোঁ বাইদেউ।
0: হয়, আজি কোনটো গীত শুনিবলৈ বিচাৰিব?
1: মই জুবিনদাৰ কণ্ঠত যিকোনো গীততে শুনিব বিচাৰোঁ বাইদেউ।
0: হয়, গীতটো শুনাই দিওঁ তেতিয়াহ'লে।
1: হয়, আৰু এই গীতটো বাইদেউ মই খনিন দত্তলৈ গাওঁ।
0: ঠিক আছে, খনিন দত্ত দেৱক নিবেদন কৰি আৰু আপোনাৰ প্ৰিয় অনুৰোধৰ গীতটি আমি শুনাবলৈ লৈছোঁ।

জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতেৰে আজিৰ কল্পতৰু অনুষ্ঠানটি আমি সামৰিম। ষ্টুডিঅ'ত আছিলোঁ মই প্ৰেৰণা, আৰু মোক ষ্টুডিঅ'ত আৰু ডিউটিৰিমত বিশেষভাৱে সহায় কৰিলে অনামিকা বৰদলৈ বৰুৱাই। নিয়ন্ত্ৰণ কক্ষত আছিল আতিকুৰ ৰহমান, বিবেক শৰ্মা, আনোৱাৰ আলী আৰু অমলেশ কলিতা। এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত মিতুল গগৈ, শ্বেখ আব্দুল্লা আহমেদ আৰু ময়ূৰ কৃষ্ণ মহন্ত।

ফোন ইন গল্পটোৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জীৱন সুৰভি।

0: নমস্কার আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আজি যিগৰাকী অতিথি তেখেতক চিনাকি কৰাই দিবলৈ পাই আৰম্ভণিতে মই নথৈ আনন্দিত হৈছো। তেখেত বহুদূৰ, অৰ্থাৎ যদি দূৰ বুলি কওঁ, লখিমপুৰৰ পৰা কালিৰ নিশা ট্ৰেইনত আহি গুৱাহাটীত উপস্থিত হৈছে আমাৰ এই অনুষ্ঠানটোৰ বাবে। লখিমপুৰৰ নাৰায়ণপুৰৰ পাণবাৰী গাঁৱৰ পৰা তেখেত আহিছে আৰু তেখেত হৈছে এগৰাকী ৰাষ্ট্ৰপতিৰ বঁটাপ্ৰাপ্ত কৃতি শিক্ষক, শ্ৰীযুত যোগেন্দ্ৰ নাথ দত্ত ডাঙৰীয়া। দত্ত ডাঙৰীয়া, স্বাগতম জনাইছো জীৱন সুৰভি অনুষ্ঠানলৈ।
1: ধন্যবাদ।
0: ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনাৰ যিটো যাত্ৰা আমি কিছু অৱগত হৈছো, এগৰাকী কৃতি শিক্ষক, আপুনি ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিছে 2006 চনত, সেইটো এটা জীৱনজোৰা এটা অভিজ্ঞতা আপোনাৰ। সেই অভিজ্ঞতাৰে আৰম্ভ কৰিব খুজিছোঁ, তাৰপাছত আপোনাৰ যি লেখক জীৱন এটা আছে, আপুনি যি শংকৰদেৱ মাধৱদেৱৰ পৰা চৰ্চা অব্যাহত ৰাখিছে, বিশেষকৈ মাধৱদেৱৰ পৰা চৰ্চা অব্যাহত ৰাখিছে, সেই বিষয়ে আমি বিতংকৈ কথা পাতিম। কিন্তু আৰম্ভণিতে যে 2006 চনত ৰাষ্ট্ৰপতিৰ পৰা আপুনি বঁটাটো লৈছিলে, সেই মুহূৰ্তটোৰ কথা কওকচোন অকণমান।
1: মানে মোৰ জীৱনটোত এটাই মূল উদ্দেশ্য হয় যে মই ৰাইজৰ হকে কিবা কৰিম।
0: হয়,
1: মই 68 চনত BA পাছ কৰিছোঁ আৰু 69 চনত BT পাছ কৰিছোঁ। BT পাছ কৰাৰ পিছত মই বহুত স্কুলত চাকৰি পাইছিলোঁ, সেইবিলাকলৈ মোক গাঁৱৰ ৰাইজে যাবলৈ নিদিলে। গাঁৱৰ ৰাইজে ক'লে আমি এখন স্কুল পাতোঁ, তুমি এটা প্ৰধান শিক্ষক হোৱা, কাৰণ BT পাছ
0: হয়।
1: তেতিয়া মই ভাবিলোঁ হয় কথাটো, যে মই গাঁৱতে মোৰ সেৱাটো দিওঁ। তাৰপিছত স্কুল পতা আৰম্ভ হ'ল 1-1-70 1170 আৰম্ভ হ'ল,
0: স্কুল আৰম্ভ হ'ল।
1: অঁ, তেতিয়া এখন নৰা চালি ৰাইজে বনাই দিলে, তাতে 30টা ল'ৰা ছোৱালী নামভৰ্তি হ'ল। ডেস্ক বেঞ্চ নাই, ঘৰ নাই, বেৰা নাই, সেই তেনেকুৱা এটা ল'ৰা ছোৱালীবোৰ আহি গ'ল নহয়।
0: আহিলে হয়,
1: আৰু এজন মাষ্টৰ লৈ মই তাত পাঠদান আৰম্ভ কৰি দিলোঁ।
0: হয়,
1: তাৰপিছত আকৌ পিছত 7ৰ পৰা 8 উঠিল, তেতিয়া 7 আছিলে, আকৌ এখন নৰা চালি দিবলগীয়া হ'ল। 9লৈ উঠিল পিছ বছৰ, 10লৈ উঠিল, 73 উঠি গ'ল। গতিকে সেইদৰে নৰা ছোৱালী বনাই বনাই ল'ৰা ছোৱালী পঢ়ুৱাই প্ৰথম বেচটো 74ত মেট্ৰিক দিলে।
0: মেট্ৰিক দিলে হয়,
1: তেতিয়া মেট্ৰিকৰ ৰিজাল্টটো ভাল হ'ল।
0: কিমানজন আছিলে প্ৰথম সেই বেচটো?
1: প্ৰথমতে 8জন আছিলে, 8জনেই পাছ কৰিলে, 4জনে ছেকেণ্ড, 4জনে তেতিয়া ফাৰ্ষ্ট ডিভিজনটো
0: 100% পাছ কৰিছে।
1: 100% পাছ কৰিছে, তেতিয়া ৰাইজৰ অলপ উৎসাহ উদ্দীপনা হৈ গ'ল।

0: নাই,
1: তেতিয়া ৰাইজে ল'ৰা ছোৱালী দিবলৈ ল'লে। মই ইতিমধ্যে মাতি পালোঁ 73 স্কুলৰ নামত। তাত মানে এটা ঘৰ বনালোঁ সেই মাটিত। ইয়াৰ পৰা ল'ৰা ছোৱালীহঁতে তালে ঘৰ শ্বিফ্ট কৰিলে, চব ল'ৰা ছোৱালীয়ে কৰিলে, ঘৰ বনালে, বেৰা দিলে, লিপিলে, সেইবোৰ হৈ গ'ল। তাৰপৰা 75ত একো পইচা পাতি নাইয়ে নহয়, ল'ৰা ছোৱালীও ফ্ৰীকেই পঢ়ুৱাইছোঁ। 75ত মই এখন থিয়েটাৰ বন্দবস্ত কৰিলোঁ, নটৰাজ
0: থিয়েটাৰ।
1: সেই থিয়েটাৰখন মোৰ ডাবল শ্ব' হৈ গ'ল। তাতে মই 20-30 হাজাৰ লাভ পাই গ'লোঁ। লাভ পাই গ'লত মই টিম কিনিব পৰা হ'ল। সেইটা 76ত আকৌ থিয়েটাৰ ল'লোঁ। 78ত এতিয়া টোটেল মই 95-96লৈকে 22খন থিয়েটাৰ কৰিলোঁ।
0: মানে থিয়েটাৰৰ পৰা উপাৰ্জন
1: উপাৰ্জনে একদম ইউনিভাৰ্চিটি নিচিনা ঘৰ বনাই দিলোঁ।
0: বৰ ডাঙৰ কাম কৰিছে,
1: এইটো মোৰ বিৰাট উৎসাহ, বিৰাট সাফল্য মোৰ। তাৰপিছত ৰিজাল্টটো ভাল কৰিবলৈ মই ষ্ট্ৰিক্ট প্ৰশাসন লগাই দিলোঁ। 9টা বজাত গেট বন্ধ, মাষ্টৰ ল'ৰা ছোৱালী আহিব নোৱাৰে, মাষ্টৰ উভতি যায়। মাষ্টৰ আন্দোলন কৰিছিলে, আমাক কেলৈ ভোটাই পঠিয়াইছে। মই কৈছোঁ তোমালোকৰ এপইণ্টমেণ্ট লেটাৰ দেখুৱা, ক'ত 10 বজাত ক'ত 11 বজাত আহিবলৈ আছে, দেখুৱালে মই তোমালোকক এৰি দিম। একদম ষ্ট্ৰিক্ট প্ৰশাসনত মোৰ ৰিজাল্ট ভাল হৈ গ'ল। ৰিজাল্টত মোৰ 20টাই ল'ৰাই মেডিকেলত ছিট পোৱা হ'ল, তাৰে 15টা 20-21 বছৰত, তাৰে 15টা মেডিকেললৈ গ'ল, বাকীকেইটা IAS হ'ল, IPS হ'ল, তাৰপিছত কোনোবা সাংবাদিক হ'ল।
0: আপোনাৰ স্কুলৰ পৰা পঢ়া এই কৃতি ছাত্ৰৰ কথা বুলি কৈছে, মানে ধৰক আপোনাৰ সাংবাদিকতাকে ধৰি IAS অফিচাৰলৈকে হ'ল, গতিকে নিজৰ আজি এটা আপোনাৰ ভাল লাগে,
1: ভাল লাগে। মোৰ এতিয়া সিহঁতে, এতিয়া মই অপাৰেশ্যন কৰিছোঁ, পইচা সিহঁতেই দিছে। এতিয়া মোৰ এটা বৃহৎ প্ৰতিমূৰ্তি স্থাপন হ'ল,
0: আপোনাৰ প্ৰতিমূৰ্তি,
1: মোৰ প্ৰতিমূৰ্তি হয় স্কুল চহৰত 23-4-2023-ত
0: জীৱিত কালতে আপোনাৰ প্ৰতিমূৰ্তি
1: জীৱিত কালতে। তাৰপিছত স্কুলখনৰ মই মানে মই ঘৰত নাথাকোঁ, স্কুলতে থাকোঁ। স্কুলখনৰ কাৰণে অনেক কাম, ল'ৰা ছোৱালীৰ কাৰণে অনেক কাম। মই স্কুলত এখন বাৰী পাতিলোঁ, কলবাৰী পাতিলোঁ, মাটিটো বহুত 5-6 বিঘা মাটি। তাৰপিছত মই ফল মূল ৰুলোঁ, এতিয়াও ফল মূল একদম লাগি আছে, আমলখি, শিলিখা, কঁঠাল, আম, তাৰপিছত বেল, এইবিলাক মানে এতিয়াও ল'ৰা ছোৱালীয়ে খাই আছে।
0: তেতিয়া আপুনি সেই স্কুলৰ পৰা কিমান চনৰ অৱসৰ গ্ৰহণ কৰিলে আপুনি?
1: এইটো 2006 চনত মই ৰাষ্ট্ৰপতি বঁটা পালে
0: হয়।
1: তাৰপিছত 2001 চনত ৰাজ্যিক সেই জিলাটো পাইছোঁ, 2003ত ৰাজ্যিকটো পাইছোঁ, 2001-2006 মই ৰাষ্ট্ৰপতি বঁটাটো আব্দুল কালামে দিছিলে। কালামজন ভগৱান
0: হয়,
1: গতিকে মোৰ সেই বঁটাটো লৈ বহুত ভাল লাগিছে। আৰু সেইটো কথা হোৱাৰ লগে লগে গোটেই স্কুলখন উজ্বলি গ'ল।
0: নিশ্চয়কৈ
1: মাষ্টৰজন বৰ ভাল মাষ্টৰ
0: হ'বলগীয়া কথা।
1: আৰু মানে
0: এই যে আপুনি ক'লে যে আব্দুল কালামৰ পৰা আপুনি বঁটা লৈছে, বিশ্বতে তেখেতৰ কেনে লাগিছিলে সেই মুহূৰ্তটোৰ কথা কওকচোন, যেতিয়া আপুনি ৰাষ্ট্ৰপতি ভৱনত গৈছে, তেখেতৰ হাতৰ পৰা বঁটা লৈছে।
1: 4-5 দিনৰ আগতে নিমন্ত্ৰণ লেটাৰ দিছে দিল্লীৰ পৰা যে আপুনি আহিব লাগিব। তাৰপৰা মই 3 তাৰিখে গুচি গ'লোঁ। তেওঁলোকে অৰ্কিড হোটেল বুলি 5-ষ্টাৰ হোটেলত ৰাখিছে, সেইটো মই 3-4-5-6-7 এই 4 দিন আছোঁ। তাৰপিছত ৰাতিপুৱা 6 বজাত ক'লে যে আপোনাক বিজ্ঞান ভৱনলৈ লৈ যোৱা হ'ব বাছেৰে। তাৰপিছত 7-8 বজাত বিজ্ঞান ভৱনত লৈ গ'ল। বিজ্ঞান ভৱনত 9 বজাত উপস্থিত হ'লোঁ। 9:30 বজাৰ লগে লগে ৰাষ্ট্ৰপতি আহি সভাকক্ষত উপস্থিত হ'ল। তাৰপিছত তাত মোক 27 নম্বৰত মোক মাতিছে, 1-2-3-27। তাৰপৰা 27 চনত গ'লোঁ, তেওঁ মোক হেণ্ডছেক দিছে, সুধিছে হোৱাৰ ডু ইউ কাম ফ্ৰম, মই ক'লোঁ যে আসাম। তেতিয়া তেওঁ ক'লে আই ন' আসাম। মই বোলো ছাৰ আই এম কামিং ফ্ৰম ভেৰি ইনটিয়ৰ ডিষ্ট্ৰিক্ট লখিমপুৰ। তেতিয়া অ' আই ডু নট ন' লখিমপুৰ, আই ন' গুৱাহাটী। তেওঁকে দেখিলে তাৰ বঁটাটো দিলে, বঁটাটো দিলে, এটা মেডেল দিলে, চাৰ্টিফিকেট দিলে, তাৰপিছত কিতাপৰ টোপোলা দিলে। তাৰপিছত ৰাতি তেওঁ ভাত খাবলৈ মাতিলে 7 বজাত। 7 বজাত তাত আজি হ'লোঁ, তেওঁ বহি আছে, তেওঁ এজন এজনকৈ মানুহখিনি থিয় কৰি এজন এজনকৈ তেওঁ মানে সুধি গৈছে যে এনি প্ৰব্লেম। তাৰপৰা মই যেতিয়া এখন

0: এনেকুৱা এপ্লিকেশ্যন উলিয়াই দিলোঁ। এপ্লিকেশ্যনখন হ'ল টু দি অনাৰেবল প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, আৰু ছাবজেক্ট হ'ল এক্সটেনশ্যন অফ ছাৰ্ভিচ পিৰিয়ড অফ নেশ্যনেল এৱাৰ্ডি ফৰ আনাডাৰ টু ইয়েৰ্ছ। মানে নেশ্যনেল এৱাৰ্ডি আনবিলাক ষ্টেটত দুবছৰ বহাই পাই আমাৰ সমান নাপায়, সেই এপ্লিকেশ্যনখন দিলোঁ। তেতিয়া এপ্লিকেশ্যনখন পঢ়িলে, পঢ়াৰ পিছত ক'লে থেংক ইউ, আই উইল কমিউনিকেট উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট অফ আসাম ইমিডিয়েটলি। তাৰপিছত তেওঁ এবছৰৰ পিছতে সেই দুবছৰটো বহাই দিলে, সেই দুবছৰটো মই পাই গ'লোঁ,
1: সেইটো পাই গ'লোঁ
0: পাই গ'লোঁ। কিন্তু মই নকৰিলোঁ।
1: আপুনি নকৰিলে? কিয়
0: নকৰিলোঁ? মানে এই ছোৱালীকেইজনীয়ে কৰিবলৈ নিদিলে আৰু। ক'লে দেউতা আপুনি 28 বছৰ তাত প্ৰিন্সিপাল হৈ আছে, 28 বছৰ পিছত আকৌ তুমি আকৌ তালৈ গৈ মানুহে গায়ন বায়ন প্ৰচেছন কৰি আপোনাক ঘৰত থৈ গৈছেহি, আপুনি ৰিটায়াৰ হ'ল। মই ৰিটায়াৰ হৈছোঁ 2007 চনৰ 31 জানুৱাৰীত, মানে 1 ফেব্ৰুৱাৰীত। গতিকে
1: আকৌ তাৰ পাছতহে বাঢ়িলে,
0: তাৰ পাছত বাঢ়িছে, মানে প্ৰচিডিঅ'টো কৰোঁতে কৰোঁতে দেৰি লাগিব,
1: দেৰি লাগিলে হয়,
0: বাঢ়িলে, বঢ়াৰ পিছত সিহঁতক মোক আৰু যাবলৈ নিদিলে।
1: গতিকে আপুনি যথেষ্টখিনি কৰিছে, স্কুল নিজে
0: পাইছে। তাৰপিছত মই 2007 চনৰ 1 ফেব্ৰুৱাৰীত ৰিটায়াৰ হৈছোঁ, তেতিয়া মই টিউচন কৰিবলৈ আৰম্ভ কৰিলোঁ, বিনামূলীয়া টিউচন,
1: বিনামূলীয়াকৈ পঢ়াই।
0: মই পেঞ্চন পাই 1.5 লাখ টকা দি ঘৰ এটা সাজি ল'লোঁ, ডেস্ক বেঞ্চ গোটাই ল'লোঁ, ব্লেকবোৰ্ড গোটাই ল'লোঁ, গোটাই লৈ তাত টিউচন কৰোঁ 30টা 35টা ফ্ৰীকৈ, অকল ইংৰাজী গ্ৰামাৰ পঢ়োঁ, কাৰণ স্কুলত গ্ৰামাৰ নপঢ়ুৱায়, অকল পৌষ পৈতৃ পঢ়ায়, ল'ৰা ছোৱালীবিলাক গ্ৰামাৰ নলেজ, টেন্স, ভইচ, ডিৰেকশ্যন এইবিলাকৰ তেওঁলোকক জ্ঞানেই নাই, সেইবিলাক মই পঢ়ুৱাবলৈ ল'লোঁ। সেইটো ক্লাছ এতিয়ালৈকে লৈ আছোঁ মই,
1: এতিয়াও কৰে।
0: এতিয়া কালি আহোঁতেও মই, কালি নহয় পৰহি আহোঁতেও মই 6টা ল'ৰা ছোৱালী পঢ়ুৱাই আহিছোঁ। তাৰপিছত গৰম বন্ধত স্কুলত কৰিলোঁ, মই স্কুল বাছি লৈছোঁ কেইবাখনো, অকল এখনতে নকৰোঁ।
1: শ্ৰোতাক আমি এইখিনিতে শ্ৰোতাৰ কেইটাতহে জনাইছোঁ, শ্ৰীযুত যোগেন্দ্ৰনাথ দত্ত ডাঙৰীয়া বৰ্তমান 82 বছৰ, আৰু এই 82 বছৰ তেখেতে বিনামূলীয়াকৈ 30-40 গৰাকী ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই আছে, ইংৰাজীৰ গ্ৰামাৰ পঢ়ুৱাই আছে। অতি শুনি আমি বৰ আনন্দিত হৈছোঁ।
0: ধন্যবাদ। হয়, তাৰপিছত স্কুলে স্কুলে 10ৰ ক্লাছটো পঢ়োঁ, আজি এইখনত পঢ়ালোঁ, কাইলৈ সিখনত, ওচৰতে হাইস্কুলে, তাৰপৰা নিজৰখনত গৰম বন্ধত পঢ়ুৱালোঁ, পূৰা এমাহ, এদিন ক্ষতি নাই, 51টা ল'ৰা ছোৱালীক পঢ়ুৱাইছোঁ। তাৰপিছত এতিয়া সেই 51টাৰ ভিতৰত যি ল'ৰা ছোৱালী স্কুলখনৰ মই পঢ়োৱা স্কুলখনত নপঢ়িল, এতিয়া সিহঁতে আবেলি মোৰ ঘৰলৈ আহে, আবেলি 10টা 12টা
1: এতিয়া পঢ়ায়।
0: কেইদিনমান 2টা বেচ কৰিলোঁ।
1: হয়, খুব সুন্দৰ, আপোনাৰ এটা একদম কৃতি শিক্ষকৰ জীৱন হয়, সেইটোতো আপোনাৰ মনৰ এটা অতি মনোৰম অধ্যায় আপোনাৰ শিক্ষকতা। এতিয়াও আপুনি এৰিব পৰা নাই, এতিয়াও স্কুলত মানে ঘৰত আপুনি স্কুলৰ নিচিনাকৈ পাতি বিনামূলীয়াকৈ পঢ়াই আছে, পঢ়ুৱাই আপোনাৰ জীৱনৰ লক্ষ্য যেন লাগিছে। কিন্তু আমাৰ শ্ৰোতাক জনাব খুজিছোঁ যে আপুনি এতিয়ালৈকে 55খন পুথি লিখি উলিয়াইছে, আৰু তাৰে অধিকাংশ হৈছে আমাৰ গুৰু দুজনৰ ওপৰত, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে। গতিকে এই কথাটো কৈছোঁ, এই যে অধ্যয়ন আপোনাৰ শংকৰদেৱৰ বিষয়ে অধ্যয়ন, মাধৱদেৱৰ বিষয়ে অধ্যয়ন, এইটো কেনেদৰে আহিলে আপোনাৰ?
0: এইটো মানে মই প্ৰিন্সিপাল ইকানমৰিত হৈছোঁ, 70 চনৰ পৰা 90লৈকে মই 20 বছৰ হেডমাষ্টৰ থাকিলোঁ, 91ৰ পৰা 2007লৈকে এই 38 বছৰ 18 বছৰ বয় হেৰি প্ৰিন্সিপাল থাকিলোঁ। তেতিয়া মই 90 চনত মন কৰিছোঁ যে মই যদি কিবা এটা সাহিত্য চৰ্চা কৰিব পাৰোঁ, মই আৰু ভাল প্ৰিন্সিপাল হ'ম, মোক ল'ৰা ছোৱালীয়ে আৰু আদৰ কৰিব, আৰু মই ল'ৰা ছোৱালীক কিবা দিব পাৰিম। শিক্ষা দিয়াৰ উপৰিও মানে সাহিত্যৰ যোগেদি সিহঁতক মই কিবা দিবলৈ বিচাৰিলোঁ। তেতিয়া মই প্ৰথম আৰম্ভ কৰিলোঁ মোৰ আত্মজীৱনীখন, যে মই লিখি চাওঁচোন মানুহে কি কয়। তেতিয়া মোৰতো আত্মজীৱনীখন আপোনাৰ একদম ভয় লগা হৈ গ'ল, কাৰণ মই সৰুৰে পৰা 6-7 বছৰৰ পৰা মই মহ চোৱা, মহ আমাৰ মহ আছে 36টা, দেউতা মোক খুটি থাকে, মোক সলাই দিয়ে, পৰীক্ষাৰ পিছত মোক মাতে, তই মহ গুঠিলা, মই ডাঙৰি পানীবিলাক যাওঁ, বাৰিষা গৰম বন্ধত মোক মাতে, তই যেন মহ গুঠিলা, সেইটো ব্ৰহ্মপুত্ৰ চাপৰিত মহ থাকে। গতিকে মোৰ এনেকুৱা ধৰণৰ কথাৰে ব্ৰহ্মপুত্ৰ চাপৰি গোটেই প্ৰাকৃতিক সৌন্দৰ্যৰে মোৰ জীৱনটোৰ আত্মজীৱনীখন মই 100 পৃষ্ঠা লিখিলোঁ। 100 পৃষ্ঠা লিখাৰ লগে লগে মানুহে ক'লে তোৰ এখন শিশু গ্ৰন্থ হৈছে, এইটো সাংঘাতিক গ্ৰন্থ, ইমান প্ৰকৃতিৰ কথা লিখিছা তুমি, বাঘ ভালুকৰ কথা লিখিছা,
1: আপুনি সেইবিলাক পাইছে, সেই জীৱন
0: সেইবিলাক মোৰ বাস্তব অভিজ্ঞতা, মৌ চৰাওঁতে তাতে মানে পোৱালিটো আহি এক বাঘটোৱে হেঁচা মাৰি ধৰে, ধৰি পেলাই মানে দাঙি পেলাই লৈ গুচি যায়, মহৰ টাঙলডালে মাৰিবলৈ ধৰোঁ, নামানে লৈ গুচি যায়, তেনেকুৱা।

0: অভিজ্ঞতা। তাৰপিছত সেই কিতাপখন লিখাৰ পিছত মই উৎসাহ পাই গ'লোঁ। উৎসাহ পোৱাৰ পিছতে মই লোকেল 15 বিশিষ্ট ব্যক্তিৰ জীৱনী গ্ৰন্থ লিখিলোঁ।
1: আপোনাৰ পানবাৰী অঞ্চলৰ?
0: পানবাৰী অঞ্চলৰ, নাৰায়ণপুৰ অঞ্চল,
1: নাৰায়ণপুৰ অঞ্চলৰ হয়।
0: কথাৰ গম আছেনে? সেইখনটো আৰু ভাল হ'ল, মানুহে যেতিয়া শলাগ দিলে মোৰ মন উঠি গ'ল। মই 3 এখন মাত্ৰ গ্ৰন্থ লিখিলোঁ, সেইখন হ'ল লখিমপুৰৰ পৰা বিশ্ব দৰবাৰলৈ অবিনাশী ডক্টৰ বিশ্বনাথ শাস্ত্ৰী। বিশ্বনাথ শাস্ত্ৰী নাম শুনিছেনে? তেওঁ ইয়াৰহে, তেওঁ ঘৰ মোৰ ঘৰ সীমা, তেওঁ গোটেই কথা জানো মই। গতিকে তেওঁৰ জীৱনীখন মই লিখি পেলালোঁ। তেওঁতো আচৰিত পণ্ডিত আছিল, কৃষ্ণকান্ত সন্দিকৈ পিছতে তেওঁ সংস্কৃত পণ্ডিত আছিল। সেইখনটো আৰু ভাল হ'ল। তাৰপিছত মই গল্পত আৰম্ভ কৰিলোঁ, উপন্যাস আৰম্ভ কৰিলোঁ, কৰি দি মই মানে 91 পৰা 2002 10 মাধৱদেৱ জন্মস্থানৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, পৰিচালনা কমিটিৰ। মোৰ ঘৰৰ পৰা 3 কিলোমিটাৰ। তাৰপিছত মই স্কুল ছুটীৰ পিছত তালৈ যাওঁ, তাত গৈ পেলাই মই লেট্ৰিন বনাইছোঁ, আলহী ঘৰ বনাইছোঁ, বাথৰুম বনাইছোঁ, নামঘৰটো আধৰুৱা সেইবোৰ বনাইছোঁ, পানী নাই পানী টেংকি বনাইছোঁ, এইবোৰ কৰি থাকোঁতে তাত সদায় ভাগৱত পাঠ হয়, 30-40 বুঢ়া ভকত, তেওঁলোকে তাতে চাহ খায়, প্ৰসাদ খায়, খাই পেলাই মোৰ কামো গুঠিয় হয়। কয় বোলে যোগেন, আমি আৰু মাধৱদেৱৰ ভেটিটোহে ৰখিলোঁ, মাধৱদেৱ
1: জন্মস্থানপুখুৰী
0: ভেটি ৰখিলোঁ, আমি মাধৱদেৱক একো হাইলাইট কৰিব নোৱাৰিলোঁ। গতিকে তুমি পাৰিলে কিবা কৰাচোন। তো যেতিয়া 30-25 মানুহে মোক ক'লে, তো লক্ষ্মীনন্দন বৰাই লিখিছিলে সেই গুণনলী, তাকো উপন্যাস মাধৱৰ চৰিত্ৰটো লৈ, তেতিয়া মই ভাবিলোঁ মই পাৰিম নে নোৱাৰিম, মই পাৰিম চাগে। তাৰপিছত 2006 মই 7 ৰিটায়াৰ হৈ মই 2 মাৰ্চত গুৱাহাটীলৈ গুচি আহিলোঁ। আহি পেলাই ইয়াৰ পৰা মই হেৰি আপোনাৰ তেওঁলোকৰ জীৱনী, শংকৰ জীৱনী, মাধৱৰ জীৱনী, এনেকুৱা ধৰণৰ কিতাপ মই চহীদ পুথি গোটালোঁ। চহীদ পুথি কেইখন কিনি নি মই আৰম্ভ কৰি দিলোঁ আপোনাৰ 2008 পৰা, আৰু 15 হ'লে মোৰ এখন 542 মাধৱদেৱৰ জীৱনীটো ওলাই পৰিল,
1: প্ৰকাশ
0: হ'ল। মই গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰিলোঁ। ওলোৱাৰ লগে লগে মানুহে কৈছে, তোৰ সাংঘাতিক, তোৰ কোনেও মাধৱদেৱৰ অসমত কিতাপ লিখিব পৰা নাই, তই লিখিলি। তাৰপিছত আহিল মাধৱদেৱৰ গুৰুভক্তিৰ ওপৰত, তাৰপিছত নামঘোষাৰ ওপৰত লিখিলোঁ, তাৰপিছত মাধৱদেৱৰ শংকৰদেৱৰ লগত হেৰি হোৱা, লগ হোৱা, শংকৰদেৱৰ গুৰুভক্তি মানে লালন পালন কৰা, এইবিলাক কথা লিখোঁতে লিখোঁতে 10 কিতাপ হ'ল। তাৰপিছত এইবিলাক কিতাপটো হেৰিয়ে নপঢ়ে, ল'ৰা ছোৱালীবিলাকে নপঢ়ে, এখন শিশুগ্ৰন্থ লিখিলোঁ মাধৱৰ ওপৰত, মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰীলৈ যাওঁ, পকা পকা লেটেকু ফল বুটলি বুটলি খাওঁ, সেইখন শিশুগ্ৰন্থ লিখিলোঁ। গতিকে লিখাৰ পিছত মই এতিয়া মাধৱদেৱ বঁটা যদি ভগৱানে কৰে মই পোৱাৰ দিশত আগবাঢ়ি আছো।
1: আপুনি বঁটা পাইছে ইতিমধ্যে, আৰু আজি সেই বঁটা আপুনি ল'বলৈ আহিছে,
0: এইটো পাবলগীয়া হৈছে
1: মাধৱদেৱ অধ্যয়ন।
0: গতিকে মাধৱদেৱৰ ওপৰত লিখাৰ লগে লগে গোটেই অসমৰ যিবোৰ প্ৰতিযোগা সাহিত্যিক, যেনেকে অনিল শইকীয়া, অনুৰাধা শৰ্মা, কনকসেন ডেকা, এইদে মই 20 টপলা কৰি পঠিয়াই পঠিয়াই দিলোঁ। এটা টপলা 3,000, তেওঁলোকে পইচাটো মোৰ একাউণ্টত জমা দি দিলে। এতিয়া ইংৰাজী কিতাপ 5 কৰিলোঁ এতিয়ালৈকে, অনুবাদ
1: হৈছে,
0: অনুবাদ কৰিলোঁ, মোৰ লিখা অনুবাদ। সেই অনুবাদ কিতাপখিনি মই প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু অমিত শ্বাহ, এই 3 পেকেট কৰি ইতিমধ্যে পঠিয়াই দিলোঁ বাই পোষ্ট। মোৰ মানে সংসদ ভৱনত জোৱাইটো চাকৰি কৰে, সি ক'লে মই প্ৰধানমন্ত্ৰী কাৰ্যালয়ত দি দিম, সেই টোপলাটো প্ৰধানমন্ত্ৰী কাৰ্যালয়ত দি দিম, দি দিলে। প্ৰধানমন্ত্ৰীয়ে মাধৱদেৱৰ শংকৰদেৱৰ নাম শুনিছে, মই ইংৰাজী কৰি পেলাই সেইটো পঠিয়াই দিছোঁ। এনেকুৱা ধৰণৰ মোৰ কামবিলাক।
1: হয় হয়, ভাল কাম, আপুনি বৰ নিষ্ঠাৰে এই কামত লাগি আছে, গুৰু দুজনাৰ যি প্ৰচাৰ প্ৰসাৰ,
0: এইটো মই এৰা নাই, এতিয়াও এৰা নাই।
1: বাকী আপুনি কিতাপ কিমান লিখিছে?
0: বাকী মই উপন্যাস 10 লিখিছোঁ।
1: হয়,
0: কাথনিবাৰী দুবৰী দলিচা, মৌগোৱালৰ চিঞৰ, মৌগোৱালৰ চিঞৰ জীৱন ভিত্তিক হেৰি, তাৰপিছত এই নৈ বুৱতী, তাৰপিছত আপোনাৰ ত্ৰিমূৰ্তি, তাৰপিছত অমৃত মন্থন, তাৰপিছত এইদে মই 10 উপন্যাস, 10 গল্প লিখিলোঁ, কালি নিৰ্বিয়া,
1: দীঘলীয়া তালিকা আপোনাৰ আছে
0: 10, তাৰপিছত জীৱনী, জীৱনীও প্ৰায় 6-7 এনেকৈ 55 হ'ল। আৰু স্কুলৰ ওপৰত, স্কুলখনৰ ওপৰত মই প্ৰায়

0: ছয়সাতখন মান স্কুল কিতাপ লিখিলোঁ।
1: শ্ৰীযুত দত্তডাঙৰীয়া, আপুনি ধৰক লিখা মেলা কৰি আছে, সমাজৰ কাম কৰি আছে, গছপুলি ৰুই আছে, তাত বাহিৰৰ আপুনি দুটা বৰ ডাঙৰ কাম কৰি আছে, ইমান বছৰ কৰি আহিছে, যি বঁটা আপুনি ৰাষ্ট্ৰপতি আব্দুল কালামৰ পৰা পাইছিলে, তাত যি ধন পাইছিলে, তাৰ লগত নিজৰ ধন যোগ কৰি আপুনি লাইব্ৰেৰী স্থাপন কৰিছে, প্ৰায় লক্ষ লক্ষ টকা আপুনি সেই লাইব্ৰেৰীত খৰচ কৰিছে, আৰু দুটা বঁটা আপুনি ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰতি বছৰে প্ৰদান কৰে, এই কথাখিনি অকণমান জনাওকচোন শ্ৰোতাই জানিব পাব।
0: মই 2006 চনত ৰাষ্ট্ৰপতি পথাটো লৈ তেওঁ তেতিয়া এখন মোক চেক দিছিলে 50,000 টকা। মই আহি হোটেলত চেকখন চাইছোঁ, তেতিয়া ভাবিছোঁ এই 50,000 টকাটো মই ক'ৰ পৰা পালোঁ, মোক কোনে দিলে, এইটো মোক ল'ৰা ছোৱালীয়ে দিলে, ৰাষ্ট্ৰপতিয়ে আগবঢ়াইহে দিছে
1: নিশ্চয়কৈ,
0: কিন্তু কামখিনি ল'ৰা ছোৱালীৰ কাৰণে কৰাৰ কাৰণে মোক দিছে, গতিকে ল'ৰা ছোৱালীয়ে যেতিয়া মোক 50,000 টকা দিলে, এই 50,000 টকাটো মই ল'ৰা ছোৱালীৰ কাৰণে খৰচ কৰিম, মই নিমখ তেল নাখাওঁ, এইবুলি মনতে ভাবিলোঁ। ভবাৰ পিছত আহি 50,000টো মই হেৰি কৰিলোঁ, ফিক্সড ডিপজিট কৰিলোঁ, 1,00,000 হ'ল 7 বছৰত, আকৌ 7 বছৰলৈ কৰিলোঁ 2,00,000 হ'ল, সেই 2,00,000টো মই মতাই পেলাই এটা ন্যাস পুঁজি কৰি স্কুলখনৰ প্ৰিন্সিপালক দি দিলোঁ, যে এই 2,00,000টো তোমাক দিলোঁ, ইয়াৰ সুত 15,000 হয়, 1,00,000ত 7,500 প্ৰতি বছৰে, গতিকে 15,000 হ'ল, তাৰে মেট্ৰিকত স্কুলখনত যোনে বেছি নম্বৰ পায় তাক 10,000 সুতটো দি দিবা, আৰু 5,000 থাকিল নহয় সেইটো তোমালোকে বেনাৰ পোষ্টাৰ চিঠি চাহ মাইক এইকেইটা খৰচ কৰিবা, এইবুলি 15 চনৰ পৰা দি থকা হৈছে। তাৰপিছত 2013 চনত তৰুণ গগৈ মোক সাহিত্য বঁটা দিলে 50,000 টকা। মই ভাবিলোঁ মইতো কিতাপ লিখিছোঁ আৰু কিতাপ লিখাৰ কাৰণেই মই বঁটাটো পাইছোঁ, নহ'লেতো নিলিখা মানুহে পোৱা নাই, গতিকে এই পইচাটো মই ল'ৰা ছোৱালীক সাহিত্যিক বনাওঁ, এই পইচাটোৱে ল'ৰা ছোৱালীক মই সাহিত্যৰ দিশে মনোনিৱেশ কৰাওঁ এইবুলি ভাবি সেইটোও মই ফিক্সড ডিপজিট কৰিলোঁ। তাৰপিছত মোৰ 2,00,000 হ'ল, 2,00,000টো মই লাইব্ৰেৰী কমিটিক দি দিলোঁ, দিয়াৰ পিছত তেওঁলোকে লাইব্ৰেৰীত বেছি কিতাপ পঢ়া ল'ৰা ছোৱালী 18 বছৰ তলৰ আৰু গল্প সুন্দৰকৈ লিখিব পৰা 1 নম্বৰ যিটো হ'ব তাক সেই 10,000টো দি দিব আৰু 5,000টো মিটিঙৰ খৰচা খাব, এইটো হ'ল
1: সেই কাম চলি আছে আপোনাৰ,
0: এইটো চলি আছে। এতিয়া 1 ফেব্ৰুৱাৰীত মোৰ লাইব্ৰেৰী সাহিত্য বঁটা দিম আৰু মেট্ৰিকৰ ৰিজাল্ট ওলোৱাৰ লগে লগে শিক্ষা বঁটা, যোগেন্দ্ৰনাথ শিক্ষা বঁটা, যোগেন্দ্ৰনাথ দত্ত সাহিত্য বঁটা। তাৰপিছত মই লাইব্ৰেৰীটো বনাবলৈ মন কৰিলোঁ, মই স্কুলত যেতিয়া হেডমাষ্টৰ প্ৰিন্সিপাল হৈ আছোঁ মই তেতিয়া মন কৰিছোঁ ল'ৰা ছোৱালীবিলাকৰ কোনো জ্ঞানেই নাই, বাজিয়া জ্ঞান, সাহিত্যিক জ্ঞান নাই, সাহিত্য একো নাজানে, তেওঁলোকৰ ডিকচনেৰী এখন নাই, গ্ৰামাৰ এখন নাই, কি কৰিম, সেয়ে হৰি মই স্কুলতে এটা লাইব্ৰেৰী বনাবলৈ ঠিক কৰিলোঁ, কিন্তু স্কুলত মাষ্টৰৰ পৰা কিতাপ নাথাকে, লৈ লৈ গুচি যায়, আকৌ ঘূৰাই নিদিয়ে, গতিকে মই দৃঢ়প্ৰতিজ্ঞ হ'লোঁ যে মই পেঞ্চনৰ ধনেৰে মই লাইব্ৰেৰী বনাম। পেঞ্চনত মই মাত্ৰ 5,00,000 পালোঁ, মই এটা ফুল ফ্লেজেড প্ৰিন্সিপাল, ছিলেক্টেড প্ৰিন্সিপাল, তেতিয়া মই যি 5,00,000 টকা পালোঁ সেই 5,00,000 টকাটো মই ফিক্সড ডিপজিট কৰি পেলাই 10,00,000 হ'ল 7 বছৰৰ পিছত। তাৰপিছত মই 3,00,000 এটা LIC-ত পাইছিলোঁ, সেইটো কৰিলোঁ ফিক্সড ডিপজিট, 6,00,000 হ'ল, 10,00,000 16,00,000 হ'ল, 16,00,000ত মই লাইব্ৰেৰীটো বনাই পেলালোঁ। তাৰপিছত মই 1975 চনত মই শিক্ষয়িত্ৰী এগৰাকী বিয়া পাতিলোঁ, শিক্ষয়িত্ৰীগৰাকীৰ পৰা মই 20 টকা 30 টকা 10 টকা লৈ পেলাই 2খন কিতাপ কিনিম, মোৰতো পইচা নাই ভেঞ্চাৰ, মইতো 70 চনৰ পৰা 85 চনলৈকে ভেঞ্চাৰত ভুগিছোঁ, দৰমহা পাতি নাই, এনেই সেৱাহে আৰু। তাৰপিছত মাষ্টৰনীজনী বিয়া পতাৰ লগে লগে তেওঁ পালৈ মোক 5টা এনেকুৱা আলমিৰা, তাৰপিছত তেওঁৰ পৰা পইচা লৈ 2খন কিতাপ কিনোঁ, কিনোতে কিনোতে মোৰ 6,00,000 টকাৰ 5,00,000 টকাৰ 5টা আলমিৰা কিতাপ ফুল হৈ গ'ল, এই লাইব্ৰেৰী 20 চনত দান দিয়ালে সেইটো কিতাপ হৈ গ'ল, গতিকে 6,00,000 আৰু বা 5,00,000 আৰু ইয়াত 15-16,00,000 গৈ পেলাই 20,00,000 টকাত মই লাইব্ৰেৰীলোঁ ওলাই গ'ল, এতিয়া মই লাইব্ৰেৰী নিৰ্মাণ মানে ইচ্ছা শক্তি, মোৰ ইচ্ছা আছে লাইব্ৰেৰী এটা বনাই কিতাপ দি ল'ৰা ছোৱালীক মই শিক্ষিত কৰোঁ, ল'ৰা ছোৱালীক জ্ঞানী কৰোঁ, ল'ৰা ছোৱালীক সাহিত্যৰ দিশে আগবঢ়াওঁ,
1: খুব আদৰণীয় কাম, খুব আৰু স্কুললৈ উদাহৰণ প্ৰতিষ্ঠা কৰা কাম, আপুনি যিখিনি কথা কৰিছে যে পেঞ্চনৰ ধনেৰে এনেকৈ আপুনি সঞ্চয় ধনেৰে গোটেইখিনি পুঁজি LIC-ত পোৱা পইচা সব

0: লাইব্ৰেৰী নামত লগাই দিয়ে, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে লগাই দিলে। অতি শলাগবলগীয়া আপোনাৰ এই কৰ্ম, আৰু নিশ্চয় ৰাইজে এই বিষয়ে অৱগত, আপোনাৰ সেই অঞ্চলত সকলোৱে জানে, গতিকে আপুনি অতি মহান কাম কৰা বুলি আমি অনুভৱ কৰিছোঁ। খুব ভাল পালোঁ এই বিষয়ে জানি আমি। এতিয়া ধৰক আপোনাৰ কথা কৈছে যে শিশুকালত বা যেতিয়া আপুনি ছাত্ৰ আছিলে, পঢ়ি আছিলে, আপুনি মহ খুটিত গৈ মহ ৰখিছিলে, বন্দৰ সময়ত গৈছিলে, সেই জীৱনটোৰ কথা অকণমান বিতংকৈ কওকচোন, কেনেকুৱা আছিলে সেই সুন্দৰ আপোনাৰ শৈশৱ কালটোৰ কথা অকণমান কওকচোন। গাঁৱৰ পৰিৱেশ, আপোনালোকৰ সেই নাৰায়ণপুৰ পানবাৰী অঞ্চলৰ পৰিৱেশ কেনেকুৱা আছিলে তেতিয়া?
1: শৈশৱ কালটো মোৰ বৰ দুখৰ, বৰ দুখীয়া। হয়, মোক যেতিয়া পাঁচ বছৰতহে স্কুল, আমাৰ ঘৰটোৰ পৰা এক ফালংমান ৰাস্তা, মেইন ৰাস্তাৰ পৰা পিডব্লিউৰ পৰা সোমাব লাগে, ইমান বোকা। দেউতাই মোক কাণতে বোকচাত লৈ ৰাস্তালৈ, আমি ৰাস্তালৈ নাহোৱে, মানে বোকা পথে পথে আহিব নোৱাৰি, ঘৰতে থাকিবলগীয়া, বৰশী চৰখীটো পাই মেলি থাকোঁ আৰু। তাৰপিছত দেউতাই ক'লে তোক লৈ যাওঁ বৈ, মই বোলো ক'লৈ নিয়, বোলে স্কুললৈ। তাৰ স্কুললৈ নিয়, স্কুলতো মোৰ চোলাটো এইটো গোটেই ফটা, কাকলতিটো আৰু গোটেই পেণ্টটো এই কচুৰ চেক, আমি কচু কলা খাওঁ, কচু কলা চিনি পাইনে? কচু কলা, তাৰপৰা ভেট,
0: ভেটফুল,
1: ভেটফুল, তাৰপিছত পদুম চকাটো, সেইবিলাক খাওঁ। সেইবিলাক এটা মানে দলনিখন ওচৰতে, তাত আমি ইমানলৈকে নামি নামি সেই পেণ্টটো পিন্ধে, এটাই পেণ্ট, তাৰপিছত চোলাও এটাই। তাৰপৰা দেউতাই বোলে নহয় এইটোক আৰু মই কিনিব নোৱাৰোঁ, পাৰ চৰাই হ'ল, ডাঙৰ হৈছে, তাতে 3 টকা পাম, সেই 3 টকাতে তোৰ কাপোৰ কিনি দিম, গতিকে তই আজি নামটো লগাই থৈ আহোঁ বল, সেইবুলি লৈ গ'ল মোক স্কুলখনলৈ। স্কুলখনলৈ গৈ দেখিছোঁ ল'ৰা ছোৱালী এইবিলাকো অৱস্থা ইমান বেয়া নহয় মোৰ সমান, তথাপিতো তেতিয়া কাগজ কলম নাই। এই যিজন হেড পণ্ডিত ললিত চন্দ্ৰ দত্ত বুলি কয়, তেওঁ মানে কলপাত এখন দিলে আৰু বাঁহৰ কলম এটা দিলে আৰু কেহা এযোৰ চিয়াহি দি তাতে ক খ লিখিবলৈ দিলে। তাৰপৰা ক'লে কাইলৈ তই কলপাত কাটি পেলাই জুইত হেক দি আনিবি আৰু এইটো বাঁহৰ কলম এটা বনাই আনিবি আৰু চিয়াহী মোৰ তাতে আছে, সেয়া মই দিম। সেইদে মোৰ লাইফ আৰম্ভ হ'ল। এবছৰ মেট্ৰিক পাছ কৰাৰ পিছতে ঘৰত বহি থাকিলোঁ, তাৰ দেউতাই কৈছে মই লখিমপুৰ আৰু দৰঙত তোক কেনেকৈ পঢ়াম। তেতিয়া 64-65 মাধৱদেৱ কলেজ আৰম্ভ হ'ব লাগিব, তাতে মানুহ এটা আহি মোৰ নাম লিখাই ল'লে। দেউতাই ক'লে, তেতিয়া সিহঁতে ঘৰে ঘৰে ল'ৰা ছোৱালীবোৰ বিচাৰিছে মেট্ৰিক
0: পাছ,
1: তেতিয়া দেউতাই ক'লে ইয়াক মই পঢ়াব নোৱাৰোঁ, নাম নিলিখি নিনিবা, মই পইচা গোপাই দিম, বোলে নহয় মই আমি 6 বছৰ ফ্ৰীকৈ পঢ়াই দিম। তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী 2 বছৰ আৰু BA 4 বছৰ ফ্ৰীকৈ পঢ়াই দিলে, তেতিয়া মই BA পাছ কৰিব পাৰিলোঁ। তাৰপিছত মই MA প্ৰাইভেটকৈ পাছ কৰিছোঁ।
0: আৰু BT ক'ত পাছ?
1: BT মই মোৰ বন্ধু এটাই ফৰ্ম ফিল আপ কৰিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, সেয়া BT মই চিট পাই গ'লোঁ, মানে গভৰ্ণমেণ্ট নহয় প্ৰাইভেট। তাৰপিছত সেইটো গ'লোঁ, ভাই এটা মোৰ মেলটোৱে সোমাল আৰ্মিত, সি 100-100 টকা দি 10 মাহত 200 দি পেলাই মোক BT পাছ কৰালে। পাছ কৰাই দিয়াৰ কাৰণে মই হেডমাষ্টাৰ হ'ব পাৰিলোঁ।
0: এতিয়া কথাটো হ'ল, সকলোৰে জীৱনৰ এটা মূল মন্ত্ৰ, ইমান এটা অভিজ্ঞতা পুষ্ট আপোনাৰ জীৱন, আজি জীৱনৰ বহুবাদ আপুনি পাই আহিলে, গতিকে এতিয়া যদি সুধো আপোনাৰ জীৱনৰ মূল মন্ত্ৰ বা আপুনি জীৱনটোৰ পৰা কি শিকিলে, আমাৰ যদি শ্ৰোতাৰ মাজত বিলাই দিব কওঁ, সেইটো কি শিকিলে বাৰু জীৱনৰ পৰা, জীৱনে কি শিকালে আপোনাক?
1: মই বিশেষনো কি ক'ম, মইতো এতিয়া ভগৱানৰ কৃপাত সুস্থ,
0: হয় হয়,
1: সবল, আৰু মোৰ টকা পইচা নাই, পেঞ্চনকেইটা ইয়াতে খৰচ কৰোঁ, এটা আটক ধুনীয়া ঘৰ সাজিব নোৱাৰিলোঁ, এখন গাড়ী ল'ব নোৱাৰিলোঁ, ইয়াৰ ভিতৰতে মই সমাজখনৰ উন্নতি।
0: আপুনি পাইছে যে ৰাষ্ট্ৰপতিৰ বঁটা, বহুত গাড়ী ঘোঁৰা ঘৰ থকা মানুহে সেই বঁটাটো নাপায়,
1: নাই পোৱা,
0: সেইটো আপোনাৰ জীৱনৰ,
1: সেইটো এটা ডাঙৰ সাধনা, সেইটো ভগৱানে দিব লাগিব, ভগৱানৰ বাদে এই বস্তুটো কোনেও দিব নোৱাৰে,
0: নিশ্চয়কৈ।
1: এইটোৰ কাৰণে বেলেগ এটা বস্তু, মানৱতা বোধ লাগিব, অস্পৃশ্যতা বৰ্জনৰ মানে আপোনাৰ গাত সেৱা থাকিব লাগিব, তেজ থাকিব লাগিব, আপুনি সকলোকে সমভাৱন্ন লিখিব লাগিব, আপুনি কৰ্মযোগী হ'ব লাগিব, কৰ্মযোগী আৰু ইচ্ছা শক্তি যেতিয়া দুটা লগ খাব, আপোনাক কোনো ফেইলাৰ কৰিব নোৱাৰে, আৰু ভগৱানে তাত আশীৰ্বাদ দিব। আশীৰ্বাদটো ক'ৰ পৰা পাম? ল'ৰা ছোৱালীৰ পৰা পাম, যেনেকৈ আশীৰ্বাদ পাইছোঁ, ৰাইজৰ পৰা পাম, যেনেকৈ গছপুলি ৰোৱাৰ কাৰণে দিছে, কিতাপ লিখাৰ কাৰণে দিছে, সেইবিলাক আশীৰ্বাদ ৰাইজে দিব। গতিকে 3টা বস্তু, কৰ্মশক্তি, ইচ্ছা শক্তি আৰু আশীৰ্বাদ শক্তি, 3টা থাকিলে আপুনি ভগৱানে আপোনাক সহায় কৰিব, আৰু মই সেই আশীৰ্বাদকে লৈ আগুৱাই গৈ থাকিম, আৰু মই কিবা পাই থাকিম,
0: হয়,
1: আৰু কামো কৰি থাকিম।
0: হয় হয়, খুব সুন্দৰ মন্ত্ৰ আপোনাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

0: তেওঁ কয় যে কৃষিভিত্তিক উৎসৱ কৰম পৰৱে প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক আৰু সহাৱস্থানৰ অন্যান্য পৰিচয় দাঙি ধৰে। তেওঁ কয় যে এই পৰব আধ্যাত্মিকতা, লোকবিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাৰ সমাহাৰেৰে সমৃদ্ধ। শস্য নদন বদন হোৱা আৰু কৃষিকাৰ্যত কোনো বাধা বিঘিনি নগতি উৎপাদিত শস্যৰ পৰিমাণ বৃদ্ধি হোৱাৰ কামনাৰে এই পূজা কৰা হয়। পূজাৰ মূল অংশ হিচাপে কৰম গছৰ ডাল আনি বিশেষ পূজা অৰ্চনা কৰা হয়। মাদলৰ চেৱত ঝুমুৰ নৃত্য আৰু লোকগীতেৰে পূজাস্থলী আৰু চাহ বাগিচাসমূহ উখল মাখল হৈ পৰে। বাক্সা জিলাতো আজি উলহ মালহেৰে কৰম পূজা পালন কৰা হৈছে। এই সন্দৰ্ভত আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে কয়।
1: ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে বাক্সা জিলাত চাহ জনগোষ্ঠী উদ্যোগিত এলেকাসমূহত আজি ৰাজ কৰম উৎসৱ উদযাপন কৰা পৰিলক্ষিত হয়। এই উপলক্ষে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দুমনি আঞ্চলিক কমিটিৰ উদ্যোগত 31 সংখ্যক দুমনি আঞ্চলিক কৰম পূজা মহোৎসৱ আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰা হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা আচাৰ পতাকা উত্তোলনেৰে কৰম উৎসৱৰ প্ৰথম দিনা কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছত কৰম পতাকা উত্তোলন, শহীদ তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী আয়োজন কৰা হয়। ইয়াৰ পৰৱৰ্তী সময়ত ধনুকাৰ প্ৰস্তুত কৰা, লক্ষ্য ভেদ, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কৰম পূজাৰ সামৰণি দিনা কাইলৈ বাৰে বৰণা গীত নৃত্যৰে সাংস্কৃতিক অনুষ্ঠানৰ পিছত আবেলি মুকলি সভা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিব দিয়ে। একেদৰে জিলাখনৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাঁহবাৰী ফাটেমাবাদ চাহ বাগিচাটো আজি দিনজোৰা কাৰ্যসূচী এই কৰম পূজাৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিব দিছে।
0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসকীয় বিজেপিয়ে সমষ্টিটো দখলৰ বাবে আগ্ৰাসী প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছে নিজৰ আসনখন ধৰি ৰখাৰ আপ্ৰাণ চেষ্টা চলাইছে। একেদৰে AIUDFও সমষ্টিটোত ব্যাপক প্ৰচাৰ চলাইছে। ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। সমষ্টিটোত 28 ছেপ্টেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱাৰ কথা। ইতিমধ্যে বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি ভালেসংখ্যক নেতাই সমষ্টিটোত প্ৰচাৰ অব্যাহত ৰাখিছে। কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক ভূপেশ বাঘেলেও সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাইছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে নগাঁও লোকসভা সমষ্টিৰ অধীনৰ চামগুৰিত কালি প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে নিৰ্বাচনী হিংসাৰ সন্মুখীন হ'বলগীয়া হয়। চামগুৰিৰ বৰমাত কংগ্ৰেছ আৰু বিজেপিৰ একাংশ কৰ্মীৰ মাজত কালি সংঘৰ্ষৰ সূত্ৰপাত হয়। কালি সভালৈ যোৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেশ বাঘেল, সাংসদ ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীক একাংশ লোকে কলা পতাকা প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰে। ঘটনা সন্দৰ্ভত কালি সন্ধিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ বহুসংখ্যক কংগ্ৰেছ নেতাকৰ্মীয়ে নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে লিখিত অভিযোগ দাখিল কৰিছে। গুজৰাটৰ একতানগৰত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্ধিয়া এই বঁটাসমূহ প্ৰদান কৰিব। বিভিন্ন শিতানত চলচ্চিত্ৰৰ কলাত্মক আৰু উৎকৃষ্ট কাৰিকৰী দিশসমূহক প্ৰাধান্য দি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নীতিগত দিশৰ প্ৰতি সঁহাৰি জনাই এইবেলি এই বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰীয় ৰাজধানীৰ বাহিৰত আয়োজন কৰা হৈছে। গুজৰাটৰ একতানগৰত হ'বলগীয়া এই অনুষ্ঠানত দেশৰ চলচ্চিত্ৰ প্ৰতিভাসকল একত্ৰিত হ'ব, যাৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ চেতনা প্ৰতিফলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰবীণ অভিনেতা অনন্ত নাগক 2024 চনৰ দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰিব। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী পাটকিজুলি মাইনাও ক্লাব ষ্টেডিয়ামত কালিৰে পৰা 33 সংখ্যক বড়োলেণ্ড শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে কালি প্ৰথমখন খেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে। বিটিচিৰ কাৰ্যবাহী সদস্য আগষ্টিক টিগা, তামোলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। কালিৰ প্ৰথমখন খেলত তামোলপুৰ FCয়ে বাক্সা একাদম ডুমনি FCক 2-1 ব্যৱধানত পৰাস্ত কৰে। অহা 11 অক্টোবৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছোঁ মই মীনাক্ষী, ডিউটি ৰুমত আছে গায়ত্ৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত লস্মিতা শইকীয়া, আছিফ আহমেদ, দৰ্শন কাশ্যপ আৰু বিজয় কুমাৰ বাৰ্মা।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ।

0: অসমৰ সাংস্কৃতিক আকাশৰ এটি উজ্জ্বল জ্যোতিষ্কৰ নাম জয়ন্ত হাজৰিকা।
1: সংগীত আছিল যাৰ জীৱনৰ প্ৰথম প্ৰেম।
0: কোমল বয়সতেই হাতত গীটাৰখন তুলি লোৱা জয়ন্ত হাজৰিকা পাছলৈ হৈ পৰিছিল এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অজস্ৰজনৰ হৃদয়জিনা এগৰাকী দৰদী কণ্ঠশিল্পী।

0: 1943 চনৰ 20 ছেপ্টেম্বৰ নীলকান্ত হাজৰিকাৰ ঔৰসত আৰু শান্তিপ্ৰিয় হাজৰিকাৰ উদৰত মঙলদৈৰ বেগা নদীৰ পাৰৰ ঘৰখনত ভূমিষ্ঠ হয় এটি দেৱশিশু। শিশুটিৰ নাম ৰখা হয় নীৰেণ। ককায়েক বিশ্ব বিশ্ৰুত শিল্পী ভূপেন হাজৰিকাই শিশুটিৰ নাম দিয়ে জয়ন্ত।
1: জয়ন্ত ঘৰৰ কনিষ্ঠ সন্তান, মৰমেৰে সকলোৱে মাতে ৰাণা বুলি। ঘৰখনত চলিছিল সংগীতৰ নিৰন্তৰ চৰ্চা। সেই সাংগীতিক পৰিৱেশে জয়ন্তকো সৰুৰে পৰাই কৰি তুলিছিল ব্যাকুল।

0: সংগীতৰ ক্ষেত্ৰখনত সৰুৰে পৰাই অফুৰন্ত মেধাৰ পৰিচয় দেখুৱাইছিল জয়ন্ত হাজৰিকাই। 9 বছৰ বয়সতে ককায়েক নৃপেন হাজৰিকাৰ এটি গীতৰ সুৰ কৰি তেখেতে আৰম্ভ কৰিছিল জীৱনৰ সুৰীয়া যাত্ৰা।
1: লাহে লাহে তেখেত জড়িত হৈ পৰিছিল নাটকৰ ক্ষেত্ৰখনৰ লগত। মঞ্চ নাটকৰ সংগীত পৰিচালনা কৰি কিশোৰ জয়ন্তই লভিছিল বিমল আনন্দ।

0: জয়ন্ত হাজৰিকাৰ আ শৈশৱ সপোন আছিল এগৰাকী সংগীত পৰিচালক হোৱাৰ। পিছে আজন্ম এগৰাকী শিল্পী কিদৰে গায়ক হৈ জনতাৰ হৃদয়ত যুগ যুগলৈ বাহৰ সাজিলে সেয়া তেখেতে যেন ধৰিবই নোৱাৰিলে।
1: 1959 চনত গুৱাহাটীৰ উজান বজাৰত অনুষ্ঠিত এক বিবাহ অনুষ্ঠানত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে হীৰেণ ভট্টাচাৰ্যৰ চিগাৰেটৰ পেকেটত ঠাইতেই লিখি দিছিল কেইটামান শাৰী। সেই শাৰীকেইটিকেই জয়ন্ত হাজৰিকাই 3 মিনিটৰ ভিতৰত কৰি পেলালে সুৰ। সেই গীতটিকেই পাছলৈ কিছু সম্পাদনা কৰি 1962 চনত কলিকতাৰ HMV ষ্টুডিঅ'ত বাণীবদ্ধ কৰে। সেয়াই আছিল জয়ন্ত হাজৰিকাৰ কণ্ঠত বাণীবদ্ধ কৰা প্ৰথম গীত আগলি বতাহে কপালে কলৰে পাত।

এই গানটোৰ লগত অইন আৰু এটা গান সুৰ দি বাণীবদ্ধ কৰিছিল। সেয়া আছিল মায়াশ্ৰী বৰকটকীৰ কথাৰে কৃষ্ণচূড়া তোমাৰ হাঁহিত ৰঙেৰে মোৰো জীৱন এবাৰ ৰঙাই তোলা। মুক্তিৰ পাছতেই এই দুয়োটি গীতেই শ্ৰোতাৰ ব্যাপক সমাদৰ লাভ কৰিছিল। অসমৰ সংগীতৰ আকাশত ভুমুকি মাৰিছিল এটি উজ্জ্বল জ্যোতিষ্ক। গায়ক সুৰকাৰ জয়ন্ত হাজৰিকা।

0: সৰুৰে পৰাই ঘৰখনলৈ চলিছিল সাংস্কৃতিক জগতৰ বহু গুণী জ্ঞানী ব্যক্তিৰ আহ যাহ। ককায়েক ভূপেন হাজৰিকা, সমৰ হাজৰিকা, বায়েক কুইন অৰ্থাৎ সুদক্ষিণা শৰ্মাৰ পৰা আৰম্ভ কৰি গোটেই ঘৰখনতেই আছিল সংগীতৰ এক অনুপম বাতাবৰণ। বিষ্ণুৰাভা, ভাৰতীয় গণনাট্য সংঘৰ হেমাংগ বিশ্বাস, ব্ৰজেন বৰুৱা, বলৰাজ চাহানী, সুচিত্ৰা মিত্ৰ, দেৱব্ৰত বিশ্বাস, সলিল চৌধুৰী আদি স্বনামধন্য ব্যক্তিৰ সান্নিধ্যই জয়ন্ত হাজৰিকাক সংগীতৰ ক্ষেত্ৰখনত একাত্ম কৰি তুলিছিল।
1: সেই সময়ৰ বিভিন্ন সংগীতানুষ্ঠানবোৰত জয়ন্ত হাজৰিকাই বাদ্য সংগত কৰি ফুৰিছিল। ককায়েক ভূপেন হাজৰিকাৰ লগতো গাৰ চাটুৰ দৰে হৈ পৰিছিল জয়ন্ত হাজৰিকা। সংগীতানুষ্ঠানবোৰত ককায়েকে গীত গায়, ভায়েকে গীটাৰ বজায়, সুৰৰ মায়াজালত বন্দী হৈ পৰে অজস্ৰ শ্ৰোতা দৰ্শক।

অসমীয়া সংগীত জগতত কেইটামান জুটি আছে, তাৰ ভিতৰত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আৰু জয়ন্ত হাজৰিকাৰ জুটিটোৰ কথা সৰ্বজন বিদিত। নিৰ্মল প্ৰভা বৰদলৈৰ কলমেৰে নিগৰা গীতৰ কথাই জয়ন্ত হাজৰিকাৰ যাদুকৰী কণ্ঠত সোণত সুৱগা চৰাইছিল। তাৰোপৰি জয়ন্ত হাজৰিকাই কণ্ঠদান কৰিছিল মায়াশ্ৰী বৰকটকী, সতীশ দাস, হেমন্ত দত্ত, হেমেন হাজৰিকা, ৰত্ন ওজা, অনুৰাধা দাস আদি যশস্বী গীতিকাৰৰ বহু গীতত।

লাহে লাহে জয়ন্ত হাজৰিকাদেৱে ছবিৰ সংগীত পৰিচালনাৰ কামত মনোনিৱেশ কৰে। প্ৰথম ভুমুকি মাৰে 1964 চনত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা মণিৰাম দেৱান ছবিত সহকাৰী সংগীত পৰিচালক হিচাপে। সেই ছবিখনতেই বাংলা ছবিৰ প্ৰখ্যাত কণ্ঠশিল্পী শ্যামল মিত্ৰৰ লগত তেখেতে এটি গোৱালপৰীয়া লোকগীতত কণ্ঠ

পাটনাৰে মুক্তিপ্ৰাপ্ত বোলছবি লটি ঘটি আৰু 1967 চনত চিকমিক বিজুলী ছবিখনৰো সহকাৰী সংগীত পৰিচালক আছিল জয়ন্ত হাজৰিকা। লটি ঘটি ছবিখনত ইলা বসুৰ সৈতে এটি গীতত তেখেতে কণ্ঠদান কৰাৰ উপৰি মনীষা সেন গুপ্তা, যি পাছলৈ তেখেতৰ সহধৰ্মিনী মনীষা হাজৰিকাৰ লগত অভিনয়ও কৰিছিল, সেই বিখ্যাত গীতটি আছিল জীৱনটো যদি অভিনয় হয়।

চিকমিক বিজুলী ছবিখনত ভূপেন হাজৰিকাই লিখা মৃত্যু সাৱতি সমাধি তুলি গীতটিত কণ্ঠদান কৰি জয়ন্ত হাজৰিকাই কালৰ বুকুত তুলি থৈ গ'ল অন্য এক লহৰ।

0: জয়ন্ত হাজৰিকাই স্বতন্ত্ৰভাৱে সংগীত পৰিচালনা কৰিবলৈ লয় অতুল বৰদলৈৰ বনৰীয়া ফুল ছবিখনৰ যোগেদি। ইয়াৰ পাছত দেউতি বৰুৱাৰ ছবি বৃষ্টি, ইন্দুকল্প হাজৰিকাৰ নিয়তি, ভৱেন দাস পৰিচালিত ছবি ধৰ্মকায়ৰ সংগীত পৰিচালনা কৰে।
1: বনৰীয়া ফুল ছবিখনৰ এটি মন বৰষা গীত, তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ।

বৃষ্টি ছবিখনৰ এটি গীতে সেই সময়ত যুৱ সমাজৰ মাজত বেছ জনপ্ৰিয় হৈ পৰিছিল। সেই গীতটিয়ে আছিল সুৰাত মগন ভয়াল ৰাতি।

আঁকিছিল জয়ন্ত হাজৰিকাই। প্ৰথম অসমীয়া ৰঙীন তথ্যচিত্ৰ কুলদা কুমাৰ ভট্টাচাৰ্যৰ ফ্ল'ৰা এণ্ড ফোনা অৱ নৰ্থ ইষ্ট ইণ্ডিয়া, দুলাল শইকীয়াৰ হুইলছ এণ্ড দ্য হৰাইজন, সন্মান, জ্যোতি চিত্ৰবন আদিৰ সংগীত পৰিচালনা কৰি যশ পুতলিবলৈ সক্ষম হৈছিল জয়ন্ত হাজৰিকা।

কথাছবিৰ সংগীত পৰিচালনা কৰিছিল যদিও মঞ্চ নাটৰ সংগীত পৰিচালনাৰ প্ৰতি জয়ন্ত হাজৰিকাৰ আছিল বিশেষ দুৰ্বলতা। ফণী শৰ্মাৰ চিৰাজ, প্ৰফুল্ল বৰাৰ বান আদিৰ দৰে নাটকত সংগীত দিয়াৰ উপৰি গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘৰ দ্বাৰা নিবেদিত কেইবাখনো নাটকত জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰিছিল। ঐশ্বৰিক গুণসম্পন্ন এগৰাকী শিল্পীয়ে গোৱালপাৰাৰ লক্ষ্মী থিয়েটাৰৰ 5খন নাটকৰ বাবে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা মুঠ 17টি গানত সুৰাৰোপ কৰিছিল মাত্ৰ 3 দিনতে।

ভূপেন হাজৰিকা নামৰ বটবৃক্ষ এজোপাৰ লগত চাটুৰ দৰে থাকিও জয়ন্ত হাজৰিকাই সৃষ্টি কৰি গ'ল সুকীয়া এক সাংগীতিক ধাৰা। তেখেতৰ সুৰৰ প্ৰক্ষেপণ আছিল অনন্য। শৈশৱৰ পৰাই মাউথ অৰ্গেন বজাবলৈ আৰম্ভ কৰা জয়ন্ত হাজৰিকাৰ বাদ্যবাদনৰ ক্ষেত্ৰত আছিল এক যাদুকৰী নৈপুণ্য। গীটাৰ, দোতাৰা, ডুমৰা, মেণ্ডলিন, একৰ্ডিয়ান, তবলা, ডাফেলি আৰু দেশ বিদেশৰ বহুতো বাদ্যযন্ত্ৰ তেখেতে অনায়াসে বজাব জানিছিল। বাদ্যবাদনৰ ক্ষেত্ৰত থকা বিশেষ দক্ষতাই সেই সময়ৰ আগশাৰীৰ সংগীতজ্ঞসকলক আচম্বিত কৰি তুলিছিল।

0: কেৱল গান গোৱা তথা সুৰ সাধনাতে ব্যস্ত থকা নাছিল জয়ন্ত হাজৰিকা। সংগীতৰ জৰিয়তে জনসাধাৰণৰ দুখ দুৰ্দশাৰ সময়ত সমুখৰ পৰা নেতৃত্ব দি সহায় কৰিছিল। 1977 চনৰ 6 জুন তাৰিখে বানপীড়িত ৰাইজক সহায় কৰাৰ অৰ্থে গোলাঘাটৰ মুনীন বৰুৱাৰ ঘৰত সুৰ বাহিনীৰ জন্ম দিয়ে। নামটো লোৱা হৈছিল গীতিকাৰ হেমন্ত দত্ত ৰচিত সময় গতিশীল গীতটোৰ পৰা। সুৰ বাহিনীৰ জন্ম দি তেখেতে কৈছিল,
1: মই এতিয়া কথা কম মোৰ সুৰেৰে মোৰ গীতেৰে। মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ, মঞ্চলৈ নহয়। মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হ'ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ বাহিনী ৰাইজৰ কাষত সদায় থিয় দিবগৈ। সংস্কৃতিৰ নামত দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ বাহিনীয়ে বাধা দিব সুৰেৰে গীতেৰে।

0: हम तो केहन बोलिया बोलिया होय दुपारे उपसी पूरी तो धीरे धीरे पवन काल रूप धोरी काकनो बारे बारे खेदी तो धीरे धीरे पवन काल रूप धोरी काकनो बारे बारे खेदी तो
1: সুৰবাহিনীত যোগ দিছিল সেই সময়ৰ কেইবাজনো সংগীতজ্ঞই। সুৰবাহিনীৰ বাবে আঠটা গীত সৃষ্টি কৰা হৈছিল, তাৰ ভিতৰত লুইতৰ বলিয়াবান, দুৰ্যোগ লগ্নৰে দেখো হাহাকাৰ, আজি প্ৰাণৰ মেলা পাতিছো আদি অন্যতম। এই দলটিয়ে বাটে পথে গান গাই ধন আহৰণ কৰিছিল আৰু সেই ধনেৰেই বানপীড়িতসকলক সাহায্য দিছিল। ঢোলৰ সম্ৰাট মঘায়ুজাৰ চিকিৎসাৰ খৰচো যোগাৰ কৰিছিল এই সুৰবাহিনীয়ে।

1977 চনত জয়ন্ত হাজৰিকা গৈছিল নতুন আশা নামৰ ছবিখনৰ সংগীত পৰিচালনাৰ বাবে কলিকতালৈ। সেই ছবিখনৰ দুটি গীত আছিল, এটি আমি দুয়ো যাম নতুন আশালৈ যদি মিলো মই আকাশতে গৈ, আৰু এটি গীত আছিল এই আকাশ বৰ বিশাল।

সেয়াই আছিল অন্তিম নতুন আশা এটিলৈ কলিকতালৈ যোৱা জয়ন্ত হাজৰিকাই। 15 অক্টোবৰৰ দিনা যেন আকাশত মিলি গ'ল, উভতি নহাৰ বাটেৰে অজান দেশলৈ ওলাই গ'ল সকলোৰে মৰমৰ ৰাণাদা। খহি পৰিল অসমৰ সংগীত জগতৰ এটি ফুটা।

তথাপিও সেই সুৰৰ যেন মৃত্যু নাই কাহানিও। ছায়াখন সৰলৰ দৰে চিৰসেউজ হৈ ৰ'ল সেই সুৰ নতুনৰ হাতত। লুইতৰ সোঁতত লিখা ৰ'ল সেই অমৰ জীৱনগাথা।

ইমান পৰে শ্ৰোতাসকলে সোঁৱৰণীৰ কুঁৱলী শীৰ্ষক সংগীতলক্ষ্য শুনি শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতা আৰু শ্ৰুতি ডেকাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে: ৰাজ্যৰ বিভিন্ন স্থানত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত কৰম পূজা উদযাপন, আজি বিশ্ব গড় দিৱস, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো এই দিৱস পালন, গুজৰাটৰ একতা নগৰত আজি 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান আৰু এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা উদযাপন কৰিছে।

ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ অন্যতম প্ৰধান কৃষিভিত্তিক তথা জাতীয় উৎসৱ কৰম পূজা উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে কৃষিভিত্তিক উৎসৱ কৰম পৰৱে প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক আৰু সহাৱস্থানৰ অনন্য পৰিচয় দিয়ে। তেওঁ কয়

যে এই পৰব আধ্যাত্মিকতা, লোকবিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাৰ সমাহাৰেৰে সমৃদ্ধ। শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু, কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰা আদিয়ে কৰম পূজা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শস্য নদন বদন হোৱা আৰু কৃষিকাৰ্যত বাধা বিঘিনি আঁতৰি উৎপাদিত শস্যৰ পৰিমাণ বৃদ্ধি হোৱাৰ কামনাৰে এই পূজা কৰা হয়। পূজাৰ মূল অংশ হিচাপে কৰম গছৰ ডাল আনি বিশেষ পূজা অৰ্চনা কৰা হয়। মাদলৰ সেৱত ঝুমৰ নৃত্য আৰু লোকগীতেৰে পূজাস্থলী আৰু চাহ বাগিচাসমূহ উখল মাখল হৈ পৰে। বাক্সা জিলাতো আজি উলহ মালহেৰে কৰম পূজা পালন কৰা হৈছে। চাহ জনগোষ্ঠীৰ পবিত্ৰ কৰম পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু ভাতৃত্ববোধৰ প্ৰেৰণাৰে সম্পৃক্ত হৈ আছে। এই উৎসৱক চহকী জনজাতীয় সংস্কৃতি আৰু জীৱনৰ প্ৰমূল্যৰ উৎকৃষ্ট নিদৰ্শন বুলি শ্ৰীমতী মুৰ্মুৱে বৰ্ণনা কৰে। তেওঁ কয় যে এই উৎসৱে সকলোকে প্ৰকৃতিক সুৰক্ষা দিবলৈ আৰু সমন্বয়েৰে কাম কৰিবলৈ প্ৰেৰণা যোগায়। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি আনিব বুলি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে। আজি বিশ্ব গঁড় দিৱস। বিশ্বত সম্প্ৰতি গঁড়ৰ 5টা প্ৰজাতি পোৱা যায়। এই 5 প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে গঁড় দিৱস পালন কৰা হৈ আহিছে। এই বছৰৰ গঁড় দিৱসৰ বিষয়বস্তু হৈছে 5 প্ৰজাতিক জীয়াই ৰখা। ইয়াৰ জৰিয়তে গঁড়ক সুৰক্ষা দিয়াৰ লগতে চোৰাং চিকাৰ ৰোধ কৰা আৰু গঁড়ৰ খৰ্গৰ অবৈধ বেহা প্ৰতিহত কৰাৰ আহ্বান জনোৱা হৈছে। তথ্য অনুসৰি এটা শতিকাৰ পূৰ্বে বিশ্বত প্ৰায় 5,00,000 গঁড় আছিল যদিও সম্প্ৰতি এই সংখ্যা প্ৰায় 27,000লৈ হ্ৰাস হৈছে। ভাৰত হৈছে এটা খৰ্গ থকা গঁড়ৰ বাসভূমি। উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ফলত ভাৰত আৰু নেপালত এই গঁড়ৰ সংখ্যা 2,00,000ৰ পৰা সম্প্ৰতি 4,000 হৈছেগৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আজি গঁড় দিৱস উদযাপন কৰা হৈছে। গঁড় সংৰক্ষণৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ উদ্দেশ্যে 2010 পৰা প্ৰতি বছৰে 22 ছেপ্টেম্বৰ দিনটো বিশ্ব গঁড় দিৱস হিচাপে পালন কৰি অহা হৈছে। ব্ৰিটিছৰ শাসনৰ সময়ত কাজিৰঙাত গঁড়ৰ অস্তিত্বৰ প্ৰমাণ লাভ কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে গঁড়ৰ সংখ্যা বৃদ্ধিৰে অসমে বিশ্বৰ মানচিত্ৰত সুকীয়া স্থান আৰু পৰিচয় লাভ কৰিছে। 2022 কাজিৰঙাত 2,613 গঁড় থকাৰ তথ্য লাভ কৰা হৈছে। গঁড়কে ধৰি পৃথিৱীৰ বিপন্ন বন্যপ্ৰাণীসমূহৰ সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ দায়িত্ব আৰু সচেতনতা বৃদ্ধিত এই দিৱসে গুৰুত্ব আৰোপ কৰি আহিছে। আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হলে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান প্ৰযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয়। তেওঁ ৰাজ্যৰ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাৰ আহ্বান জনায়। ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণনৰ উপস্থিতিত গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সোণাপুৰৰ ছায়েন্স চিটি আৰু মহাকাশ গৱেষণা কেন্দ্ৰৰ সৈতে ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক জড়িত কৰাৰ চেষ্টা চলোৱা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাৰ্থীসকল বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহ কম হোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয় যে চন্দ্ৰপুৰৰ 200 বিঘা ভূমিত নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত কৰাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয় বুলি উল্লেখ কৰে। ডঃ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। দুবছৰ পূৰ্বে ইছৰোৱে অসমতে মহাকাশ গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰক প্ৰস্তাৱ দিছিল। ইয়াৰ পাছত চন্দ্ৰপুৰৰ পূৰ্বৰ তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমিত এই গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা এই কেন্দ্ৰটোত ডাৱৰ গৱেষণাৰ বাবে প্ৰথমটো ৰাডাৰ স্থাপন কৰা হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসকীয় বিজেপিয়ে সমষ্টিটো দখলৰ বাবে আগ্ৰাসী প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছে নিজৰ আসনখন ধৰি ৰখাৰ আপ্ৰাণ চেষ্টা চলাইছে। একেদৰে AIUDFয়েও সমষ্টিটোত ব্যাপক প্ৰচাৰ চলাইছে। ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। সমষ্টিটোত 28 ছেপ্টেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱাৰ কথা। ইতিমধ্যে বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি ভালেসংখ্যক নেতাই সমষ্টিটোত প্ৰচাৰ অব্যাহত ৰাখিছে। কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক ভূপেশ বাঘেলেও সমষ্টিটোৰ

0: বিভিন্ন স্থানত প্ৰচাৰ চলাইছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে নগাঁও লোকসভা সমষ্টিৰ অধীনৰ চামগুৰিত কালি প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে নিৰ্বাচনী হিংসাৰ সন্মুখীন হ'বলগীয়া হয়। চামগুৰি বৰ্মাত কংগ্ৰেছ আৰু বিজেপিৰ একাংশ কৰ্মীৰ মাজত কালি সংঘৰ্ষৰ সূত্ৰপাত হয়। কালি সভালৈ যোৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেশ বাঘেল, সাংসদ ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীক একাংশ লোকে কলা পতাকা প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰে। ঘটনা সন্দৰ্ভত কালি সন্ধিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ বহুসংখ্যক কংগ্ৰেছ নেতা কৰ্মীয়ে নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে লিখিত অভিযোগ দাখিল কৰে। গুজৰাটৰ একতা নগৰত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ আজি প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্ধিয়া এই বঁটাসমূহ প্ৰদান কৰিব। বিভিন্ন শিতানত চলচ্চিত্ৰৰ কলাত্মক আৰু উৎকৃষ্ট কাৰিকৰী দিশসমূহক প্ৰাধান্য দি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নীতিগত দিশৰ প্ৰতি সহায় জনাই এইবেলি এই বঁটা প্ৰদান অনুষ্ঠান ৰাষ্ট্ৰীয় ৰাজধানীৰ বাহিৰত আয়োজন কৰা হৈছে। গুজৰাটৰ একতা নগৰত হ'বলগীয়া এই অনুষ্ঠানত দেশৰ চলচ্চিত্ৰ প্ৰতিভাসকল একত্ৰিত হ'ব, যাৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ চেতনা প্ৰতিফলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰবীণ অভিনেতা অনন্ত নাগক 2024 চনৰ দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰিব। আৰ্টিকল 370 ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰাৰ বাবে য়ামি গৌতমে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী পাটকিজুলি মাইনাও ক্লাব ষ্টেডিয়ামত কালিৰে পৰা 33 সংখ্যক বড়োলেণ্ড শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে কালি প্ৰথমখন খেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে। বিটিচিৰ কাৰ্যবাহী সদস্য আগষ্টিক টিগা, তামোলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। কালিৰ প্ৰথমখন খেলত তামোলপুৰ এফ চিয়ে বাক্সা একাদং ডুমনি এফ চিক 2-1 ব্যৱধানত পৰাস্ত কৰে। অহা 11 অক্টোবৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ ফাইনেলত আজি ভাৰতীয় দলটো শ্ৰীলংকাৰ মুখামুখি হৈছে। বাংলাদেশৰ বিৰুদ্ধে 114 ৰাণৰ প্ৰভাৱশালী বিজয়েৰে ভাৰতে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। আনহাতে শ্ৰীলংকাই পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। ইফালে ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে কালি বাংলাদেশক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় মহিলা বেডমিণ্টন দলটো আজি কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দলটোৱে কালি কাজাখস্তানক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। ৰাজ্যৰ বিভিন্ন স্থানত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত কৰম পূজা উদযাপন। আজি বিশ্ব গঁড় দিৱস। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো এই দিৱস পালন। গুজৰাটৰ একতা নগৰত আজি 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান। আৰু এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ ফাইনেলত আজি ভাৰত শ্ৰীলংকাৰ মুখামুখি। আমাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মোৰ সংগীত যাত্ৰা।
1: অসমৰ এগৰাকী পৰিচিত সংগীত শিল্পী কুলবৰুৱা। কুলবৰুৱাৰ সংগীত জীৱনৰ কাহিনীৰে সজোৱা হৈছে মোৰ সংগীত যাত্ৰাৰ এলানি অনুষ্ঠান। অনুষ্ঠানলানীৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ। এয়া কুলবৰুৱাৰ সংগীত যাত্ৰাৰ চতুৰ্থ তথা শেষ খণ্ড।
2: আপোনাৰ আৰতি গান ফুল নুফুলিলে বা হীন ভট্টৰ
3: এই এটা গীত কথা আছে। হিৰুদাই সাধাৰণতে গানবোৰ কয় যে এইটো গান হ'বনে নহয় চাবা, আৰু হিৰুদাৰ কথাবিলাক এৰিব ইচ্ছা নাযায়। যেনেকৈ নহওক হিৰুদাৰ প্ৰতি এটা বেলেগ মোৰ শ্ৰদ্ধা এটা আছে আৰু এটা দুৰ্বলতা।

0: যে হৃদয়, হৃদয়ের প্ৰতি। গতিকে হৃদয় যি গানেই নিদিয়ক, ছন্দ মিলক নিমিলক, কিন্তু মই সুৰ কৰিবলৈ খুব চেষ্টা কৰোঁ। তে হৃদয় যেতিয়া মই ৰেডিঅ'ত গান গাইছোঁ, তেতিয়া হৃদয় ক'লে তুমি গান গাইছা নহয়, গাই থাকিবা দেই, আমাৰ ঘৰুৱা হিচাপে ভাল। আৰু এনেই হৃদয়ৰ প্ৰতি মই অলপ বেলেগ ধৰণৰ, মানে হৃদয় ইমান বন্ধু দাদা সকলো হৃদয়ক। তে হৃদয় ক'লোঁ, হৃদয় মোক এটা গান এটা লাগিছিলে, আপুনি এটা গান দিব পাৰিব নেকি? বোলে আহিবাচোন। তেতিয়া গ'লোঁ, ঘৰলৈ গ'লোঁ। যাওঁতে যোৱাৰ পাছত অকণমান কথাখিনি কৈ ভাল লাগে দেখিয়ে কৈছোঁ দেই। হৃদয়ক ক'লোঁ বোলে তুমি অমুক তাৰিখে আহিবা। মই গ'লোঁ আৰু। যোৱাৰ পাছত গানটো তেওঁ লিখিছে হয়, তো যোৱাৰ পৰা বোলে ক'লো বোলে প্ৰেছলৈকে যাওঁ, তাতে আছে কাগজখন, তাৰ পৰা তুমি লৈ ল'বা। তো হৃদয়ৰ স্বভাৱ কি, হৃদয় যিকোনো কাগজত লিখি দিয়ে, এতিয়া পাৰ্টিকুলাৰ কাগজ এখন নাযায়, বিশেষ কাগজ এখন নাই, ক'ৰবাত টুকুৰা কাগজ এটুকুৰা পাৰি লিখি থ'লে। তেনেকৈ গানটো হয়তো লিখিছিলে, লিখাৰ পাছত মোক ক'লে, বিচাৰিলে পাই নেপালে, নেপাই পেলাই বোলে হৃদয় গানটো এই ইয়াতে থৈছিলোঁ, সেই টেবুল টেবুল লিখি পেলাই থৈছিলোঁ, ক'ত থ'লোঁ জানো? ৰ'বচোন ৰ'বা, গোটেইখন চলাচ কৰিলে কিন্তু গানটো নেপালে, নেপাই বোলে আছে, হ'ব যোৱা, কিবা এটা হ'ব আৰু, তুমি আকৌ অমুক তাৰিখে আহিবা। তাৰপৰা মই বোলো ঠিক আছে, এইবাৰ কিন্তু দিব দেই গানটো। মই কিন্তু ক'লোঁ যে মই এটা সুৰ কৰি আনিছোঁ, কিন্তু অলপমান ফক হেৰি এটা আছে আমাৰ তেনেকুৱা ধৰণৰ, এতিয়া তাৰ ওপৰত মানে ভিত্তি কৰি গানটো কৰিব লাগে। হৃদয়লৈ শুনাইছিলোঁ মই, সেই হিচাপে হৃদয় লিখিছিলোঁ। তাৰপিছতে গানটো নাপাই পেলাই মোক ক'লে মোক তাৰিখে আহিবা। মই এদিন মই বাটেৰে আহি থাকোঁতে হৃদয় কাগজৰ নোৰা এটা দিলে, ক'লে হেৰি ক'লো এইটো চাবাচোন হয় নেকি? মই আৰু মানে হৃদয়টো পেলাই দিব নোৱাৰোঁ, হৃদয়ৰ পৰা কাগজখন ল'লোঁ, লৈ পেলাই দেখিলোঁ যে ফুল নুফুলিলেই বা কি হ'ল তাতে। এইটো গান পিছত হৃদয়ৰ তোমাৰ বাঁহী বুলি যিখন আছে তাত এইটো প্ৰকাশো হৈছে। তো মই পেলাই মই নিজেকে ভাবিলোঁ যে প্ৰথম গীতটো যিটো লিখি দিছিলে হয়তো এনেকুৱা এটা ভাৱ, মোৰ ভাৱ, মনৰ ভাৱ যে সেইটো গান যেনিবা হেৰালেই, কি হ'ল তাতে, তেনেকুৱা ভাৱ এটা আহি গ'ল যে ফুল নুফুলিয়ে বা কি হ'ল তাতে, সেইটো তেনেকৈ সেইটো সুৰ সেই গীতটো লিখি দিছিলোঁ। এইটো মোৰ মানে ক'বলৈ ইচ্ছা যায় সেই, মই সদায় ভাবোঁ যে এটা গীত যেনিবা হেৰালে, মই আৰু এটা গান লিখি দিম তোমাক, ঠিক তেনেকুৱা এই গীতটোৰ মানে সেইখিনি কথা মোক ক'বলৈ বৰ ইচ্ছা যায়। আজি মানে সুবিধা পাই পেলাই কৈ দিলোঁ।
1: আপোনাৰ আৰু এটি গীত শেৱালি পাহিয়ে,
0: এইটো আমাৰ লিখিছিলে শ্ৰদ্ধাৰ তফজুল আলী ছাৰদেৱে। এইটো গীত মই ৰেডিঅ'ত মাত্ৰ এবাৰহে গাইছিলোঁ। তাৰপিছতে এই গীতটো আমাৰ যেতিয়া ইয়াত এইচ এম বিৰ বাণীবন্ধন হয়, তেতিয়া ৰাজেন গোহাঁই আহিছিলে ডিব্ৰুগড়ৰ পৰা। তেখেতে ক'লে যে ক'লো তোমাৰ তাত গীত আছে নেকি, তেতিয়া সেইদিনাখন শেষ আৰু যাব আৰু, মানে এইচ এম বিৰ সেইদিনাখন মানে ইয়াৰ পৰা তেওঁলোক আকৌ ফিৰি যাব, কলিকতালৈ যাব। শেষৰ দিনাখন এটা পিঠিত ৰাজেন গোহাঁইৰ গীত আৰু আনটি পিঠিত ৰিদীপ দত্তৰ গান আছিলে। তেতিয়া দৌৰা দৌৰিকে আহি ক'লে যে ক'লো এটা মোক এটা গান লাগিব, তোমাৰ কিবা আছে নেকি গান? তেতিয়া মই এই গানটো গাইছিলোঁ, এটা গান আছে ছাৰে লিখি দিয়া, বোলে এইটোকে দি দিয়া, মই নহ'লে মোৰ গীত ৰেকৰ্ডিং নহ'ব আৰু, নহ'লে মোৰ এইচ এম গীত আৰু মোৰ সুবিধা নাপাম। তেতিয়া এই গীতটো গাইছিলে শেৱালি পাহিয়ে।
1: সেইটো পিছত আপুনি ৰেকৰ্ডিং নকৰিলে?
0: মই নকৰিলোঁ, ৰাজেন গোহাঁই গালে, আৰু ৰাজেন গোহাঁইক এইটো গানেই চিনাকি হ'ল পিছত। এতিয়াও ৰাজেন গোহাঁই এইটো গীতেই গায়, গতিকে মই দ্বিতীয়বাৰ এইটো গান নকৰিলোঁ, ৰাজেন গোহাঁই হিচাপেই থাকি গ'লোঁ।

0: আপুনি চিনেমাৰ গীতত কণ্ঠদান কৰাৰ কথা পাতিছিলোঁ, পাপ আৰু প্ৰায়চিত্ৰ এই ছবিখনৰ কাৰণে আপুনি গান গাইছিলে?
1: অঁ, এইটো গীত গাইছিলোঁ, এটা গীত গাইছিলোঁ। তেতিয়া এই গীত আনোৱাৰ হুছেইনৰ পৰিচালনা আছিলে আৰু গীতটিৰ পৰিচালনা আছিলে জিতেন বৰুৱা বুলি তেখেতৰ, বহুত পুৰণি, বহুত কেতিয়াবাই কৰা এইকেইটা প্ৰথম। এইখন এইখন প্ৰথম চিনেমাতে এইখনো গাইছোঁ। গীতটো বৰ মোৰ মনত নাই, ঠিককৈ ক'ব নোৱাৰিম।
0: জিতেন বৰুৱা কৰিছিল বাৰু?
1: জিতেন বৰুৱা ইয়াৰে আছিলে, তেখেতে PWD অফিচত তেখেতে কাম কৰিছিলে, ইঞ্জিনিয়াৰ আছিলে, শ্ৰেণীকুটিত ঘৰ আছিলে, আৰু তেখেতে খুব ভাল সমবেত সংগীতবিলাক খুব কৰিছিলে, বেছ প্ৰসিদ্ধ আছিলে সেইখিনি সময়ত। যেনেকৈ ৰমেন বৰুৱাৰ গীতবোৰ মানে সমবেত সংগীত আছিল, অজিত সিংহৰ যেনেকৈ আছিলে, তেনেকৈ জিতেন বৰুৱাৰ তেখেতৰো মানে এইবোৰ খুব ভাল আছিলে। তেতিয়া আমি তেওঁৰ লগত অংশগ্ৰহণ কৰিছিলোঁ। এই তেতিয়া তেখেত যিহেতু মিউজিক ডাইৰেক্টৰ হ'ল, পৰিচালনা সংগীত পৰিচালক হ'ল, তেতিয়া মোক এটা গীত গাবলৈ সুবিধা দিছিলে, তেতিয়া এইটো গীত গাইছিলোঁ।
0: আপুনি আৰু গাইছিল আৰতি ছবিত?
1: আৰতি ছবিটো গাইছিলোঁ, এইটো শ্বিলঙৰ প্ৰায় এখন ছবি প্ৰযোজনা কৰা হৈছিলে। তাৰ মানে কি, সেইজনৰ নাম কুল বৰা সংগীত পৰিচালনা, আৰু মোৰ কুল বৰুৱা। তেতিয়া প্ৰেছলৈ যেতিয়া এইখন দিবলৈ যায়, যে মানে তাৰ হেৰিখনৰ বিষয়ে যেতিয়া লিখিবলৈ যায়, পবিত্ৰ ডেকাই কাটি পেলাই দিয়ে যে এইটো কুল বৰা।

0: কাৰণে হেনে কুলো বৰুৱা হ'ব লাগে, এই সদায় সেইটো মানে সেইটা বিশেষ মানে আমোদজনক কথা আৰু। তেওঁ পৰিচালনা কৰিছিল, সংগীত পৰিচালক আছিলে কুলো বৰা, এতিয়াও আছে তেখেত, শ্বিলঙতে থাকে।
1: আৰু প্ৰভাতী পক্ষীৰ গান,
0: প্ৰভাতী পক্ষীৰ গানটো কৰিছিলে এইখন মুনীন বৰুৱাদেৱৰ আছিলে, জে পি দাসৰ পৰিচালনা আছিলে, সংগীত পৰিচালনা।
1: তাৰ কোনটো গান আছিল বাৰু?
0: জে পি সেইটো আছিলে এটা ভক্তিমূলক গীত আছিলে, মই প্ৰথম ভক্তিমূলক গীত গাইছিলোঁ বোধ কৰোঁ, সেইটো আগতে তেনেকৈ কোনো গোৱা নাছিলোঁ।
1: পুলক গগৈৰ চবে সেন্দুৰটো আপুনি কণ্ঠদান কৰিছিলে?
0: অঁ, সেন্দুৰটো গাইছিলোঁ, সেইটো সেইখনৰ পৰিচালক আছিলে সংগীত পৰিচালক দশৰথ দাস।
1: আপুনি এখন টিভি চিৰিয়েলৰ কাৰণেও সংগীত পৰিচালনা
0: কৰিছিলোঁ, আৰু প্ৰথমখন আছিল লহৰ, সেইখন আছিলে, তাৰপিছত আছিলে নামঘৰীয়া, নামঘৰীয়াখনৰ শ্ৰদ্ধাৰ অতুলানন্দ গোস্বামীদেৱৰ আৰু পৰিচালনা আছিল আব্দুল মজিদ চাহেবৰ, তো সেইখনৰো বেচ এটা মোৰ কাৰণে অতি ভাল লগা কথা, য'ত মজিদ চাহেবৰ পৰিচালনা, অতুলানন্দ গোস্বামীদেৱৰ লিখা আৰু লগতে আমাৰ শ্ৰদ্ধা তফুজুল আলিদেৱৰ গানটো আছিলে, এটা গান আছিলে, আৰু হিৰুদাই প্ৰথম তাত গান লিখিছিলে,
1: নামঘৰীয়া
0: নামঘৰীয়াখনৰ মুখ্য গীতটো আছিলে হিৰুদাই লিখা, সেইকাৰণে সেইখনো মোৰ মোৰ জীৱনৰ কিছুমান মানে এইবিলাক মন ভাল লাগি থকা কথা, সদায় কিবা অকণমান কৰিলে, কেতিয়াবা কিছুমান কাম কৰিলে নিজৰ মনটো অনেক ভাল পাইছে নাই নাজানো, কিন্তু নিজে খুব ভাল পাওঁ, ভাবি ভাল লাগে, সোঁৱৰাই ভাল লাগে।
1: আপুনি সংগীতৰ কিবা সংগঠনৰ লগত জড়িত আছিল নেকি? মেলোডিকা নামৰ
0: এটা অনুষ্ঠান আছিল, মেলোডিকা বুলি আমাৰ অনুষ্ঠান আছিলে,
1: এইটোৰ বিষয়ে কওকচোন।
0: মেলোডিকা প্ৰধানকৈ আমি যন্ত্ৰ সংগীত আছিলে আমাৰ, তাত ময়ো দুই এটা গীতো গাইছিলোঁ কেতিয়াবা অৱসৰখিনি সময়ত, তাত আছিলে আমাৰ তেতিয়া পিয়ানো একৰ্ডিয়ান বাদক ৰমেন চৌধুৰী আৰু ডক্টৰ শিৱ গগৈ আছিলে, তেখেতে মেণ্ডলিন বজাইছিলে, গীটাৰো বজাইছিলে, প্ৰভাত শৰ্মাদেৱ আছিলে, অজয় দাস বুলি এগৰাকী আছিলে, আৰু মোৰ ভাই পদ্মধৰ বৰুৱা, আৰু এজন আছিলে তেখেত উৎপল বৰুৱা, এনেকৈ আছিলে মেলোডিকা। আৰু প্ৰধানতে আমি কৰিছিলোঁ, আমি সদায় লোকগীত বা লোকসংগীতৰ প্ৰতি আমাৰ বেছি এটা মানে প্ৰকাশ কৰা আমাৰ বেছি ইচ্ছা আছিলে, আৰু তাৰ বাহিৰে বোলছবি গীতবিলাকো আমি মানে পৰিৱেশন কৰিছিলোঁ।
1: আৰু মূলতে যন্ত্ৰ সংগীতৰ
0: যন্ত্ৰ সংগীত অনুষ্ঠান, তেতিয়া মেলোডিকা মানে এটা খুব নাম থকা হেৰি আছিলে।
1: ক'ত এই পৰিৱেশন কৰিছিলে?
0: আমি অসমৰ প্ৰায় ঠাইতে কৰিছোঁ, প্ৰায় ঠাইতে কৰিছোঁ, আমি ভূপেন দাৰ সৈতেও আমাৰ গোটেই সংস্থাটোৱে আমি সংগত কৰিছিলোঁ।
1: তাত আপুনি কি কৰিছিলে?
0: মই তেতিয়া তাত কংগো বজাইছিলোঁ, বংগো বজাইছিলোঁ, আৰু কেতিয়াবা হাৱান গীটাৰ বজাইছিলোঁ মই, মেলোডিকাৰ হেৰিত যন্ত্ৰ সংগীতৰ অনুষ্ঠানত মই বিশেষকৈ হাৱান গীটাৰ বজাইছিলোঁ।
1: এতিয়া হাৱান গীটাৰ বজাৰ চৰ্চা আপোনাৰ আছেনে নাই?
0: এতিয়া নাই, মানে গানলৈ অহাৰ পাছত সেইটো অকণমান তল পৰি গ'ল, কিন্তু গানত বেছিকৈ মন দিয়া হ'লোঁ, সেইটো হাৱান গীটাৰলৈ অলপমান ধাউতিটো কমি গ'ল, তথাপি কেতিয়াবা ইচ্ছা যায়।
1: হাৱান গীটাৰৰ প্ৰতি আপোনাৰ বিশেষ দুৰ্বলতা আছে নেকি?
0: মোৰ স্পেনিছ গীটাৰৰ প্ৰতি দুৰ্বলতা আছিলে বিশেষকৈ, তেতিয়া হাৱান গীটাৰ মানে দুৰ্বলতা ঠিক নথকা নহয়, কিন্তু প্ৰথমতে ভাবিছিলোঁ স্পেনিছ গীটাৰ গ'লে মানে মই গানৰ সৈতে মই নিজেও বজাই পেলাই গাব পাৰোঁ, কিন্তু হাৱান গীটাৰটো নিজে বজাই মানে গানটো গাব নোৱাৰি, কিন্তু তথাপি ভৱ বেনাৰ্জী আছিলে, প্ৰয়াত ভৱ বেনাৰ্জী, তেখেত মোৰ গুৰু আছিলে, আৰু তেখেতৰ তাতে মই শিক্ষা গ্ৰহণ কৰিছিলোঁ হাৱান গীটাৰত। আৰু জয়ন্ত হাজৰিকাই কিন্তু মোক কেইটামান কৰ্ড শিকাই দিছিলে মানে স্পেনিছ গীটাৰৰ, জয়ন্তই খুব ভাল স্পেনিছ গীটাৰ বজাইছিলে, কলেজত পঢ়ি থকা সময়তে শিকিছিলোঁ মই দুটামান, জয়ন্তই কিন্তু সেই কেইটামান মোক কৰ্ডেই শিকাই দিলে, কিন্তু মোৰ আৰু স্পেনিছ গীটাৰ শিকা নহ'ল, কিন্তু মই খুব ভাল পাওঁ, এইকাৰণে ভাল পাওঁ মানে গীটাৰ সেইখন গীটাৰ ল'লে, স্পেনিছ গীটাৰখন ল'লে নিজাববীয়াকৈ বহুতো সুৰৰ সৃষ্টি কৰিব পাৰি, কিন্তু হাৱান গীটাৰ মই যথেষ্ট বজালোঁ আৰু ৰাইজে আঁকোৱালি লৈছিলে, কিন্তু এটা সময়ত
1: যিটো হাৱান গীটাৰ আপুনি নিজে বহুদিন বজাইছিলে আৰু সেই বাদ্যযন্ত্ৰটোৰ লগত আপোনাৰ গভীৰ সম্বন্ধ আছে, আপুনি যিবিলাক গান কৰিছিলে, সুৰ কৰিছিলে, সংগীত পৰিচালনা কৰিছিলে, তাত হাৱান গীটাৰে কিবা বিশেষ দায়িত্ব পালন কৰিছিল নেকি?
0: নাই, তেনেকৈ কৰা নাই, মই অন্য সুৰবিলাকহে বজাইছিলোঁ, অন্য যিটো জনপ্ৰিয় সুৰবিলাক বজাইছিলোঁ, কিন্তু মোৰ গীতত বা এনেকুৱা ধৰণৰ তেনেকুৱা বিশেষ প্ৰভাৱ বিস্তাৰ কৰা নাই।
2: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত কুল বৰুৱাৰ সৈতে হোৱা কথোপকথনৰ চতুৰ্থ তথা শেষ খণ্ডটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল দত্তৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনি।

আইডিঅ'ৰ বোলনিৰ সমুশ্ৰতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বোলনি মুকলি কৰিছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ বোলনিত আপোনালোকক শুনাবলৈ লৈছোঁ গুৱাহাটী পাঞ্জাবাৰীৰ উত্তৰণ সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতেই শুনো আহক সমবেত সংগীত।

0: অনুষ্ঠানত এইবাৰ আপোনালোকক শুনাবলৈ লৈছো এটি স্বৰচিত কবিতা পাঠ, পৰিৱেশন কৰিব উষা বৰাই।
1: মহাহতী জয়মতী জয়া যে ৰেঙাই আজিও ৰিঙিয়াই, তোমাৰেই কথা কৈ ত্যাগৰ কেঁচা তেজৰ চেকুৰাবোৰ আজিও মাৰ যোৱা নাই, সকলো তোমাৰ কথাই আজিও চিত কন্দুৱাই, নিজান চন্দ্ৰাৱলী নিশা জেৰেঙাৰ জোপোহা কুতুৰা গছত বহি নিয়তিয়ে কান্দে জয়া নাই জয়া নাই, প্ৰতি সন্ধ্যা লাই উচুপে চেনেহৰ আই কুঁৱৰী জয়সাগৰ পুখুৰীৰ পাৰে পাৰে ঘূৰি, জয়দৌলৰ থাপনাত সস্নেহে মূৰ থৈ লেচাই কুঁৱৰী কান্দে আই ক'ত গলা বুলি, জয়া তুমি সতী তুমি মহাসতী, যতদিন জয়সাগৰ জয়দৌল থাকিব জীয়াই, যতদিন বৰলুইত নীৰৱে বব দুকুল ধোৱাই, তুমিও যি থাকিবা সতী অসমীৰ প্ৰাণে প্ৰাণে হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আদৰ্শ নাৰীৰূপে যুগজয়ী প্ৰদীপ জ্বলাই।
0: এইবাৰ শুনো আহক ইৰা ভৰালীৰ কণ্ঠত এটি কবিতা আবৃত্তি।
2: কবিতাৰ শিৰোনাম কাঞ্চনজংঘাৰ বুৰঞ্জী, কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰহীৰ, মই অভ্ৰবেদীবীৰ মোৰ জতা ঝৰি ঝৰি নিজৰি নিজৰি বই নিগৰি নিগৰি অবিৰল কল কল, শৈলজা পয়ো ধৰা পীয়ুষ সলীলা সুৰধনী গংগা, প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অন্নঞ্জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন দুটি, মোৰে আশে পাশে গাই কিন্নৰী বালিকাই আলোক বধন মহাগীত, সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰিত, উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছয়াময়া কাচুনেৰে কাছে প্ৰহেলিকা ময়ী সমে নাচে, কুতজ কুসুমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ।

ইমান পৰে শ্ৰোতাসকলে, গুৱাহাটী পাঞ্জাবাৰীৰ উত্তৰণ সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। ইয়াত ভাগ লোৱা শিল্পীসকল আছিল ক্ৰমে শেৱালী শৰ্মা কলিতা, বিজয়া বৈশ্য, পুতুলি কলিতা, উষা বৰা, মিনু ভট্টাচাৰ্য, ইলা মহন্ত আৰু ইৰা ভৰালী। বাদ্যযন্ত্ৰত সংগত কৰিলে ৰাজেন ভট্টাচাৰ্য, নিৰ্মল গোস্বামী, ৰাজেন বৰা আৰু নৰেশ্বৰ ডেকাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আইদেউৰ বোলনি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে শুনি আছে দীপলীপ ওজা দেৱীৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা সুধীৰ দাসৰ।

দীপলীপ ওজা দেৱীৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিক অনুষ্ঠানলৈ আপোনালোকক আদৰিছোঁ। আজিৰ অনুষ্ঠানত শুনক ধেমাজি জিলাৰ শিক্ষা বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি, জিলাখনৰ শিক্ষা বিভাগৰ বৰ্তমানৰ পৰিৱেশ তথা জিলাখনৰ শৈক্ষিক ব্যৱস্থা সন্দৰ্ভত। এই বিষয়ে জনাইছে ধেমাজি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে। তেখেতৰ সৈতে কথা পাতিছে আমাৰ ধেমাজি জিলাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাই।
1: ছাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ।
2: হয়, নমস্কাৰ।
1: ছাৰ, আমি প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ধেমাজি জিলাত বৰ্তমান শিক্ষা বিভাগত কি কি চৰকাৰী আঁচনি ৰূপায়িত হৈ আছে আৰু সেইসমূহৰ অগ্ৰগতি কেনেধৰণৰ?
2: হয়, আজিৰ তাৰিখত যিখিনি আমাৰ ৰাজ্যখনত যিধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেডে হওক লাগে, বাকী টিচিং লাৰ্ণিং ৰিলেটেডে হওক লাগে, যিখিনি কাৰ্যসূচী চলি আছে আমাৰ ইয়াতো চলি আছে সেই অনুসাৰে। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড আমাৰ ইয়াত যথেষ্টখিনি কাম হৈছে, যেনে ধৰি লওক ইণ্টিগ্ৰেটেড ছায়েন্স এণ্ড মেথছ লেব। আমাৰ প্ৰায় 73খন বিদ্যালয়ত ইণ্টিগ্ৰেটেড ছায়েন্স এণ্ড মেথছ লেব অলৰেডি কমপ্লিট কৰা হৈছে। কিটচেন ছেটো বনোৱা হৈছিলে 181খনমান বিদ্যালয়ত। একেধৰণে আমাৰ কেইবাখনো বিদ্যালয় নতুন, সম্পূৰ্ণ নতুন বিল্ডিং বনাই থকা হৈছে। কেমেষ্ট্ৰি, বায়'লজি, ফিজিক্স বা তেনেকুৱা ধৰণৰকে কেইবাখনো বিদ্যালয়ত আমাৰ লেবৰেটৰী কনষ্ট্ৰাকশ্যন অলৰেডি কমপ্লিট হৈছে।
3: কোন কোন বিদ্যালয় বিশেষকৈ?
2: নতুন যদি আমি বিল্ডিঙৰ কথা কওঁ, তেতিয়াহ'লে আমাৰ বৰদলনি যিখন হায়াৰ ছেকেণ্ডেৰী আছে, ধেমাজি হায়াৰ ছেকেণ্ডেৰী আছে, অকাজান হায়াৰ ছেকেণ্ডেৰী আছে, এনেকুৱাকৈ হৈ আছে।
1: এই বিল্ডিংসমূহৰ কিমান কিমান ধন পুঁজি, চৰকাৰী পুঁজি আবণ্টন?
2: এইখিনি আচলতে PWDৰ ফালৰ পৰা হৈ আছে। আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গম পাইছোঁ যে এইখিনি 7.55 কৰ প্ৰজেক্ট হৈ আছে। হয়,
1: এই বিল্ডিংসমূহৰ এতিয়ালৈকে আন্তঃগাঁথনিবিলাকৰ কিমান শতাংশ আগবঢ়া
2: কমপ্লিট একেবাৰে হোৱাগৈ নাই, হয়তো অলপ সময় ল'ব। কিন্তু মই ধৰি লওক যিটো দেখিছোঁ তাতে মই বৰদলনি বা ধেমাজি হায়াৰ ছেকেণ্ডেৰী ফালত যদি মই চাই পেলাই কওঁ, তেতিয়াহ'লে প্ৰায় হয়তো 60% বা 70% ওচৰা ওচৰি হৈছে।
1: ধেমাজি জিলাৰ শিক্ষা বিভাগত যিখিনি চৰকাৰী আঁচনি ৰূপায়িত হৈ আছে, যেনে নিযুত মইনা তেনেকুৱা ধৰণৰবিলাক কিমান কিমান আগবাঢ়িছে?
2: নিযুত মইনাৰ কাৰণে এতিয়া ফৰ্মবিলাক ডিষ্ট্ৰিবিউচন কৰা হৈছিলে,

0: 8000 মান ধৰি লওক আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে আমাৰ ছাত্ৰী আছিলে, তেওঁলোকৰ সেইখিনি ভেৰিফাই কৰি পেলাই আমি ষ্টেটত ছাবমিট কৰিছোঁ অলৰেডি।
1: আৰু কিবা কিবি চৰকাৰী আঁচনি চলি আছে নেকি?
0: বাকী যিখিনি ধৰি লওক আমাৰ চলি থাকে মিড ডে মিল, এইটো চলি আছে।
1: কস্তুৰবা গান্ধী বিদ্যালয় বা একলব্য বিদ্যালয় এনেকুৱা ধৰণৰ প্ৰজেক্ট আহিছে নেকি ধেমাজি জিলাত?
0: হয়, ইয়াত কস্তুৰবা গান্ধী বিদ্যালয় KGPV-4 আৰু KGPV-3 দুটা আছে আমাৰ ইয়াত চলি আছে। আৰু একেধৰণে ইয়াত একলব্য মডেল স্কুলো আছে, তাত এইবাৰ আগতে যোৱা বছৰ ক্লাছ 6 আৰম্ভ কৰা হৈছিলে, এইবাৰ তাত ক্লাছ 6, 7 আৰু 8 এতিয়া 3 ক্লাছ এইবাৰ চলি আছে। 60 ষ্টুডেণ্ট থাকে প্ৰত্যেকটো ক্লাছতে, ফুলি ৰেচিডেঞ্চিয়েল হয় এখন চলি আছে। একেধৰণে নেতাজী সুভাষ চন্দ্ৰ বোস ৰেচিডেঞ্চিয়েল স্কুলো আছে আমাৰ ইয়াতে বৰদলনিত বিদ্যালয়খন, এতিয়া চলি আছে অস্থায়ী।
1: তেনেকুৱা ধৰণৰ প্ৰজেক্ট আৰু আহিছে নেকি?
0: আৰু নতুন স্কুল বিল্ডিং আমাৰ তেনেকৈ এইবাৰ আহিছে, আহিখিনি PWD ডিপাৰ্টমেণ্টে চোৱা চিতা কৰি আছে, এইখিনি হয়তো একেবাৰে ইনিচিয়েল ষ্টেজতে আছে।
1: ধৰক বিদ্যালয়সমূহ ধেমাজি জিলাৰ যিমানখন বিদ্যালয় আছে, বিদ্যালয়সমূহত শিক্ষকৰ অনুপাতে ছাত্ৰ ছাত্ৰী কেনেকুৱা ধৰণৰ, এই সম্পৰ্কত কিবা জনাব নেকি?
0: হয়, আমাৰ সৰ্বমুঠ 1461 বিদ্যালয় আছে। তাত আমাৰ যদি আমি ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ কথা কওঁ তেতিয়াহ'লে 112,000 ষ্টুডেণ্ট আছে। আৰু PTOৰ ফালৰ পৰা চাবলৈ গ'লে ল'ৱাৰ প্ৰাইমেৰী 15:1, একেধৰণে আপাৰ প্ৰাইমেৰী 17:1, হাই স্কুলত 22:1, এনেকুৱাকৈ আমাৰ বিদ্যালয়বিলাক চলি আছে।
1: আপোনাৰ দৃষ্টিত ধৰক ধেমাজি জিলাখনৰ শিক্ষা ব্যৱস্থাৰ যি সম্ভাৱনীয়তা, এইটো আপুনি কেনেধৰণে পৰ্যালোচনা কৰিব?
0: সম্ভাৱনীয়তা আছে আচলতে। আমি যদি বিদ্যালয় শিক্ষাৰ কথাই কওঁ, ছাত্ৰ ছাত্ৰীখিনি যিটো বয়সত থাকে সেইটো বয়সত আচলতে আমি কেতিয়াবা তেওঁলোকক চিনি পাবলৈ অসুবিধা হয়। কেতিয়াবা এনেকুৱা হয় যে আমি ছাত্ৰ ছাত্ৰীয়ে নহয়, আমি নিজেও নিজৰ যিখিনি এবিলিটি আছে, কেপেবিলিটি আছে, সেইখিনি আমি চিনি পাবলৈ অলপ আমি হয়তো চিনিয়ে নাপাওঁ। হয়, গতিকে মই নাভাবোঁ যে ছাত্ৰ ছাত্ৰীসকল মানে তেওঁলোকৰ কেপাচিটি নাই বা তেওঁলোকৰ ইণ্টেলিজেঞ্চ নাই। আমি কষ্ট কৰিলে মানে আমি যদি চেষ্টা কৰোঁ, এটাই বহু পুৰুষাৰ্থ কৰোঁ, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় অনাগত দিনবিলাকত সুফল লাভ কৰিব পাৰিব, মই আশাবাদী।
1: এনেকুৱা ধৰণৰ আপোনাৰ নতুন পৰিকল্পনা, নতুন চিন্তা চেতনা কিবা আগবাঢ়িছে নেকি কামত?
0: আমি মই ইয়ালৈ মাৰ্চ মাহত আহিছোঁ, তেতিয়া ঠিক কেইটামান দিনৰ পিছতে SSLC ৰিজাল্ট ওলাইছে, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ওলাইছে। গতিকে আমি SSLC আৰু হায়াৰ ছেকেণ্ডেৰী যিটো আছে ৰিজাল্ট, সেইকেইটাৰ ওপৰত আমাৰ আচলতে আমি প্ৰত্যেকে খুব এটা তীক্ষ্ণ দৃষ্টি বা খুব মানে এটা আমি খুব কনচাৰ্ণ হৈ থাকোঁ। আৰু সেই ৰিজাল্টটোৰ পিছতে মই দেখিছিলোঁ যে যিখিনি বিদ্যালয় ধৰি লওক আমি ৰিজাল্ট 30%তকৈ কম হৈছে, তেওঁলোকৰ 5%, সেই বিদ্যালয়বিলাক প্ৰধান শিক্ষকবিলাকো মাতি অনা হৈছিলে বা প্ৰিঞ্চিপালকো মাতি অনা হৈছিলে। তেওঁলোকক আমি সুধিছিলোঁ যে তাৰ কাৰণটো কি হ'ব পাৰে, কেনেকুৱা ধৰণৰ হ'ব পাৰে। সেই অনুসাৰে তেওঁলোকে তেওঁলোকৰ এই ৰিজাল্টৰ কাৰণে কোনখিনি কথা দায়ী আছিলে বা যিখিনি তেওঁলোকে কাৰণ হিচাপে বিচাৰি পাইছিলে, সেইখিনি তেওঁলোকে আমাক কৈছিলে। আৰু কোৱাৰ পিছতে সেই যিখিনি তেওঁলোকৰ অসুবিধা আছিলে, সেই অসুবিধাখিনি আমি দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আৰু আমি প্ৰত্যেকে হয়তো জানো যে যিটো আমাৰ SSLC এক্সাম হয়, তাত আমাৰ 4 পেপাৰত অবজেক্টিভ টাইপ কুৱেশ্যন 50% মান আহে। গতিকে আমি ৰিজাল্টটো ভাল হ'বৰ কাৰণে, যদিও আমি থিয়ৰী মানে দুইটাতে MCQ আৰু এইখিনি ডেস্ক্ৰিপটিভ আছে, দুইটাতে আমি ধৰি লওক 5 এটা পাব লাগে, তথাপি পাৰ্চেণ্টেজ বঢ়াবৰ কাৰণে আমি MCQখিনি যদি আমি ভাল স্ক'ৰ কৰিব পাৰোঁ, তেতিয়াহ'লে ল'ৰা ছোৱালীখিনিৰ পাৰ্চেণ্টেজটো অলপ ৰিজাল্টটো অলপ ভাল হয় তুলনামূলকভাৱে। গতিকে আমি জোৰ দিছিলোঁ, তেখেতক অলপ কৈছিলোঁ তেওঁলোকে যাতে সেই কথাটো অলপ গুৰুত্ব দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলক তেনেকৈ যিখিনি MCQ আছিলে সেইখিনি তেওঁলোকক প্ৰেক্টিছ কৰিবলৈ দিয়ে, যোৱা বছৰে হওক বা তাৰ আগৰ বছৰে হওক, লাগে বেলেগ ডিষ্ট্ৰিক্টৰ ওচৰ চুবুৰীয়া ডিষ্ট্ৰিক্ট বা বেলেগ ডিষ্ট্ৰিক্টৰ যিখিনি আছে, পাঠ ভিত্তিক সেইখিনি এটা কেটেগৰী কৰি তেওঁলোকক যাতে শিকায় আৰু তেওঁলোকৰ মনত এটা কনফিডেন্স দিয়ে যে আমি এইখিনি কৰাৰ লগে লগে আমি ধৰি লওক 5 পাবৰ কাৰণে বা এইটো আমি এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে এটা যথেষ্ট নম্বৰ তেওঁলোকে অলৰেডি তেওঁলোকৰ হাতলৈ আহি গৈছে। গতিকে এইখিনি আমি কৰিছিলোঁ আৰু সেই অনুসাৰে আমি যিবিলাক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী মানে যিবিলাক বিদ্যালয়ৰ ছাবজেক্টবিলাক, কোনবিলাক ছাবজেক্টত তেওঁলোকে কম নম্বৰ পাইছিলে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে মানে কৃতকাৰ্য কৰা নাছিলে, সেইটো চাই পেলাই সেই শিক্ষকবিলাকক সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেইকেইটা ছাবজেক্টত আমি কুৱেশ্যন বনাই আনিবলৈ কৈছিলোঁ। তেখেতসকলে ছাবমিটো কৰিছিলে আৰু ছাবমিট কৰাৰ পিছত আমি সেইখিনি আকৌ বেলেগ আটাইবিলাক বিদ্যালয়ৰ কাৰণে এৰি দিছিলোঁ।
1: ধেমাজি জিলাত যিবোৰ শৈক্ষিক বাতাৱৰণ, যিহেতু বিদ্যালয়সমূহ আছে, বিভিন্ন শিক্ষানুষ্ঠান আছে, প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ শিক্ষালৈকে অনুষ্ঠান আছে, তেওঁলোক এই বিদ্যালয়সমূহৰ শৈক্ষিক বাতাৱৰণটো কেনে হোৱা উচিত বুলি আপুনি ভাবে?
0: আচলতে আমি প্ৰত্যেকখন বিদ্যালয় আমি কি ধৰণে শিক্ষকসকলে কেনেকুৱা ধৰণে পৰিচালনা কৰোঁ বা আমাৰ অভিভাৱকসকলে কি ধৰণে আমাক সহযোগ কৰে তাৰ ওপৰতো নিৰ্ভৰ কৰে। বিদ্যালয় প্ৰধানজন যদি মানে যথেষ্ট সচেষ্ট হয়, আগ্ৰহী হয়, তেতিয়াহ'লে আমি দেখোঁ যে এখন বিদ্যালয় খুব ধুনীয়া হয় আৰু আমাৰ শিক্ষকসকলেও সেইধৰণে সেই ক্ষেত্ৰত উদ্যোগ ল'ব লাগিব। আমাৰ শিক্ষকসকলৰ কাৰণে মূলতঃ আমি বিদ্যালয়খন আমি ধুনীয়া কৰি ৰাখিব পাৰোঁ, আমি বিচৰা ধৰণে ল'ৰা ছাত্ৰ ছাত্ৰীসকলে আগুৱাই নিব পাৰোঁ, কাৰণ যিসকল ছাত্ৰ ছাত্ৰী আহে তেওঁলোকৰ সেইটো বয়সতে তেওঁলোকৰ এটা নিৰ্দিষ্ট গতি দিয়া মানে জীৱনৰ মানে এটা নিৰ্দিষ্ট গতি দিবৰ কাৰণে

0: সিহঁতে আটাইতকৈ ভাল সময় আৰু সেইখিনি সময় তেওঁলোকৰ মনবিলাক খুব কোমল হৈ থাকে। গতিকে সেইটো কোমল মনত আমি চাপ বহুবৰ কাৰণে যে আমি চেষ্টা কৰোঁ, তেতিয়াহ'লে খুব আন্তৰিকতাৰে চেষ্টা কৰোঁ, তেতিয়াহ'লে সেইটো নিশ্চয় আমি সফল হ'লে মানে সি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতে হওক লাগে আমাৰ সমাজখন সুন্দৰ হোৱাত নিশ্চয় যথেষ্ট অৰিহণা যোগাব।
1: ধেমাজি জিলাৰ যি শৈক্ষিক পৰিৱেশ, ইয়াৰ শিক্ষাৰ উন্নয়নৰ বাবে বৰ্তমান আপোনাৰ নেতৃত্বত কিবা নতুন পৰিকল্পনা আৰম্ভ হৈছে?
0: পৰিকল্পনা হিচাপে আছে, ধৰি লওক এতিয়া পৰিকল্পনা হিচাপেই আছে, কাইলৈ যদি ধৰি লওক সেইটো সফল হয় তেতিয়া ক'বলৈ ভাল লাগে। আজিৰ তাৰিখতে আচলতে তেনেকৈ ক'বলৈ অলপ অসুবিধা হয়, যদিও বা আমি ভাবিছোঁ যে আমাৰ মনটো মানে আমি কি ধৰণে ভাবোঁ তাৰ ওপৰতে বহুত কথা নিৰ্ভৰ কৰে। আমি প্ৰায়ে মই বিশ্বাস কৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও 100ৰ ভিতৰত 100 পাবৰ কাৰণে কেতিয়াও চেষ্টা নকৰে, কৰিলেও তাৰ হয়তো সংখ্যা খুব নগণ্য, দুই এজনে কৰে। কিন্তু আমি কিয় ভাবিব নোৱাৰোঁ যে আমি কোনোবা এখন যদি আমি ছাবজেক্ট কোনোবা এটা ছাবজেক্ট আছে বিষয় আছে তাত আমি 100 নম্বৰ এটা কুৱেশ্যন পেপাৰ হয় আৰু সেই কুৱেশ্যন পেপাৰখন আমি 100 হ'লে 100 পাম, তাত 100 পাব পাৰিম, এই কথাটো আমি ভবাত কি অসুবিধা আছে মই সেই কথাটো বুজি নাপাওঁ। সেইকাৰণে আমি এটা SSLC ৰিজাল্টৰ ওপৰতে আপোনাক ফ'কাছ কৰিবলৈ কৈ আছোঁ যে 3 মাহমান আগতে মে মাহে আছিলে, আমি 11 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমি গোটেই জিলাখনৰ 6টা ঠাইত আমাৰ ক্লাছ 10 আৰু 9 যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ক্লাছ কৰে তেওঁলোকক লৈ পেলাই আমি এটা মটিভেশ্যনেল এটা বা তেওঁলোকক লগ কৰি পেলাই তেওঁলোকৰ কথাখিনি জানিবৰ কাৰণে এটা আমি অভিযান নিচিনাকৈ এটা আৰম্ভ কৰিছিলোঁ হয়। সেই মিটিংবিলাকত আমি যথেষ্ট কথা তেওঁলোকৰ পৰা জানিবও পাৰিছিলোঁ বা তেওঁলোকক এই কথাখিনি তেওঁলোকৰ ওপৰতে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে এই কথাটো লৈ আমি তেওঁলোকক অলপ অনুভৱ কৰিবৰ কাৰণে অনুৰোধ কৰিছিলোঁ।
1: ধন্যবাদ ছাৰ, আমি আপোনাক অশেষ ধন্যবাদ জনালোঁ।
0: হয়, আপোনালৈ ধন্যবাদ থাকিল, ধন্যবাদ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ধেমাজি জিলাৰ শিক্ষা বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি, শিক্ষা বিভাগৰ বৰ্তমানৰ পৰিৱেশ তথা শৈক্ষিক ব্যৱস্থা সন্দৰ্ভত শুনিবলৈ পালে। এই বিষয়ে জনালে ধেমাজি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে। তেখেতৰ সৈতে কথা পাতিলে আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাই। এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ একে সময়তে। নমস্কাৰ।
3: প্ৰাসংগিক শুনিলে, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্যসংগীতৰ অনুষ্ঠানত শুনোৱা হওক প্ৰসন্ন বৰুৱাৰ বাঁহীবাদন।

বাদ্য সংগীতৰ অনুষ্ঠানত প্ৰসন্ন বৰুৱাৰ বাঁহীবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।

0: Ea, agajbani. বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে পানীৰ সমস্যাসমূহৰ সমাধান কোনো এটা সংস্থা, অঞ্চল বা ৰাজ্যই অকলে কৰিব নোৱাৰে বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত মাদক দ্ৰব্য নিবাৰণী কৰ্মবাহিনীৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন কৰে। নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কালি অনুষ্ঠিত অধিৱেশনত প্ৰথমখন V4 বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে অংশগ্ৰহণ কৰে। ভাৰতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ খিতাপ দখল কৰিছে আৰু ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তৰ্জাতিক ক্ৰিকেটত 11,000 ৰাণ সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত নৱম ভাৰত আন্তঃৰাষ্ট্ৰীয় জল সপ্তাহ উদ্বোধন কৰে। এই উপলক্ষে শ্ৰীৰাধাকৃষ্ণনে পানীৰ সঠিক ব্যৱহাৰ আৰু জল সংৰক্ষণত গুৰুত্ব আৰোপ কৰে। জল সপ্তাহক পানী ব্যৱস্থাপনাৰ প্ৰত্যাহ্বান সন্দৰ্ভত সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলাপ আলোচনাৰ গুৰুত্বপূৰ্ণ মঞ্চ বুলি অভিহিত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পানীৰ সমস্যাসমূহৰ সমাধান কোনো এটা সংস্থা, অঞ্চল বা ৰাজ্যই অকলে কৰিব নোৱাৰে। তেওঁ কয় যে জল ব্যৱস্থাপনাৰ বাবে অধিক সহযোগিতা আৰু সমন্বিত দৃষ্টিভংগীৰ আৱশ্যকতা আছে। তেওঁ লগতে প্ৰযুক্তিগত উদ্ভাৱন, উন্নত নীতি, বৈজ্ঞানিক জ্ঞান, স্থানীয় অভিজ্ঞতা আৰু সমূহীয়া অংশগ্ৰহণৰ সমাহাৰেৰে বহুমুখী দৃষ্টিভংগীৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে জলসম্পদৰ ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে প্ৰশাসনিক আৰু ভৌগোলিক সীমাৰ পৰিধি ভাঙি সহযোগিতা অতিকে জৰুৰী।
1: Water should be used precisely where the requirement should be met with the smallest possible quantum of water. These water week celebrations have proved to be significant by bringing together the policy makers, experts and stakeholders to deliberate on the processing

0: celebrations are proved to be significant by bringing together the policymakers, experts and stakeholders to deliberate on the processing challenges of water management. I am informed that this year edition will see the participation of over 35 countries.
1: অনুষ্ঠানত অংশগ্ৰহণ কৰি জলশক্তি মন্ত্ৰী চি আৰ পাটিলে পানীৰ সংৰক্ষণত গুৰুত্বত আলোকপাত কৰে। তেওঁ কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকলৈ পৰ্যাপ্ত মাত্ৰাত বিশুদ্ধ পানী যোগান ধৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। তেওঁ কয় যে পানী উমৈহতীয়া সম্পদ আৰু সেয়েহে জল সুৰক্ষাও উমৈহতীয়া দায়িত্ব।
2: माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के नेतृत्व में भारत ने जल प्रबंधन को जन भागीदारी से जोड़ने, इसे जन आंदोलन बनाने पर लगातार बल दिया है। भारत के लिए जल सुरक्षा विकसित भारत 2047 की मजबूत नींव है। पानी का संबंध हमारी खेती, भोजन, स्वास्थ्य, उद्योग, ऊर्जा और पर्यावरण से भी जुड़ी हुई है।
1: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত মাদক দ্ৰব্য নিবাৰণী কৰ্মবাহিনী এ এন টি এফৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰববীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন কৰে। এই দুদিনীয়া সমাৰোহত ড্ৰাগছৰ কবলৰ পৰা ভৱিষ্যৎ প্ৰজন্মক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী মঞ্চ তৈয়াৰত গুৰুত্ব দিয়া হ'ব। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰই আয়োজন কৰা এই সমাৰোহত এ এন টি এফৰ 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰববীসকল উপস্থিত আছে। সংহত সমাধান দায়িত্ববোধৰ ভাগবত বাটোৱাৰাক মূল বিষয় হিচাপে লৈ আয়োজিত সমাৰোহখনত শেহতীয়া মাদক দ্ৰব্য নিয়ন্ত্ৰণ ভৱিষ্য নথিত সন্নিৱিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ এ এন টি এফৰ কৰ্মৰাজিত আলোকপাত কৰা হ'ব। লগতে ড্ৰাগছ প্ৰতিৰোধী আইনৰ শক্তিশালীকৰণ আৰু দেশৰ যুৱ সমাজক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ উপায় সন্দৰ্ভতো আলোচনা কৰা হ'ব। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে ড্ৰাগছৰ ভয়াৱহ আগ্ৰাসনৰ পৰা দেশৰ যুৱ সমাজক সুৰক্ষিত কৰি ৰখাৰ বাবে যুদ্ধৰ গতিত কাম কৰি আছে। মন্ত্ৰালয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ড্ৰাগছমুক্ত ভাৰত গঢ়ি নুঠালৈকে এই লক্ষ্য বাস্তৱত পৰিণত নহ'ব। নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কালি অনুষ্ঠিত অধিৱেশনত প্ৰথমখন ভি4 বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে অংশগ্ৰহণ কৰে। বৈদেশিক মন্ত্ৰীগৰাকীৰ সৈতে পোলেণ্ড, হাংগেৰী, শ্লোভেকিয়া আৰু চেক গণৰাজ্যৰ বৈদেশিক মন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হয়। ভাৰত আৰু ভি4 গোটৰ মাজত সংযোগ শক্তিশালী কৰা সন্দৰ্ভত মন্ত্ৰীসকলে মত বিনিময় কৰে। এই দেশসমূহৰ নেতৃবৃন্দই ভাৰতৰ সৈতে থকা নিজ দেশৰ শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক স্বীকাৰ কৰাৰ লগতে ভি4+ ভাৰত ফৰ্মেটে এই সম্পৰ্কক অধিক গতি দিয়াৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে এই আলোচনাত বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, স্থিতিস্থাপক যোগান শৃংখল, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সংযোগ, শিক্ষা, গতিশীলতা আৰু জনসাধাৰণৰ মাজত বিনিময় আদিৰ ক্ষেত্ৰত সহযোগিতাৰ সুযোগসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰীসকলে বিশ্ব আৰু আঞ্চলিক উন্নয়ন, শান্তি আৰু নিৰাপত্তা, বহুপক্ষীয় মঞ্চত সহযোগিতাৰ দৃষ্টিভংগীত আদান প্ৰদান কৰে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে এই বৈঠকে ভাৰত আৰু ভি4 ৰাষ্ট্ৰগোটৰ মাজত বৈদেশিক মন্ত্ৰী পৰ্যায়ত সংযোগ স্থাপনৰ এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে চিহ্নিত কৰিছে। ভি4+ ইণ্ডিয়া ফৰ্মেটে ভি4 দেশসমূহৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া আৰু গুৰুত্বপূৰ্ণ সম্পৰ্কক ভিত্তি কৰি আলোচনা আৰু সহযোগিতাৰ বাবে এখন অতিৰিক্ত মঞ্চ প্ৰদান কৰে। ভি4+ ভাৰত গোট হৈছে কূটনৈতিক আলোচনাৰ আৰ্হি, যিয়ে ভাৰত আৰু ভি4+ ৰাষ্ট্ৰসমূহৰ এটা গোট। মধ্য ইউৰোপীয় ৰাষ্ট্ৰ পোলেণ্ড, হাংগেৰী, শ্লোভাকিয়া আৰু চেক গণৰাজ্যক ই একত্ৰিত কৰিছে। ভি4 গোট হৈছে সামৰিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু শক্তি বিষয়ক সহযোগিতা আগবঢ়াই নিয়াৰ লক্ষ্যৰে গঢ়ি তোলা সাংস্কৃতিক আৰু ৰাজনৈতিক মিত্ৰতা। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা উদযাপন কৰিছে। চাহ জনগোষ্ঠীৰ পবিত্ৰ কৰম পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু ভাতৃত্ববোধৰ প্ৰেৰণাৰে সম্পৃক্ত হৈ আছে। এই উৎসৱক চহকী জনজাতীয় সংস্কৃতি আৰু জীৱনৰ প্ৰমূল্যৰ উৎকৃষ্ট নিদৰ্শন বুলি শ্ৰীমতী মুৰ্মুৱে বৰ্ণনা কৰে। তেওঁ কয় যে এই উৎসৱে সকলোকে প্ৰকৃতিক সুৰক্ষা দিবলৈ আৰু সমন্বয়েৰে কাম কৰিবলৈ প্ৰেৰণা যোগায়। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি আনিব বুলি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে। অসমতো চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ অন্যতম প্ৰধান কৃষিভিত্তিক তথা জাতীয় উৎসৱ কৰম পূজা উদযাপন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ চাহ বাগিচাসমূহত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰম পূজা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি বিশ্ব গঁড় দিৱস। বিশ্বৰ সম্প্ৰতি গঁড়ৰ 5টা প্ৰজাতি পোৱা যায়। এই 5 প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতকে ধৰি বিশ্বৰ গঁড় দিৱস পালন

0: কৰা হৈ আহিছে। এই বছৰৰ গঁড় দিৱসৰ বিষয়বস্তু হৈছে পাঁচ প্ৰজাতিক জীয়াই ৰখা। ইয়াৰ জৰিয়তে গঁড়ক সুৰক্ষা দিয়াৰ লগতে চোৰাং চিকাৰ ৰোধ কৰা আৰু গঁড়ৰ খৰ্গৰ অবৈধ বেহা প্ৰতিহত কৰাৰ আহ্বান জনোৱা হৈছে। তথ্য অনুসৰি এটা শতিকাৰ পূৰ্বে বিশ্বত প্ৰায় 500,000 গঁড় আছিল যদিও সম্প্ৰতি এই সংখ্যা প্ৰায় 27,000লৈ হ্ৰাস হৈছে। ভাৰত হৈছে এটা খৰ্গ থকা গঁড়ৰ বাসভূমি। উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ফলত ভাৰত আৰু নেপালত এই গঁড়ৰ সংখ্যা 200ৰ পৰা সম্প্ৰতি 4,000 হৈছেগৈ। বিশ্ববিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আজি গঁড় দিৱস উদযাপন কৰা হৈছে। গঁড় সংৰক্ষণৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ উদ্দেশ্যে 2010 চনৰ পৰা প্ৰতি বছৰে 22 ছেপ্টেম্বৰ দিনটোক বিশ্ব গঁড় দিৱস হিচাপে পালন কৰি অহা হৈছে। ভাৰতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ খিতাপ দখল কৰিছে। ভাৰতে আজি জাপানৰ নিচিনত অনুষ্ঠিত ফাইনেলত শ্ৰীলংকাক 147 ৰানত পৰাভূত কৰে। খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 216 ৰান কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 79 ৰান কৰে। আৰ ঘোষে 49 আৰু শেফালী বাৰ্মাই 48 ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত শ্ৰীলংকাই 15 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 69 ৰানহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ বিৰুদ্ধে 114 ৰানৰ প্ৰভাৱশালী বিজয়েৰে ভাৰতে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। আনহাতে শ্ৰীলংকাই পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। ইফালে ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে কালি বাংলাদেশক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় মহিলা বেডমিণ্টন দলটো আজি কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তৰ্জাতিক ক্ৰিকেটত 11,000 ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ হৈছে। জাপানত চলি থকা এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ নিচিনৰ কৰ্গি ক্ৰীড়া উদ্যানত অনুষ্ঠিত ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁ এই অভিলেখ গঢ়ে। ফাইনেলত শ্ৰীমতী মান্ধানাই 3টা 6 আৰু 3টা 4ৰ সহায়ত প্ৰথম 4টা অভাৰত ভাৰতক সুন্দৰ অগ্ৰগতি দিয়ে। স্মৃতি মান্ধানাই ভাৰতৰ মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ 10,868 ৰানৰ অভিলেখ ভংগ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। পানীৰ সমস্যাসমূহৰ সমাধান কোনো এটা সংস্থা, অঞ্চল বা ৰাজ্যই অকলে কৰিব নোৱাৰে বুলি ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত মাদক দ্ৰব্য নিবাৰণী কৰ্মবাহিনীৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰববীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন কৰে। ভাৰতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ খিতাপ দখল কৰিছে আৰু ভাৰতৰ স্মৃতি মান্ধানাই মহিলা আন্তৰ্জাতিক ক্ৰিকেটত 11,000 ৰান সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়িবলৈ সমৰ্থ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকল, এতিয়া শুনো আহক তুলিকা মহন্তৰ কণ্ঠত দুটি লোকগীত।

0: তেৰটা গড় থকাৰ তথ্য লাভ কৰা হৈছিল। চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা উদযাপন কৰিছে। চাহ জনগোষ্ঠীৰ পবিত্ৰ কৰম পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু ভাতৃত্ববোধৰ প্ৰেৰণাৰে সম্পৃক্ত হৈ আছে। এই উৎসৱক চহকী জনজাতীয় সংস্কৃতি আৰু জীৱনৰ প্ৰমূল্যৰ উৎকৃষ্ট নিদৰ্শন বুলি শ্ৰীমতী মুৰ্মুৱে বৰ্ণনা কৰে। তেওঁ কয় যে এই উৎসৱে সকলোকে প্ৰকৃতিক সুৰক্ষা দিবলৈ আৰু সমন্বয়ৰে কাম কৰিবলৈ প্ৰেৰণা যোগায়। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি আনিব বুলি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে। অসমতো চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ অন্যতম প্ৰধান কৃষিভিত্তিক তথা জাতীয় উৎসৱ কৰম পূজা উদযাপন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ চাহ বাগিচাসমূহত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰম পূজা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত তেওঁ কয় যে কৃষিভিত্তিক উৎসৱ কৰম পৰ্বই প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক আৰু সহাৱস্থানৰ অনন্য পৰিচয় দিয়ে। শস্য নদন বদন হোৱা আৰু কৃষিকাৰ্যৰ বাধা বিঘিনি আঁতৰি শস্য উৎপাদন বৃদ্ধি হোৱাৰ কামনাৰে এই পূজা কৰা হয়। এই পৰ্বত কৰম গছৰ ডাল আনি বিশেষ পূজা অৰ্চনা কৰা হয়। মাদলৰ চেৱত ঝুমুৰ নাচ আৰু লোকগীতেৰে উখলমাখল হৈ পৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ নিৰ্বাচনৰ বাবে 40 জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দীপ পাত্ৰ, ৰাজীৱ বাব্বৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰণোজ পেগু, পীযুষ হাজৰিকা, বিশ্বজিৎ দৈমাৰী, অশোক সিংঘল, বিমল বৰা প্ৰমুখ্যে কেইবাগৰাকীও নেতা আছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা মতে 28 ছেপ্টেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। কংগ্ৰেছৰ তালিকাত ভূপেশ বাঘেল, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, পৱন খেৰা, সুপ্ৰিয়া শ্ৰীনেতাকে ধৰি মুঠ 40 গৰাকী নেতাৰ নাম সন্নিৱিষ্ট কৰা হৈছে। AIUDFও ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে চেষ্টা চলাই আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 6 অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব, 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। ভাৰতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটত একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে আজি জাপানৰ নিচিনত অনুষ্ঠিত ফাইনেলত শ্ৰীলংকাক 147 ৰানত পৰাভূত কৰে। খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 216 ৰান কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই 15 অভাৰ আৰু 4টা বলত 8টা উইকেট হেৰুৱাই 69 ৰানহে কৰিবলৈ সমৰ্থ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপতো শুনি আছে। এতিয়া আগবঢ়োৱা হৈছে নীলিমা খাতুনৰ কণ্ঠত 2টি আধুনিক গীত। শিল্পীৰ কণ্ঠত শ্ৰোতাসকলে শুনাবলৈ লোৱা প্ৰথমটি গীতৰ কথা সতীশ দাসৰ আৰু সুৰ ৰমেন বৰুৱাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে নীলিমা খাতুনৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা সূৰ্যকুমাৰ ৰাজাৰ আৰু সুৰ জে পি দাসৰ।

এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি 4 দিন, 2026 বৰ্ষৰ 22 ছেপ্টেম্বৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজি বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও শুনিব পাৰিব। আমাৰ আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে অম্লানজ্যোতি দত্ত আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, ডিউটি ৰুমত আছে অল্পনা শইকীয়া, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ কক্ষত আপোনালোকৰ কাষত এয়া মই ৰশ্মিৰেখা।

মহাত্মা গান্ধীয়ে কৈছিল, অধ্যক্ষই বা অধ্যাপকে পুথিৰ পাতৰ পৰা তোমাৰ চৰিত্ৰ দিব নোৱাৰে। চৰিত্ৰ গঠন তোমাৰ নিজৰ আত্মাৰ পৰা, তোমাৰ জীৱনৰ পৰা আৰু তোমাৰ অন্তৰৰ পৰা আহিব লাগিব। ফুলৰ ভিতৰত সৌৰভ থাকে, দাপোণত থাকে প্ৰতিবিম্ব। সেইদৰে ভগৱানো তোমাৰ ভিতৰত আছে, বাহিৰত বিচাৰি যোৱা কিয়? কথাষাৰ কৈছিল গুৰু নানকে।

এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আমাৰ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ শুনিবলৈ পাব।

শ্ৰোতাসকল, আজিৰ অৰ্ধকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠত কেইটিমান গীত শুনোৱা হ'ব। অনুষ্ঠানৰ প্ৰথমে আগবঢ়াইছোঁ আখৰিখাত বলছবিৰ এটি গীত।

সেয়া আছিল হকীকত বোলছবিৰ এটি গীত। শ্ৰোতাসকলে লতা মংগেশকাৰৰ কণ্ঠত গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰৰ বোলছবি গুমনাম।

ইমানফালে শ্ৰোতাই অৰ্ধকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠত কেইটামান হিন্দী বোলছবি গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 6 বজাত দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আৰু 6:10 গুৱাহাটী কেন্দ্ৰৰ কৃষকবাণী শুনিবলৈ পাব।

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: শ্ৰোতাসকল, কৃষকবাণীৰ যোৱা খণ্ডত আপোনালোকে অসমত কলখেতিৰ ব্যৱসায়িক সম্ভাৱনা বিষয়ত আলোচনাটিৰ প্ৰথম ভাগ শুনিছিল। আজি তাৰ শেষ অংশ আগবঢ়াইছোঁ। আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ জিলাৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ দৰতী প্ৰিয়ম দুৱৰা আৰু ছয়গাঁও চক্ৰৰ কৃষি উন্নয়ন বিষয়া উৰ্মিল বৰঠাকুৰে। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
2: এতিয়া যদি আমি অকণমান কৃষি পদ্ধতিৰ ফালে যদি আমি আহোঁ, কাৰণ সেই সম্ভাৱনাটোলৈ চাই কোনোবা যদি কাইলৈ নতুনকৈ কল খেতিৰ ফালে আগবাঢ়ি আহে, প্ৰশিক্ষণৰ তেনেকুৱা ব্যৱস্থা আছে নেকি আপোনালোকৰ ফালৰ পৰা?
3: হয়, আমাৰ প্ৰশিক্ষণ থাকে। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাকত কলৰ বিষয়ত প্ৰশিক্ষণ দিয়া যায়, কাৰণ আমাৰ কামৰূপ জিলাতো দিয়া যায়, কাৰণ কামৰূপত আমাৰ কৃষকসকল মানে কল খেতিৰ লগত জড়িত হৈ আছে। আৰু ইয়াৰ উপৰিও কল খেতি কৰোঁতে কি কি সমস্যা পাইছে বা বেমাৰ আজাৰ, সেইখিনিৰ ওপৰতো আমাৰ প্ৰশিক্ষণ দিয়া যায়। তাৰোপৰি কৃষি বিভাগতো তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ থাকে তেওঁলোকৰ। গতিকে প্ৰশিক্ষণৰ মানে কাৰণে চিন্তা কৰিব লগা নাথাকে, খালি তেওঁলোকে কামখিনি কৰিব লাগে। আচলতে এনেকুৱা বহুত সময়ত হয় যে প্ৰশিক্ষণ লয় কিন্তু তেওঁলোকে কামটো নকৰে। গতিকে যিসকলে কাম কৰে তেওঁলোকেহে আচলতে প্ৰশিক্ষণ লোৱাটো দৰকাৰ।
4: সেইকাৰণে প্ৰশিক্ষণ দিয়াৰ আগতে আমি অলপ চেষ্টা কৰোঁ যে যোনে একচুৱেলি কল খেতি কৰি আছে বা কৰিবলৈ প্ৰস্তুতিটো আৰম্ভ কৰিছে, আমি তেওঁলোকক মাতি নি পেলাই প্ৰশিক্ষণটো দিওঁ। তেওঁৰ লগত আমি দুজন এক্সট্ৰা মানুহ মাতো যাতে তেওঁক দেখি পেলাই আৰু দুজন মানুহে শিকে। কিন্তু প্ৰথমতে আমি স্পেচিফিকেলি যোনখিনি মানুহে কল খেতি অলৰেডি কৰি আছে গৈ পেলাই যদি চাওঁ তেওঁলোকৰ ফিল্ডত প্ৰব্লেম কি আছে, আমি চেষ্টা কৰোঁ ফিল্ডতে ট্ৰেইনিংটো দিবলৈ। কিন্তু ফিল্ডত যদি আমাৰ অলপমান অসুবিধা হয়, বহা চহা কেতিয়াবা অলপ দিগদাৰ, তেতিয়া আমি আমাৰ ট্ৰেইনিং হলত মাতি পেলাই আমি তেনেকৈ ট্ৰেইনিংখিনি আগবঢ়াই লৈ যাওঁ।
2: আমাৰ যি দৈনিক খাদ্যত তালিকা থাকে তাতে আমি সকলো ধৰণৰ পুষ্টিবিলাক আমি পাবৰ যত্ন কৰোঁ, আৰু তেনে ক্ষেত্ৰত দৈনিক এটাকৈ কল এজন মানুহে খাবই লাগে সাধাৰণতে এনেকৈ কোৱা হয়। আৰু যিবিলাক বাঢ়ি অহা ল'ৰা ছোৱালী সিহঁতেতো কল খাবই লাগে, বিভিন্ন ধৰণৰ তাত পুষ্টি আছে, ভিটামিন আছে। এতিয়া আকৌ আমাৰ এই ক্ষেত্ৰত কলবিলাকৰ ভিতৰত ভীমকলটো আকৌ কলৰ ৰজা বুলি বহুতে ক'ব খোজে, আৰু আপুনি কৈছে ইতিমধ্যে ভীম ভিটা বুলি তাৰ পৰা পাউডাৰ প্ৰস্তুত কৰি উলিওৱা হয়। গতিকে অকল ভীমকলক লৈ পেলাই কিবা তেনেকুৱা ধৰণৰ কাম হাতত লোৱা হৈছে নেকি বা তাক কিমান গুৰুত্ব সহকাৰে লোৱা হৈছে?
3: হয়, আমাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰাও এইবিলাক প্ৰডাক্টৰ ওপৰত বহুতখিনি কাম চলি আছে, এনেকুৱা ধৰণৰ পাউডাৰ বা হেৰি। আৰু ইয়াৰ উপৰি কিন্তু আমাৰ যোৰহাট জিলাত মানে উদ্যোগী আছে য'ৰ পৰা এইটো কৰি আছে। আমাৰ অসমৰ মানে ভীমৰ ওপৰত প্ৰডাক্ট মানে আৰম্ভ হৈছে। হয়, কিন্তু মানে কি হৈছে, আৰু সেইটো মানে প্ৰসাৰ কৰাৰ দৰকাৰ আছে বেবী ফুডৰ ক্ষেত্ৰত সেইটো, কাৰণ আমি ৰ ভীমকলটো আমি বেছিদিন ৰাখিব নোৱাৰোঁ। সেইটো কাৰণে যদি এনেকুৱা মানে প্ৰডাক্ট হিচাপে বেছি এভেইলেবল হয় তেতিয়াহ'লে যিসকল আমাৰ নগৰীয়াবাসী তেওঁলোকে এইটো মানে ব্যৱহাৰ কৰিবৰ কাৰণে সুবিধা হ'ব। এতিয়া গাঁৱত হ'লে আপুনি বেলেগ কথা, মানে কলটো ছিঙি আনিছে তো খুৱাইছে, কিন্তু টাউন এৰিয়া মানে জেগা কাৰণে কি হয়, কল গাঁৱৰ পৰা আহি বিকালৈকে আপোনাৰ বহুত সময় এটা গুচি যায়। তেতিয়া যিটো কৈছে ছেল্ফ লাইফৰ কথাটো কৈছে ইতিমধ্যে, যে আমি ছেল্ফ লাইফটো আমি কৰিবৰ কাৰণে মানে বানামানা পাল্পিং যিটো কয় সেইটো সেইটোৰো আমাৰ কৃষি বিভাগৰ পৰা প্ৰচেচিং ইউনিট আছে, প্ৰাইমেৰী প্ৰচেচিং ইউনিট, য'ত আপুনি কলৰ যি কলটো আমাৰ পাল্পিং কৰি পেলাই মানে ষ্ট'ৰ কৰাৰ হেৰি কৰা ষ্ট'ৰ কৰাৰ ক্ষেত্ৰত মানে, গতিকে সেই তেনেকুৱা সুবিধাখিনি ল'বলৈ হ'লে তেওঁলোকে কৃষি বিভাগ বা কৃষি বিজ্ঞান কেন্দ্ৰত যোগাযোগ কৰিব লাগিব। কাৰণ তেওঁলোকে জানিব লাগিব যে কেনে কি কি প্ৰচেছত কৰিব লাগিব, তাৰ কাৰণে আমাৰ বিশেষজ্ঞ আছে। তো গতিকে এইখিনিও মানে কৰিব পাৰিব। আৰু ভীমকলৰ ধৰক এটা খাৰ জানে আপোনালোকে যে আমাৰ অসমত খাৰ খোৱা অসমীয়া বুলি কয় খাৰটো, আৰু খাৰ বুলি ক'লে আমি ফাৰ্ষ্ট মানে প্ৰথমতেই আমাৰ মনলৈ আহে ভীমকল। গতিকে ভীমকলৰ খাৰৰ ওপৰতো আমাৰ মানে ষ্টেণ্ডাৰ্ডাইজ কৰা মানে যিটো এটা উন্নত মানৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে। কাৰণ আমাৰ এনেকুৱা হয় ন যে আমি যিটো পুৰা পুৰি দিয়ে ভীমকলটো পুৰি পিনে যিটো খাওঁ আমি, সেইটো কাৰ্বনটো থাকে বেছিকে, তো সেইটো আমি ইমান ভাল নহয় বেছিকে খোৱাৰ কাৰণে খালে, যিটো আমাৰ কাৰ্চিনজনিক হ'ব পাৰে। তো গতিকে কেনেকে কাৰ্বনটো কমাই

0: কেনেকে ভীমকলৰ খাৰ টো উলিয়াব পাৰি সেইটোৰ ওপৰতো কিন্তু যথেষ্টখিনি কাম কৰিছে চলি আছে আৰু প্ৰডাক্টটো কিন্তু আমাৰ ওলাইছে।
1: ভীমকলৰ ওপৰত মানে কথা ক'ব গ'লে ভীমকলত যিহেতু অলপ গুটি থাকে সেইটো টেবুল পাৰপাছত অলপ কম ইউজ হয়। আমি টেবুল পাৰপাছ মানে আমি কওঁ যোনটো আমি টেবুলত থৈ দিওঁ খাই দিলোঁ বোলে এনেকৈ হেৰি কৰি পেলাই, সেইকাৰণে অলপমান টাউন বা চিটি এৰিয়াত মানুহে অলপমান দিগদাৰ পায়। ভীমকলৰ ক্ষেত্ৰত সেইকাৰণে আমি প্ৰচেচিঙত যাবই লাগিব, মানে ডাইৰেক্ট টেবুল ফুড বুলি আমি ভীমকলটো অলপমান উলিয়াই দিবলৈ দিগদাৰ হয়। আৰু তেখেতে ক'লেও আমাৰ ছেল্ফ লাইফটো বহুত কম হয়, সেইকাৰণে আমি প্ৰচেচিঙত অলপ ভীমকলৰ কাৰণে গুৰুত্ব দিবই লাগিব।
2: গতিকে আমি বুজিলোঁ যে কল খেতি বা আমাৰ গোটেই কলৰ বজাৰখনক এটা প্ৰতিযোগিতাত তিষ্ঠি থাকিব পৰাকৈ একদম আগশাৰীলৈ আহিব পৰাকৈ আমাক ফুড প্ৰচেচিং ইউনিট আমাক লাগিব, খাদ্য সংশোধনৰ ব্যৱস্থাটো লাগিব, আমি মূল্য সংযোজনৰ কথা ভাবিবই লাগিব। আৰু সেই দিশত অসম চৰকাৰ নিশ্চয় সাজু আছেই, এই ক্ষেত্ৰত যুৱ উদ্যোগী কিছুমান লাগিব যিসকল আগবাঢ়ি আহি একেলগে, অকলে যদি নোৱাৰেও তেতিয়া একেলগ হৈও পিছি কৰি পেলাই হ'লেও তেওঁলোকে আগবাঢ়িব পাৰিব। এতিয়া অকণমান কৃষি পদ্ধতিৰ ফালে আমি আহিব বিচাৰিছোঁ, কাৰণ আমি দেখোঁ যে কলৰ অকল ফলটোৱেই নহয় গোটেই গাছজোপাই আমাক বিভিন্ন ধৰণৰ লাভ দিয়ে, এই ক্ষেত্ৰত কি ক'ব?
0: আমি আমাৰ কলৰ কোনো এটা অংশই আমাৰ মানে পেলনীয়া নহয়, কলৰ আপোনাৰ পাতবিলাকো বিক্ৰী হয়, তাৰ উপৰি আপোনাৰ কলৰ যিটো ষ্টেম মানে চিউডো ষ্টেম বুলি কোৱা যায় যিটো, সেইটো আপোনাৰ কেঁচুসাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। যেতিয়া কলটো কাটা চপোৱা হৈ গ'ল তাৰপিছত সেই আমি কলগছজোপা কাটি পেলাওঁ, কাৰণ তাৰপিছত আমাৰ তাৰপৰা আৰু ফল নোলায়, এবাৰেই ফল হয়। তো গতিকে সেইটো আমি কেঁচুসাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছতে আকৌ তাৰ পৰা পুলি ওলায়, আপোনাৰ 8-9টা পুলি ওলায়, তো সেই পুলিখিনি আকৌ আমি পিছৰ বছৰৰ কাৰণে আমি পুলি লগাব পাৰোঁ বা সেইখিনিও আমি বিক্ৰী কৰিব পাৰোঁ। তাৰ উপৰিও পুলিবিলাক পচলা হিচাপেও খোৱা যায়, তাৰমানে আমাৰ কলৰ কোনো এটা পাৰ্টে হেৰি মানে পেলনীয়া নাই। এতিয়া কলৰ বাকলি পুষ্টিৰে ভৰপূৰ, ইয়াক কোৱা হয় হোলছাম ফ্ৰুট, হোলছাম ফ্ৰুট বুলি মানে এইটো কাৰণে কোৱা হয়, তাৰ পৰা আমি ফেটছো পাওঁ, আমি কাৰ্বহাইড্ৰেটো পাওঁ, প্ৰটিনো পাওঁ, ভিটামিনো পাওঁ, ফাইবাৰো পাওঁ। কল খালে গোটেই মানে যিখিনি পুষ্টি লাগে মানুহক সেইখিনি পোৱা যায়। আৰু কলত এটা আপোনাৰ ভাল বস্তু থাকে যিটো কয় ছেৰটনিন, ছেৰটনিন যিটো আমাক মানে হেপী কৰি ৰাখে। কোনোবা যদি মানুহ মন বেয়া লাগিছে কল এটা খুৱাই দিয়ক, তেতিয়াহ'লে সেইটো আপোনাৰ ভাল ফিল কৰিব, এইটো কোৱা হয়। বা আপোনাৰ এটা সৰু ল'ৰা বা কেচ মানে বাচ্চা আপোনাক যদি কল খুৱাই দিয়ে তেতিয়া তাৰ ভাল টোপনি আহিব। তো সেইকাৰণে আচলতে কলৰ বহুত এটা ভাল গুণাগুণ আছে। কিন্তু কি হৈছে, আমি কল খেতিটো কৰোঁতে আমাৰ বেছি ব্যৱসায়িক হৈ গ'লে কি হয়, আমাৰ মানুহবিলাকে যধে মধে পেষ্টিচাইড মাৰিব খোজে, কাৰণ পোকৰ আক্ৰমণ বা আমাৰ বেমাৰ আজাৰ এইবিলাক বহুত আহিব ধৰে। কাৰণ যেতিয়া আমাৰ মানে কমাৰ্চিয়েল হৈ যায় মাটিবিলাকো এক্সজষ্ট হৈ যায়, এই গোটেইখিনি যেতিয়া খেতি কৰিব বিজ্ঞানসন্মত পদ্ধতিত যাব লাগিব, কিন্তু তেতিয়াহে কিন্তু মানে কল খেতিটো বহুত দিনলৈকে তিষ্ঠিব। নতুবা কি হয়, এতিয়া আমাৰ এটা শংকা থাকে যে কলটো দেখো যে এইটো কাৰ্বাইড দিছে নেকি, আমি মানে চাওঁ গুন্দি
2: চাওঁ
0: মনলৈ আহে হয়। আৰু এটা আপোনাৰ ক'ব খুজিছো, কলৰ বাকলিটো আমি সেইটো আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, আৰু বহুতে সেইটো বিক্ৰীও কৰে মানে তেনেকুৱা জেগাৰ পৰা কালেকশ্যন কৰে, য'ত ধৰক কলৰ বাকলি পেলাই দিয়ে বা শ্বেক বনোৱা জেগা হ'ব পাৰে, সেইবিলাক লৈ পিনে তাৰ পৰা আকৌ সাৰ বনায়, আপোনাৰ শুকুৱাই পেকেটিং কৰি জৈৱিক সাৰ হৈ যায়। তো গতিকে আপোনাৰ কলৰ কোনো এটা পাৰ্টেই এনেই যোৱা নহয়, চ' গোটেই অংশই আমাৰ ব্যৱহাৰ হয়, খালি আমি জানিব লাগিব যে এইটো আমি ক'ত ব্যৱহাৰ কৰিম। আৰু কেঁচুসাৰটো এটা বেলেগেই এটা আপোনাৰ উদ্যোগ আছে, য'ত আমি কলটোৱে আমাৰ প্ৰধান কম্পনেণ্টটো কলেই হয়। যদি আমি কলৰ পৰা বনাওঁ সাৰটো, তেতিয়া যিহেতু আমি কৈছোৱে যে তাত বহুত পুষ্টি থাকে, গোটেইখিনি পুষ্টি থাকে, তেতিয়া সেই পুষ্টিটো যেতিয়া কেঁচুৱে খাই সাৰটো বনাব, সেই সাৰখিনিৰ পৰা আকৌ পুষ্টিটো ভাল পাব গছে। তো গতিকে কল গছটোৱে এটা সাৰ হয় ক'বলৈ গ'লে। খালি কি হয়, এতিয়া মালভোগ কল কৰিবলৈ জানিব লাগিব যে মালভোগ কল ছাঁত নহয়, একদম ৰ'দ ঘাই লাগে। তো গতিকে যদি আপুনি ঘৰৰ তামোল গছৰ মাজত কলজোপা লগাই দিছে, তাৰ পৰা আপুনি ভাল কল আশা কৰি লাভ নাই। আপুনি যদি ভাবিছে তামোলৰ মাজত লগাম, তেতিয়াহ'লে আপুনি বেলেগ জাতলৈ যাব লাগিব, চেনি চম্পা কললৈ যাব লাগিব। সেই ঠিক তেনেধৰণে চৰ অঞ্চলত কৰে, ছয়গাঁৱৰ যেতিয়া য'ত মানে বছৰত এবাৰ পানী হয়, আকৌ পানী পলস পেলাই যায়। তো গতিকে আমি জেগা বিশেষকে আমি কলৰ ভেৰাইটিবিলাক কৰিব লাগিব, জাতবিলাক, তেতিয়াহে আচলতে আমি আচল উৎপাদনটো পাম। কিন্তু আমাৰ কি হয়, মালভোগ কলৰ ক্ষেত্ৰত পানামা বুলি এটা বেমাৰ আছে, খুব এইটো সাংঘাতিক। তো সেই পানামা বেমাৰটো কিন্তু তেওঁলোকে জানি ল'ব লাগিব যে তাৰ কাৰণে কি কৰিব লাগিব। এইটো হৈ যোৱাৰ পিছত বচোৱাটো বহুত দিগদাৰ, হোৱাৰ আগতেই পুলিটো আমি শোধন কৰিব লাগিব, মাটি শোধন কৰিব লাগিব, তাৰপিছত আমি খেতিটো কৰিব লাগিব। গতিকে

0: সেইবিলাক যদি আপুনি নজনাকে কল খেতিটো কৰি দিয়ে নহয়, পিছত পানাবাই গোটেই গছবোৰ মাৰি দিয়ে। তো সেইকাৰণে আমি এইবিলাক জানি বুজি কৰিব লাগিব, পুলিটো ক'ৰ পৰা আনিছে। যদি আগতে পানামা হোৱা জেগাৰ পৰা আপুনি পুলিটো আনিছে, তেতিয়া আপোনাৰ কি হ'ব, তাৰ পৰা আকৌ পানামা হ'ব। আৰু এটা দুৰ্ভাগ্য কি, যেতিয়া পুলি হৈ থাকে বেমাৰটোৱে দেখা নিদিয়ে। যেতিয়া আপোনাৰ কল থোকটো ওলাব হয়, থোকটো যেতিয়া জাষ্ট ওলাব হৈছে, তেতিয়া কি হ'ব, দেখিব কলজোপা ভাঙি পৰিছে। তাৰমানে গোটেই চিউডোষ্টিয়াম যিটো মেইন ষ্টেম থাকে, যিটো পচি যায়, পৰি যায় তাৰপিছত। গতিকে কল খেতিত লাভো আছে আৰু যদি আপুনি নাজানে লোকচানো আছে। গতিকে আপোনাৰ কৰাৰ আগত মানে সদায় কৃষি বিজ্ঞান কেন্দ্ৰ হওক, কৃষি বিভাগ হওক, অকণমান কথাখিনি জানি ল'লে ভাল।
1: নিৰ্দিষ্ট প্ৰশিক্ষণৰ
2: মাধ্যমে যদি ভালকে আগবাঢ়ে, মানে কলৰ সমান প্ৰফিট দিয়া উদ্যান শস্য অসমত নাই, সেইটো একদম ডাঠি ক'ব পৰা কথা। খালি বস্তুটো অলপমান কেয়ারফুলি করব লাগিব, অলপমান চাই চিতি প্লে
1: আসলে সকলো খেতিতে খাবলৈ হ'ব লাগিব, সকলো খেতিতে তেনে ধৰণৰ বিভিন্ন প্ৰত্যাহ্বান থাকে।
0: যেহেতু আমাৰ অসমখন বানপানীৰে জৰ্জৰিত আৰু এই কল খেতি কৰিলে আপোনাৰ যদি 7 দিনলৈও পানী ৰখে ই নমৰে। এই গতিকে আমাৰ কল খেতিটো আমাৰ সেইকাৰণে কৃষক উপকৃত হ'ব, কাৰণ মানে 7 দিনলৈ আমাৰ বৰতাৰী অঞ্চলত পানী আহি যায় কিন্তু পলক পেলাই গুচি যায়, তো কল নমৰে। তো গতিকে এনেকুৱা ধৰণৰ যিবিলাক ক্লাইমেটৰ লগত আমাৰ বতৰৰ লগত খাপ খুৱায় আমাৰ এই খেতিটো কিন্তু এক নম্বৰতে কৰিব পাৰি।
1: কল এনে এবিধ ফল আমি গোটেই বছৰ জুৰি আমি খাব পাৰোঁ, কোনো নিৰ্দিষ্ট বতৰৰ বা ঋতুৰ কাৰণে আমি অপেক্ষা কৰিবলগীয়া নহয়। আৰু দিনে এটাকে কল খোৱাটো সকলো মানুহৰ কাৰণে এটা জৰুৰী, এটা সুস্বাস্থ্যৰ বাবে। গতিকে ইয়াৰ বজাৰখনো সাংঘাতিক, আন্তঃৰাষ্ট্ৰীয় বজাৰো আছে, আৰু লগতে মূল্য সংযোজনৰ দিশত যদি আগবঢ়া যায় তেতিয়াহ'লে কোনেও আচলতে ৰখাব নোৱাৰিব, তেওঁ আৰ্থিকভাৱেও তেওঁ সাংঘাতিকভাৱে লাভৰ দিশে আগবাঢ়িব পাৰে সেই কৃষকজন। গতিকে আজি আমি যিখিনি সম্ভৱ আমি আলোচনাটো আগবঢ়াই নীলু অসমত কল খেতিৰ সম্ভাৱনাৰ বিষয়ে। আপোনালোক দুয়োগৰাকী আহিলে, উৰ্মিল বৰঠাকুৰ আৰু ডক্টৰ দৰুদী প্ৰিয়ম দুৱৰা, দুয়োকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ আলোচনা ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा,
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी,
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जनसेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: প্ৰিয় শ্ৰোতা, আজিৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত শুনক মহিলা কৃষক জ্যোতিমা ডেকাৰ সৈতে শিখামণি দত্তৰ এক কথোপকথন।
7: নমস্কাৰ জ্যোতিমা ডেকা ডাঙৰীয়ানী।
8: নমস্কাৰ,
7: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আপুনি প্ৰধানকৈ কি খেতি কৰে?
8: প্ৰধানকৈ এতিয়া ধান খেতি কৰি আছো।
7: আৰু কি কি খেতি কৰে?
8: এতিয়া ধান খেতি কৰিছো, শালি ধান খেতি, আইজং, ৰঞ্জিত, বনি এইবিলাক কৰা, আৰু বিছমুঠি এইবিলাক কৰা হৈছে। তাৰপিছত এই ধানখিনি কটাৰ পিছত আমি এতিয়া ধৰ যিটো ধৰ আমি বিছমুঠি বুলি কোৱা হয় সেই ধানটো আগতীয়াকৈ কাটিব পাৰি, পেহাৰৰ খেতি কৰিব পৰা যায় তাৰমানে সেই ধানটো কটাৰ পিছত। এতিয়া আমি ধৰ আধাত পেহাৰৰ খেতি লগাম, তাৰপিছত আৰু যিখিনি ধান কটা হ'ব তাৰপিছত আকৌ মানে বড়ো খেতি কৰিব লাগিব আৰু। তাৰপিছত বড়ো ধানটো কটাৰ পিছত আকৌ এই ধানটো খেতি কৰিবৰ কাৰণে সময় আহি যায়। সেই খেতিখিনি হোৱাৰ পিছত আমি ঘৰৰ কাষতে আকৌ মাটি আছে পাচলিৰ খেতি কৰিবৰ কাৰণে। সেই পাচলিৰ খেতিত ধৰ আমি ঢোল, চিকা, ৰঙালাও, পানীলাও এইবিলাক ধৰ ভেন্দি, বিন দিয়া হয়, তিতাকেৰেলা, ভাতকেৰেলা সকলোখিনিয়ে খেতি কৰা হয়। তাৰোপৰি বন্ধাকবি, ফুলকবি খেতিটো মানে আমাৰ মাটিখিনি চন পৰি থকা নাযায়, গোটেইখিনি মানে কৰিয়ে ৰখা যায়।
7: কিমান দিন ধৰি আপুনি কৃষি কৰ্মৰ লগত জড়িত হৈ আছে?
8: মোটামুটি মই বিয়া হবা আজি 10 বছৰে হ'ল, তাৰ তেতিয়াৰ পৰাই মোৰ মানুহজনে কৰি আছিল, তাৰ আগৰ পৰাই কৰি থাকে, মই এতিয়া 10 বছৰে হ'ল। তাৰ উপৰি আলু খেতিটো আছে, আকৌ আদা, নহৰু এইবিলাক আমি ধৰ হালধি এইবিলাকো কৰোঁ,
7: মানে বহুত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে।
8: হয়, জড়িত হৈ আছে। তাৰ উপৰি আমি ধৰ ছাইডবিলাকত আকৌ গোটেই ধৰ তেনেকুৱাকৈ মাটিবিলাকত দিলে বহুতখিনি জাগা লাগে, সেইকাৰণে আমি ঠাইদে চাইদে আকৌ বস্তাত মাটি ভৰাওঁ। আমাৰ গৰু ছাগলী এইবিলাক আছে, গৰু ছাগলীৰ যিবিলাক ধৰ গোবৰ এইবিলাক আমি সাৰৰ বাবে সেইবিলাক আকৌ বস্তাত দিওঁ, দি কিনে আমি ধৰ বুকুৰু জলকীয়া এইবিলাক আৰু

0: এই উৎপাদিত সামগ্ৰীখিনি ক'ত বিক্ৰী কৰে?
1: স্থানীয় বজাৰতে বিক্ৰী কৰা হয়। যিখিনি আমি স্থানীয় বজাৰত আমি কৰিব পাৰোঁ, বিক্ৰী কৰি থাকিব পাৰোঁ, তেনেকুৱা কৰি থকা হয় গোটেইখিনিয়ে।
0: গৰু ছাগলীও মানে আপোনালোকে?
1: হয়, আছে, ছাগলী আছে, ছাগলীও তেনেকুৱাকৈ পোৱালিবিলাক বিক্ৰীও কৰা হয়। আৰু পুখুৰী আছে আমাৰ, মাছ পালন কৰা হয়। আৰু মাছটো আমি ৰঙিয়াৰ পৰা একেলগে উঠাই আনে, আনি কিনে পোৱালিবোৰ দিয়া। আৰু তণ্ডা আছে, ৰৌ, মিৰ্গা, ভাঙন, গ্ৰাছকাপ, তেনেকুৱা মাছ আছে। আৰু চাইনা পুঠিটো যে, সেইবিলাক আছে। হয়,
0: এই যে আপুনি বেলেগ বেলেগ ধৰণৰ কৃষি কৰ্মৰ লগত জড়িত, এইবিলাকৰ কাৰণে প্ৰশিক্ষণ লৈছে নেকি?
1: প্ৰশিক্ষণকে লোৱা হোৱা নাই। মানুহজনে ধৰক সেনেকুৱা ঘৰ লাগি থাকোঁতে এটা হেৰি হৈ গৈছে, প্ৰশিক্ষণ বুলি নহয়, সৰুৰ পৰাই দেউতাহঁতে কৰিছিলে, মানে সেইবিলাকে চাই চাই, যিহেতুকে চাকৰিৰ কোনো হেৰি নাই, সেই গতিকে ঘৰুৱাভাৱে কৰোঁতে কৰোঁতে তাৰ অভ্যাস হৈছে। আৰু
0: অভিজ্ঞতাৰ ভিত্তিত চলাই নি আছে।
1: হয়, অভিজ্ঞতাৰ ভিত্তিত চলাই নি আছে।
0: অভিজ্ঞতাও যথেষ্ট হৈছে আপোনাৰ?
1: হয়, যথেষ্ট।
0: এতিয়া আপোনালোকে চৰকাৰী সাহাৰ্য কিবা লাভ কৰিছেনে?
1: এতিয়া গোট আছে আমাৰ, আত্মসহায়ক গোট। এই আত্মসহায়ক গোটৰ পৰা আমাৰ লোন লোৱা হয়, সেয়ে আমি তাৰ পৰা লোন লওঁ, লৈ কিনে আমি ব্যৱসায়ত লগাই দিওঁ। আৰু
0: শাক পাচলি আৰু কি কি কৰে?
1: পাচলি এইবিলাক ধৰক পালেং শাক, লাই শাক, এতিয়াতো মূলাটো আমি উঠায়ে আছোঁ, ধৰ বিক্ৰী কৰিয়ে আছোঁ। এতিয়া ধনিয়া চিটোৱা হৈছে, লাই শাক, পালেং শাক, চুকা শাক, এইবিলাক আমি এতিয়া চিটোৱা হৈছে। আৰু
0: খেতি বাতিত কেনেধৰণৰ সাৰ প্ৰয়োগ কৰে?
1: বেলেগকৈ সাৰ নহয়, গোবৰ সাৰটো ছাগলৰ লাটটো যে, সেইটো সাৰো আমি দিওঁ, সেইটোবিধেই সাৰ আমি ব্যৱহাৰ কৰোঁ,
0: জৈৱিক সাৰেই ব্যৱহাৰ কৰোঁ।
1: জৈৱিক সেইবাবে আমাৰ ধৰ সেই ঘৰুৱা সাৰ আমি ব্যৱহাৰ কৰোঁ বাবে আমাৰ ধৰ পাচলিবিলাক স্থানীয় বজাৰতে আমাৰ বিক্ৰী হৈ যায়।
0: এতিয়ালৈকে লাভ কেনেকুৱা পায় আপোনালোকে গোটেইখিনি সামগ্ৰিকভাৱে?
1: আমি ধৰ যি খেতিখিনিত, আমি ধান খেতিত মোটামুটি আমাৰ বিঘাই 11 মোন 10 মোন এনেকুৱাকৈ পৰি যায়। আৰু যিবিলাক দ মাটিত ধৰ আমি কঠীয়াটো পালন কৰি ৰোৱা হয়, সেইকাৰণে সেইটো ধান বেছি ভাল হয়। আমাৰ পুখুৰীটো যিহেতুকে আছে, তাৰ পাৰত আমি মানে কলপুলি ৰোপণ কৰিছোঁ, এই কলপুলিৰ পৰা আমি কলো বিক্ৰী কৰিব পাৰোঁ।
0: আৰু একেলগে কৰিলে খেতিসমূহ সুবিধা হয় নহয় জানো? গৰু গোবৰখিনিও পালে, গাহৰি বিষ্ঠাখিনিও পালে,
1: ছাগলীখিনিও পালোঁ, মানে যিবিলাক আমি খেতি কৰোঁ গোটেই খেতিতে আমি সেইবিলাকে দিওঁ।
0: হয়, সেইকাৰণে চাহিদাটো বেছি
1: বেছি। খেতিত লাগিবৰ বাবে মহিলাবিলাকৰ সকলোৰে ধৰ অসুবিধা হয়। প্ৰত্যেকটো ঘৰতে আমাৰ ধৰ তাঁতশাল আছে, তাঁতশালত আমি কাপোৰ লগাওঁ। তাৰপিছত আমাৰ ভোগালী মেলা হয়, তাতে গামোচা বা কাপোৰ সেইবিলাক ওলাওঁ। তেনেকুৱা আমি ধৰ পিঠা পনা বনাওঁ, তিলৰ লাড়ু বনাওঁ।
0: সেইখিনি আপোনালোকে নিজৰ উৎপাদিত সামগ্ৰীয়ে কৰে?
1: হয়,
0: পিঠা লাড়ু এইবিলাক
1: হয় নিজৰে। আমি ধৰ ধান খেতিটো কৰা যায় যিহেতুকে আমাৰ বৰা চাউলটো থাকে, এই বৰা চাউলটো আমি পিঠা বনাবই পাৰোঁ। আমি সান্দহটো যে সেইটো ধৰ আমি পেকেটিং কৰি বিক্ৰী কৰিব পাৰোঁ। সৰিয়হো কৰোঁ, সৰিয়হটোকে আমি বিক্ৰী কৰি দিওঁ। শাহু পোহোঁ, তাৰপিছত চৰাই আছে, চৰাইও ধৰ ফাৰ্ম আছে, এইবিলাক কণী আকৌ আমাৰ নিজৰে মেচিন আছে, মেচিনত পোৱালি শুকাওঁ, আকৌ সেই পোৱালিটো আমি বিক্ৰী কৰি দিওঁ। অৰ্ডাৰ আহে সেইমতে আমি বিক্ৰী কৰি দিওঁ। হাঁহৰো তেনেকুৱা, হাঁহৰ ধৰ আমাৰ আছে চীন হাঁহো আছে, আমাৰ ইয়াত অসমীয়া হাঁহো আছে, সেইবিলাকো আমি কণী পোৱালি আমি হেৰি কৰোঁ, কৰি কিনে আমি বিক্ৰী কৰি দিওঁ।
0: জ্যোতিমা ডেকা ডাঙৰীয়ানী, আপোনাৰ পৰা আমি ইতিমধ্যে আপুনি কৰা কৃষিকৰ্মৰ বিষয়ে ভালেখিনি কথা জানিব পাৰিলোঁ। এতিয়া আপুনি যিহেতু দীৰ্ঘদিন ধৰি জড়িত হৈ আছে,
1: হয়,
0: আগৰ পৰা এতিয়ালৈকে আপোনাৰ সামগ্ৰিকভাৱে অভিজ্ঞতা কেনেকুৱা কৃষি ক্ষেত্ৰত?
1: ভালেই অভিজ্ঞতা বাৰু হৈছে। ইমানখিনি ধৰ খেতিৰ আৰম্ভণিতে কৰা নাছিলোঁ, যিহেতু আমি স্বাৱলম্বী হৈছোঁ, সেই গতিকে আমি গোটেইবিলাক খেতিয়ে লগাবৰ বাবে আমি সক্ষম হৈছোঁ। এতিয়া আগতে যদি আমি খেতি লগাব পৰা নাছিলোঁ, এতিয়া আমি যিখিনি উৎপাদন কৰোঁ সেই উৎপাদনখিনি লাভৱান হৈ আমি আৰু খেতিটো বঢ়াই নিব পাৰিছোঁ। মাটি যদিও কম হৈছে, আমি বেলেগৰ পৰাও ধৰ আমি মাটিটো লৈ কিনে আমি খেতি উৎপাদন কৰিব পাৰিছোঁ। এতিয়া ধৰ অমিতাটো আমি কৰা নাছিলোঁ আগে, এতিয়া ধৰ আমি অমিতাটোও লগাইছোঁ। তাৰোপৰি আমি পানীলাওটোও কমি আছিলে, পানীলাওটো এতিয়া বেছিকৈ কৰা হৈছোঁ। তাৰপিছত ৰঙালাও ধৰ আমি ধৰ আগতে চাং ৰঙালাওটো যে তেনে সেইটো দিছিলোঁ, এতিয়া ধৰ আমি মাটিত ধোৱা সেই ৰঙালাওটো আমি এতিয়া ব্যৱহাৰ কৰিছোঁ। যিহেতুকে আমি এই খেতিৰ পৰা আমি স্বাৱলম্বীয়ে হৈছোঁ, সেই গতিকে আমি পাণ খেতি কৰিম বুলি আমি ভাবিছোঁ, এটি যা যোগাৰ কৰি থকা হৈছে।
0: আৰু এতিয়া আপুনি পাণ খেতিৰ কথা জনালে,
1: হয়,
0: আৰু ভৱিষ্যত পৰিকল্পনা কিবা আছেনে খেতিক লৈ?
1: হৈ আছে, এতিয়া ধৰ আমি মাটি অলপ আমাৰ কাষতে আছে, সেই মাটিখিনিত আমি শ্বিলঙীয়া তামোলটো যে, সেই তামোলটো আমি ৰোপণ কৰিম বুলি ভাবিছোঁ। এতিয়া পুলি যোৱা হৈছে, সেই পুলিটো এতিয়া আমি ধৰ এতিয়া ৰুব হ'ব, সেইটো আমি ৰোপণ কৰিম বুলি ভাবিছোঁ। আৰু
0: আপুনি স্থানীয় বজাৰখন খুব সুন্দৰভাৱেই দখল কৰিছে।

0: উৎপাদিত সামগ্ৰী বাহিৰৰ বজাৰলৈ পঠোৱাৰ কিবা কথা ভাবিছে নেকি?
1: বাহিৰলৈ পঠোৱা ভবা হোৱা নাই, কাৰণ যিহেতুকে আমাৰ বেলেগ আমি সাৰ প্ৰয়োগ নকৰোঁ, সেই গতিকে আমাৰ ধৰ তাতে বিক্ৰী হৈ যায়। বেলেগ বাহিৰত ধৰ নিব লগা নহয়েই, আমাৰ ধৰ বৰলগুৰিত হয়, বৰলগুৰিত, তাৰোপৰি আমাৰ চিপাঝাৰত হয়।
0: আপুনি যে উল্লেখ কৰিলে ছাগলীও পোহে বুলি,
1: হয়,
0: কিমান ছাগলী আছে বৰ্তমান?
1: ছাগলী এতিয়া 12 আছে আমাৰ ধৰ ঘৰতে। ধৰ আমি ছাগলীটো পালন দিয়া হয়, আমাৰ আছে বিতেলৰ আনিছিলে এখেতে, সেই বিতেলৰ আমাৰ ছাগলী পাল দিয়া হয় ঘৰতে।
0: আপুনি প্ৰসংগক্ৰমে যিহেতু আত্মসহায়ক গোটৰ কথা উল্লেখ কৰিলে,
1: হয়,
0: আপোনালোকে বহু সামগ্ৰী বিক্ৰী কৰে তাত,
1: হয়,
0: সেইখিনি আপোনালোকৰ উৎপাদিত সামগ্ৰীৰ পৰাই প্ৰস্তুত কৰা হয়নে?
1: হয়, প্ৰস্তুত কৰা হয়। আমি তিল খেতি কৰোঁ, তিল খেতি কৰোঁ যিহেতুকে আমি ঘৰুৱা তিলৰ পৰাই আমি লাড়ুটো বনাওঁ, আৰু পিঠাও বনোৱা হয়। আমি যিহেতুকে বৰা চাউল ঘৰতে উৎপাদন কৰোঁ, সেই গতিকে বৰা চাউলটোৰ পৰা আমি পিঠাও বনাওঁ। তাৰপিছত সান্দহ গুড়া যে সেইটোও আমি ঘৰৰে আমাৰ খেতিৰ পৰাই হয়।
0: জ্যোতিমা ডেকা ডাঙৰীয়ানী, আপোনাৰ পৰা আমি আজি আপোনাৰ কৃষি সম্বন্ধে ভালেখিনি কথা জানিব পাৰিলোঁ। গতিকে আপোনাৰ ভৱিষ্যত পৰিকল্পনালৈ আমাৰ অযুত শুভকামনা থাকিল। আপুনি অনাগত দিনত কৃষি ক্ষেত্ৰখন আৰু বহল পৰিসৰলৈ আগুৱাই লৈ যাওক। আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
2: আজিৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত মহিলা কৃষক জ্যোতিমা ডেকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে শিখামণি দত্তই।
3: শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ।

0: खाने।
1: अरे अरे अरे, क्या कर रहा है? इधर इधर इधर, हम बोल रहे हैं तेरे बीजू का।
2: पुतला बोल रहे?
1: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
2: मतलब?
1: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी। हाँ, माटी भी तंदुरुस्त और लोग। अरे पहली वाली बात कहाँ,
2: पर अब तो सब यही डाले हैं।
1: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
2: सच है?
1: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
2: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूंगा।
3: माटी से प्रेम की परंपरा है परंपरागत खेती।
0: श्रोता सकल, एतिया शुनक পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 4,000 টকাৰ পৰা 5,000 টকা, বিলাহী 3,200 টকাৰ পৰা 4,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,200 টকাৰ পৰা 2,000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 8,000 টকাৰ পৰা 9,000 টকাৰ ভিতৰত, জলকীয়া 7,000 টকাৰ পৰা 8,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,500 টকাৰ পৰা 3,000 টকা, মূলা 1,800 টকাৰ পৰা 2,500 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 2,500 টকা, ফুলকবি 7,000 টকাৰ পৰা 8,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 3,500 টকা, লাও 2,200 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলৰ দৰ 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতি পোণৰ দৰ 170 টকাৰ পৰা 200 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,200 টকা, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 14,000 টকাৰ পৰা 16,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,200 টকাৰ পৰা 6,400 টকা, তামোলৰ দৰ প্ৰতি পোণত 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰি দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
4: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

এয়া আকাশবাণীৰ তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিস্থিতি। খন্তি পিছতে 6:45 গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 শুনিবলৈ পাব শিৰলো। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব শীতকালীন খেতিৰ বিষয়ে। 7:50 আজিৰ দিনটো। 8:00 মুখ্য বাতৰি। 8:02 শুনিবলৈ পাব স্বাস্থ্যধন। কেইটিমান গীত শুনিবলৈ পাব 8:30 শিল্পী জুবিন গাৰ্গ। 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 সেউজী ধৰণী। ফোন ইন গানে গানে অনুষ্ঠানটি শুনিবলৈ পাব 9:30। 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। 10:30 আমাৰ আজি অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়াই হ'ল আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান পৰিস্থিতি।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনক অনিন্দিতা পালৰ কণ্ঠৰ এটি ভজন।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান, যদুমণি দত্ত পৰিচালিত জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা, কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক, ৰাজ্যত নতুনকৈ 8,000 আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰী অজন্তা নেওগৰ ঘোষণা, ৰাজ্যৰ বিভিন্ন

0: পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক, ৰাজ্যত নতুনকৈ 8,000 আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰী অজন্তা নিয়োগৰ ঘোষণা, ৰাজ্যৰ বিভিন্ন অংশত পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা উদযাপন আৰু চলিত এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই ভাস্বতী দেৱী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বিয়লি গুজৰাটৰ একতানগৰত আয়োজিত এটা অনুষ্ঠানত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুই ফুলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ ৰজত কমল বঁটা লাভ কৰে। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাক লৈ নিৰ্মাণ কৰা জুই ফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহ প্ৰযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ। অনুষ্ঠানত কিংবদন্তী অভিনেতা অনন্ত নাগক ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে 2024 বৰ্ষৰ সন্মানীয় দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। আদিত্য সুহাস জম্বালৰ দ্বাৰা পৰিচালিত আৰ্টিকল 370 নামৰ ছবিখনক শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা প্ৰদান কৰা হয়। ৰাজকুমাৰ ৰাও অভিনীত চলচ্চিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা আৰু কাৰ্তিক আৰিয়ান আৰু মামুটিলৈ যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হয়। আনহাতে য়ামি গৌতমে আৰ্টিকল 370 কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। সুমীৰা ৰায়ে পৰিচালনা কৰা ভাংগাৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা আগবঢ়োৱা হয়। শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰে মাৰাঠী ভাষাৰ ছবি হাম সফৰে। আনহাতে ষ্টেচু অব ইউনিটি একতা কা প্ৰতীক নামৰ ছবিখনৰ বাবে আনন্দ এল ৰায়ক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আগবঢ়োৱা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁৰ ভাষণত বঁটা প্ৰাপকসকলক অভিনন্দন জনায় আৰু প্ৰযুক্তিবিদ, চিনেমাটগ্ৰাফাৰ আৰু পৰ্দাৰ আঁৰত থাকি কাম কৰা অন্য সদস্যসকলৰ অৱদানৰ শলাগ লয়। তেওঁ লগতে 2024 বৰ্ষৰ বাবে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা অনন্ত নাগকো অভিনন্দন জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ অধ্যক্ষতাত সম্পন্ন G20 ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ প্ৰেৰণাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান দেশৰ বিভিন্ন পৰ্যটনথলীত আয়োজনৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীবৈষ্ণৱে লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নিজৰ নিজ নিজ ঠাইৰ গুৰুত্বপূৰ্ণ পৰ্যটনথলীসমূহ চিনাক্ত কৰিবলৈ আমন্ত্ৰণ জনায় যাতে এই স্থানসমূহতো ভৱিষ্যতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিব পৰা যায়।
1: to very important tourist destinations of our country. Aaj hum Ekta Nagar, jahan Sardar sahab ki world's tallest statue hai, us jagah aaj hum ikatte hue hain. Ab agli baar we'll go to one more important destination. I am giving a call to all the states and union territories. Select one of the most important tourist destinations in your state. Tell us what improvements you'll make in it. Your destination will be selected. And we'll have the next round of NFA in the selected tourist destination.
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত ৰূপায়িত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণৰ আশা আকাংক্ষা অনুসৰি প্ৰকল্পসমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে কাৰ্বি আংলঙৰ অপাৰ সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু স্বায়ত্তশাসিত পৰিষদে সমন্বিতভাৱে কাম কৰি আহিছে আৰু আগলৈও কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ পূৰ্বে অহা বৰ্ষৰ এপ্ৰিলত অনুষ্ঠিত হ'ব পাৰে বুলি মন্তব্য কৰে।
2: আমাৰ কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাং ডাঙৰীয়াৰ পিতৃ জয় সিং ৰংহাঙৰ কিছুদিন আগতে পৰলোক প্ৰাপ্তি হৈছিলে। মই আহিবলৈ পৰা নাছিলোঁ। মই যোৱাকালি ডিফুলৈ আহি তেখেতৰ বাসভৱনলৈ গৈ তেখেতৰ পিতৃদেৱতাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ, যাতে বিদেহী আত্মাই শান্তি পায় তাৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিলোঁ আৰু পৰিয়ালবৰ্গৰ লগতো কিছু আলোচনা কৰিলোঁ। আজি ৰাতিপুৱা আমাৰ কাৰ্বি আংলঙৰ বিভিন্ন দল, সংগঠন, প্ৰতিনিধি, ৰাইজে আহি সাক্ষাৎ কৰে। পৰৱৰ্তী সময়ত মই নিশ্চয় চৰকাৰী কাৰ্যসূচীলৈ কাৰ্বি আংলঙলৈ আহিম।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে তাৰালাংছুত বিভিন্ন দল, সংগঠন আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। ৰাজ্যত নতুনকৈ 8,000 আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে প্ৰকাশ কৰিছে।

0: বজালী জিলা আয়ুক্ত কাৰ্যালয়ত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। পৰ্যালোচনা সভাখনত মন্ত্ৰীগৰাকীয়ে বজালী জিলা অংগনবাদী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নয়ন, শিশু আৰু মাতৃৰ বাবে ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰী নেওগে জিলাখনত অংগনবাদী কেন্দ্ৰৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁৰ শিশুৰ প্ৰাৰম্ভিক শিক্ষা, পুষ্টি আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অংগনবাদী কেন্দ্ৰসমূহৰ ভূমিকাৰ কথা আলোকপাত কৰি উন্নত আন্তঃগাঁথনিৰে কেন্দ্ৰসমূহ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। আনহাতে বজালী জিলা সীমা নিৰ্ধাৰণ আৰু জিলাখনৰ আৰক্ষী থানা তথা আৰক্ষী চকী বৰপেটালৈ স্থানান্তৰ সন্দৰ্ভত মন্ত্ৰী নেওগে বিষয়টো গৃহ বিভাগৰ বিবেচনাধীন বুলি প্ৰকাশ কৰে। পৰ্যালোচনা সভাত জিলা প্ৰশাসনৰ বিষয়া, কৰ্মচাৰী, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মহিলা তথা শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত মন্ত্ৰীদ্বয়ে নিৰ্ধাৰিত সময়সীমা অনুসৰি সকলো অংগনবাদী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য গুণগত মান অক্ষুণ্ণ ৰাখি অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিষয়া আৰু সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ দিয়ে। তেওঁলোকে লগতে জিলাখনৰ মহিলা আৰু শিশুৰ সৰ্বাংগীন কল্যাণৰ অৰ্থে ৰূপায়ণ হৈ থকা আঁচনিসমূহ ফলপ্ৰসূভাৱে তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ স্বাৰ্থত অধিক দায়িত্বশীল আৰু গতিশীলতাৰে কৰ্তব্য সম্পাদন কৰিবলৈ কয়। বৈঠকত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ধবজাবাহী জনকল্যাণমূলক আঁচনি বেটী বচাও বেটী পঢ়াও আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। গুৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ দাস, বি টি চিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, লক্ষী দাসৰ লগতে জিলা প্ৰশাসন আৰু মহিলা তথা শিশু বিকাশ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
1: চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা উদযাপন কৰিছে। দেশৰ আন প্ৰান্তৰ লগতে অসমতো চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ অন্যতম প্ৰধান কৃষিভিত্তিক তথা জাতীয় উৎসৱ কৰম পূজা উদযাপন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ চাহ বাগিচাসমূহত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। শস্য নদন বদন হোৱা আৰু কৃষিকাৰ্যৰ বাধা বিঘিনি আঁতৰি শস্যৰ উৎপাদন বৃদ্ধি হোৱাৰ কামনাৰে এই পূজা কৰা হয়। এই পৰ্বত কৰম গছৰ ডাল আনি বিশেষ পূজা অৰ্চনা কৰা হয়। মাদলৰ সেৱত ঝুমুৰ নাচ আৰু লোকগীতেৰে উখল মাখল হৈ পৰে। এই উপলক্ষে ৰাজ্যৰ চাহ বাগিচাসমূহত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। লখিমপুৰৰ ঠাই বিশেষে কৰম পূজা পালন কৰা হৈছে। লখিমপুৰৰ কয়লামাৰী চাহ বাগিচাৰ গীৰ্জালাইন খেলপথাৰত আজি 29 সংখ্যক কৰম পূজা অনুষ্ঠিত হয়। উৎসৱত পোৱা কৰমডাল পৰম্পৰাগত ৰীতি নীতি লোকবাদ্যবাদনেৰে আদৰি আখৰাত স্থাপন কৰা হয়। বাক্সা জিলাত আদিবাসী ছাত্ৰ সন্থাৰ ডুমুনি আঞ্চলিক কমিটিৰ উদ্যোগত আজিৰে পৰা 31 সংখ্যক ডুমুনি আঞ্চলিক কৰম পূজা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে পুৱা কৰম পতাকা উত্তোলন, শহীদ তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাছত পুৰুষৰ ধনুকাৰ প্ৰস্তুত কৰা আৰু লক্ষ্যভেদ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। একেদৰে মহিলাৰ মাজত ঝাৰু পাতিয়া নিৰ্মাণ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া কৰম ৰজাৰ আদৰণি আৰু কৰম আখৰা ৰূপায়ণ কাৰ্যসূচী সম্পন্ন হয়। ইয়াৰ পাছত কাহিনী পাঠ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাইলৈ সামৰণিৰ দিনাৰ বাবে বাৰে ৰহণীয়া গীত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। কৰম পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু ভাতৃত্ববোধৰ প্ৰেৰণাৰে সম্পৃক্ত হৈ আছে। এই উৎসৱক চহকী জনজাতীয় সংস্কৃতি আৰু জীৱনৰ প্ৰমূল্য উৎকৃষ্ট নিদৰ্শন বুলি শ্ৰীমতী মুৰ্মীয়ে বৰ্ণনা কৰে। তেওঁ কয় যে এই উৎসৱে সকলোকে প্ৰকৃতিৰ সুৰক্ষা দিবলৈ সমন্বয়েৰে কাম কৰিবলৈ প্ৰেৰণা যোগায়। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি আনিব বুলি শ্ৰীমতী মুৰ্মীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো কৰম পূজা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত তেওঁ কয় যে কৃষিভিত্তিক উৎসৱ কৰম পৰ্বই প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক আৰু সহৱস্থানৰ অনন্য পৰিচয় দিয়ে। বিশ্ব গড় দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্বৰ মুঠ গড়ৰ 80% ৰাজ্যত থকা বুলি প্ৰকাশ কৰি সন্তুষ্টি ব্যক্ত কৰে। গড়ৰ সুৰক্ষাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যত গড় হত্যাৰ সংখ্যা শূন্যলৈ অৱনমিত কৰাৰ লগতে গড়ৰ আৱাসভূমি বৃদ্ধি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। কাজিৰঙাৰ সংৰক্ষণ নীতিয়ে সমগ্ৰ বিশ্বৰ বাবে আদৰ্শ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এই পৰিৱেশতন্ত্ৰ অধিক বিকশিত কৰাৰ বাবে চৰকাৰ সাজু হৈ উঠিছে। বিশেষকৈ বাৰিষা বানৰ পৰা সুৰক্ষা বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ চিন্তা চৰ্চা কৰা বুলি তেওঁ প্ৰকাশ কৰে।

0: এই ক্ষেত্ৰত তেওঁ প্ৰজেক্ট ৰাইনৰ প্ৰসংগ উত্থাপন কৰে। উল্লেখযোগ্য যে বিশ্বত সম্প্ৰতি 5টা গঁড়ৰ প্ৰজাতি উপলব্ধ। এই 5 প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে গঁড় দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ গঁড় দিৱসৰ বিষয়বস্তু হৈছে 5 প্ৰজাতিক জীয়াই ৰখা। ইয়াৰ জৰিয়তে গঁড়ক সুৰক্ষা দিয়াৰ লগতে চোৰাং চিকাৰ ৰোধ কৰা আৰু গঁড়ৰ খৰ্গৰ অবৈধ বেহা প্ৰতিহত কৰাৰ আহ্বান জনোৱা হৈছে। তথ্য অনুসৰি এটা শতিকাৰ পূৰ্বে বিশ্বত প্ৰায় 5,00,000 গঁড় আছিল যদিও সম্প্ৰতি এই সংখ্যা প্ৰায় 27,000-লৈ হ্ৰাস হৈছে। ভাৰত হৈছে এটা খৰ্গ থকা গঁড়ৰ বাসভূমি। উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ফলত ভাৰত আৰু নেপালত এই গঁড়ৰ সংখ্যা 2,00,000ৰ পৰা সম্প্ৰতি 4,000 হৈছেগৈ। বিশ্ববিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আজি গঁড় দিৱস উদযাপন কৰা হৈছে। গঁড় সংৰক্ষণৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ উদ্দেশ্যে 2010 চনৰ পৰা প্ৰতিবছৰে 22 ছেপ্টেম্বৰৰ দিনটোক বিশ্ব গঁড় দিৱস হিচাপে পালন কৰি অহা হৈছে। ব্ৰিটিছৰ শাসনৰ সময়ত কাজিৰঙাত গঁড়ৰ অস্তিত্বৰ প্ৰমাণ লাভ কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে গঁড়ৰ সংখ্যা বৃদ্ধিৰে অসমে বিশ্বৰ মানচিত্ৰত সুকীয়া পৰিচয় লাভ কৰিছে। কাজিৰঙাত 2022 চনত 2,613টা গঁড় থকাৰ তথ্য লাভ কৰা হৈছিল। বিশ্ব গঁড় দিৱসৰ সৈতে সংগতি ৰাখি আজি মানাহত স্বচ্ছতা অভিযানৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত বন বিভাগ আৰু স্থানীয় দল সংগঠনৰ যুটীয়া উদ্যোগত এই অভিযান চলোৱা হয়। অহা 2 অক্টোবৰৰ পৰা মানাহত পৰ্যটনৰ নতুন বৰ্ষ আৰম্ভ হোৱাৰ কথা। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্য ৰক্ষা কৰাৰ লগতে প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে পৰ্যটকসকলৰ বাবেও বিশেষ সজাগতামূলক কাৰ্যসূচী আয়োজনৰ দিহা কৰা হৈছে। 2022 চনৰ গণনা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত 50টা এটা খৰ্গযুক্ত গঁড় আছে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যত গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ইতিবাচক পৰিৱেশ গঢ়ি উঠাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰত বন বিভাগৰ কুকলুং বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বিশ্ব গঁড় দিৱস উপলক্ষে সজাগতামূলক সমদল উলিওৱা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে গঁড়ৰ সুৰক্ষাৰ হকে বিভিন্ন শ্লোগান সম্বলিত প্লে কাৰ্ড লৈ জনসাধাৰণৰ প্ৰতি সজাগতামূলক বাৰ্তা প্ৰেৰণৰ প্ৰয়াস চলায়। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
1: ভাৰতে এইবাৰ এছিয়ান গেমছত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। ভাৰতৰ মহিলা ক্ৰিকেট দলে আজি জাপানৰ নিচিনত অনুষ্ঠিত ফাইনেলত শ্ৰীলংকাক 147 ৰাণত পৰাভূত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক হস্তগত কৰে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 216 ৰাণ কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 79 ৰাণ কৰে। আৰ ঘোষে 49 আৰু শেফালী বৰ্মাই 48 ৰাণৰ বৰঙণি আগবঢ়ায়। স্মৃতি মান্ধানাই এই খেলখনত আগবঢ়োৱা সুন্দৰ প্ৰদৰ্শনৰ সুবাদত মহিলা আন্তৰ্জাতিক ক্ৰিকেটত 11,000 ৰাণ সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে ইতিহাস ৰচনা কৰে। মান্ধানাই ভাৰতৰ মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ 10,868 ৰাণৰ অভিলেখ ভংগ কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই 15 অভাৰ আৰু 4টা বলত 8টা উইকেট হেৰুৱাই 69 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইফালে ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানক পৰাভূত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে আৰু দেশৰ বাবে পদক নিশ্চিত কৰে। ভাৰত কাইলৈ ছেমি ফাইনেলত চীন আৰু কোৰিয়াৰ মাজত কোৱাৰ্টাৰ ফাইনেল খেলখনৰ জয়ী দলটোৰ সন্মুখীন হ'ব। একেৰাহে টেবুল টেনিছত ভাৰতৰ মহিলা দলটোৱে প্ৰি কোৱাৰ্টাৰত থাইলেণ্ডক 3-2 পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান। যদুমণি দত্ত পৰিচালিত জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা। কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। ৰাজ্যত নতুনকৈ 8,000 আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰী অজন্তা নেওগৰ ঘোষণা। ৰাজ্যৰ বিভিন্ন অংশত পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা উদযাপন আৰু চলিত এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো সোণৰ পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी समाचार के साथ मैं मुनीश शर्मा। गुजरात के एकता नगर स्थित स्टैच्यू ऑफ यूनिटी की भव्य पृष्ठभूमि में आयोजित एक ऐतिहासिक समारोह में राष्ट्रपति द्रौपदी मुर्मू ने 72वें राष्ट्रीय फिल्म पुरस्कार प्रदान किए।

0: সময়ত ৰাষ্ট্ৰীয় উন্নয়ন ব্যাহত নোহোৱাটো সুনিশ্চিত কৰাৰ পোষকতা কৰিছে। সমগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিব বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মন্তব্য কৰিছে। আজি বিশ্ব গড় দিৱস, এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ লয় আৰু ভাৰতে চলিত এছিয়ান গেমছত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গুজৰাটৰ একতা নগৰত আজি সন্ধিয়া 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰে। এই বঁটাসমূহে দেশৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বিভিন্ন শিতানত কলা আৰু কাৰিকৰী উৎকৰ্ষতাক প্ৰতিফলিত কৰিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বঁটা লাভ কৰাসকলক অভিনন্দন জ্ঞাপন কৰে। 2024 বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী অনন্তা নাগক 5 দশক ধৰি চলচ্চিত্ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বিভিন্ন অৱদানৰ বাবে শ্ৰীবৈষ্ণৱে শলাগ লয়। তেওঁ কয় যে ভাৰতৰ G20 অধ্যক্ষতাৰ পৰা প্ৰেৰণাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান বিভিন্ন স্থানত আয়োজন কৰা হৈছে। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে একোখনকৈ পৰ্যটনস্থলী চিনাক্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান
1: জনায়। to very important tourist destinations of our country. Aaj hum Ekta Nagar, jahan Sardar sahab ki world's tallest statue hai, us jagah aaj hum ikatte hue hain. Ab agli baar we'll go to one more important destination. I am giving a call to all the states and union territories. Select one of the most important tourist destinations in your state. Tell us what improvements you'll make in it. Your destination will be selected. And we'll have the next round of NFA in the selected tourist destination.
0: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিব। নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় ব্যৱস্থাপনা সংস্থাৰ 53 সংখ্যক ৰাষ্ট্ৰীয় ব্যৱস্থাপনা সন্মিলনত ভাষণ প্ৰদান কৰি শ্ৰীমতী সীতাৰমণে কয় যে প্ৰতিটো কাৰখানাৰ মজিয়া, বৰ্ডৰুম, সেৱা কেন্দ্ৰ আৰু গৱেষণা তথা উন্নয়ন বিভাগসমূহে অধিক উচ্চ মানৰ ত্ৰুটিহীন আৰু অধিক নিৰ্ভৰযোগ্যতাৰ লক্ষ্যৰে কাম কৰিব লাগিব। শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে যে বিশ্ব অৰ্থনীতি বৰ্তমান এক অনিশ্চিত সময়ৰ মাজেৰে গতি কৰিছে আৰু বিশ্ব বাণিজ্য তথা যোগান শৃংখলাৰ গাঁথনিটো এক সমান্তৰাল পৰিৱৰ্তন ঘটিছে। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এনে পৰিস্থিতিৰ স্থিতিস্থাপকতাৰ অৰ্থ অৰ্থনৈতিক বিচ্ছিন্নতাবাদ বা বিশ্বৰ পৰা নিজকে আঁতৰাই ৰখা নহয়। তেওঁ কয় যে স্থিতিস্থাপকতাৰ অৰ্থ হৈছে ভাৰতৰ বাবে শক্তিশালী ঘৰুৱা উৎপাদন ক্ষমতা, বিত্তীয় শক্তি আৰু ঔদ্যোগিক পৰিসৰ গঢ়ি তোলা যাতে বিশ্বব্যাপী হোৱা যিকোনো সংকটৰ প্ৰভাৱে ৰাষ্ট্ৰীয় উন্নয়ন ব্যাহত নকৰে। তেওঁ কয় যে বিশ্ব অৰ্থনৈতিক বিকাশৰ হাৰ 3% তললৈ হ্ৰাস পাইছে যদিও ভাৰতীয় অৰ্থনীতি প্ৰায় 8% হাৰত বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে শেহতীয়া ত্ৰৈমাসিকত অধিকাংশ পূৰ্বানুমানতকৈ শক্তিশালী অৰ্থনৈতিক বিকাশৰ হাৰ পৰিলক্ষিত হৈছে। শ্ৰীমতী সীতাৰমণে কয় যে এই অৰ্থনৈতিক স্থিৰতাই বিশ্ববাসীক ভাৰতৰ প্ৰতি নতুন দৃষ্টিৰে চাবলৈ উৎসাহিত কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে সমগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে লগতে নতুন দিল্লীত আজি পেট্ৰলিয়াম ৰপ্তানিকাৰী দেশসমূহৰ সংগঠন চমুকৈ অপেকৰ সচিব প্ৰধান হাইথাম অল ঘাইছৰ সৈতে সপ্তম উচ্চস্তৰীয় বৈঠকত সহ অধ্যক্ষতা কৰে। তৈলখণ্ডৰ বজাৰ স্থিৰতা, শক্তি সুৰক্ষা আৰু সমগ্ৰ তৈল উদ্যোগত পৰ্যাপ্ত আৰু সময়োপযোগী বিনিয়োগৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰা হয়। আন্তৰ্জাতিক অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু শক্তিৰ চাহিদা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি দুয়োপক্ষই হ্ৰস্ব, মধ্য আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীসমূহ পৰ্যালোচনা কৰে। বৈঠকত শ্ৰীপুৰীয়ে কয় যে ভাৰত আৰু অপেকৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতামূলক মিত্ৰতা আছে। ভাৰতৰ বাবে অপেক আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে মিত্ৰতা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে এই মিত্ৰতাই শক্তিখণ্ডৰ মুখ্য দিশসমূহত উমৈহতীয়া বুজাবুজি আৰু সহযোগিতা ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগায়। গোলকীয় প্ৰগতি আৰু বিকাশৰ বাবে নিৰ্ভৰযোগ্য শক্তি সুনিশ্চিত কৰাৰ লগতে শক্তি স্থিতিস্থাপকতা ত্বৰান্বিত কৰাৰ উপৰিও বিনিয়োগ বৃদ্ধি কৰাৰ বাবে উৎপাদক আৰু উপভোক্তাৰ মাজত নিৰন্তৰ আলোচনা অনুষ্ঠিত কৰাটো অতি প্ৰয়োজনীয় বিষয়। আন্তৰ্জাতিক শক্তি বজাৰত সুস্থিৰতা আৰু স্বচ্ছতা বৰ্তাই ৰখাৰ বাবে অপেক ৰাষ্ট্ৰগোষ্ঠী আৰু ভাৰতক ঘনিষ্ঠভাৱে কাম কৰিবলৈ শ্ৰীপুৰীয়ে আহ্বান জনায়।

0: ভাষণত সচিব প্ৰধানগৰাকীয়ে কয় যে ভাৰতবৰ্ষৰ সৈতে আলোচনা অপেকৰ বাবে অগ্ৰাধিকাৰ দিবলগীয়া বিষয়। তেওঁ লগতে উল্লেখ কৰে যে 2015 চনত নতুন দিল্লীত আৰম্ভ হোৱা অপেক ভাৰত শক্তি আলোচনা 11 বছৰীয়া এক শক্তিশালী দীৰ্ঘ পৰিক্ৰমা। ভাৰতবৰ্ষৰ সুষম বাস্তৱসন্মত আৰু প্ৰগতিশীল চিন্তাক প্ৰশংসা কৰি তেওঁ উল্লেখ কৰে যে ভাৰতবৰ্ষই অগ্ৰাধিকাৰ দিয়া শক্তিখণ্ডৰ বহু বিষয় এতিয়া অপেকৰো বিষয়বস্তু হৈ পৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কুৱালালামপুৰত ভাৰতীয় উচ্চায়ুক্তই পৰ্যটন ভিছা লৈ মালয়েছিয়ালৈ যোৱা ভাৰতীয় নাগৰিকসকলক তাত কৰ্মসংস্থাপনৰ সুবিধা গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে। উচ্চায়ুক্তগৰাকীয়ে কয় যে 30-দিনীয়া ভিছামুক্ত সুবিধা গ্ৰহণ কৰি মালয়েছিয়াত কৰ্মসংস্থাপন বিচাৰি উপস্থিত হোৱা ভাৰতীয় নাগৰিকৰ সংখ্যা লক্ষণীয়ভাৱে ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বহু ভাৰতীয় নাগৰিকক কৰ্মসংস্থাপনৰ লাভৰ মিছা প্ৰতিশ্ৰুতি দি অসাধু চক্ৰই বিপথে পৰিচালিত কৰি আহিছে, যাৰ বিৰুদ্ধে অবৈধ মৰ্যাদা, শোষণ, আটক আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ই হৈছে অনুপ্ৰৱেশ নীতিৰ স্পষ্ট উলংঘা, কাৰণ পাৰপত্ৰ থকা ভাৰতীয় নাগৰিকসকলৰ মালয়েছিয়াত 30 দিনলৈকে থাকিবলৈ দিয়া বিনামূলীয়া ভিছাৰ সুবিধা কেৱল পৰ্যটন আৰু সামাজিক ভ্ৰমণৰ বাবেহে প্ৰদান কৰি অহা হৈছে। আজি বিশ্ব গড় দিৱস। বিশ্বত সম্প্ৰতি গঁড়ৰ 5টা প্ৰজাতি পোৱা যায়। এই 5 প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে গড় দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ গড় দিৱসৰ বিষয়বস্তু হৈছে 5 প্ৰজাতিক জীয়াই ৰখা। ইয়াৰ জৰিয়তে গঁড়ক সুৰক্ষা দিয়াৰ লগতে চোৰাং চিকাৰ ৰোধ কৰা আৰু গঁড়ৰ খৰৰ অবৈধ বেহা প্ৰতিহত কৰাৰ আহ্বান জনোৱা হৈছে। তথ্য অনুসৰি 1 শতিকাৰ পূৰ্বে বিশ্বত প্ৰায় 5 লাখ গড় আছিল যদিও সম্প্ৰতি এই সংখ্যা প্ৰায় 27,000লৈ হ্ৰাস পাইছে। ভাৰত হৈছে এটা খৰ্গ থকা গঁড়ৰ বাসভূমি। উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ফলত ভাৰতৰে নেপালত এই গঁড়ৰ সংখ্যা 200ৰ পৰা সম্প্ৰতি 4,000 হৈছেগৈ। বিশ্ববিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আজি গড় দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব গড় দিৱস উপলক্ষে গড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ লয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ বিশ্বৰ মুঠ গড়ৰ 80% অসমত থকাৰ বিষয়ে উল্লেখ কৰে। কাজিৰঙাত চোৰাং গড় হত্যাৰ ঘটনা শূন্যলৈ হ্ৰাস কৰাৰ বিষয়টোক তেওঁ প্ৰশংসা কৰে। বিহাৰ আৰু পশ্চিমবংগতো গড়ৰ সুৰক্ষা সুনিশ্চিত কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ দুধৱাত গড়ৰ সফল পুনৰ্বাসনৰ জৰিয়তে ইতিহাস সৃষ্টি হোৱা বুলিও তেওঁ মত প্ৰকাশ কৰে। ভাৰতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ খিতাপ অৰ্জন কৰিছে। ভাৰতে আজি জাপানৰ নিচিনত অনুষ্ঠিত ফাইনেলত শ্ৰীলংকাত 147 ৰাণত পৰাভূত কৰে। খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 216 ৰাণ কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 79 ৰাণ কৰে। আৰ ঘোষে 49 আৰু শেফালী বাৰ্মাই 48 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰে শ্ৰীলংকাই 15 অভাৰ আৰু 4টা বলত 8টা উইকেট হেৰুৱাই 69 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ বিৰুদ্ধে 114 ৰাণৰ প্ৰভাৱশালী বিজয়েৰে ভাৰতে ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰে। আনহাতে শ্ৰীলংকাই পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। ইফালে ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে আয়োজক দল জাপানক কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰি প্ৰতিযোগিতাৰ পদক সুনিশ্চিত কৰিছে। লক্ষ্য সেনে প্ৰথমটো গেমত 14-19 পইণ্টত পৰাস্ত হয় যদিও সবল প্ৰত্যাৱৰ্তনেৰে দুবাৰ বিশ্ব চেম্পিয়ন ৰূপৰ পদক বিজয়ী কুদাই নাৰাওকাক 21-11, 21-5, 21-19 গেমত পৰাস্ত কৰি প্ৰথমখন খেলত জয়লাভ কৰে। আনহাতে উল্লেখযোগ্য যে কাইলৈ ভাৰতে আন কোৱাৰ্টাৰ ফাইনেলসমূহৰ বিজয়ী দল চীন আৰু কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া গুজৰাটৰ একতানগৰত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যিকোনো আন্তৰ্জাতিক সংকটৰ সময়ত ৰাষ্ট্ৰীয় উন্নয়ন ব্যাহত নোহোৱাটো সুনিশ্চিত কৰাৰ পোষকতা কৰিছে। সমগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিব বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মন্তব্য কৰিছে আৰু ভাৰতে চলিত এছিয়ান গেমছত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: মিডিয়া বিভাগৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰৰ পৰা।

0: আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও আপোনালোকে শুনিব পাৰিব। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ, আৰম্ভ কৰিবলৈ লৈছো কৃষিভিত্তিক অনুষ্ঠান শিৰলু।

0: শ্ৰোতাসকল, আজিৰ শিৰলু অনুষ্ঠানত আমি ৰবি বতৰৰ বিভিন্ন শাক পাচলিৰ খেতি এই বিষয়ে কিছু কথা আলোচনা কৰিম। আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅলৈ আমন্ত্ৰণ কৰি আনিছো অৱসৰপ্ৰাপ্ত তেজপুৰ মহকুমা কৃষি বিষয়া ডক্টৰ খনিন্দ ৰত্ন বৰ্মনক। নমস্কাৰ ডক্টৰ বৰ্মন।
1: নমস্কাৰ।
0: আপোনাক আমাৰ শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: প্ৰথমে আপোনাৰ পৰা জানিব খুজিম যে ৰবি বতৰৰ বা শীতকালীন শাক পাচলি বুলিলেনো আমি কি বুজো, এই বিষয়ে কওকচোন।
1: ৰবি বতৰ বা শীতকালীন শাক পাচলি বুলি ক'লে, এইবোৰ শাক পাচলি জানো যে যিবিলাক শাক পাচলি শীতকালত কৰা হয় এইটো ৰবি ছিজন বুলি কোৱা হয়। যিবিলাক শীতকালত কৰা হয় নৱেম্বৰৰ পৰা মাৰ্চ এপ্ৰিল মাহলৈকে কৰা হয় সেইবিলাক ৰবি শস্য বুলি জনা যায়। আৰু যিবিলাক বাৰিষা কালত কৰা যায় মে জুনৰ পৰা যিবিলাক খেতি কৰা যায় সেইবিলাক খাৰিফ শস্য বুলি জনা যায়। এতিয়া ইয়াৰ ভিতৰত ৰবি বতৰত কৰা যিবিলাক শাক পাচলি হয় সেইবিলাক সচৰাচৰ আমাৰ জনপ্ৰিয় যিবিলাক শাক পাচলি কৰা যায়, শাকৰ ভিতৰত হ'লে লাই, লফা, চুকা, পালেং তেনেকুৱা, বা পাচলিৰ ভিতৰত হ'লে ক'লে আমি প্ৰধানকৈ কবিৰ কথা ক'ব, বিভিন্ন জাতৰ কবি আছে, পিছত বেঙেনা, বিলাহী, অন্যান্য এইবিলাক পাচলি আছে।
0: হয়, এই ৰবিৰ বতৰত কৰা শাক পাচলি খেতিৰ শেষ কিবা সুবিধা আছে নেকি এই খেতিসমূহত?
1: সুবিধা মানে এইটোৱে যে বাৰিষা জলবায়ুটো ইমান সুবিধাজনক নহয় নে, প্ৰখৰ ৰ'দ হয়, প্ৰচণ্ড বৰষুণ হয়, তাৰোপৰি প্ৰচণ্ড গৰমৰ প্ৰকোপত কাম কৰিবলৈ অসুবিধা হয়। কিন্তু বাৰিষা কালত খেতি কৰাটো কৃষকৰ বাবে অকণমান অসুবিধাজনক, কিন্তু খাৰিফ শস্যবিলাকতো কৰিবই লাগিব। কিন্তু কি হয় যে বাৰিষাৰ পিছত যেতিয়া শৰৎকাল আহে, আহিন কাতি মাহ পৰে, তেতিয়া বতৰৰ পৰিৱৰ্তন হয়, বতৰ ফৰকাল হয়, মানুহৰ মনবোৰো ফৰকাল হয়। গতিকে পূজাৰ সময়ৰ পৰা আৰম্ভ কৰি ৰবি শস্যৰ খেতি আৰম্ভ কৰা হয়। আৰু সেইকাৰণে বাৰিষা কালত খেতি নকৰা মানুহেও পূজাৰ সময়ত বা ৰবি শস্যৰ বতৰত শাক পাচলিৰ খেতি অলপ হ'লেও ঘৰৰ চুকত হ'লেও বা চোতালত হ'লেও কৰিবলৈ সুবিধা হয়।
0: শাকৰ খেতিৰ বিষয়ে অলপ কওকচোন।
1: হয়, শাক বুলি ক'লে ৰবি বতৰত আমি ইতিমধ্যে ক'লোঁ যে লাই, লফা, চুকা, পালেং এইবিলাক আমি জনপ্ৰিয় শাকবিলাকৰ খেতি আমি কৰোঁ আৰু সেইবিলাক আমি সকলোৱে আমাৰ প্ৰিয়। ধৰক এতিয়া প্ৰথমতে আমি লাই শাকৰ পৰাই ধৰা যাওঁ। লাই শাকটো আমাৰ এটা তেনেই চিনাকি নাম। লাই শাকত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে, চি থাকে আৰু ভিটামিন কে থাকে। এইবোৰ শৰীৰক ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, গতিকে লাই শাক আমাৰ শৰীৰৰ কাৰণে খুব উপকাৰী। তাৰোপৰি লাই শাকৰ যিবিলাক ডায়েটৰী ফাইবাৰ থাকে, ফাইবাৰটো আমি জানো যে আঁহজাতীয় যিবিলাক খাদ্যবান থাকে এইখিনি আমাক খাদ্য হজম কৰাত আৰু আমাৰ যিটো গেষ্ট ইণ্টেষ্টাইনেলৰ যিটো আমাৰ খাদ্যনলী তাৰ স্বাস্থ্যটোত ৰখাত আমাক খুব মানে সহায় কৰে। লাই শাক স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। লাই শাকৰ সচৰাচৰ আমি কেইবাটাও জাত পাওঁ, ইয়াত কেইবাটাও জাতৰে খেতি কৰোঁ। এইটো মেৰেলাই বুলি কওঁ। মেৰেলাই মানে কি হয়, পাতবিলাক ডাঙৰ ডাঙৰ কিন্তু মেৰ খাই থাকে। কিন্তু এই পাতবিলাক কি হয়, মেৰ খাই থাকে কাৰণে এই সোনকালে অহিয়া নহয়, বাকীবিলাক মানে আঁহটো বেছি হ'লে খাবলৈ ইমান ভাল নহয়, শুপোকা হয়। গতিকে মেৰেলাইটো সেইকাৰণে খাবলৈ খুব সোৱাদযুক্ত হয়। তাৰপিছত অন্য এটা লাই আমি সচৰাচৰ বজাৰত পাওঁ বা আমি খেতি কৰোঁ, চীনালাই বুলি যিটো কোৱা যায়। চীনালাইটো অকণমান তিতিকি ভাৱটো বেছি হয়, কিন্তু চীনালাইটো খুব সহজে কৰিব পাৰি। তাৰোপৰি আমাৰ যিটো লোকেল লাই থাকে, লোকেল লাইবিলাক কি হয়, খুব সুস্বাদু হয়, এইবিলাক চীনালাইতকৈ নৰম হয়, কোমল হয় আৰু মানে অকণমান তাৰ জলীয় বাষ্পটো বেছি থাকে আৰু খাই খুব ভাল লাগে। এই তিনিটা জাতৰ খেতি গোটেইকেইটা জাতৰে খেতি কৰিব পাৰি, খুব সহজে কৰিব পাৰি।
0: লফা শাকৰ বিষয়ে আপুনি উল্লেখ কৰিছিল, এই বিষয়ে কওকচোন।
1: লফা শাকটো খুব জনপ্ৰিয় শাক। লফা শাকটো কি হয় আচলতে, এই লফা শাকত মানে কি এটা মিউচিলেজ জাতীয় এটা বস্তু থাকে, যিটো আমাৰ টেঙা মৰা জাতৰ সেই তেনেকুৱা জাতৰ হয় শাক। এই মিউচিলেজ যে থাকে সেইটোৰ কাৰণে কি হয়, আমাৰ মানে হেৰিৰ কাৰণে মেলোগ্ৰিন বুলি কয়, খুব জনপ্ৰিয়। এই লফা শাকত যিটো মিউচিলেজ থাকে আৰু ভিটামিন এ, চি, ই আৰু আৱশ্যকীয় খনিজ পদাৰ্থ যথেষ্ট পৰিমাণে থাকে। এতিয়া ইয়াৰ কি হয়, মিউচিলেজেৰে আমাৰ ডিঙিৰ যিটো শুকান ভাৱ যিটো হয়, ডিঙি খিচখিচনি যে, সেইটো আৰু কাহৰ কাৰণে লফা শাকটো খুব উপকাৰী। তাৰোপৰি ইয়াত ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে থাকে কাৰণে আমাৰ যিটো ডিঙিৰ আপাৰ ৰেস্পিৰেটৰী ট্ৰেক্টৰ যিবিলাক সমস্যা, সেইবিলাক সমস্যা খালে লফা শাক খালে তাৰ এই সমস্যাবিলাক মানে লাঘৱ হয় কিছু পৰিমাণে। তাৰোপৰি হজম হোৱাত সহায় কৰে, পাকস্থলীৰ

0: বা যিবিলাক ধৰক আমি এচিড ৰিফ্লাক্স বুলি কওঁ, গেছৰ সমস্যা বুলি কওঁ, সেই সমস্যাবিলাক লফা শাক খালে মানে পৰিত্ৰাণ পোৱা যায়। লফা শাকৰ নৰম আঁহবিলাকে আমাক এই তাত পেক্টিনজাতীয় হেৰি থাকে, সেইটো কি কৰে আমাৰ কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। লফা শাকৰ আপোনাৰ ফ্লেভেনয়ড থাকে, ফ্লেভেনয়ড হ'লে কি হয় মানে ছালৰ কাৰণে খুব উপকাৰী। লফা শাক মানে দুই ধৰণৰ পোৱা যায়, কিছুমানৰ গা গছডাল মানে ঠাৰিবিলাক অকণমান পাৰ্পল কালাৰৰ হয়, বেঙুনীয়া কালাৰৰ হয়, আৰু সেইবিলাক কি হয় সচৰাচৰ বেছি দিনলৈকে থাকে, মানে কেইবাটাও কাটিং কৰিব, কাটি কাটি কেইবাবাৰো খাব পাৰি তাক। আৰু যিবিলাক আমাৰ লোকেল জাত যিটো সেউজীয়া পাতল সেউজীয়া হয় সেইটো কাৰণে সেইটো খুব কম সময়তে বাঢ়ি আহে, আমি এবাৰ উবালিও সেইটো খাব পাৰোঁ বা কাটিও খাব পাৰোঁ। তাৰোপৰি আৰু এটা আপোনাৰ জাত কিছু কেতিয়াও পোৱা যায়, মানে পাতবিলাক অকণমান পোকা টাইপৰ হয়, সেইটো ক্ৰিস্পা বুলি কোৱা যায়, সেইটো জাতৰো খেতি কিছুমানে কৰে, সেইটো খুব সুন্দৰ জাত, সেইটো জাতৰো খেতি, এই তিনি ধৰণৰ জাতৰে খেতি কৰি আমি খুব লাভৱান হ'ব পাৰোঁ।
1: আৰু এবিধ জনপ্ৰিয় শাক হৈছে মূলা শাক, ইয়াৰ বিষয়ে অলপ কওকচোন।
0: মূলা শাকত প্ৰচুৰ পৰিমাণে ভিটামিন এই গোটেইখিনি আমি তাত পাওঁ, আৰু মূলাটো শাক হিচাপে আমি খাব পাৰোঁ, আৰু মূলাটো আমি মূলাটো যিটো মানে শিপাডাল যিটো মহাল শিপাডাল সেইটো আমি পাচলি হিচাপে খাব। এতিয়া মূলা শাকটো প্ৰথম অৱস্থাত কি হয়, যেতিয়া আগতীয়া হিচাপে যদি আমি কৰিব পাৰোঁ তেতিয়াতো মূলা শাকৰ যথেষ্ট বজাৰ দামো পোৱা যায়, এতিয়া আদৰ খুব থাকে, কিন্তু পিছত যেতিয়া যথেষ্ট পৰিমাণে বজাৰ জ্বলায় তেতিয়া দাম কমি যায়, তাত মূলাৰ আদৰটো কমি যায়। কিন্তু আদৰটো কমিলেও মূলাৰ যিটো তাত যিটো উপকাৰিতা সেইটো আমি পাহৰিব নোৱাৰোঁ, তাৰমানে খুব উল্লেখযোগ্য উপকাৰিতা আছে। যদিও মূলাটো ইমান জনপ্ৰিয় কিছুমানৰ বাবে নহয়, কিন্তু মূলা শাকত কি হয়, শাক বুলি নকওঁ আমি, মূলাটো যিটো, মূলাটো এটা কম কেলৰিযুক্ত শিপা, তাৰমানে কি হয় ইয়াত কেলৰি কম থাকে, গতিকে আমি ডায়েবেটিছ থকা মানুহেও মূলা শিপাটো খাব নিদিয়ে হচল নাযায়, কিন্তু মূলাটো কিছুমান আমি খাব পাৰোঁ। তাৰোপৰি কি হয়, মূলাত আৱশ্যকীয় পোষক দ্ৰব্য, এণ্টি অক্সিডেণ্ট আৰু আঁহ যিটো ডায়েটেৰী ফাইবাৰ, সেইটোৰে মানে ই পৰিপূৰ্ণ হৈ থাকে, কাৰণে ই সাধাৰণ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। মূলাৰ আঁহটো থাকে যে আঁহটো থাকিলে এইটো কোষ্ঠকাঠিন্যত মানে সহায় কৰে, কোষ্ঠকাঠিন্যৰ পৰা লাঘৱ কৰে। ইয়াত মানে প্ৰাকৃতিক সালফাৰ কম্পাউণ্ড যৌগ থাকে, গ্লুকোচিনলেট বুলি এটা বস্তু থাকে, যিটো যদিও তাৰ গোন্ধটো খোৱাৰ পিছত কিছুমানে গোন্ধটোৰ কাৰণে বেয়া পায়, কিন্তু ই গ্লুকোচিনলেটে কি কৰে আমাৰ লিভাৰটো ডিটক্সিফিকেশ্যন মানে তাৰ পৰা বিষাক্ত পদাৰ্থবিলাক উলিয়াই দিবৰ কাৰণে কিছুমান এনজাইম সক্ৰিয়ক, আৰু কি হয় এইটো এটা মাইল্ড ডায়ুৰেটিক ইফেক্ট থকা বুলি কয়, গতিকে কিডনী আৰু লিভাৰৰ কাৰণে মূলাটো খুবেই উপকাৰী।
1: মূলাৰ জাতবোৰৰ বিষয়ে অলপ জনাওকচোন।
0: মূলাটো ভালেখিনি জাত আছে, জনপ্ৰিয় মানে ক্লাছিকেল যিবিলাক কোৱা জাত সেইবিলাক হ'ল পুছা, কাটকি, পুছা দেশী, জাপানিজ, হোৱাইট, তাৰপিছত আমি বম্বিয়া বুলি কওঁ, আপোনাৰ ৰেড স্কাৰলেট বুলি কোৱা যায়, বজাৰত কিছুমান মূলা ওলাই যায় সৰু সৰু চুটি চুটি ৰঙা যথেষ্ট, সেইবিলাক হ'ল ৰেড স্কাৰলেট। তাৰ ভিতৰত যিবিলাক পোচা দেশী, পোচা হিমানী, পোচা আৰ্কি, এইকেইবিধ আমি আগতীয়াকৈ ধৰক আহিন কাতি মাহৰ পৰা কৰিব পাৰোঁ, আৰু বাকী জাতবিলাক আমি নৰ্মেল ছিজনত কৰিব, আৰু পাতৰ আগতীয়াকৈ বা দেৰিকৈ হ'লেও আমি মূলাটো শাক হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে পাতৰ কাৰণে আমি কৰিব।
1: আপুনি উল্লেখ কৰিছিল পালেং শাকৰ বিষয়ে, এই বিষয়ে অলপ জনাওকচোন।
0: পালেং শাকো ক'বই নালাগে, অন্যান্য শাক, লাই শাক, লফা শাক বেয়া পোৱা মানুহে পালেং শাক ভাল পায়। পালেং শাকৰ বিশেষত্ব হ'ল কি যে ইয়াত পালেং শাকটো অন্যান্য শাকৰ নিচিনা পাতটো মানে হেৰি নহয়, সপোকা নহয়, খুব কোমল, আৰু সেইকাৰণে আমি কেঁচাই কেঁচাই পালেং শাক খাব পাৰোঁ, মানে চাটনি বনাই বা অন্যান্য উপায় খাব পাৰোঁ। তাৰোপৰি ধৰক এতিয়া হোটেলবিলাকততো পালাক পনীৰ বুলি ক'লে আৰু মানে এটা ডাঙৰ এটা মানে আইটেম হয়, তাৰোপৰি ডাল পালাক, পালাক পৰঠা, আলু পালাক, সেইবিলাক নানা ধৰণৰ নাম দি মানে বিক্ৰী কৰা হয়। সেইকাৰণে কৰা হয় যে পালেং শাকৰ ডিমাণ্ডটো যথেষ্ট বেছি, মানুহে ভাল পায়। পালেং শাকত আচলতে কি হয়, দেখাত বা খাই ভাল পোৱাই নহয়, ইয়াত ভিটামিন যিবিলাক খনিজৰ মিনাৰেল আৰু মানে এণ্টি অক্সিডেণ্ট এইবোৰৰ পালেং শাক মানে এটা ভঁৰাল বুলি ক'ব। কিন্তু পালেঙত কি হয়, পটাছিয়াম আৰু নাইট্ৰেট থকাৰ বাবে কি হয়, আমাৰ যি ৰক্তবাহী নলিকা সেই নলিকাবোৰক সকাহ দিয়ে, তাৰ ফলত কি হয় আপোনাৰ ৰক্তচাপটো নিয়ন্ত্ৰণত থাকে। পালেং শাকত কেৰটিনয়েড, লুটেইন আৰু জিয়াজেনথিন নামৰ কিছুমান পদাৰ্থ থাকে, যিবিলাক নেকি চকুৰ ৰেটিনাৰ সুৰক্ষাৰ বাবে আৰু যিটো কেটাৰেক্ট যিটো আমাৰ বয়সৰ কাৰণে যিবোৰ সমস্যা হয় সেইবিলাকৰ কাৰণে আমাক মানে খুব সহায় কৰে সেইবিলাকৰ পৰা বাচি থাকিবলৈ। আৰু পালেঙত যেনে এণ্টি অক্সিডেণ্ট, বিটা কেৰটিন, ভিটামিন চি আৰু কুইৰচেটিন এইবিলাক পদাৰ্থ যিটো এইবিলাক মৌল কি হয়, সেইবিলাক আমাৰ শৰীৰৰ যিবিলাক মুক্ত মৌল যিটো ফ্ৰী ৰেডিকুলবিলাকক নিষ্ক্ৰিয় কৰে, যাৰ ফলত আমাৰ শৰীৰৰ স্বাস্থ্য বা চেলবিলাকৰ স্বাস্থ্য অটুট ৰাখে আৰু বৃদ্ধাৱস্থা দেৰিকৈ অহাত মানে সহায় কৰিব পাৰে। তাৰপিছত ফালেঙত ভিটামিন এ

0: চিটো আছেই যে আমাৰ নৰ্মেল যিটো আমাৰ ইমিউন চিষ্টেম বুলি কয় শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যিটো বঢ়াত আমাক সহায় কৰে, কিন্তু পালেঙৰ উপকাৰিতা বহুত।
1: হয়, এই পালেং শাকৰ উন্নত জাতসমূহৰ বিষয়ে কওকচোন।
0: পালেং শাকৰ উন্নত জাত আছে যথেষ্ট, কিন্তু আমাৰ থলুৱা জাতো বহুত ভাল ভাল জাত আছে। কিছুমান পালেং কি হয়, পাতবিলাক খুব কোমল হয় নহয়, আৰু কিছুমানৰ অকণমান টান হয়। এইবিলাক পাত ডাঙৰ ডাঙৰ হয়, কোমল হয়, নৰম হয়, সেইবিলাক জাত মানে মানুহে বেছিকৈ পচন্দ কৰে। আৰু এনেকুৱাও হয় যেতিয়া আমি বেছিকৈ পচন সাৰ গোবৰ সাৰ দি যেতিয়া পালেং শাকটো কৰা যায় তেতিয়া পাতবিলাক সাধাৰণতে ৰাসায়নিক সাৰ দিয়াতকৈ নৰম হয় আৰু ডাঙৰ ডাঙৰ হয়। গতিকে পালেং শাকৰ এনেয়ে আমি যদি চাওঁ জাত বুলি ক'লে উন্নত জাত হ'ল অল্ড গ্ৰীণ বুলি এটা জাত আছে, পুছা জ্যোতি বুলি এটা আছে, বেনাৰ্জী জায়ন বুলি আছে, এই তিনিটা জাত আমি সচৰাচৰ বেছিকৈ কৰোঁ। তাৰ বাহিৰে থলুৱা জাতবিলাকতো আছেই।
1: হয়, আৰু এবিধ শাক আছে ধনিয়া, আমি সকলোৱে ভাল পাওঁ। ধনিয়াৰ উপকাৰিতা আৰু জাত বিষয়ে অলপ কওকচোন।
0: ধনিয়াটো আমি যদিও শাক বুলি কওঁ, শাকতকৈও ধনিয়াটো আমি অন্যান্য আঞ্জাত দি তাৰ সুগন্ধিৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। কিন্তু ধনিয়াটো অকল ধনিয়া শাক হিচাপে চাটনি হিচাপে খাব পাৰি, কিন্তু আমি সচৰাচৰ ধনিয়াটো ব্যৱহাৰ কৰোঁ যে ইয়াক সুগন্ধি অন্যান্য পাচলি বা অন্যান্য তৰকাৰী আনকি মাংসত আমি ধনিয়া ব্যৱহাৰ কৰোঁ। ধনিয়াৰ পাতটোতো ব্যৱহাৰ কৰোঁ, আকৌ ধনিয়া যিটো গুটিটো সেইটো আমি মছলা হিচাপে ব্যৱহাৰ কৰোঁ। কিন্তু আজিকালি কিছুমান হাইব্ৰিড জাত ওলাইছে, এইবিলাক আমি শীতকালীন বুলি ক'ব নোৱাৰোঁ, যে গোটেই বছৰতে আমি সেইবিলাকৰ খেতি কৰিব পাৰোঁ। হাইব্ৰিড জাতবিলাক কি হয়, তাপমাত্ৰাৰ ওপৰত ইমান নিৰ্ভৰ নকৰে, সেইকাৰণে আমি সচৰাচৰ শীতকালীন আমাৰ যিবিলাক পৰম্পৰাগত যিবিলাক ভেৰাইটি আছিলে, যিবিলাক জাত আছিলে, সেইবিলাক কি হয় যে শীতকালতহে কৰিব পাৰি, সেইবিলাক গৰমকালি কৰিব নোৱাৰি। কিন্তু এতিয়া কিছুমান ওলাইছে টেম্পাৰেচাৰটোৰ ওপৰত ডিপেণ্ড নকৰে, ঠাণ্ডাটো হয় গৰমতো হয়, এতিয়া হাইব্ৰিড কিছুমান তেনেকুৱা জাত ওলাইছে। ঠিক তেনেকৈ ধনিয়াৰো এনেকুৱা হাইব্ৰিড বহুত জাত ওলাইছে যিবিলাক নেকি আমি বছৰৰ বাৰ মাহে খেতি কৰিব পাৰোঁ। সেইকাৰণে ধনিয়াটো এতিয়া এনেকুৱা হয়, কিছুমান খেতিয়ক আছে আপোনাৰ সৰু একঠা আধা কঠা দুকঠা মাটিত ধনিয়া খেতি কৰি লাখ টকা উপাৰ্জন কৰিব পাৰে, আৰু এনেকৈ কৰিব পাৰে যে গোটেই বাৰ মাহেই তাৰ কৰিব পাৰি, বাৰ মাহে তাৰ খেতিটো কৰিব পাৰে। তেনেকুৱা ব্যৱহাৰটো আমি তেনেকৈ কৰোঁ, মছলা হিচাপত, পাত হিচাপত, চাটনি হিচাপত তেনেকৈ কৰিব পাৰি। ধনিয়াৰ জাতৰ কথা আপুনি কৈছিলে, জাত বুলি ক'লে ধনিয়াৰ আচলতে কি হয়, আমাৰ দুটা জাত হয়। ধনিয়া মানে কি হয়, এটা ডাঙৰ ডাঙৰ গুটিযুক্ত হয় যথেষ্ট বজাৰত যিটো পোৱা যায়, সেইবিলাক কি হয় আমাৰ খেতিৰ কাৰণে হাইল্ডিং হয় বেছি হয়, কিন্তু তাৰ খেতিৰ কাৰণে আমাক জলসিঞ্চনৰ ব্যৱস্থা লাগে। কিন্তু যিবিলাক স্মল চিডেড সৰু সৰু গুটিৰ যিবিলাক আমাৰ থলুৱা যিবিলাক হয় সেইবিলাক খেতি আমি কোনো জলসিঞ্চনৰ ব্যৱস্থা নোহোৱাকৈ অতি সহজে আমি সেইবিলাক খেতি কৰিব পাৰোঁ। আৰু ধনিয়াৰ পাতৰ উপকাৰিতাৰ বিষয়টো আমি জানোৱে যে ধনিয়াত কি হয়, প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে আৰু ই থাকে আৰু চি থাকে। তাৰ কাৰণে কি হয়, আমাক যিটো শৰীৰৰ যিটো আমাৰ ডুব্লি বেছি কৰোঁ আমি, যদি হোৱাইট ব্লাড কৰ্পাছকেল বুলি কওঁ, ৰক্তৰ যিটো মানে এটা চেল হয়, সেইবিলাকক সুৰক্ষা দি আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰে। ধনিয়াৰ প্ৰাকৃতিক তেল থাকে আৰু মানে এটা ডায়েটৰী ফাইবাৰ যিটো কওঁ আমি, সেইবিলাক থাকে কাৰণে কি হয়, আমাৰ পাকস্থলীৰ প্ৰদাহৰ পৰা আমাক ৰক্ষা কৰি, গেছ বা বদহজমি সেইবিলাকৰ পৰা আমাক ধনিয়াই ৰক্ষা কৰিব পাৰে। তাৰোপৰি আমাক হাড়ৰ বাবে প্ৰয়োজন হয় ভিটামিন কে আৰু কেলছিয়াম। ধনিয়াত এই দুয়োটা পদাৰ্থ খুব বেছি পৰিমাণে থাকে, সেইকাৰণে হাড়ৰ স্বাস্থ্যৰ কাৰণে, হাড় মজবুত কৰিবলৈ আমি ধনিয়া নিয়মিতভাৱে খালে আমি উপকাৰ পাওঁ।
1: হয়, আৰু এবিধ শাক আছে ৰবি বতৰত সাধাৰণতে দেখা পোৱা যায়, চুকা শাক, এই বিষয়ে জনাওকচোন।
0: চুকা শাকটো আমি চুকা টেঙা বুলি জানো, চাৰেল বুলি কয় ইংৰাজীত। সচৰাচৰ আমি শাক অকলে নাখায়, আমি চুকা শাকটো মাছেৰে জোল বনাই খাওঁ। কিন্তু চুকা শাকৰ উপকাৰিতা বহুত আছে। চুকা শাকটো টেঙা হয় যদি গৰমৰ দিনত মাছেদি খাবলৈ খুব জুতি লগা হয়। তাত চুকা শাকত কি হয়, এই টেঙা যিহেতু হয় তাত টেঙা শাকবিলাকত সচৰাচৰ ভিটামিন চিটো বেছিকৈ থাকে। তাৰোপৰি ইয়াত এণ্টি অক্সিডেণ্ট আৰু ফাইবাৰ বা যিটো ডায়েটৰী বুলি কওঁ সেইটো খুব বেছিকৈ থাকে, কাৰণে আমাক খাদ্য হজম হোৱাত আৰু খাদ্যনলীৰ স্বাস্থ্য অটুট ৰখাত আমাক সহায় কৰে আৰু শৰীৰৰ এই প্ৰতিৰোধ শক্তি বঢ়োৱাটো আমাক সহায় কৰে। আৰু কি হয়, চুকা শাকত ভিটামিন এৰ লগতে কি থাকে, কেৰটিন জাতীয় বস্তু থাকে, লুটেইন বুলি কয়। সেই কেৰটিন জাতীয় বস্তু এটা থকাৰ কাৰণে কি হয়, আমাৰ চুক কেৰটিনটো আমাৰ এটা কি হয়, ভিটামিন এৰ প্ৰিকাৰ্চৰ বুলি কোৱা হয়। কেৰটিনো কি হয়, চকুৰ ৰেটিনাক সুৰক্ষা দিয়াৰ কাৰণে পালেঙৰ নিচিনা চুকা শাকেও খুব মানে ভাল ধৰণে সহায় কৰে। আৰু শুক্ৰ চুকা শাকে কি হয়, আমাৰ ৰক্তবাহী যিবিলাক নলিকাবিলাক সেইবিলাকক সুৰক্ষা দি আমাৰ ব্লাড প্ৰেছাৰ যিটো আমাৰ সেইটো নিয়ন্ত্ৰণতো আমাক সহায় কৰি ৰাখে।
1: এতিয়ালৈকে আমি আপোনাৰ পৰা কেইবাবিধো শাকৰ বিষয়ে জানিলোঁ, এই শাকসমূহৰ কৃষি প্ৰণালীৰ বিষয়ে অলপ চমুকৈ কওকচোন।
0: কৃষি প্ৰণালী বুলি ক'লে শাকৰ কৃষি প্ৰণালী তেনেই সহজ, যিকোনো সাধাৰণ মানুহেও মানে সাধাৰণ জ্ঞানতে এইখিনি জানে বা এইখিনি খেতি কৰিব পাৰে। কিন্তু আমি অলপমান ভাল

0: ধৰণে যদি বৈজ্ঞানিক পদ্ধতিতে কৰোঁ তেতিয়া আমি ইয়াৰ উৎপাদনটো অলপ বেছিকৈ গতিকে এইবিলাক কি হয় অকণমান ঠাইতো আমি শাকৰ খেতি কৰিব ধৰক পাকঘৰৰ চুকত পিৰালিত ওচৰত বা আমাৰ যিটো কিটচেন গাৰ্ডেন বুলি কওঁ সেইবিলাকত আমি শাকৰ খেতি কৰিব পাৰোঁ আৰু শাকৰ খেতি কৰিলে কি হয় যে অলপ মাটিতে কৰিব পাৰোঁ তো মাটিখিনি প্ৰথমতে ধৰক দুই তিনিবাৰ কোৰ মাৰি বা বেছিকৈ কৰিলে আমি চহাই লৈ তাত গোবৰ পচন সাৰ এই গোটেইখিনি দি মাটিটো সমান কৰি লোৱা হয় তাৰপিছত কি হয় যে সৰু সৰু আমি কিছুমান বেদ বনাই লওঁ এক মিটাৰ বহল আৰু নিজৰ সুবিধামতে ধৰক তিনি মিটাৰ চাৰি মিটাৰ দীঘল আৰু সেই বেদবিলাক অকণমান ভেটিবিলাক অকণমান ওখ কৰি ল'ব লাগে ধৰক 15 চেণ্টিমিটাৰ যাতে বৰষুণ বেছি হ'লে বা পানী হ'লে পানীখিনি তাৰ পৰা নামি যায় গতিকে সেইখিনি কৰাৰ পিছত মূলা পালেং এই বীজবিলাক সচৰাচৰ আমি কি কৰা যাওঁ যে 20-30 চেণ্টিমিটাৰ ব্যৱধানত শাৰী শাৰীকৈ সিঁচিলে ভাল হয় তেতিয়া মাজত শাক উঠাবলৈ ভাল হয় বন বাট নিজাই দিবলৈ ভাল হয় এইবিলাক কৰিলে ভাল হয় আৰু শাৰী শাৰীকৈ যদি সিঁচা যায় তেতিয়া 20-25 দিনমান হ'লে যিবিলাক ঘন হৈ পুলিবিলাক ঘন ঘনকৈ গজে সেইবিলাক উভালি আমি খাব পাৰোঁ আৰু যিবিলাক থাকি যায় সেইবিলাকো আমি 10 চেণ্টিমিটাৰমান দূৰত্বত ৰাখিলে সেইবিলাক পিছত বাঢ়িবলৈ সুবিধা হয় লাই মূলা সেইবিলাক কি হয় আমি গুটিবিলাক আমি বজাৰৰ পৰা আনি পোনে পোনে 20 তলিত সিঁচি দিব পাৰোঁ সেইবিলাকৰ কাৰণে আৰু নতুনকৈ আৰু 20 তলি তৈয়াৰ কৰিব নালাগে কিন্তু সেইবিলাকৰ কাৰণে যদি সিঁচি দিয়ে কিন্তু এটা কথা মনত ৰাখিব লাগে ধনিয়া আৰু পালেং ধনিয়া আৰু পালেং আমি পোনে পোনে সিঁচিব পাৰোঁ যদিও গুটিটো আমি পোনে পোনে সিঁচিব নালাগে ধনিয়াটো আৰু পালেঙৰ বীজৰ যিখন বাকলি হয় বাকলিটো খুব টান হয় টান হয় কাৰণে পটককৈ গজিবলৈ অলপ অসুবিধা হয় সেইকাৰণে আমি ধনিয়া পালেঙৰ বীজখিনি আমি সিঁচাৰ আগতে ঠাণ্ডা পানীত আমি এৰাতি তিয়াই ৰাখিব তিয়াই ৰখাৰ পিছত আমি সেইখিনি এখন পাতল কাপোৰেৰে কপাহী কাপোৰেৰে যদি বান্ধি পানীখিনি যদি নিবলৈ দিওঁ তেনেকৈ বতাহ চলাচল কৰা ঠাইত আমি দুদিন থ'লে ধৰক কেতিয়াবা 24 ঘণ্টাটো হৈ যায় নতুবা 48 ঘণ্টা বা 37 ঘণ্টা এদিনৰ পৰা দুদিনৰ ভিতৰত সেই যিবিলাক তিয়াই থোৱা বীজ সেইবিলাক অংকুৰিত হয় আৰু সেই অংকুৰিত বীজখিনি যদি আমি 20 তলিত সিঁচি দিওঁ তেতিয়া খুব সোনকালে অতি সহজে বীজখিনি গজে গতিকে গজাত সুবিধা হয় পালেং আৰু লাইৰ পুলিবল যদি আমি ডাইৰেক্টলি যদি সিঁচি দিওঁ তেতিয়া 2-3 পতিয়া যেতিয়া হ'ব সেইবিলাক ভাঙি আন শাৰী শাৰীকৈ বেলেগ আমি হেৰিত আমি লগাব পাৰোঁ তেতিয়া লগালে কি হয় শাকৰ পাতবিলাক ডাঙৰ ডাঙৰ হয় স্বাস্থ্য ভাল হয় আৰু লাই পালেং ধনিয়া সেইবোৰ বীজ যদি আমি শাৰী শাৰীকৈ নিদি এনেই যদি আমি ছটিয়াই দিওঁ তেতিয়া কি কৰা যায় যে 20-30 দিনমান যোৱাৰ পিছত পুলিবোৰ ঘন পুলিবোৰ উঠাই দিব লাগে উঠাই দিলে পাতলকৈ দিলে তেতিয়া পুলিবোৰ যেতিয়া ডাঙৰ হ'ব তেতিয়া তাৰ সুস্বাস্থ্য ভাল হ'ব নহ'লে ঘন হ'লে কি হয় যেতিয়া আমাৰ পোষক দ্ৰব্যৰ কাৰণে সাৰৰ কাৰণে মাটিৰ পৰা ল'ব লাগে তেতিয়া সেইবিলাকৰ মাজত পুলিবিলাকৰ মাজত কম্পিটিশ্যন হ'ব গতিকে প্ৰতিযোগিতা হোৱাৰ কাৰণে সেইবিলাক ডাঙৰ নহ'ব সেইকাৰণে আমি পাতলকৈ দিব লাগে
1: ৰবি বতৰৰ পাচলিসমূহৰ বিষয়ে অলপ কওকচোন
0: ৰবি বতৰত পাচলি বুলি ক'লে আমি কবি প্ৰধানকৈ 3 বিধ কবি ফুলকবি বন্ধাকবি ওলকবি তাৰোপৰি বিলাহী বেঙেনা জলকীয়া তাৰপিছত আজিকালি ব্ৰকলি জনপ্ৰিয় হৈছে ব্ৰাছেল স্প্ৰাউট এইবিলাকৰ খেতিকে আমি সচৰাচৰ ৰবি কৰিলে এইবিলাক খুব জনপ্ৰিয় এইবিলাকৰ নামেই প্ৰথমতে আহে আৰু এইবিলাকৰ খেতি কৰিবলৈ কি হয় প্ৰথমতে 20 তলিত বীজবোৰ সিঁচি ল'ব লাগে ক্ষেত্ৰত আমি 20 তলি তৈয়াৰ কৰিব নালাগিলে আমি পোনে পোনে আমি বীজবোৰ সিঁচি শাকৰ খেতি কিন্তু অন্যান্য যিবিলাক পাচলি যে বিশেষকৈ কবি বিলাহী বেঙেনা এইবিলাকৰ কাৰণে আমি 20 তলিত আমি বীজখিনি তৈয়াৰ কৰি লৈ তাৰপিছত আমি প্ৰায় 25-30 দিনীয়া যেতিয়া হ'ব পুলিবিলাক তেতিয়া আমি সেইবোৰ মূল পাব লাগে প্ৰথমতে আমি ফুলকবিৰ আলোচনা কৰোঁ ফুলকবিটো কি হয় খুবেই জনপ্ৰিয় ফুলকবিটো সকলোৱে ভাল পায় একদম প্ৰথমৰ পৰা আহিন কাতি মাহৰ পৰা একেবাৰে বহাগ জেঠ মাহৰ ৰবিটো পোৱা যায় ইয়াত চিৰিটো বহুত দীঘলীয়া আৰু সেইকাৰণে আমি ফুলকবিক 3টা ভাগত উপভাগত ভাগাব পাৰোঁ যেনে ধৰক ফুলকবি আগতীয়া ফুলকবি তাৰপিছত আকৌ কিছুমান আছে মধ্যমীয়া মানে নৰ্মেল ছিজনত যিটো কৰা যায় সেইটো কৰা যায় আকৌ কিছুমান দেৰিকৈ মানে শেহতীয়াভাৱে কিছুমান কৰিব পাৰি এনে ধৰক ফুলকবি আগতীয়া জাতৰ বুলি ক'লে আমি জুলাই মাহৰ 15 তাৰিখৰ পৰা আগষ্ট মাহৰ 15 তাৰিখলৈকে আমি সিঁচিব পাৰোঁ এতিয়া মানে কি হৈছে আগতীয়া ফুলকবিবিলাক খাবলৈ হ'ব আৰু পূজা হ'বলৈ হ'ব সেইবিলাকৰ জাতৰ ক্ষেত্ৰত পোচা কেটকি পোচা দীপালী আলি কুঁৱৰী আলিচানী অন্যান্য হেভি চিলভাৰ প্লেট বহুত তেনেকুৱা জাত আছে আৰু আজিকালি বহুত হাইব্ৰিড জাত ওলাইছে এনে চাকাটা কোম্পানী তেনেকুৱা বিভিন্ন ধৰণৰ কোম্পানীয়ে ইণ্ডো আমেৰিকান হাইব্ৰিড সেইবিলাকৰ পৰা এইবিলাক কোম্পানীয়ে আজিকালি হাইব্ৰিড ছিড বহুত মানে উলিয়াই দিছে বজাৰত তাৰোপৰি আমি যিটো মূল যিটো ছিজন মধ্যমীয়া যিটো কওঁ আমি সেইটো তেনেকুৱা হ'লে ইম্প্ৰুভ জাপানিজ পুষা পোচা স্ন'বল পোচা চিন্থেটিক তাৰপিছত ইণ্ডিয়ান স্ন'বল এনেকুৱা জাতৰ কিছুমান মানে অধিক উৎপাদনক্ষম জাত আছে আৰু শেহতীয়াভাৱে কৰিবলৈ হ'লে আমি স্ন'বল 16 হিচাপে

0: তেনেকুৱা দুটা জাত আছে, এইটো আমি বহুত পলমকৈ হ'লেও কৰিব পাৰোঁ। আৰু ফুলকবিৰ যদি খেতি হয়, তাৰমানে কি হয়, অন্যান্য শাকত আমি গোবৰ বা পচন সাৰ দিয়ে কৰিব, কিন্তু ফুলকবি খেতি যদি আমি ব্যৱসায় ভিত্তিক কৰিব লাগে তেতিয়াহ'লে আমি ৰাসায়নিক সাৰ
1: ব্যৱহাৰ
0: কৰিব লাগে। আৰু ৰাসায়নিক সাৰৰ লগতে আমি অন্তত প্ৰতি বিঘাত এক টনমানকৈ পচন সাৰ ব্যৱহাৰ কৰিব লাগে। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে ধৰক আমি 22 কেজি ইউৰিয়া, 50 কেজি ছুপাৰফচফেট আৰু 13 কেজি এটা পটাছ সাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ প্ৰতি বিঘাত। আৰু তাৰ লগত কি হয়, ইউৰিয়াখিনি যিখিনি আমি 22 কেজি বা 22.5 কেজি ইউৰিয়া দিম, তাৰ আধা ভাগ ধৰক 11 কেজি 11.5 কেজি আমি মাটিত চাহ কৰাৰ সময়ত দিম, বাকীখিনি এই কবি পুলি ৰোৱাৰ পিছত 30 দিন পিছত কবিৰ গুৰিত আমি অন্যান্য সাৰৰ লগত মিহলাই আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো টপ ড্ৰেছ হিচাপত ব্যৱহাৰ কৰিব পাৰি।
1: হয়, এইবাৰ আপোনাৰ পৰা জানিব খুজিম আমি বন্ধাকবি আৰু ওলকবিৰ বিষয়ে, থুলমুকৈ কওকচোন।
0: বন্ধাকবিৰ বিষয়ে কোৱাৰ আগতে মই ফুলকবিৰ বিষয়ে আৰু দুটামান কি হয় যে অন্যান্য কবিৰ ক্ষেত্ৰত আমি ইমান সাৰ দি বা হেৰি দি আমি কৰিলে পেকেজ আমি ফ'ল' কৰি যিখিনি আমি ফ'ল' কৰিব লাগে সেইমতে কৰিলে তাৰ ইমান সমস্যা নাথাকে। কিন্তু ফুলকবিৰ ক্ষেত্ৰত কি হয়, ফুলকবি আমাৰ যিবিলাক কিছুমান মূলৰ খুব সংবেদনশীল হয়, এই ফুলকবি কিছুমান সমস্যা আহি যায়। অন্যান্য ধৰক বন্ধাকবি লগালে আমি ইমান সমস্যাৰ সন্মুখীন নহওঁ, কবিটো সৰু হ'ব ডাঙৰ হ'ব কিন্তু ই হ'বই, কিন্তু ফুলকবিৰ ক্ষেত্ৰত তেনেকুৱা কিছুমান সমস্যা দেখা দিব পাৰে। যেনে কেতিয়াবা কি হয় আমি হুইপ তেল বুলি কওঁ, মানে ফুলকবিটো কি হয় অকণমান নেজৰ নিচিনা দীঘলীয়া হৈ যায়। ইয়াৰ প্ৰধান কাৰণটো হৈছে কি যে মলিবডেনাম, মলিবডেনাম বুলি মৌল এটা আছে, সেই মলিবডেনাম মৌলটো যদি ইয়াত যদি অভাৱ ঘটে তেতিয়াহ'লে এই হুইপ তেল যিটো সেইটো আচলতে বেমাৰ নহয়, এইটো এটা ফিজিকেল ডিচৰ্ডাৰ বুলি আমি ক'ব পাৰোঁ। তাৰোপৰি কি হয় ব্ৰাউনিং বুলি কয়, ব্ৰাউনিং মানে কি হয়, যদি বৰণ বুলি যিটো মৌল হয় বৰণ ডেফিচিয়েঞ্চি হ'লে ব্ৰাউনিং হয়, ব্ৰাউনিং হ'লে কি হয় ঠাৰিডাল দীঘল হৈ যায় আৰু কি হয় ফোপোলা হৈ যায়। গতিকে আমি তাৰ কাৰণে প্ৰতি বিঘাত 1 কেজি হিচাপত আমি বৰণ সাৰটো বৰাক্স আমি ব্যৱহাৰ কৰিব পাৰোঁ, গতিকে এগ্ৰিকালচাৰ বৰাক্স কিনিব পাৰে। তাৰপৰি বাটনিং হয়, বাটনিং মানে কবিটো ডাঙৰ নহয় অকণমান ভাল নিচিনা হৈ যায়, সেইটো যেতিয়া নাইট্ৰজেন সাৰটো যেতিয়া কম হয় তেতিয়া বাটনিং হ'ব পাৰে। তাৰোপৰি আৰু এটা কি হয় ৰিচিনেছ বুলি কয়, উভঙা ভঙা বুলি কয়, তাত কি হয় যদি নাইট্ৰজেন বেছি হয় বা যদি আগতীয়া জাতটো যদি পিছত লগোৱা তেনেকুৱা কিছুমান খেলিমেলি হ'লে এই উভঙাইটো হ'ব পাৰে। তাৰোপৰি আৰু এটা কেতিয়াবা কি হয় কবি ফুলকবিৰ ক্ষেত্ৰত ব্লাইণ্ডনেছ বুলি কোৱা হয়, ব্লাইণ্ডনেছ মানে কি পাতখিনি ধুনীয়া হৈছে কিন্তু কবিটো ধৰা নাই, কবিটো এইকাৰণে নধৰে যে পুলিটো লগোৱাৰ সময়ত বা অন্যান্য আমি যেতিয়া তাৰ পৰিচৰ্যা কৰোঁ তেতিয়া পুলিটোৰ আগটো যদি কলিটো যদি ভাঙি যায় তেতিয়াহ'লে তাত ফুলটো নহয় কিন্তু গছডাল হয়, গতিকে সেইটোকে আমি ব্লাইণ্ডনেছ বুলি কওঁ। গতিকে আমি কবি পুলি লগোৱাৰ সময়ত বা আমি যেতিয়া পৰিচৰ্যা কৰোঁ তেতিয়া আমি মন কৰিব লাগে যাতে পুলিৰ যাতে আগটো যাতে ভাঙি নাযায়, গতিকে এইকেইটা কথাৰ ওপৰত এই কথা ফুলকবিৰ ক্ষেত্ৰত আমি মন কৰিব লাগে। শুনি কৈছিলে বন্ধাকবিৰ কথা কৈছিলে, বন্ধাকবিটো আমি জানোৱে যে বন্ধাকবি এটা খুব জনপ্ৰিয় পাচলি। বন্ধাকবি ফুলকবিৰ নিচিনাকৈ তিনিটা, যেনেকৈ বন্ধাকবি আমি দুটা হেৰিত কৰিব পাৰোঁ, যে আগতীয়াকৈ কৰিব পাৰোঁ আৰু শেহতীয়াকৈ, সেইমতে আগতীয়া কৰা জাতটো আমি আগতীয়াকৈ কৰিব লাগে কিন্তু আগতীয়া জাতটো আমি শেহতীয়াকৈ কৰিলে তাৰ ফলাফলটো ইমান ভাল নহয়, সেইকাৰণে জাত নিৰ্বাচন কৰোঁতে আমি খুব সাৱধান হ'ব লাগে যে আগতীয়া জাতৰ ভিতৰত গোল্ডেন একৰ, প্ৰাইড অৱ ইণ্ডিয়া, পুচা, মুক্তা, আলি এক্সপ্ৰেছ এইবিলাক হ'ল আগতীয়া বন্ধাকবিৰ জাত। আৰু শেহতীয়াকৈ কৰিব পাৰি ড্ৰাম হেড আৰু ইক্লিপ্স ড্ৰাম হেড বুলি দুটা জাত আছে। ইয়াৰ উপৰি আজিকালি বেছিভাগ কোম্পানীয়ে হাইব্ৰিড জাতৰ বন্ধাকবি জাত উলিয়াই দিছে, সেইবিলাক জাতো মানে সহজে কৰিব পাৰি কিন্তু হাইব্ৰিড জাতৰ কৰিব লাগিলে তাত জলসিঞ্চন আৰু সাৰ প্ৰয়োগটো খুব সাৱধানে কৰিব লাগে। ওলকবি খেতিটো অন্য দুবিধ খেতিতকৈ খুব সহজে কৰিব পাৰি, ইয়াত ওলকবি বিশেষ কষ্টও কৰিব নালাগে আৰু ওলকবিটো খেতিটো আন দুবিধ খেতিতকৈ কম কষ্টত সহজে কৰিব পাৰি। আৰু কি হয় ওলকবি আনকি আমি ছটিয়াই দি ডাইৰেক্ট সিঁচি, মানে পুলি বাৰীত পুলি প্ৰস্তুত নকৰে মূল পথাৰত নলগোৱাকৈ আমি ডাইৰেক্টলি সিঁচি দিও, আমি পোনে পোনে সিঁচি দিও আমি ওলকবিৰ খেতি কৰিব পাৰোঁ। আচ্ছা ওলকবিকো আমি তেনেকৈ দুটা ভাগত ভগাব পাৰোঁ, ওলকবি কি হয় আগতীয়া জাত আৰু শেহতীয়া জাত। আগতীয়া জাতৰ ভিতৰত এটা জাত আছে হোৱাইট ভিয়েনা, সেইটো খুব জনপ্ৰিয় জাত, আৰু শেহতীয়াৰ ভিতৰত হয় পাৰ্পল ভিয়েনা। দেখাত দুইটা জাতকে খালি পাৰ্পল, শেহতীয়া জাতত পাৰ্পল ভিয়েনা ঠাৰিবিলাক অকণমান কজলা বৰণৰ হয়, পাৰ্পল কালাৰৰ হয়। ওলকবিত কি হয় কম কেলৰিযুক্ত তথা ফাইবাৰ আৰু এণ্টি অক্সিডেণ্টে ভৰপূৰ বাল্ব জাতীয়, আমি তাত বাল্ব বুলি কওঁ। ইয়াত যিটো কেলৰি কম হয় 27 কেলৰি প্ৰতি 100 গ্ৰামত 27 কেলৰি থাকে, গতিকে অন্যান্য খাদ্যৰ তুলনাত অন্যান্য পাচলিৰ তুলনাত আমি এইটো খুব সুবিধাজনকভাৱে আমি হেৰি কৰিব পাৰোঁ। যদি আমি ব্যৱসায়িক ভিত্তিক কৰিব লাগে তেতিয়া ইয়াতো ৰাসায়নিক সাৰ প্ৰয়োগ কৰাটো

0: জৰুৰী। আৰু ইয়াতো সেই তেনেকৈ আমি ইউৰিয়া 22 কেজি, ছুপাৰ ফচফেট 50 কেজি আৰু 13 কেজি পটাছ আমি সাৰ দি ব্যৱহাৰ কৰিব লাগে। তাৰোপৰি প্ৰতি বিঘাত 1 কেজিকৈ বৰাক সাৰ দিলে ইয়াৰ প্ৰডাকশ্যনটো উৎপাদনটো ভাল হয়।
1: হয়, শেষত আপোনাৰ পৰা জানিব খুজিছোঁ যে পুলিবাৰীত পুলি কেনেকৈ প্ৰস্তুত কৰা হয় তাৰ বিষয়ে আমাৰ কৃষক ৰাইজৰ লগতে শ্ৰোতাসকলকো থুলমূলকৈ অলপ জনাই দিয়কচোন।
0: আমি আগতে আলোচনা কৰিছোঁ যে শাকবিলাক আমি পোনে পোনে সিঁচিব পাৰোঁ, কিন্তু যিবিলাক পাচলি, কবি, বেঙেনা, বিলাহী, এইবোৰ পাচলি আমি পুলিবাৰীত পুলি প্ৰস্তুত কৰি সেইবোৰ মূল পথাৰত আমি পিছত লগাব লাগে। পুলিবাৰী প্ৰস্তুত কৰিবলৈ প্ৰথমতে আমি জানিব লাগে যে পুলিবাৰীৰ কাৰণে যিখিনি মাটি আমি বাছনি কৰি লওঁ, সেই মাটিখিনি সাৰুৱা হ'ব লাগে, যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ থাকিব লাগে, ওখ চানিকীয়া হ'ব লাগে, ৰ'দ ঘাই হ'ব লাগে। যিখিনি মাটি পুলিবাৰীৰ কাৰণে আমি নিৰ্বাচন কৰোঁ তাত সৰহ পৰিমাণে জৈৱিক পদাৰ্থ যেনে গোবৰ, পচন সাৰ, কেঁচুসাৰ সেইবিলাক আমি দি ল'ব লাগে। প্ৰথমতে পচন সাৰখিনি দি আমি ভালকৈ চাহ কৰি লওঁ। চাহ কৰি লৈ মাটিখিনি খুব মিহি কৰি লৈ আমি কিছুমান ভেটি বনাম। আৰু ভেটি বনালে কি, ভেটিটো কি হ'ব যে 1 মিটাৰ বহল হ'ব আৰু 15 পৰা

0: দিব লাগে, ওখ চানিকে হ'ব লাগে, ৰ'দ ঘাই হ'ব লাগে। যিখিনি মাটি পুলিবাৰীৰ কাৰণে আমি নিৰ্বাচন কৰোঁ তাত সৰহ পৰিমাণে জৈৱিক পদাৰ্থ যেনে গোবৰ, পচন সাৰ, কেঁচুসাৰ সেইবিলাক আমি দি ল'ব লাগে। প্ৰথমতে পচন সাৰখিনি দি আমি ভালকৈ চাহ কৰি লওঁ। চাহ কৰি লৈ মাটিখিনি খুব মিহি কৰি লৈ আমি কিছুমান ভেটি বনাম। আৰু ভেটি বনালে কি, ভেটিটো কি হ'ব যে এক মিটাৰ বহল হ'ব আৰু 15-20 চেণ্টিমিটাৰ ওখকৈ দিয়া যায়, আৰু তাৰ দীঘলটো আমি নিজৰ সুবিধামতে কৰি ল'ব লাগে। তাৰপিছত আমি কি কৰোঁ যে বেমাৰৰ বীজাণুৰ পৰা মুক্ত কৰিব লাগিব, কাৰণ মাটিখিনিত বেমাৰৰ বীজাণু আগতে থাকিব পাৰে। 0.1% ভেঁকুৰনাশক নতুবা 4% ফৰ্মেলিন দি আমি সেইটো সেই পুলিবাৰীৰ যিখন ভেটি, ভেটিটো আমি বীজাণুনাশক কৰি ল'ম। তাৰ কাৰণে কি কৰিম যে আমি মাটিখিনি ওপৰৰ মাটিখিনি ভিজি যোৱাকৈ সেইখিনি আমি ফৰ্মেলিন দি আমি ওপৰৰখিনি তিয়াই দিম। 24 ঘণ্টা আমি তেনেকৈ পলিথিন বা অন্যান্য বস্তাৰে আমি ঢাকি ৰাখিম। তেতিয়া 24 ঘণ্টা ঢাকি ৰখাৰ পিছত সেই আৱৰণটো গুচাই 24 ঘণ্টা মানে আমি দুদিনলৈকে ৰাখিব পাৰোঁ, দুদিন ৰাখিলে ভাল হয়। তাৰ দুদিনৰ পিছত সেই আৱৰণটো গুচাই দি মাটিখিনি আমি অকণমান খুৰ্পী বা কিবা হেৰি আমি ঠিক কোৰেৰে আমি ঢিলা কৰি দিম। ঢিলা কৰি দি বতাহ চলাচল কৰিব পৰাকৈ ৰাখিব লাগিব, যে তাত যিখিনি ফৰ্মেলিন বা এইখিনি হেৰি সোমাই থাকিব সেইখিনি ওলাই যাব। তেনেকৈ 3-4 দিনমান আমি তেনেকৈ ৰাখি থ'ব লাগিব, তেতিয়া বীজতলিখন বীজ সিঁচাৰ কাৰণে উপযোগী হ'ব। কিন্তু বীজ যিখিনি সিঁচাৰ আগতে আকৌ বীজখিনিও আমি শোধন কৰি ল'ব লাগিব। তাৰ কাৰণে আমি ভেঁকুৰনাশক দি আমি প্ৰতি কেজি বীজত 2-3 গ্ৰাম হিচাপত দি আমি বীজখিনি শোধন কৰি ল'ব লাগিব। শোধন কৰা পুলিবাৰীখন যেতিয়া হ'ব তাৰ শোধন কৰা বীজখিনি আমি তাত সিঁচি দিব পৰা যাব। গতিকে সিঁচি দি আমি কি ওপৰত লাইন কৰি আমি ওপৰত সিঁচি দিব পাৰোঁ। দিয়াৰ পিছত আমি পচন সাৰ নতুবা কেঁচুসাৰ আৰু বালি মিহলি কৰি আমি বীজখিনি এটা পাতল তৰপেৰে আমি ঢাকি দিব লাগে, আৰু ঢাকি দি আমি সেইখিনিত ওপৰৰখিনি ভিজি যোৱাকৈ, সেই ৰোজ কেন বুলি যি কোৱা হয় সেইদৰে আমি পানীখিনি ওপৰত ভিজি যোৱাকৈ পানী জলসিঞ্চন কৰিব লাগে। তাৰপিছত সেইখিনি আমি 2-3 দিনৰ কাৰণে কলপাত বা তেনেকুৱা পলিথিন দি ঢাকি থ'ব লাগে। ঢাকি থোৱাৰ পিছত যেতিয়া বীজবিলাক গজালি ওলাব, তেতিয়া গজালি ওলালে কলপাত বা যি ঢাকনি দি আছে সেইখিনি গুচাই দিয়া যাব। কিন্তু এটা কথা মন কৰিব লাগে, যাতে খুব প্ৰখৰ ৰ'দ আৰু প্ৰচণ্ড বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বীজতলিখনৰ ওপৰত চালি এখন দিব লাগে। এনেকৈ পুলিখিনি যেতিয়া 20-25 দিন হ'ব তেতিয়া পুলিখিনি মূল পথাৰত ৰোৱাৰ কাৰণে উপযুক্ত হ'ব। আৰু এটা কথা মন কৰিব লাগে যে পুলিখিনি মূল পথাৰত ৰুবলৈ যেতিয়া উঠাম তাৰ ঠিক 1 সপ্তাহ আগৰ পৰা আগতে আমি প্ৰতিদিনে পুৱা গধূলি অলপ অলপকৈ আমি পানী দি আছিলোঁ, এতিয়া আমি পানী দিয়াটো উঠাই দিব লাগে। যে 1 সপ্তাহ আগৰ পৰা পানী দিয়াটো কমাই কমাই উঠোৱাৰ এদিন দুদিন আগত আমি একদম সম্পূৰ্ণৰূপে পানী নিদিয়াকৈ ৰাখিব লাগে, পুলিটো টান হয় যাতে ই ৰ'দ বতাহ সহ্য কৰিব পাৰে। তেনেকুৱা হোৱাৰ পিছত যিখিনি যিদিনাখন আমি পুলিটো উঠাম সেইদিনাখন কিন্তু আকৌ পুলিবাৰীখন পানীৰে সম্পূৰ্ণ তিয়াই দিব লাগে। তিয়াই দিয়াৰ উদ্দেশ্য এইটোৱে যে পুলিবিলাক আমি যেতিয়া উভালিম, উভালিলে মাটিখিনি তিতি থাকিলে তেতিয়া শিপাবিলাক ছিঙি নাযাব আৰু পুলিবিলাক মানে সুস্বাস্থ্যৱান হ'ব, স্বাস্থ্যৱান হ'ব আৰু মূল পথাৰত লগালে পুলিবিলাক লেৰেলি নাযাব।
1: ডক্টৰ বৰ্মন, আজি আপোনাৰ লগত কৰা এই আলোচনাৰ পৰা ৰবি বতৰৰ বিভিন্ন শাক পাচলিৰ খেতিৰ বিষয়ে আমি বহু কথা গম পালোঁ। আপুনি সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: ধন্যবাদ।
1: শিৰলু অনুষ্ঠানটি শুনিলে। আজিৰ শিৰলু অনুষ্ঠানত ৰবিৰ বতৰৰ বিভিন্ন শাক পাচলিৰ খেতি এই বিষয়ে কিছু কথা আলোচনা কৰা হ'ল। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে অৱসৰপ্ৰাপ্ত মহকুমা কৃষি বিষয়া ডক্টৰ খনিন্দ ৰত্ন বৰ্মনে, অনুষ্ঠানটি যুগুতাই আগধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আগবঢ়াইছোঁ আজিৰ দিনটো। আজি 2026 বৰ্ষৰ 22 ছেপ্টেম্বৰ মঙলবাৰ। আজি বিশ্ব গঁড় দিৱস। বিশ্বত সম্প্ৰতি গঁড়ৰ 5টা প্ৰজাতি পোৱা যায়। এই 5 প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে গঁড় দিৱস পালন কৰি আহিছে। এই বছৰৰ গঁড় দিৱসৰ বিষয়বস্তু হৈছে 5 প্ৰজাতিক জীয়াই ৰখা। ইয়াৰ জৰিয়তে গঁড়ক সুৰক্ষা দিয়াৰ লগতে চোৰাং চিকা ৰোধ কৰা আৰু গঁড়ৰ খৰ্গৰ অবৈধ বেহা প্ৰতিহিত কৰাৰ আহ্বান জনোৱা হৈছে। তথ্য অনুসৰি এটা শতিকাৰ পূৰ্বে বিশ্বত প্ৰায় 5 লাখ গঁড় আছিল, যদিও সম্প্ৰতি এই সংখ্যা প্ৰায় 27,000লৈ হ্ৰাস হৈছে। ভাৰত হৈছে এটা খৰ্গ থকা গঁড়ৰ বাসভূমি। উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ফলত ভাৰত আৰু নেপালত এই গঁড়ৰ সংখ্যা 200ৰ পৰা সম্প্ৰতি 4,000 হৈছেগৈ। বিশ্ববিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আজি গঁড় দিৱস উদযাপন কৰা হৈছে। গঁড় সংৰক্ষণৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ উদ্দেশ্যে 2010 চনৰ পৰা প্ৰতি বছৰে 22 ছেপ্টেম্বৰ দিনটোক বিশ্ব গঁড় দিৱস হিচাপে পালন কৰি অহা হৈছে। ব্ৰিটিছৰ শাসনৰ সময়ত কাজিৰঙাত গঁড়ৰ অস্তিত্বৰ প্ৰমাণ লাভ কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে গঁড়ৰ সংখ্যা বৃদ্ধিৰে অসমে বিশ্বৰ মানচিত্ৰত সুকীয়া পৰিচয় লাভ কৰিছে। কাজিৰঙাত 2022 চনত 2,613টা গঁড় থকাৰ তথ্য লাভ কৰা হৈছিল।

আজি করম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সর্বজনীন আৰু জনপ্ৰিয় আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠান হৈছে করম পূজা। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্য উৎপাদন বৃদ্ধি হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য অমিল হলেও মূলত ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে। অসমত করম পৰব বা করম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়। ভাদ আহিন আৰু আঘোণ মাহত করম পূজা পালন কৰা হয়। ক'ৰবাত তিনিদিন, ক'ৰবাত পাঁচদিন আৰু ক'ৰবাত সাতদিন ধৰি এই পূজা পালন কৰা হয়। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদযাপন কৰা করম পূজাক ৰাজকৰম বা ৰাজিকৰম বা ডালকৰম বোলে। আহিন মাহৰ বিজয়া দশমীৰ দিনা উদযাপন কৰা করমক বুঢ়ীকৰম বোলে। আকৌ আঘোণ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা করমক জিতিয়াকৰম বোলে।

ইংৰাজ পদাৰ্থবিজ্ঞানী, বিদ্যুৎ চুম্বকত্ব আৰু বিদ্যুৎ ৰসায়ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত মাইকেল ফেৰাডেৰ জন্ম হৈছিল 1791 চনৰ আজিৰ দিনটোতে। তেওঁৰ প্ৰধান আৱিষ্কাৰসমূহ হ'ল বিদ্যুৎ চুম্বকীয় আৱেশ, ডি চুম্বকত্ব আৰু বিদ্যুৎ বিশ্লেষণ। ছুইজাৰলেণ্ড ফ্ৰান্সৰ চিকিৎসক আৰু বেক্টেৰিয়া বিশেষজ্ঞ প্লেগ ৰোগৰ বীজাণু আৱিষ্কাৰক আলেকজেণ্ডৰে এয়াৰচিনৰ জন্ম হৈছিল 1863 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে। অসমৰ এজন চলচ্চিত্ৰ পৰিচালক শিৱপ্ৰসাদ ঠাকুৰৰ জন্ম হৈছিল 1937 চনৰ আজিৰ দিনটোতে। ব্ৰাজিলৰ ফুটবল খেলুৱৈ থিয়াগো ছিলভাৰ জন্ম হৈছিল 1984 চনৰ আজিৰ দিনটোতে। শিখ ধৰ্মৰ জনক তথা 10 শিখ গুৰু প্ৰথমজন গুৰু গুৰুনানক, তেখেতৰ মৃত্যু হৈছিল 1539 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে। তেওঁৰ জন্মদিন গোটেই পৃথিৱীতে গুৰুনানক গুৰুপৰ্ব হিচাপে কাতি মাহৰ পূৰ্ণিমাতিথিত পালন কৰা হয়। গুৰুনানকক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মগুৰু হিচাপে স্বীকৃতি দিয়া হয়। তেওঁ বহু ঠাই ভ্ৰমণ কৰি একেশ্বৰবাদৰ বাণীসমূহ জনসমাজত বিলাই দিছিল। এজন ঈশ্বৰ আৰু তেওঁ সকলো আদি অন্তৰৰ মূল, এই পৰম সত্যই

আছিল গুৰু নানকৰ শিকনিসমূহৰ মূল আধাৰ। তেওঁ সমতা, ভাতৃত্বসুলভ প্ৰেম, সামূহিক কল্যাণ আৰু পুণ্যৰ ওপৰত ভিত্তি কৰি এক প্ৰকাৰ বিশেষ পবিত্ৰ সামাজিক আৰু ৰাজনৈতিক মঞ্চ স্থাপন কৰিছিল। গুৰু নানকে বহু দূৰ দূৰণি এছিয়া ভ্ৰমণ কৰি মানুহক এই গুৰুবাণী বাৰ্তা শিকাইছিল, যিয়ে প্ৰতিটো সৃষ্টিতে বাস কৰে আৰু চিৰন্তন সত্য গঠন কৰে।

অসমৰ এজন চলচ্চিত্ৰ পৰিচালক শিৱপ্ৰসাদ ঠাকুৰৰ জন্ম হৈছিল 1937 চনৰ আজিৰ দিনটোতে অসমৰ নাজিৰাত। 1983 চনত মুক্তিপ্ৰাপ্ত ঘৰ সংসাৰ নামৰ চলচ্চিত্ৰখনৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল। তেখেতে মুঠতে 10খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। তেখেতৰ পৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ সোণমইনা নামৰ চলচ্চিত্ৰখনে 1984 চনত শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেখেত 1973 চনৰ 21তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শিতানত ৰজতকমল পদক লাভ কৰা মমতা চলচ্চিত্ৰখনৰ সহ প্ৰযোজনা কৰিছিল। তেখেতৰ মৃত্যু হৈছিল 2008 চনৰ 5 জানুৱাৰীত 71 বছৰ বয়সত।

আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল 1829 চনৰ আজিৰ দিনটোতে, অৰ্থাৎ 22 ছেপ্টেম্বৰত। গুৱাহাটীত হলিৰাম ঢেকিয়াল ফুকনৰ পৰিয়ালত তেখেতৰ জন্ম হৈছিল। গুৱাহাটীতে শিক্ষা আৰম্ভ কৰা আনন্দৰামে কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল যদিও সেয়া সম্পূৰ্ণ নহ'ল। মাত্ৰ 19 বছৰীয়া জীৱনকালত তেখেতে অসমীয়া ল'ৰাৰ মিত্ৰ, বালকোপদেশ, ভূগোল বৃত্তান্ত শীৰ্ষক 3খন গ্ৰন্থ ৰচনা কৰিছিল। তেখেতৰ আপ্ৰাণ চেষ্টাৰ ফলতেই সেই সময়ত চলি থকা বঙালী ভাষাৰ ঠাইত পুনৰ অসমীয়া ভাষা প্ৰৱৰ্তন অসমত হৈছিল। অৱশ্যে তেখেতৰ জন্ম তাৰিখটোলৈ কিছুমান মতভেদ আছে। তেখেত আছিল অসমীয়া হিচাপে প্ৰথমজন পাঠ্যপুথি প্ৰণেতা। অসমীয়া ভাষাত ভূগোল বিষয়ে পুথি ৰচোতা হিচাপে তেখেতেই প্ৰথম অসমীয়া। তেখেতে গুৱাহাটীতে আইনৰ অধ্যয়ন আৰম্ভ কৰে আৰু প্ৰথম অসমীয়া আলোচনী অৰুণোদয়ত তেখেতে নিয়মীয়াকৈ লিখিবলৈ লয়। তেখেতৰ মৃত্যু হৈছিল 1859 চনৰ 16 জুনত। আজিৰ দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে গুৱাহাটী কেন্দ্ৰৰ মুখ্য বাতৰি শুনিবলৈ পাব।

0: খন্তেক পাছতে 8 বজাৰ মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বিয়লি গুজৰাটৰ একতা নগৰত আয়োজিত এটা অনুষ্ঠানত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। চলিত বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। ৰাজ্যত নতুনকৈ 8,000 আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি নীতিৰে কৰম পূজা উদযাপন কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰাধিকৰণৰ জ্যেষ্ঠ উপদেষ্টা ব্ৰিগেডিয়াৰ আৰ গুৰুঙৰ নেতৃত্বত শিৱসাগৰত আজি এটা কেন্দ্ৰীয় অনুসন্ধানকাৰী দলে জিলাখনৰ শেহতীয়া বিধ্বংসী বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। হস্ততাঁত বস্ত্ৰ আৰু ৰেচম

0: শিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মহিলা তথা শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বিশ্ব গড় দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্বৰ মুঠ গড়ৰ 80% ৰাজ্যতেই থকা বুলি সন্তুষ্টি প্ৰকাশ কৰে। আৰু ভাৰতে এইবাৰ এছিয়ান গেমছত প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠান এতিয়া শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন। শ্ৰোতাসকল, বৰ্তমান সময়ত এটি ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা আমাৰ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কিন্তু এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা কোনোগুণেই কম নহয়। আৰু এই ৰোগবিধ হৈছে কেঞ্চাৰ। এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ যদি এক সমীক্ষা আমি চাওঁ আমাৰ দেশত, তেনেহলে 15 লাখ লোক প্ৰতি বছৰে এই ৰোগত আক্ৰান্ত হয়। আৰু এই সমীক্ষা যদি আমি অসমৰ ক্ষেত্ৰত চাওঁ, তেনেহলে প্ৰতি বছৰে 33,000 লোক কেঞ্চাৰত আক্ৰান্ত হৈছে। প্ৰাপ্তবয়স্ক লোক, শিশুসকল সকলো এই ৰোগত আক্ৰান্ত হয়। কিহৰ বাবে, ইয়াৰ কাৰণ কি, আৰু ইয়াক প্ৰতিকাৰ কৰিবৰ বাবে আমাৰ কেনেধৰণৰ ব্যৱস্থা আছে অসমত, সেই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি আমাৰ সৈতে আছে গুৱাহাটীস্থিত কুমাৰ নাৰ্ছিং হোমৰ চাৰ্জিকেল অংকলজিষ্ট ডাক্তৰ যদুনাথ বুঢ়াগোহাঁই। ছাৰ, প্ৰথমে আপোনাক আমাৰ আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
3: ধন্যবাদ
2: ছাৰ। আমি শ্ৰোতাসকলক কৈছো, আমি আলোচনা কৰিম কেঞ্চাৰৰ বিষয়ে। কেঞ্চাৰৰ কথা শুনিলেই আমাৰ মনত প্ৰথমতে এটা ভয় আহে। আপোনাৰ পৰা জানিব বিচাৰিছো, কেঞ্চাৰ ৰোগনো কি, কেনেধৰণে ৰোগী আক্ৰান্ত হয় এই ৰোগত?
3: হয়, ধন্যবাদ। আজি সময়ৰ লগত খাপ খুৱাই মই ভাবিছোঁ যে যিটো অনুষ্ঠান আপুনি আয়োজন কৰিছে যথেষ্টভাৱে আমাৰ ৰাইজৰ প্ৰয়োজন। বহুত ক্ষেত্ৰত দেখা যায় কেঞ্চাৰ হোৱাৰ পিছতে আমি হোৱা দোৱা লগাওঁ কেঞ্চাৰৰ বিষয়ে জানিবৰ কাৰণে, কিন্তু আজিৰ দিনত মানুহে আগতীয়াকৈ জানিব লাগে, তেতিয়াই আমি হয়তো যিটো কথা ক'লে যে কেঞ্চাৰটো আমি কেনেকৈ দূৰত ৰাখিব পাৰিম বা কেনেকৈ প্ৰতিকাৰ কৰিব পাৰিম। এতিয়া কৰ্কট যিটো আমি কওঁ, কৰ্কট ৰোগ অসমীয়াত, এই অসুখটো কেনেকৈ ধৰণৰ, আমাৰ শৰীৰত শৰীৰটো এটা স্পোহৰ দ্বাৰা গঠিত, চেলৰ দ্বাৰা গঠিত, যেনে এই ৰোগটো ইটাৰ দ্বাৰা গঠিত, আমাৰ শৰীৰটো তেনেকৈ চেলৰ দ্বাৰা গঠিত। আৰু চেলবিলাক এটা নিয়ম মানি ডিভিজন হয়, এটাৰ পৰা দুটা, দুটাৰ পৰা চাৰিটা, আৰু এই যিটো ডিভিজন হয়, চেল ডিভিজন হয়, সেইটো এটা কণ্ট্ৰল প্ৰচেছ থাকে, মেকানিজিম থাকে। যেতিয়া মেচিয়ৰ চেল, যিবিলাক পৈণত চেল হয়, সেইবিলাক নিজে নিজে মৰি যায় আৰু এটা কণ্ট্ৰলত হয়, মানে হঠাৎ দুটাৰ পৰা 10টা হ'ব নোৱাৰে তেনেধৰণে নহয়। যেতিয়া এই চেকিং মেকানিজিমটো, কণ্ট্ৰল মেকানিজিমটোত প্ৰব্লেম হয়, তেতিয়াই ই বাহিৰ হৈ গুচি যায় চেল এটা, তাতে কেতিয়াবা মিউটেশ্যন হয় চেলটো। নৰ্মেলি যিটো হয় সেইটো নৰ্মেল চেল থাকে, কিন্তু বিভিন্ন ধৰণৰ বাহিৰী বাহ্যিক বিভিন্ন কাৰণত হ'ব পাৰে, ৰেডিয়েশ্যনৰ কাৰণে হ'ব পাৰে, মেডিচিনৰ কাৰণে হ'ব পাৰে, বা বিভিন্ন কেমিকেল ধপাত জাতীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি তাত হয়তো মিউটেশ্যন হ'ব পাৰে। চেলটো নৰ্মেল যিটো চেল হয় তাৰ ষ্ট্ৰাকচাৰটো ভিতৰত বদলি যাব পাৰে। আমাৰ চেলত DNA থাকে, RNA থাকে, চ' সেইবিলাক মিউটেশ্যন বুলি কয়, সেইটো এবনৰ্মেল চেল এটা হয়। এতিয়া আমাৰ বডিৰ কেপাচিটি আছে সেই এবনৰ্মেল চেলটো ডিটেক্ট কৰি সেইটো নাইকিয়া কৰি দিয়া যায়, কিন্তু কেতিয়াবা সেই চেকিং মেকানিজিমটো পাৰ হৈ গুচি যায়, ক্ৰছ ধৰিব নোৱাৰে, তেতিয়াই সেই এবনৰ্মেল গ্ৰ'থ হয়। প্ৰথমতে আমি শৰীৰে গম নাপায়, ই লাহে লাহে ডাঙৰ হয়, ডাঙৰ হৈ তেতিয়া আমি গম পাওঁ যে এইটো এটা কেঞ্চাৰ, এটা টিউমাৰ ৰূপ লৈছে নৰ্মেলি। তাৰপিছত ই লাহে লাহে দাঁতি কাষৰীয়া আমাৰ কোষবিলাকত যায়, জেগাবিলাকত, তাৰপিছত লাহে লাহে ই ব্লাডত সোমায় বা লিম্ফ নোডত সোমায়, লিম্ফেটিক্সত সোমায়, তাৰপিছত লাহে লাহে গোটেই বডিতে স্প্ৰেড হৈ যায়। গতিকে থুলমূলকৈ সেইটোৱে কেঞ্চাৰ হয়, কিন্তু আমি গম পোৱাৰ বহুত মাহ, বহুত বছৰৰ আগৰ পৰা সেইটো আৰম্ভ হয়। আৰু দুখৰ কথা হ'ল কি, কেঞ্চাৰত মানুহৰ নিবিষায়, খুব কমেই বিষ হয়, কম কম কেঞ্চাৰতে আমাৰ বিষ হয়। বিষটো এটা বস্তু আমি অকণো সহ্য কৰিব নোৱাৰো, অকণমান বিষ হলে আমি ডক্টৰৰ ওচৰত যাওঁ, কিন্তু কেঞ্চাৰত হ'লে পটককৈ নিবিষ হয়। ই যেতিয়া ডাঙৰ হয় বা ছালত লাগে বা দাঁতি কাষৰীয়া নাৰ্ভত লাগে, তেতিয়াহে আমাৰ বিষ অনুভৱ হয় আৰু আমি তেতিয়া ডক্টৰৰ ওচৰত যাওঁ, অলৰেডি সেইটো এটা সময় পাৰ হৈ যায়। গতিকে আমি আগতে জনাটোৱে উচিত ভালকে, তেতিয়া অলপ অসুবিধা হ'লে আমি ডক্টৰৰ যাতে পৰামৰ্শ ল'ব পাৰি। আৰু সেইকাৰণেই আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমতো যথেষ্ট সংখ্যক কৰ্কটক এডভান্স ষ্টেজত আহে, ষ্টেজ

0: থ্ৰী ষ্টেজ ফ'ৰত আহে, আৰু এডভান্স ষ্টেজত যেতিয়া আহিলে আমি যিমান ভাল ট্ৰিটমেণ্ট নকৰোঁ লাগিলে আমাৰ সম্পূৰ্ণ নিৰাময় হোৱা পৰ্চেণ্টটো বহুত কমি যায়। কিন্তু আমি নিজে আগতীয়াকৈ যদি জানো, আমি যদি আৰ্লি ষ্টেজত প্ৰাৰম্ভিক অৱস্থাত যদি আমি গম পাব পাৰোঁ, তেতিয়াহ'লে আমি সম্পূৰ্ণভাৱে নিৰাময় কৰিব পাৰি। আজিকালি বহুত ভাল ট্ৰিটমেণ্ট আছে, চাৰ্জাৰী ভাল হৈছে, কেমোথেৰাপি মেডিচিন ওলাইছে, ৰেডিয়েশ্যন আছে, টাৰ্গেটেড থেৰাপি, আৰু ট্ৰিটমেণ্টবিলাকো কম হৈ যায়। যেতিয়া আৰম্ভণি অৱস্থাত গম পাওঁ, তেতিয়া ধৰি লওক স্তনৰে এটা স্তনত টিউমাৰ 1 cm হৈছে, তেতিয়া আমাৰ গোটেই স্তনটো অপাৰেশ্যন কৰিব নালাগে, অকল সেই জেগাটো উঠাই দিলেই হ'ল, বা ক'ৰবাত স্প্ৰেড হৈছে যদি সেইবিলাক অলপ চাব লাগে। কিন্তু এইটোৱে যদি বোলে 10 cm হৈ গ'ল বা ঘাঁহ হৈ গ'ল, তেতিয়া গোটেই স্তনটো উঠাবলগীয়া হৈ যায়, মানে সেইটো অলৰেডি গতিকে আমি যদি আগতে প্ৰয়েক্টিভ হওঁ, কেঞ্চাৰৰ বিষয়ে গম পাওঁ, তেতিয়াহে আমি ভালকে যুদ্ধ কৰিব পাৰিম, বা আমাৰ ভাল হোৱাৰ চান্সটো পাৰ্চেণ্টেজটো বহুত বাঢ়ি যাব।
1: আচলতে আমাৰ সজাগতাৰ মানে কথা যদি আমি কওঁ, এতিয়া ক'ব বিচাৰিছে সজাগতা বহুত কম এই সন্দৰ্ভত, যাৰ বাবে আমাৰ এই ক্ৰমান্বয়ে যি পাৰ্চেণ্টেজটো বাঢ়িছে, হাৰ বৃদ্ধি পাইছে, ই এটা ডাঙৰ কাৰণ। ছাৰ আপুনি কৈছে নিবিষায়, কেতিয়াবা যেতিয়া বিষায় তেতিয়ালৈকে বহুত দেৰি হৈ যায়, তেনেধৰণে কিবা লক্ষণ আছে নেকি যে আমাৰ শ্ৰোতাসকলে গম পাব, সজাগ হ'ব?
0: হয়, আমি 7-8 আৰ্লি চিম্পটমছ আছে সেইকেইটাৰ কথা কওঁ, যে মানুহে এনেকুৱা ধৰণৰ অসুবিধা হলে ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। যেনে কমনেষ্ট হৈছে টেমুনা, গুটি, সৰু শৰীৰত যিটো গুটি, টেমুনা ৰিচেণ্ট অনছেট, চ' টেমুনাটোৱে হৈছে এটা কমনেষ্ট, এইটো টিউমাৰ বুলি কয়। ধৰি লওক বহু দিনৰ পৰা কোনোবা এটা অংশত শৰীৰত টেমুনা এটা আছিলে, বছৰ বছৰ ধৰি আছে, হঠাৎ ই ডাঙৰ হৈ গৈছে। লাষ্ট আগতে ধৰি লওক 4-5 cm মান আছিলে, কিন্তু আজি লাষ্ট 5 মাহ ই হৈ ডাবল হৈ গ'ল চাইজটো, বা তাত বিষোৱা আৰম্ভ কৰিছে। গতিকে সি হয়তো আগতে কেঞ্চাৰ নাছিলে, সেইটো হয়তো আপোনাৰ পৰিৱৰ্তন হৈ কেঞ্চাৰৰ ৰোগ লৈছে। 2 নম্বৰ হৈছে শৰীৰৰ আমাৰ কোনো অংশত যদি ঘাঁ হৈছে, ঘাঁ হ'লে কি হয়, নৰ্মেলি আমাৰ অপাৰেশ্যন হ'ল বা কাটিলে দুখ পালে কিমান 3-4 সপ্তাহত সেইটো শুকাই যায়, কিন্তু বহুত দিনৰ পৰা আছে বোলে 2-3 মাহ মেডিচিন খাইছো শুকোৱা নাই ঘাঁটো, মুখৰ ভিতৰতে হওক বা ভৰিতে হওক কোনো অংশত ঘাঁ হৈছে। গতিকে এই ঘাঁ লং ষ্টেণ্ডিং যদি নন হিলিং আলচাৰ আছে শৰীৰত, তেতিয়াহ'লে সিও এটা কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। বা এটা হ'ল আমাৰ খোৱাত, ধৰি লওক আমাৰ খাওঁতে ধৰি লওক আমাৰ অসুবিধা হৈছে, প্ৰথমতে আমি গোটা বস্তুত অসুবিধা পাওঁ, তাৰপিছত লাহে লাহে জুলীয়া বস্তুটো অসুবিধা হয়, তেতিয়াহ'লে খাদ্যনলীত যদি কৰ্কট ৰোগ হয় তেতিয়া তেনেধৰণৰ হয়। কিন্তু সেইটো বহুত দিন হৈ যায় ভিতৰতে, প্ৰথমতে গমেই নাপায়, কিন্তু যেতিয়া অলৰেডি যদি ব্লক হোৱা আৰম্ভ হয়, তাৰমানে সি অলৰেডি 6 মাহ বা 1 বছৰ পাৰ হৈছে, তাৰপিছতহে ৰোগীজনে গম পায়, তেতিয়াহ'লে আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। ঘাঁৰ লগত আৰু এটা কওঁ, মুখৰ ভিতৰত বগা চামনি ধৰে, সেইটোক আমি লিকোপ্লেকিয়া বুলি কওঁ, আৰু সেই তাত ৰঙা যদি হয় সেইটো গিৰাথ্যোপ্লেকিয়া বুলি কয়। আৰু এইটো যদি আমি হাতেৰে ঘঁহি আঁতৰাই দিব পাৰোঁ, তেতিয়াহ'লে সেইটো ইমান চিন্তা কৰিবলগীয়া নহয়, যিটো ঘঁহিও আমি আঁতৰাব নোৱাৰোঁ, বগা, কেতিয়াবা আমি মুখখন খুলিব নোৱাৰে, মানুহে তামোল চাদা খাওঁতে খাওঁতে এইটো মানে ফাইব্ৰোচিস হৈ যায়। নৰ্মেল মুখৰ যিটো ইলাষ্টিচিটি, যিমান আমি অপেন কৰিব পাৰোঁ সিমান অপেন কৰিব নোৱাৰে, বা বগা হয়, লিকোপ্লেকিয়া হয়, এইবিলাক ধৰি লওক কেঞ্চাৰৰ আৰ্লি চাইন হয়। যদি তেনেকুৱা মানুহে চাদা তাদা খাই আছে, ইমিডিয়েটলি বন্ধ কৰিব লাগে। বা দাঁতত কি হয়, মানুহে কেতিয়াবা দাঁত লগায়, বয়সস্থ মানুহ তো দাঁত লগাওঁতে যদি দাঁতটো যদি ভালকে ফিটিং নহয়, ঘঁহনি খাই থাকে, সেই ইল ফিটিং ডেন্সাৰ বুলি এটা কথা আছে, সেইটো কাৰণেও কৰ্কট ৰোগ হ'ব পাৰে। বা দাঁতটো যদি চোকা হৈ আছে, শ্বাৰ্প হয়, চোকা দাঁতটোৱে কি হয়, বাৰেপতি মুখৰ ভিতৰৰ অংশ, সেইটোক মিকচা বুলি কয়, বাহিৰটো আমি স্কিন বুলি কওঁ, যিটো ভিতৰৰখিনিক মিকচা বুলি কয় মেডিকেল টাৰ্মত, এই মিকচাত বাৰেপতি ঘাঁ হয়, আকৌ হিলিং হয়, তেনেকে ঘাঁ লাগোতে হিলিং হওঁতে হওঁতে কেতিয়াবা তাত মিউটেশ্যন হৈ যাব পাৰে। চ' যদি ইল ফিটিং ডেন্সাৰ আছে, তাত যদি চোকা দাঁত আছে, ইল ফিটিং হ'লে লগে লগে ভাল কৰি ল'ব লাগে, চোকা দাঁত থাকিলে ডেণ্টিষ্টক দেখালে তেওঁলোকে চাই এইটো হেৰি মাৰি ঠিক কৰি দিয়ে। বা দাঁতত যদি কিবা ইনফেকশ্যন আছে, ছেপচিছ আছে, তেতিয়াহ'লে সেইবিলাকো ভাল ধৰণে ট্ৰিটমেণ্ট কৰিব লাগিব। আৰু স্মকিং, যিটো চাদা টবেকো, চ' এইটো এটা হৈছে মুখ্য কাৰণ মুখত মানে কেঞ্চাৰ হোৱাৰ। গতিকে আমি প্ৰত্যেক দিনাই ধৰি লওক দাঁত ব্ৰাছ কৰোঁ, গতিকে আমি যদি এদিনো মুখখন আমি মেলি আইনাত নিজৰ মুখখন চাওঁ, আঙুলিয়ে বা চামুচেৰে ইটো গালতো চালোঁ, সিটো গালতো চালোঁ, তালুত চালোঁ, জিভাত চালোঁ, তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ যদি বগা কিবা দেখা পাওঁ, ৰঙাও দেখা পাওঁ, বা আলচাৰ আছে যদি, তেতিয়াহ'লে আমি ডক্টৰৰ পৰামৰ্শ ইমিডিয়েটলি ল'ব লাগে। তাৰপিছত আছিলে এটা ভইচ চেঞ্জ, আমাৰ যদি যিটো আমি হৰ্চনেছ অফ ভইচ কওঁ, আমাৰ পানী লাগিলে কি হয়, মাতটো ভাঙে।

0: মানে এইটো 2-3 সপ্তাহ ভাল হৈ যায়, কিন্তু যদি বহুদিনৰ পৰা মানুহটোৰ যদি মাতটো ভাঙি আছে বোলে ভাল হোৱা নাই, কিন্তু সেইটো চালে এণ্ডস্কপি কৰিলে আমি গম পাই যাওঁ, বায়'পচি কৰিলে ওলাই যায়। গতিকে বহুদিনত যদি ভইচ চেঞ্জ হৈ আছে তেতিয়াহ'লে সেইটো এটা কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। শৰীৰত আমাৰ কলা কলা যিবিলাক তিল থাকে মাহবিলাক, কেতিয়াবা তাতো কেঞ্চাৰ হ'ব পাৰে, তাৰ সেইটোক মেলানোমা বুলি কয়। তো মেলানোমাত কি হয়, সেই চাইজটো কেতিয়াবা ডাঙৰ হৈ যায়, তিলটো দেখিব ডাঙৰ, সেইকাৰণে আমি ফটোগ্ৰাফিকেলি সেইটো মনত ৰখাটো উচিত, বা আমি নিজৰ স্কিনত বা যোন জেগাত কলা বস্তুবিলাক আছে সেইবোৰ ফটো মাৰি থৈ দিলো। তো বহুদিন পিছলৈ, বছৰৰ পিছত, 3 বছৰৰ পিছত আমি কম্পেয়াৰ কৰিব পাৰো যে আমাৰ ফটোটো একেই আছে নে ডাঙৰ হৈছে। ছাইডত এটা স্কেল ৰাখি দিলে হ'ল মেজাৰমেণ্টৰ কাৰণে, ফিউচাৰত আমি আকৌ চাব পাৰো। তো চাইজ যদি ডাঙৰ হৈছে, তাত যদি খজুৱাই ইটচিং হয় যদি, বা তাৰ পৰা যদি ব্লিডিং হয় বা আলচাৰ হৈ গৈছে, বা আমি এটা চাইড বোলে সমান হৈছে, এইটো চাইড বোলে আনইকুৱেল হৈছে কিবা, গতিকে এইবিলাক হৈছে এইটোত হয়তো কেঞ্চাৰলৈ কনভাৰ্ট হ'ব পাৰে। কেতিয়াবা ভৰিৰ আঙুলি মূৰতো এইবিলাক হয় কলা কলা দাগ, কলা কলাটো যদি লাহে লাহে ডাঙৰ হৈ গৈছে, ব্লেক পিগমেণ্টেড আৰু বিলাক মেলানোমা বিলাক, তো সেইটো তেতিয়াহ'লে মেলিগনেণ্ট মেলানোমা হ'ব পাৰে। আৰু এটা হৈছে আনইউজুৱেল ব্লিডিং, ধৰি লওক পাইখানাৰ লগত তেজ গৈছে, বহুতে আমি পাইলছ পাইলছ কৰি থাকো, কিন্তু কেতিয়াবা এইটো মানে কেঞ্চাৰো হ'ব পাৰে পাইখানা ৰাস্তা, বা পেচাবৰ লগত যদি বিবাদ গৈছে, পাথৰৰ কাৰণে হয়, কিন্তু সি মানে যিটো আমাৰ ইউৰিনেৰী ব্লাডাৰ, ইউৰেট্ৰা বা ইউৰোজেনাইটেল ট্ৰেক্ট, তাতো সেইটো কৰ্কট ৰোগ হ'ব পাৰে। আৰু মহিলাসকলৰ মাহেকীয়া যদি অনিয়ম হৈ যায়, ইন বিটুইন যদি ইন্ট্ৰামেনষ্ট্ৰুৱেল ব্লিডিং হয়, বা মাহেকীয়া কাৰোবাৰ বন্ধ হৈ গৈছে তাৰপিছত যদি ব্লিডিং হয়, বা পুৰুষ মহিলা সম্বন্ধৰ পিছত যদি ব্লিডিং হয়, এইবিলাক হৈছে কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। গতিকে অতি সোনকালে গাইনকলজিষ্ট এজনক দেখালি বা চাৰ্জন এজনক দেখালি যি যি প্ৰব্লেম হৈছে, তেতিয়াহ'লে আমি অতি সোনকালে গম পাওঁ যে কি হৈছে ভিতৰত। আৰু এটা, আমি ৰিচেণ্টলি ধৰি লওক লাষ্ট 6 মান্থত আমাৰ ৱেইট লছ হৈ গৈছে, আমি তেনেকুৱা ধৰণৰ একো ধৰি লওক ডায়েট কণ্ট্ৰলো কৰা নাই, এক্সাৰচাইজো কৰা নাই, কিন্তু আমাৰ ৱেইট লছ হৈ গৈছে। গতিকে সেই ভোক নলগা, ৱেইট লছ হোৱা, বা আগতে পেটত বিষ হৈ আছিলে ভাল হৈ যায় গেষ্ট্ৰিক বুলি ভাবো, এতিয়া কিন্তু বিষ উঠিলে বিষটো থাকিয়ে যায়। গতিকে এইবিলাক হৈছে কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে, আৰু এইবিলাক হ'লে অতি সোনকালে ডক্টৰক দেখাই পৰামৰ্শ
1: ল'ব লাগে। ছাৰে খুব সুন্দৰকে কৈছে, আচলতে এনে সৰু সৰু কিছুমান লক্ষণ আমাৰ দেহত দেখা দিয়ে, কিন্তু সেয়া আমি অৱজ্ঞা কৰোঁ বা আমি ভাল হৈ যাব বুলি ভাবোঁ বা ঘৰুৱা কিছুমান পদ্ধতি আমি অৱলম্বন কৰোঁ, কিন্তু সেয়া আমাৰ কাৰণে মাৰাত্মকো হ'ব পাৰে। সেয়েহে আপোনালোকে এইসমূহ লক্ষণ যদি বিশেষভাৱে আপোনালোকৰ দেহত দেখিছে, তেনেহ'লে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজনীয়। আমি লক্ষণৰ কথা পাতিলোঁ, কেঞ্চাৰ কি সেই সন্দৰ্ভত জানিলোঁ, কেঞ্চাৰৰ কিছুমান ষ্টেজ আছে। প্ৰথম অৱস্থাত যদি কেঞ্চাৰ ৰোগীজনে চিকিৎসকৰ পৰামৰ্শ ল'লে, তেওঁৰ পাৰ্চেণ্টেজটো নিশ্চয়কৈ বাঢ়ি যায়। থাৰ্ড বা এনেকুৱা ধৰণৰ ফোৰ্থ ষ্টেজত যদি গুচি যায়, তেতিয়া ভবা হয় যে তেখেতৰ যিটো পাৰ্চেণ্টেজ আছে জীয়াই থকাৰ বা তেওঁৰ লাইফৰ যিটো পাৰ্চেণ্টেজ কমি আহে। সেইসকল ৰোগীৰো আশা আছেনে? তেওঁলোকে যদি ভাল চিকিৎসা পায় তেওঁলোকো ভাল হ'ব পাৰে?
0: হয়, এনেকুৱা নহয় যে stage 3 বা stage 4 হ'লেই ভাল নহ'ব, সেইটোও নহয়। কেতিয়াবা stage 1ও বহুত এগ্ৰেছিভ হ'ব পাৰে, আকৌ আহি যাব পাৰে। stage 3 stage 4টো মানুহৰ বহুত ভাল হোৱা দেখিছোঁ, গতিকে আমি সদায় পজিটিভলি ভাবিব লাগিব। আৰু ট্ৰিটমেণ্ট আজি ডেভেলপ হৈ আছে, every 6 মান্থত ডেভেলপ হৈ আছে, নতুন মেডিচিন আহি আছে। এসময়ত ধৰি লওক টিবি বেমাৰটো এনেকুৱা আছিলে ভাল নোহোৱাতে, কিন্তু এতিয়া আমাৰ মেডিচিন আছে সম্পূৰ্ণ ভাল হৈ যায়। এইডছ হ'লেও মানুহৰ আগতে বহুত ভয় আছিলে, এতিয়াও আমি দেখিছো বহুত এইডছ মানুহ ভালকে মেডিচিন চেডিচিন খাই ভাল ধৰণে আছে। আৰু আমি দেখি আছো stage 4 পেচেণ্টটো বছৰ বছৰ ধৰি ভাল হৈ আছে। গতিকে এইটো ভাগ্যৰ কথা। চাপোজ stage 3 হলে কোনোবা এটা বেমাৰত 50% মানুহ কিয়ৰ হয়, 50%ৰ আকৌ আহি যাব পাৰে, কিন্তু তেওঁৰ ক্ষেত্ৰত বেলেগো হ'ব পাৰে। গতিকে আমি মোৰ মতে যিখিনি এভেইলেবল ট্ৰিটমেণ্ট থাকে, যিখিনি সেই সময়লৈকে চাইণ্টিফিকেলি এষ্টাব্লিছ ট্ৰিটমেণ্ট হয়, আমি মানে ৰিফিউজ কৰিব নালাগে, ল'ব লাগে। ক'ব নোৱাৰি, তেওঁ হয়তো মিৰাকুল হ'ব পাৰে, ভালো হৈ যাব পাৰে, হৈছেও কি যিহেতু আমি দেখা পাইছো। গতিকে আমি সেই পজিটিভলি মানুহক আশাটো দিব পৰাটোৱে মেইন কথা।
1: যিহেতু আপুনি দেখিছে ট্ৰিটমেণ্টৰ কথা যিহেতু আমি কৈছো, বৰ্তমান সময়ত যদি আমি অসমৰ প্ৰেক্ষাপটত চাওঁ, কেঞ্চাৰ ৰোগৰ ট্ৰিটমেণ্ট কেনেধৰণৰ এডভান্স ট্ৰিটমেণ্ট আমাৰ ইয়াত আছে?
0: এটাই কথা কওঁ যে বাহিৰৰ দেশত বা বেলেগত, অসমৰ বাহিৰত যিবিলাক ট্ৰিটমেণ্ট আছে, আমাৰ অসমতো গোটেইবিলাক এভেইলেবল আছে। কিন্তু তাৰ আগতে আমি ডায়েগনোচিছটো কেনেকৈ হয় সেইটো ৰাইজ মানুহে জনাটো
1: জানাটো
0: বহুতে প্ৰয়োজন। কেঞ্চাৰৰ ডায়েগনোচিছটো প্ৰথমতে মানুহজনৰ যিবিলাক তেওঁ চিমটম তেওঁৰ লক্ষণবিলাক লৈ আহিলে একৰ্ডিংলি ডক্টৰে চাই পৰীক্ষা চৰীক্ষা যোনটো জেগাত তেওঁৰ হৈছে

0: সেই হিচাপত আমি পৰীক্ষা কৰিব দিওঁ।
1: হুম
0: কেতিয়াবা এক্সৰে লাগে, কেতিয়াবা আল্ট্ৰাচাউণ্ড, কেতিয়াবা চিটি স্কেন, কেতিয়াবা এণ্ডস্কপি বা MRI, এইবিলাক
1: হুম
0: দৰকাৰ হয়।
1: হুম
0: চ' তাৰপিছত সদায় কেঞ্চাৰ কনফাৰ্মেশ্যনৰ কাৰণে আমাক বায়'প্চি।
1: হুম
0: বায়'প্চিক মানে কি, যিটো টিউমাৰ আছে তাৰ পৰা সৰু এটা পৰ্চন, এটা মাংস লোৱা যায়,
1: হুম
0: সেইটো আমি তেতিয়া পেথলজিষ্টৰ ওচৰত পঠাওঁ।
1: হুম
0: পেথলজিষ্টে চাই মাইক্ৰস্কোপৰ তলত, তেতিয়া তেওঁ কয় যে সেইটো কেঞ্চাৰ আছে নে নাই।
1: হুম
0: চ' সেইটো হৈছে এটা ফাইনেল ডায়েগনচিছ।
1: হুম
0: আৰু লগতে আমি কিছুমান ব্লাড টেষ্ট
1: হুম
0: কৰোঁ।
1: হুম
0: ব্লাড টেষ্টতো আমি মাৰ্কাৰ কিছুমান চাওঁ,
1: হুম
0: সেই মাৰ্কাৰবিলাক বাঢ়িলেও আমি গম পাওঁ। যেনে অভেৰী কেঞ্চাৰ হ'লে CA125 বুলি কয়,
1: হুম হুম
0: গতিকে সেই মাৰ্কাৰবিলাকো আমি লগতে পৰীক্ষা কৰোঁ। কিন্তু কথা হ'ল, বহুত মানুহে আকৌ বায়'প্চি কৰিব নিবিচাৰে।
1: হুম
0: ব্ৰেষ্টত এতিয়া টেমুনা এটা আছে,
1: হুম
0: আমি আল্ট্ৰাছ'ন'গ্ৰাফিকেলি চালোঁ বা
1: হুম
0: মেম'গ্ৰাফি কৰিলোঁ, তাৰপিছত আমি সেইটোৰ পৰা বায়'প্চি কৰিব লাগে।
1: হয়
0: এটা হয় FNAC, মানে নিডল এটা দি চাই পেলাই তাৰ পৰা ব্লাড লৈ পৰীক্ষা কৰা যায়। আৰু এটা হ'ল কোৰ নিডল বায়'প্চি।
1: হুম
0: কোৰ মানে এই ৰিফিল বিলাক যে থাকে,
1: হয়
0: ৰিফিলৰ চাইজৰ সমান
1: হুম
0: এটা বেজি থাকে,
1: হুম
0: আল্ট্ৰাচাউণ্ডেদি চাই সেইটোত ফ'কাছ কৰি আমি তাৰ মাজৰ
1: হুম
0: পৰা এটা টিচু লৈ অহা হয়,
1: উলিয়াব
0: টিউমাৰ
1: পাৰি।
0: টিচু, সেইটো মাইক্ৰস্কোপৰ আণ্ডাৰত পৰীক্ষা কৰা। কেতিয়াবা আমি বায়'প্চি, পাঞ্চ বায়'প্চি, মুখত ধৰি লওক ঘাঁ আছে, ডাইৰেক্ট পাঞ্চ লওঁ, বা কেতিয়াবা আমি ইনচিচন দি চাৰ্জিকেল ব্লেডেৰে কাটিও বায়'প্চি লোৱা হয়। গতিকে মানুহৰ এটা ভাৱ আছে যে বায়'প্চি কৰিলে বেমাৰটো স্প্ৰেড হয় বুলি ভাবে। গতিকে মই সকলোকে শ্ৰোতাকে ক'ব বিচাৰো যে বায়'প্চি কৰিলে বেমাৰ স্প্ৰেড নহয়, আৰু বৰঞ্চ আমি সোনকালে গম পাওঁ, আৰু গম পালে আমি ট্ৰিটমেণ্টটো সোনকালে আৰম্ভ কৰিব পাৰোঁ। গতিকে ৰোগীজনৰ কাৰণেহে ভাল হয়, গতিকে এই ভুল ধাৰণাটো ল'ব নালাগে। তাৰপিছত আমি ষ্টেজিং কৰা যায়। ষ্টেজিঙৰ কাৰণে আমি প্ৰয়োজন সাপেক্ষে আমি CT বা MRI কৰোঁ, আৰু আজিকালি এটা স্কেন ওলাইছে, পেট চিটি স্কেন বুলি। পেট চিটি স্কেনটোৱে হোল বডি স্কেন কৰে, চবকে নালাগে। আমি Stage 1, Stage 2 মষ্ট অফ দ্য কেঞ্চাৰত নালাগে, Stage 3 বা 4হে আমি কৰোঁ। মানুহে আহি কয় ডক্টৰ মোক এটা পেট স্কেন কৰি দিয়ক, মানে সেইফালে সেইটো দামীও হয়, বহুতে 20-25 হাজাৰ কষ্ট হয় 100জন পেচেণ্টৰ। আমি জানো যে ধৰি লওক Stage 1 বা 2ত হয় হাৰ্ডলি 3-4জনৰ পজিটিভ আহিব পাৰে পেট। গতিকে আননেচেচাৰি আপুনি ধৰি লওক 94জনক কৰিলে, পইচাটো আপোনাৰ ৰিচোৰ্চটো আননেচেচাৰি গ'ল। গতিকে সেইকাৰণে ডক্টৰে যেতিয়া কয় তেতিয়াহে কৰাব লাগে, আমি নিজেই ক'ব নালাগে যে পেট চিটি স্কেন। তাৰপিছত বোন স্কেনো এটা আছে, চ' এইবিলাকে আমি গম পাওঁ, আমি প্লেন কৰিব পাৰোঁ। গতিকে এইবিলাক জনাৰ পিছত আমাৰ কেঞ্চাৰবিলাক এটা ষ্টেজ দিয়া হয়। আমাৰ ভাৰতবৰ্ষতো আছে, বা আমি কিছুমান বাহিৰাৰ প্ৰট'কলো আমি ফ'ল' কৰোঁ, NCCN গাইডলাইন বুলি কয়, সকলোৱে সেইটোৱে ফ'ল' কৰে। তাৰ হিচাপত এটা ষ্টেজিং হয়, এটা লিখা আছে ষ্টেজিং, আমাৰ বুকলেট আছে যে ইমান চাইজ হ'লে, ইমানখিনি টেষ্ট ৰিপৰ্টত এনেকুৱা হ'লে এইটো এইটো ষ্টেজ হ'ব, আৰু এই ষ্টেজটোৰ কাৰণে এইকেইটা এইকেইটা ট্ৰিটমেণ্ট হ'ব, চাৰ্জাৰী হওক, কেম'থেৰাপিয়ে হওক, ৰেডিঅ'থেৰাপিয়ে হওক, আৰু একৰ্ডিংলি তেনেকে ট্ৰিটমেণ্ট কৰা যায়। মেডিচিনো ধৰি লওক বহুত মেডিচিন আছে, কোনোবাই ধৰি লওক এইকেইটা মেডিচিন বেষ্ট হ'ব বুলি দিয়া যায়, কেম'থেৰাপি কথা ক'লো। গতিকে ট্ৰিটমেণ্টবিলাক ফিক্স, আউটচাইড ইণ্ডিয়া গ'লেও ট্ৰিটমেণ্ট ফিক্স, ট্ৰিটমেণ্ট চেঞ্জ নহয়। গতিকে ট্ৰিটমেণ্ট আমাৰ যি লাগে চব আছে। আমাৰ আপুনি যদি ব্ৰেইনৰ হ'লেও আমাৰ ব্ৰেইন টিউমাৰৰ চাৰ্জাৰী হয়, বা মুখমণ্ডলৰ হেড এণ্ড নেক যেনেকুৱা ধৰণৰ কৰ্কট ৰোগ হয় তাৰ চাৰ্জাৰী হয়। আমি ৰিকনষ্ট্ৰাকশ্যনত আগতে আমাৰ চেলেঞ্জেছ আছিলে, চাপ'জ মুখৰ এইখিনি এৰিয়াতে কেঞ্চাৰ হ'ল, এতিয়া আমি মেণ্ডিবুলটো অপাৰেশ্যন কৰি উঠাই দিলে মানুহৰ মুখটো সোমাই যায়, সেইটো প্লাষ্টিক চাৰ্জাৰী লাগে। আমাৰ বহুত দিন এইটো চাৰ্জাৰী নাছিলে, কিন্তু মই শিলচৰত থাকোঁতে মোক আমাৰ ডক্টৰ ৰবিকানন, আমাৰ এজন মেক্সেচি এৱাৰ্ডি পদ্মশ্ৰী, তেখেতে ক'লে যে এই চাৰ্জাৰীটো কৰিবলৈ হ'লে আমাৰ ইয়াত বহুত প্ৰয়োজন আছে, যে গৈ পেলাই এইটো শিকি অহাটো বহুত প্ৰয়োজন, আৰু মই গোটেই হস্পিটেল চাব লাগে মই নোৱাৰিছোঁ, তুমি গৈ এইটো শিকি আহা। গতিকে মোক তেওঁ লুধিয়ানাত পঠালে, লুধিয়ানাত মই থাকি প্লাষ্টিক চাৰ্জাৰী ডিপাৰ্টমেণ্টত এইটো আমি শিকি, আমি ঢেৰ প্লাষ্টিক চাৰ্জাৰী, তেতিয়া আমি ফ্ৰী ফ্লেপ বুলি কয় মাইক্ৰ'ভাস্কুলাৰ, আমি হাতৰ পৰা নি মুখত লগাওঁ, ভৰিৰ পৰা নি মুখত লগাওঁ, তেওঁ এতিয়া আৰু বহুতকেইজন চাৰ্জন আহিলে, প্লাষ্টিক চাৰ্জাৰীও ডেভেলপ হৈছে। গতিকে সেইবিলাক চাৰ্জাৰী এতিয়া আজিকালি আমাৰ ইয়াত চবেই হয়। তাৰপিছত খাদ্যনলী অপাৰেশ্যন যিবিলাক হয় সেইবিলাক আমাৰ ইয়াত আছে, চৰকাৰীটো আছে। তাৰপিছত ইয়াৰ বাহিৰেও কেম'থেৰাপি, যি কেম'থেৰাপিয়ে নহওক, সকলো কেম'থেৰাপি ইয়াত আছে। বোন মেৰু ট্ৰেন্সপ্লেণ্টটো আমাৰ নাছিলে, কিন্তু আজিকালি আমাৰ বোন মেৰু ট্ৰেন্সপ্লেণ্টটো হয়। গুৱাহাটী মেডিকেল কলেজত আমাৰ প্ৰফেচাৰ ডক্টৰ জিনা ভট্টাচাৰ্য বাইদেউৰ নেতৃত্বত বহুতখিনি চলি আছে, বি বৰুৱাটো হয়, ডক্টৰ আছিফ ইকবাল জুলি আছে তেখেতে। গতিকে এইকেইটা নোহোৱা কাম আছিলে, এইকেইটাও আমাৰ বৰ্তমান অসমত হয়, হৈ আছে। গতিকে মই নাভাবোঁ, প্ৰটন যিটো থেৰাপি, ৰেডিঅ'থেৰাপি, সেইটো এটা অলপ খৰচাৰ এটা থেৰাপি হয়। ভাৰতবৰ্ষতো অহা বেছিদিন হোৱা নাই, এপল'ত আছে, ৰিচেণ্টলি টাটাটো কৰিছে, আমাৰ অসমতো কথা ওলাই আছে, হয়তো আহি যাব পাৰে
1: অলৰেডি।
0: গতিকে কিন্তু এটা

0: ফিজিঅ'থেৰাপিতে মোৰ বন্ধু এজনক প্ৰায় 25 লাখ নে কিমান দিব লগা হয়। গতিকে আমাৰ মানুহৰ যিখিনি লাগে ৰেডিয়েশ্যন সেইখিনিয়ে মেইন পাবলৈ পালোঁ মই ভাবিছোঁ যথেষ্ট।
1: যথেষ্ট
0: প্ৰটন থেৰাপি হ'লে সেইটো আমাৰ অসমৰ মানুহৰ কাৰণে সেইটো ভাগ্যৰ কথা হ'ব। গতিকে মই নাভাবোঁ আমাৰ হ'ব লগা চববিলাকেই আছে,
1: ডেভেলপমেণ্ট আমাৰ অসমত বহুত হৈছে এই
0: বহুত।
1: ক্ষেত্ৰত,
0: হয় হয়
1: আৰু সেয়েহে ৰোগীসকলে ইমান চিন্তা কৰাৰ কথা নাই যে তেওঁলোকে বাহিৰতেই যাব লাগিব, অসমতো আছে, আপোনালোকে অসমতো ইয়াৰ ট্ৰিটমেণ্ট ল'ব পাৰে খুব সুন্দৰভাৱে। ছাৰ, এতিয়া যিহেতু আপুনি কৈছে খৰচৰ কথা, সকলোৰে মনত এটাই কথা আহে, খৰচ কিমান হ'ব, ট্ৰিটমেণ্টত বহুত খৰচ হ'ব পাৰে। এনে কোনো চৰকাৰী আঁচনি বা এনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা আছে নেকি কেঞ্চাৰৰ ক্ষেত্ৰত, যাৰ জৰিয়তে ৰোগীসকলে সকাহ?
0: চৰকাৰী আঁচনিটো আছে, আয়ুষ্মান বুলি এটা আছিলে
1: হয়
0: নহয় কাৰ্ড,
1: হয়
0: সেইটো আগতেতো প্ৰাইভেটতো ৰেডিয়েশ্যন চেডিয়েশ্যন আছিলে।
1: হয়
0: মই আগতে এবাৰ মই কৈছিলোঁ যে এইটো চাই চাই দিলে ভাল আছিলে,
1: হয়
0: কিন্তু আজিকালি প্ৰাইভেটত বন্ধ।
1: হয়
0: কিন্তু ট্ৰিটমেণ্টখিনি ধৰি লওক ৰেডিয়েশ্যনে হওক কেমোৱে হওক সেইখিনি চৰকাৰৰ ফালৰ পৰা আছে। আমাৰ খালি লগত আয়ুষ্মান কাৰ্ডটো লাগিব,
1: লাগিব
0: বহুত আমাৰ মানুহে লোৱাই নাই,
1: নিশ্চয় এইটো
0: গতিকে সেই
1: বহুতে
0: কাৰ্ডটো
1: মানে
0: লোৱা উচিত। আমাৰ এতিয়া বহুতকেইটা ACCFৰ চেণ্টাৰ আছে য'ত ধৰি লওক আজিকালি কেমোথেৰাপি দিয়ে, ৰেডিঅ'থেৰাপিও দিয়ে, কিন্তু চাৰ্জাৰী ধৰি লওক সেইটো ডেভেলপ হোৱা নাই, সেইটো এটা চেলেঞ্জেছ আছে। কিন্তু বহুতকেইটা চেণ্টাৰ অলৰেডি খোলা হৈছে যে, আৰু খৰচা ধৰি লওক মেডিচিন এণ্টিবায়'টিক্সক মিলি আৰামত এটা ডাঙৰ এটা বাজেট হৈ যায়,
1: হৈ যায়,
0: গতিকে অভিয়াছলি খৰচাটো অলপমান হৈ যায়। কিন্তু আমি জেনেৰেল যিবিলাক কমন চাৰ্জাৰী কৰি থাকোঁ ইমিডিয়েটলি যাব পাৰোঁ সেইবিলাকত খৰচা কম,
1: খৰচা কম হয়,
0: আল্টিমেটলি সেইবিলাক কোম্পানীবিলাকতকৈ আল্টিমেটলি আপুনি পেমেণ্টটো কৰিব লাগে।
1: হয়
0: লাগে যে হস্পিটেলে লৈছে এইটো নহয়, আৰু আপুনি ষ্টেপলাৰ, এটা ষ্টেপলাৰৰ দাম একচুৱেলি 20-19 হাজাৰ, আগতে আমি 4-5 হাজাৰ পাইছিলোঁ। এতিয়া সেইকাৰণে ধৰি লওক চৰকাৰত হ'লেও ফ্ৰী দিব দিগদাৰ, সেইকাৰণে আয়ুষ্মানৰ থ্ৰুৱেদি এটলিষ্ট ৰেভিনিউটো জেনেৰেট হয়।
1: আৰু সেইকাৰণে আয়ুষ্মান কাৰ্ডৰ আচলতে প্ৰয়োজন আছে, যিসকল শ্ৰোতাই শুনি আছে বা যাৰ আয়ুষ্মান কাৰ্ড বৰ্তমানো নাই, তেওঁলোকে এই কাৰ্ডটো বনাই লোৱা
0: বনাই
1: আচলতে
0: লোৱা উচিত।
1: উচিত।
0: হয়,
1: আৰু লগতে ছাৰ নিশ্চয় নিজৰ ইঞ্চুৰেঞ্চ কৰি লোৱাটো
0: মইতো প্ৰত্যেককে কওঁ যে চৰকাৰে যিখিনি ছাপোৰ্ট দিছে সেইটোতো ভাল কথা, কিন্তু প্ৰত্যেকেই আমাৰ হেল্থ ইঞ্চুৰেঞ্চ থাকিব
1: হেল্থ
0: লাগে,
1: ইঞ্চুৰেঞ্চ থাকিব লাগিব
0: ইমাৰ্জেঞ্চি কাৰণে লাগে। আমাৰ যদি ইঞ্চুৰেঞ্চ থাকে তেতিয়াহ'লে সেইখিনি আমি লগে লগে গৈ
1: কৰিব পৰা যায়।
0: 15-20 হাজাৰ দিলে আপুনি 2-3 লাখ টকা আৰামত ইঞ্চুৰেঞ্চ
1: হয়
0: এটা পাই যাব,
1: হয়
0: আপোনাৰ
1: আচলতে
0: ফেমিলি
1: এইকেইটা
0: প্ৰটেক্টেড হয়,
1: বহুতকৈ বহুত প্ৰয়োজন,
0: বহুত প্ৰয়োজন
1: প্ৰতিটো পৰিয়ালৰ বাবে আচলতে
0: লাগে।
1: প্ৰয়োজন।
0: মই নিজে ডক্টৰ হয়, এতিয়া মই ইঞ্চুৰেঞ্চ নকৰাকে থকা নাই,
1: হয় হয়
0: যে কেতিয়া কেনেকে লাগে আমি
1: হয়
0: ক'ব নোৱাৰোঁ,
1: সেইটোৱে কথা, কাৰ কেতিয়া প্ৰয়োজন হয় সেইটো আমি একেবাৰে নাজানো, সেইকাৰণে আগতীয়াকৈ যদি এই সন্দৰ্ভত
0: আগতে।
1: আমি ভাবোঁ
0: হয়
1: তেনেহ'লে সেই সময়লৈ আমাৰ এই সন্দৰ্ভত চিন্তা কৰাৰ কোনো কাৰণ
0: আমি
1: নাই,
0: এতিয়া
1: বাট
0: আপুনি ধৰি লওক
1: ফাইনেন্সিয়েলটো সকলোৰে বাবে অকণমান
0: হয়, কিন্তু
1: অসুবিধা হয়।
0: আপুনি এটা চাওঁ, মানুহে আজিকালি ৰাইজে বাৰ্থডে কেনেকুৱাকে পাতে,
1: হয়
0: এনিভাৰ্চেৰি কেনেকে পাতে,
1: হয়
0: গতিকে সেইবিলাক পাতিব লাগে, কিন্তু তাতকে প্ৰায়ৰিটি আপোনাৰ
1: হেল্থ
0: ফেমিলিতে
1: ইঞ্চুৰেঞ্চ
0: চিকিউৰ হোৱা, হেল্থ ইঞ্চুৰেঞ্চটো, হেল্থ ইঞ্চুৰেঞ্চটো লাগে। আৰু এটা মই কওঁ যে আমাৰ টাৰ্ম পলিচিবিলাক আমাক লাগে, আৰু তাৰ লগত হৈছে কি এটা মাষ্টাৰ হেল্থ চেকআপ, মাষ্টাৰ হেল্থ চেকআপ 40+ হোৱাৰ লগে লগে চবেই কৰিব লাগে, বছৰত এবাৰ আপুনি হয় বাৰ্থডেতে কৰক বা এনিভাৰ্চেৰি ডেটতে কৰক, 40+ হ'লে মেমোগ্ৰাফি এটা কৰা উচিত বা পেপ স্মিয়াৰ চাৰ্ভাইকেল স্মিয়াৰ পৰীক্ষা কৰিব লাগে, এইখিনি মানুহে কৰা উচিত আৰু
1: কৰা উচিত
0: কিছুমান কাম।
1: খুব সুন্দৰকৈ ছাৰে আচলতে কৈছে আৰু এই ক্ষেত্ৰত শ্ৰোতাসকলেও গুৰুত্ব দিব বুলি আমি নিশ্চয়কৈ আশা কৰিছো। ছাৰ, বৰ্তমান সময়তে কিন্তু শিশুৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে কৰ্কট ৰোগৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে?
0: এতিয়া ধৰি লওক বহুত সময়ত আমি কেঞ্চাৰ কওঁ, আমি মাজতে আলোচনা নকৰিলো কি কি কাৰণত কৰ্কট ৰোগ হ'ব পাৰে, তাৰ মই থুলমূলকে কওঁ যে ধপাত জাতীয় সামগ্ৰীটো হৈছে কৰ্কট ৰোগৰ 1/3 কেঞ্চাৰ, যিটো পুৰুষ মহিলাৰ ধপাত জাতীয় সামগ্ৰীৰ কাৰণে। ধপাত মানে যিকোনো ধৰণৰ হ'ব পাৰে, আপোনাৰ খৈনী হ'ব পাৰে, জৰ্দাপান, গুটকা, বিড়ি, চিগাৰেট, গতিকে যিকোনো ধৰণৰ, আৰু অকল যদি পুৰুষৰ ধৰে তেতিয়াহ'লে 50% কেঞ্চাৰ সেই ধপাত জাতীয় সামগ্ৰীৰ কাৰণে হয়। আৰু আমাৰ অসমত ধপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰটো বহুত বেছি, ভাৰতবৰ্ষত যদি চাই এৰাউণ্ড 28-29% মান, আমাৰ 48 এনেকুৱা হয়, কিছুমান কিছুমান জেগাত আমাৰ 60% মান পাইছেগে, ইউজ টু মোৰ দেন 15 ইয়াৰ্ছৰ এটা চাৰ্ভেত এটা গম পোৱা গৈছে। তাৰ লগতে ধৰি লওক এলকহলো এটা কণ্ট্ৰিবিউটিং ফেক্টৰ আছে, স্পিৰিট, যিটো মুখত আমি 5টা এছ কওঁ, চাৰ্ভ টুত, তাৰপিছত থাকিলে আপোনাৰ ইনফেকশ্যন, চিফিলিছে হওক বা বেলেগ ধৰণৰ ছেপচিছ এটা, সেইটো, আৰু এটা থাকিলে স্মকিং আৰু স্পিৰিট, এইকেইটা আমাৰ পৰীক্ষাত আমাৰ আগতে সদায় আমি মনত ৰাখিব লাগে যে এইকেইটা কাৰণত হয়। তাৰপিছত

0: এলকোহল ধৰি লওক আমাৰ খাদ্যনলীৰ পৰা আৰম্ভ কৰি লিভাৰ প্ৰব্লেম হ'লে, চিৰচিছ চিৰচিছ হ'লে লাহেকৈ তাত কেঞ্চাৰ ফৰ্ম কৰিব পাৰে। তাৰপিছত থাকিলে ইনফেকশ্যনৰ কাৰণত, ইনফেকশ্যনৰ হেপাটাইটিছ যিটো ইনফেকশ্যন হয়,
1: হয়।
0: সেইকাৰণে সেইবিলাক আমি ভেকচিন চেকচিন ল'লে আমি হয়তো সেইবোৰৰ পৰা আঁতৰিব পাৰোঁ। আৰু মহিলাৰ জৰায়ুৰ যিটো কৰ্কট ৰোগ হয়, মোৰ দেন 95% ধৰি লওক সেইটো এইচ পি ভি বুলি কয়, হিউমেন পেপিলোমা ভাইৰাছ, এইচ পি ভি ইনফেকশ্যনৰ কাৰণে হয়। আৰু এইচ পি ভিটো এনেকুৱা, আমি টেবুলত চো, হেণ্ডশ্বেক কৰোঁ, তেনেকুৱা মানুহৰ গাত লাগিব পাৰে। নট নেচেচেৰিলি বোলে আমি কিবা কিবি শ্বেয়াৰ কৰিলে হ'ব, তেনেকুৱা এনেকুৱা নহয়। চ' এইচ পি ভিৰ কাৰণে আজিকালি ভেকচিন ওলাইছে, 9 বছৰৰ পৰা দিব পাৰে। আগতে অকল ছোৱালীক দিয়া হৈছিলে, এতিয়া বয়স দিব পাৰে।
1: আচ্ছা,
0: 9 বছৰৰ পৰা 15 বছৰ বা 14 বছৰ দুটা ড'জ দিব লাগে। আৰু সেইটো কিন্তু অট'মেটিকেলি মানুহৰ গাৰ পৰা নাইকিয়াও হৈ যায়, কিন্তু এটা পৰ্চন মানুহৰ কি হয়, সেইটো থাকি যায়। থাকি গ'লে সি লাহে লাহে লাহে লাহে কেঞ্চাৰ হ'ব পাৰে। চ' সেইকাৰণে এতিয়া ভেকচিনেশ্যন ৰেটটো বহুত কম। আমাৰ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে ড্ৰাইভ এটা দি আছে যাতে আমি সকলোকে ভেকচিনেট কৰিব পাৰোঁ। তাৰপিছত আমাৰ নাকৰ বেক চাইডে এটা নেজফেৰিঞ্জিয়েল কেঞ্চাৰ হয়, ইনফেকশ্যন, এইচ সেইটো এপষ্টেইনবাৰ ভাইৰাছ বুলি এটা হয়। সেইটো আমাৰ নগালেণ্ড চগালেণ্ড চাইডত বহুত হয় সেইটো।
1: আচ্ছা,
0: আৰু এটা হেলিকোবেক্টৰ পাইলৰি বুলি আছে, আমাৰ পেটত ইনফেকশ্যন হয়, পথাৰৰ পুখুৰীৰ পানী খালে সেইটোত ইনফেকশ্যন হয়, ষ্টমাকটো এট্ৰফি হয়। এট্ৰফি হ'লে তাৰ পৰা ধৰি লওক যিটো নৰ্মেল এচিড হ'ব লাগে, সেই এচিডিটো নোহোৱা হৈ যোৱাৰ কাৰণে তাত বিভিন্ন ইনফেকশ্যন হয়, পিএইচ টো বদলি যায়। সো স্টমাকত এটো এটা কারণ হয়
1: কারণ হবে।
0: ক্যান্সার কারণ। গতিকে এবিলাক বহুতখিনি ইনফেকশনের কারণে, ভাইরাল ইনফেকশনের কারণেও কর্কট রোগ হব পারে। আমার এনভায়রনমেন্টাল কিছুমান ফ্যাক্টর থাকে, আল্ট্রাভায়োলেট রেজ এক্সপোজার হব পারে, তার কারণে হব পারে। গতি এখানে বহুত সান এক্সপোজার তো আমি পরাপক্ষত বেশিকে মানে এভয়েড করব লাগে, কিন্তু এটা মর্নিং ধরি লোক 10টা 11টা বজাত এইটো কারণে লাগে, কিন্তু আননেসেসারি বেশিকে ধরে লোক সান এক্সপোজার নকরাটো
1: করা।
0: আৰু যেটো জেনেটিক বুলি কয়, জেনেটিক 5-10% মান ক্যান্সার ধরে লোক
1: জেনেটিক
0: জেনেটিক্যালি হব পারে। এটা শিশুসকলের কর্কট রোগটো আমার এনেকুৱা ধরনের আপনি ডাইরেক্টলি কব নোৱাৰে এইটো কারণতে হয় বলে। স্যার নর্মেলি বয়সীয়া মানুহসকলৰ হয়, শিশুসকলৰ খুব কমেই হয়। আৰু বয়সটো ধৰি লওক 50-60, যিমানে ধৰি লওক বয়সটো বাঢ়ি গৈ থাকে সিমানে কেঞ্চাৰ হোৱাৰ চান্সটো বাঢ়ি বাঢ়ি গৈ থাকে, ইয়ং এজত কম হয়। আৰু যিহেতু আমাৰ নাও এডেজ মানে কেঞ্চাৰ কিয় বাঢ়িছে বুলি এটা কাৰণ হৈছে সেইটো যে মানুহৰ লংজিভিটিটো বাঢ়ি গৈছে, গতিকে কেঞ্চাৰ ডিটেকশ্যন ৰেটটো বাঢ়ি গৈছে। সেইটো এটা এতিয়া প্ৰেগনেঞ্চি টাইমত যদি কিছুমান মেডিচিন কনচিভ হৈছিলে বা ৰেডিয়েশ্যন চেডিয়েশ্যন এক্সপ'জাৰ হৈছিলে, তেতিয়াহ'লে এটা ৰিস্ক হ'ব পাৰে। হয়
1: ছাৰ, সুন্দৰভাৱে আপুনি আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত কৈছে। যিহেতু আমাৰ সময়ো হৈ আহিছে, শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি উপদেশ দিব বিচাৰিব?
0: হয়, আমি কথাৰ মাজেৰে আমি যথেষ্টখিনি কথা আমি কি কি কৰিব লাগে আমি এটা ক'লো। মই ভাবো আৰু দেই, পাৰ্চনেলি এটা ডিচিপ্লিন লাইফ হ'লে আমাৰ ভাল, চিষ্টেমেটিক হ'ব লাগে। আমি আমাৰ লাইফটো মানে জাষ্ট ৰাতিপুৱালে গধূলি হ'ল বুলি সময়টো পাছ হৈ যাব দিব নালাগে, আমাৰ লাইফটো আমাৰ কণ্ট্ৰলত থাকিব লাগে। গতিকে আমি চিষ্টেমেটিকেলি আমাৰ সময়খিনি আমি ভগাই দিব লাগে, আমি তাক অতিবাহিত কৰিব লাগে। বহুতত আমি এটা মোবাইলটো ল'লেই মোবাইলটো চাওঁতে চাওঁতে 1 ঘণ্টা 2 ঘণ্টা কেনেকৈ পাৰ হৈ গ'লে আমি গম নাপাওঁ। গতিকে আমি মই ভাবোঁ শিশুৱেই হওক বা ডাঙৰেই হওক এটা ডিচিপ্লিন মানি চলিব লাগে, যে মই শুই উঠিলোঁ এইখিনি এইখিনি মই কাম কৰিম। সেইটো আমি ৰেগুলাৰলি এটা হেল্থ ফিজিকেল মানে এক্সাৰচাইজ কৰিব লাগে, ফিজিকেল। যিবিলাকে গাঁৱত থাকে, খেতি বাতি কৰে, কাম কাজ কৰে, তেওঁলোকতো কোনো কথা নাই, হৈয়ে থাকে। কিন্তু বাকী যিবিলাকে নহয়, এটা অল্টাৰনেট ডে হ'লেও ফিজিকেল এক্টিভিটি, খেলা ধূলাই হওক, কাম বন সেইটো কৰিব লাগে ৰুটিনলি, নহ'লে জিমতে হ'লেও যাব লাগে। তাৰপিছত খোৱাৰ ক্ষেত্ৰত আমি সদায় চাব লাগে যে আমি যিমান প্ৰয়োজন আমি সদায় তাতকৈ বেছি খাওঁ, আমি প্ৰয়োজনতকৈ বেছি খাওঁ, যিমান পেটত ধৰে সিমান খাওঁ। গতিকে যিমান পেটত ধৰে সিমান তেনেকৈ খাব নালাগে, খোৱাৰ এটা লিমিট থাকিব লাগে। বহুত ভাত খাই লাভ নাই, আমি অসমীয়া বুলি ভাতৰ থালটো লৈ চব্জি অলপ চলপ লওঁ, ভাত বেছিকৈ লওঁ, গতিকে উল্টা হ'ব লাগে, ভাত অলপ হ'ব লাগে, চব্জি তব্জি আমাৰ দালি মাছেই হওক বা কণীয়ে হওক বেছি হ'ব লাগে, ফল মূল খাব লাগে, গ্ৰীণ লিফ ভেজিটেবলছ হ'ব লাগে। ভাতত হেৰি হ'লে কি হ'ব, মানুহ পেটটো ডাঙৰ হ'ব, তাৰপিছত গাত গোটেই চৰ্বি জমা হ'ব, আৰু তাৰপিছত ক'ব যে ছাৰ আল্ট্ৰাচাউণ্ড কৰিছিলো মোৰ লিভাৰটো হেৰি আহিছে,
1: কি
0: ফেটি লিভাৰ আহিছে, গ্ৰেডটো আহিছে, একদম চিঞৰ বাখৰ কৰিব ধৰিলো। আৰু আমি কণী খাব লাগে, এগ হোৱাই 3টামান এগ হোৱাই ডেইলি আমি হয়তো খাব লাগে। মই যে পেচেণ্টক কিমান কওঁ আপুনি অলপ কণী খাওক, বগা আমি অপাৰেশ্যনৰ কাৰণে মানুহক এলবুমিনটো ভাল লাগে হিলিঙৰ কাৰণে, এতিয়া মই যিমান পাৰোঁ এনকাৰেজ কৰোঁ আৰু হোল এগটো আপুনি এটামান খাওক, বাকীবিলাক ধৰি লওক আপুনি। গতিকে আমি যিমানে এক্সাৰচাইজ নকৰোঁ, ডায়েটটো আমাৰ বিৰাট প্ৰয়োজন, মুখেৰে আমাৰ কি সোমাইছে, আৰু লগতে আমি শোৱাটো 6-7 ঘণ্টা মিনিমাম আমি শুব লাগে, ৰেষ্ট হ'ব লাগে, আৰু লাইফটো এটা চিষ্টেমেটিক ৱেত আমি বেলেঞ্চ কৰিব লাগে। বাকীখিনি আমি হেল্থ ইঞ্চুৰেঞ্চ

0: টাৰ্ম হৈ হওক বা হেলথ চেকআপ হওক, সেইখিনি কথা পাতিলোৱে। গতিকে আৰু নিজকে যিমান পাৰে ষ্ট্ৰেছ ফ্ৰী কৰি ৰাখিব লাগে।
1: হয়, আচলতে এইটো কেৱল কৰ্কট ৰোগৰ বাবেই নহয়,
0: হা,
1: প্ৰতিটো ৰোগৰ
0: প্ৰতিটো
1: বাবেই আচলতে প্ৰয়োজনীয় কথা।
0: হয়।
1: খুব সুন্দৰভাৱে ছাৰে আজি এই সন্দৰ্ভত আমাৰ শ্ৰোতাসকলক অৱগত কৰিছে, আৰু আমি আশা কৰিছোঁ যে ছাৰে যি ধৰণৰ পৰামৰ্শ দিছে সেয়া আমাৰ শ্ৰোতাসকলে নিশ্চয় অৱলম্বন কৰিব। আচলতে কেঞ্চাৰ মানেই মৃত্যু নহয়, কেঞ্চাৰ হ'লে আপুনি জীয়াই থাকিব পাৰিব, বহু বছৰ জীয়াই থাকিব পাৰিব, আপুনি ৰোগৰ পৰা পৰিত্ৰাণো পাব পাৰিব। কেৱল প্ৰয়োজন হ'ব আপোনাৰ মনোবল আৰু আপুনি নিজক কেনেধৰণে কেয়াৰ লৈছে আৰু ট্ৰিটমেণ্ট লৈছে। ধন্যবাদ জনাইছোঁ ছাৰ, আজি আপুনি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আৰু
0: ধন্যবাদ,
1: আমাৰ শ্ৰোতাসকলক এই সন্দৰ্ভত অৱগত কৰিলে।
0: ধন্যবাদ, থেংক ইউ।
1: শ্ৰোতাই ইমান পৰে স্বাস্থ্য ধন অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে গুৱাহাটীস্থিত কুমাৰ নাৰ্ছিং হোমৰ চাৰ্জিকেল অংকলজিষ্ট ডাক্তৰ যদুনাথ বুঢ়াগোহাঁয়ে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

0: লাগে, পয়সা পাবৰ বাবে নালাগে।
1: যাত্ৰীসকল অনুগ্ৰহ কৰি মন দিয়ক, যাত্ৰাৰ বেলিকা যদি TCA টিকেট বিচাৰে দেখুৱাই দিব, কিন্তু কোনোবাই যদি OTP পিন বা পাছৱৰ্ড বিচাৰে তেন্তে তেওঁক ততালিকে খেদি দিব।
2: RBIয়ে কয় OTP বা পিনৰ বাবে কল বা মেছেজ আহিলে অলপ সাৱধান হ'ব।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণীৰ অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আমি সকলোৱে কৃত্ৰিম বুদ্ধিমত্তা তথা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ অভ্যস্ত হৈ গৈছোঁ, যাৰ অবিহনে আমি বহুখিনি কাম কৰাত অসুবিধা হয়। কিন্তু ইয়াৰ দ্বাৰা আমাৰ পৰিৱেশত কেনেধৰণৰ প্ৰভাৱ পৰে, আৰু তাৰ বাবে আজি আমি বিষয়টো বাছি লৈছোঁ, কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিৱেশগত প্ৰভাৱ। এই বিষয়ে আমাক আজি কিছু কথা জনাব তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ শুভাঞ্জনা কলিতাই। আমি তেখেতক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ।
1: নমস্কাৰ।
0: আমি প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, কৃত্ৰিম বুদ্ধিমত্তাই পৰিৱেশ সংৰক্ষণত কেনেদৰে সহায় কৰে? ই জলবায়ু পৰিৱৰ্তন, বানপানী বা প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী দিন দিয়াত সহায় কৰেনে?
1: হয়, এআই বিভিন্ন ধৰণে আমাৰ জীৱন সহজ কৰি তুলিছে। আজিকালি ইণ্টাৰনেট খুলিলেই সাধাৰণ এটা গুগল চাৰ্চৰ পৰা বতৰৰ আগজাননী, ভাষাৰ অনুবাদ সকলোতে এআই ব্যৱহাৰ হৈ আহি আছে। আৰু জলবায়ু সংৰক্ষণৰ বাবেও এআই

0: বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। আপুনি যিটো ক'লে যে প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী, যিটোক আমি আৰ্লি ৱাৰ্নিং ছিষ্টেমছ বুলি কওঁ, তেনেধৰণৰ ছিষ্টেমছো AIৰ দ্বাৰা বহুত কাম হৈছে তেনেকুৱা ধৰণৰ। জলবায়ুৰ পৰিৱৰ্তনৰ বাবে বহুত এক্সট্ৰিম ৱেডাৰ ইভেণ্টছবিলাক হ'বলৈ ধৰিছে আজিকালি। তেনেধৰণৰ ইভেণ্টছবিলাক প্ৰেডিকশ্যনৰ কাৰণে AI ব্যৱহৃত হৈ আহিছে, তেনেকুৱা বহুত ৰিচাৰ্চ আছে। আৰু
1: আগতীয়াকৈ আগজাননী দিয়াৰ যিটো ব্যৱস্থা,
0: হয় হয়, যিটো আগজাননী
1: কৃত্ৰিম বুদ্ধিমত্তাই সহজ কৰি তুলিছে,
0: হয়, একদম সহজ কৰি তুলিছে। আৰু কৃষকসকলকো সেইবিলাক তেনেধৰণৰ আগজাননী দিয়া ব্যৱস্থাবিলাকে সহায় কৰে, কাৰণ বতৰৰ যেনেধৰণে পৰিৱৰ্তন হৈছে সেইবিলাকৰ কাৰণে শস্যৰ কিমান পৰিমাণে উৎপাদন হ'ব সেইবিলাকো সলনি হৈছে। তো কেনেধৰণে সলনি হৈছে বা কেনেধৰণৰ ৰোগ, নতুন নতুন ৰোগ হ'ব পাৰে শস্যৰ, সেই তেনেধৰণৰ আগজাননী দিবলৈও AIয়ে সহায় কৰি তুলিছে আজিকালি। সেইবিলাক এটা দিশ হয়, আৰু তাৰ বাহিৰেও AIয়ে বহুত দিশত ইউজ কৰি পেলাই যিবিলাক পৰিৱেশৰ ওপৰত এতিয়া যিবিলাক কাৰ্বন এমিশ্যনছ হৈছে, এতিয়া চহৰবিলাকত বহুত কাৰ্বন এমিশ্যনছ হয় কাৰণ তাতে জনসংখ্যা বহুত বেছি, সেইবিলাক কম কৰিবৰ কাৰণেও AIয়ে ব্যৱহাৰ কৰিছে। যেনেকে ট্ৰাফিকবিলাকত, ট্ৰাফিক মেনেজমেণ্ট এটা ভাল এক্সাম্পল হয়, কাৰণ ট্ৰাফিকত যিমান দেৰি যান বাহনবিলাক ফচি থাকে সিমানেই বেছি ধোঁৱা ওলায়, সিমানেই বেছি গৰম ওলায়, সিমানেই বেছি কাৰ্বন এমিশ্যনছো হয়। চ' সেইটো কম কৰিবৰ কাৰণে ট্ৰাফিক মেনেজমেণ্টত AIয়ে ব্যৱহাৰ কৰা হয়, যাতে যান বাহনবিলাক কম সময় ট্ৰাফিকত ফচি থাকিব লগা। চ' তেনেধৰণে বহুত আগশাৰীৰ যিবিলাক চহৰ নগৰ আছে পৃথিৱীৰ ভিতৰতে AIৰ ব্যৱস্থা বহুতে ব্যৱহাৰ কৰিবলৈ ধৰিছে আজিকালি।
1: হয়, আৰু এতিয়া AIৰ কথা যিহেতু পাতিছো, এতিয়া ই বনাঞ্চল ধ্বংস, বন্যপ্ৰাণীৰ অবৈধ চিকাৰ বা বায়ু প্ৰদূষণ কেনেদৰে চিনাক্ত কৰিব বা নিয়ন্ত্ৰণ কৰিব পাৰিব, এই ক্ষেত্ৰত কিবা সহায় কৰিবনে?
0: কৰিছে কৰিছে, ডেফিনেটলি এনেকুৱা ধৰণৰ বহুত কাম হৈছে। WWF-ৰে তেনেধৰণৰ বহুত কেইটা প্ৰচেষ্টা আছে। ডিফৰেষ্টেশ্যন আৰু ফৰেষ্ট ডিগ্ৰেডেশ্যন যিটো হৈছে, তো সেইবিলাক আগতীয়াকৈ চিনাক্ত কৰিবৰ কাৰণে ছেটেলাইট ইমেজেছবিলাক AIৰ দ্বাৰা এনালাইজ কৰি পেলাই WWF-এ এই কনজাৰ্ভেশ্যনিষ্টসকলক বা চৰকাৰক আগজাননী দি দিয়ে, যাতে ইৰিভাৰ্চেবল কিবা এটা ডেমেজ হোৱাৰ আগতেই তেওঁলোকে কিবা ষ্টেপছ ল'ব পাৰে। চ' সেইটো প্লেটফৰ্মটোৰ নাম হৈছে ফৰেষ্ট ফ'ৰছাইট বুলি এটা প্লেটফৰ্মৰ নাম আছে, যিটোৰ সহায়ত এনেকুৱা ধৰণৰ কাম হয়। তাৰ বাহিৰেও ৱাইল্ড লাইফ ইনচাইটছ বুলিও এটা প্লেটফৰ্ম আছে WWF-ৰে। তেওঁলোকে তাতে কি কৰে যে বনাঞ্চলত মাজে মাজে কেমেৰা ফিট কৰি থয়, আৰু সেই কেমেৰাৰ জৰিয়তে তেওঁলোকে এনালাইজ কৰি নতুন নতুন স্পিচিজ কিমান আছে, স্পিচিজবিলাকৰ জনসংখ্যা কিমান বাঢ়িছে নে কমিছে বা কি কাৰণে বাঢ়িছে কমিছে, সেই তেনেধৰণৰ এনালাইচিছো কৰি পেলাই দিব পাৰে,
1: মানে তথ্য সংগ্ৰহ কৰাত সুবিধা
0: আছে, তথ্য বিশ্লেষণ কৰিবলৈ সুবিধা কৰি দিয়ে সেইটো। আৰু আনকি আমাৰ কাজিৰঙাটো আপোনালোকে শুনিছেই চাগে, ৰিচেণ্টলি বাৰ্ড চেন্সাৰ্ছ এটা কৰিছে AIৰ যোগেদি, কাৰণ চৰাইৰ মাতবিলাক ট্ৰেক কৰি পেলাই তাৰ পৰা কিমান চৰাই আছে সেই গণনাটো কৰিবৰ কাৰণে AI প্ৰযুক্তি ব্যৱহাৰ কৰিছে। চ' তেনেকুৱা ধৰণৰ বহুত অবৈধ চিকাৰী, সেইবিলাকৰ পৰাও বাচিবৰ কাৰণে AI ব্যৱহাৰ কৰিছে। তো জেগাই জেগাই কিছুমান বনাঞ্চলত কেমেৰা ফিট কৰি পেলাই সেই কেমেৰাবিলাকে মুভমেণ্ট ডিটেক্ট কৰিব পাৰে, আৰু মুভমেণ্টটো ডিটেক্ট কৰাৰ লগে লগে সেইটো এক্টিভেট হৈ যায়, আৰু কিহে মুভমেণ্টটো কৰিছে সেইটো আইডেণ্টিফাই কৰিব পাৰে, ধৰক মানুহ নে জন্তু নে বাহন, বোলে যদি কিবা চাস্পিচিয়াছ এক্টিভিটি হয় তেনেহ'লে লগে লগে ফটোখন কণ্ট্ৰল ৰুমত পঠিয়াই দিয়ে,
1: লগে লগে
0: তাৰ একশ্যন ল'ব পৰা সুবিধা কৰি দিয়ে। আৰু তেনেধৰণৰ ছেটআপ বাহিৰৰ দেশতো হৈছে, আমাৰ ভাৰততো আৰম্ভ কৰিছে তেনেকুৱা ধৰণৰ।
1: আৰু বায়ু প্ৰদূষণৰ ক্ষেত্ৰত,
0: বায়ু প্ৰদূষণতো আপোনাৰ যিবিলাক কাৰ্বন এমিশ্যনছবিলাক ডিটেক্ট কৰিবৰ কাৰণে কোনখিনি এৰিয়াত বেছি কাৰ্বন এমিশ্যনছ হৈছে সেই ডেটাবিলাক, যিবিলাক ডেটাবিলাকটোতো আমি পায়ে যাওঁ, কিন্তু ইমান বেছি মাত্ৰাত ডেটাবিলাক জেনেৰেট হয় যিটো কাৰণে আমি সেইবিলাকক বিগ ডেটা বুলি কওঁ, এজন মানুহে অকলে এনালাইজ কৰিবলৈ অসুবিধা হয়, তো তাৰ বাবে AIয়ে সুবিধা কৰি দিয়ে।
1: মানে কাৰ্বন এমিশ্যন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো বা বায়ু প্ৰদূষণ ৰোধৰ ক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লোৱা হৈছে। এতিয়া কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ জীৱন সহজ কৰি বহু ক্ষেত্ৰত তুলিছে, কিন্তু এতিয়া আমি শুনিবলৈ পাইছোঁ ইয়াৰ ফলত পৰিৱেশৰ ওপৰত কিছুমান বিৰূপ প্ৰভাৱো পৰিছে, কেনেধৰণৰ প্ৰভাৱ পৰিছে বাৰু?
0: হয়, কিছুমান প্ৰভাৱটোতো পৰিছেই, কাৰণ টেকন'লজিটো বহুতেই বেছি এডভান্সড হয় আৰু আমি সেইকাৰণে বহুত বেছি প্ৰতিটো ক্ষেত্ৰতে ইউজ কৰিবলৈ ধৰিছোঁ, তাৰ পজিটিভ ছাইডো আমি পাইছোঁ, কিন্তু তাৰ বাবে এনভাইৰনমেণ্টৰ ওপৰত তাৰ কিছুমান নেগেটিভ এফেক্টছ হৈছে। তাৰে ভিতৰত কেইটামান মই ডাইৰেক্ট ইম্পেক্টছ কেইটামান কওঁ। এটা হৈছে বিদ্যুতৰ ব্যৱহাৰ, AI এলগৰিথমছবিলাক যিবিলাক হয় সেইবিলাক বেছিভাগেই বৃহৎ পৰিমাণৰ ডেটাৰ ওপৰত ট্ৰেইনিং কৰা হয়, আৰু সেই ট্ৰেইনিংবিলাক কৰিবৰ কাৰণে বহুত শক্তিশালী কম্পিউটাৰ ইউজ কৰা হয়। আকৌ সেই AI যিবিলাক ছাৰ্ভিচেছ শক্তিশালী

0: কম্পিউটাৰবিলাকত চলি থকা সেই চাৰ্ভিচেছবিলাক আমি একচেছ কৰিবৰ কাৰণে নেটৱৰ্ক কানেক্টিভিটি লাগিল। চ' এইবিলাক সকলো মিলি পেলাই বৃহৎ এটা ইনফ্ৰাষ্ট্ৰাকচাৰত ছেটআপ কৰা হয় যিবিলাকক আমি সাধাৰণতে ডেটা চেণ্টাৰ বুলি কওঁ। মোষ্টলি বিদ্যুতৰ কাৰণে এতিয়াও ফচিল ফিউৱেলৰ ওপৰতে নিৰ্ভৰশীল হৈ আছো আৰু যিবিলাকে কাৰ্বন এমিশ্যনছ বা গ্ৰীণ হাউচ গেছেছ কৰে আৰু ফলত গ্ল'বেল ৱাৰ্মিং বাঢ়ি যায়। এইটো প্ৰত্যক্ষ আৰু দুটামান প্ৰত্যক্ষ প্ৰভাৱ আছে। আৰু এটা হৈছে হিট জেনেৰেশ্যন। আপুনি যেতিয়া ফোন বা লেপটপটো বহুত দেৰি ইউজ কৰি থাকে সেইটো গৰম হৈ যায়। এতিয়া ভাবক এই ফোনটোৰ বা লেপটপটোৰ নিচিনা হাজাৰ হাজাৰ গুণা ডাঙৰ এটা কম্পিউটাৰ নিশ্চয় সেই অনুপাতেই বেছি গৰম বা তাপ প্ৰডিউচ কৰিব। চ' সেইবোৰে কি কৰে, সেইবোৰ এতিয়া মেচিনছবিলাকটোতো ঠাণ্ডা কৰি ৰাখিবই লাগিব, নহ'লে কাম নকৰা হ'ব। কিন্তু সেই তাপটো যিটো প্ৰডিউচ কৰিছে সেইটো ওচৰ চুবুৰীয়া অঞ্চললৈ বিয়পি যায় আৰু ওচৰ চুবুৰীয়া অঞ্চলবিলাক বহুত উষ্ণতা বাঢ়ি যায়। চ' ডেটা চেণ্টাৰবিলাকৰ ওচৰৰ যিবিলাক চহৰ সেইবিলাক পৰা নিউজ ওলাই আছে প্ৰতিদিনে যে তেওঁলোকৰ এৰিয়াবিলাক গৰম হৈ পৰে। আৰু এটা প্ৰত্যক্ষ ইম্পেক্ট হৈছে যে এই গৰমটো কমাবৰ কাৰণে মেচিনছবিলাকটোতো নষ্ট হৈ যাব, গৰমটো কমাবৰ কাৰণে যিটো সবতছে সহজ আৰু সস্তীয়া উপায় সেইটো হৈছে ঠাণ্ডা পানী ব্যৱহাৰ কৰা। আৰু ঠাণ্ডা পানীটো সহজে কেনেকৈ পাব পাৰোঁ, আমি গ্ৰাউণ্ড ৱাটাৰৰ পৰা। আৰু গ্ৰাউণ্ড ৱাটাৰ ডিপ্লেশ্যনটো এটা মেজৰ প্ৰব্লেম হয়। আৰু এই কোম্পানীবিলাকে কি কৰে, গ্ৰাউণ্ড ৱাটাৰৰ কাৰণে সেই চহৰৰ ৱাটাৰ ডিষ্ট্ৰিবিউচন নেটৱৰ্কৰ পৰা ইউজ কৰে আৰু ওচৰ চাবুৰীয়া মানুহসকলে পানীৰ অভাৱ অনুভৱ কৰে। আৰু এইটো মন কৰিবলগীয়া যে অকল পানী ইউজ কৰিয়েই ঠাণ্ডা কৰিব নোৱাৰি, বেলেগো বহুত উপায় আছে। কিন্তু ডেটা চেণ্টাৰবিলাকে অবভিয়াছলি সবতছে সস্তীয়া উপায়টোৱে ব্যৱহাৰ কৰিব। ইমিডিয়েটলি আমি সেইটো কম খৰচী যেন লাগিছে, কিন্তু ফিউচাৰৰ কাৰণে সেইটো বহুত ডাঙৰ
1: মানৱ জাতিৰ কাৰণে এটা সংকট হৈ যাব পাৰে, নহয় জানো? আৰু এতিয়া কৃত্ৰিম বুদ্ধিমত্তা আমি যদি তেতিয়াহ'লে অত্যাধিক ব্যৱহাৰ কৰোঁ, সেই ডাঙৰ ডাঙৰ ডাটা চেণ্টাৰবিলাক বেছিকে চলিব, তাত আৰু কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে?
0: দুটামান পৰোক্ষ প্ৰভাৱো আছে। আপুনি যিটো সঁচাই কৈছে যে যিহেতু আমি AI টেকনলজিবিলাক বেছিকে ইউজ কৰি আছো, চ' বহুত বেছি ডেটা চেণ্টাৰ ছেটআপ কৰিব লগা হৈছে। আৰু বেছি ডেটা চেণ্টাৰ মানে কি, বেছি ইলেক্ট্ৰিকেল কম্পনেণ্টছ, বেছি কম্পিউটাৰ্ছ ইউজ হ'ব। আৰু এই কম্পিউটাৰ্ছবিলাক মই এইমাত্ৰ আপোনাক ক'লোঁ যে গৰম হৈ যায় যেতিয়া বেছিকৈ ইউজ কৰা হয়, আৰু গৰম হ'লে নষ্ট হয়। আৰু যদি আমি ঠাণ্ডাও কৰি ৰাখোঁ তেতিয়াও 2 বা 5 বছৰৰ ভিতৰত সলনি কৰি থাকিব লগা হয় যাতে বস্তুটো ঠিকে কাম কৰি থাকে। তেনে ক্ষেত্ৰত বহুত সাংঘাতিক পৰিমাণে ইলেক্ট্ৰনিক ৱেষ্ট জেনেৰেট হয়। আৰু আমি জানো যে এই ইলেক্ট্ৰনিক ৱেষ্টটো ডিছপ'জ কৰা বহুত কঠিন। তাৰ উপৰিও আকৌ কম্পিউটাৰ চিপছ বেছিকে দৰকাৰ হয় যাৰ কাৰণে ৰেয়াৰ আৰ্থ মিনাৰেলছ মাইনিং কৰিব লগা হয়। আকৌ ৰেয়াৰ আৰ্থ মিনাৰেলছ মাইনিং কৰাটোও এটা পৰিৱেশৰ কাৰণে সংকটজনক
1: কথা হয়। এতিয়া এজন সাধাৰণ মানুহে যিমানবাৰ মোবাইল স্ক্ৰীণখন স্ক্ৰল কৰি থাকিব সেই তাৰো প্ৰভাৱটো ডাটা চেণ্টাৰত পৰেগেনে?
0: সকলোবিলাক নপৰে। মোবাইল স্ক্ৰীণখন স্ক্ৰল কৰিলেই আপোনাৰ ডাটা চেণ্টাৰত প্ৰভাৱ নপৰে। ইণ্টাৰনেটো আমাৰ বহুত আগৰ পৰা আছে, যেতিয়া AI নাছিল তেতিয়াও ধৰক আপোনাৰ চাৰ্ভাৰ্ছবিলাকে আমাক অলপমান কাম বেছি কৰিব লগা হয় আমি ইণ্টাৰনেট একচেছ কৰোঁতে। কিন্তু ইমান পৰিমাণে নহয়, যেতিয়া AI মডেলছবিলাক ইউজ কৰা হয় তেতিয়া বেছি এফেক্ট হয়। এটা উদাহৰণ আপোনাক দিব পাৰোঁ, যেনেকৈ আপুনি যদি এটা সাধাৰণ যিটো ট্ৰেডিশ্যনেল গুগল চাৰ্চ, ধৰক 4-5 বছৰমান আগতে যিটো গুগল চাৰ্চ কৰিছিলোঁ, সেইটোত যিমান এনাৰ্জি ইউজ হয় তাতকৈ 10 গুণা বেছি এনাৰ্জি ইউজ হয় যদি আমি চেট GPT-ত একেটা চাৰ্চ কৰোঁ। কিন্তু কথাটো হ'ল যে এই AI ৰেচটো যিটো সেইটোত ৰেলেভেণ্ট হৈ থাকিবৰ বাবে গুগলেও নিজৰ AI মডেল নতুনকৈ ৰিলিজ কৰিলে জেমিনাই। এতিয়া আপুনি যেইবাৰে আপুনি ইণ্টাৰনেটত চাৰ্চ কৰে জেমিনাই আপোনাক অট'মেটিক AI ৰেছপঞ্চ এটা দি দিব। আপুনি বিচাৰিলেও নিবিচাৰিলেও AI ৰেছপঞ্চটো পাবই। আৰু বহু ক্ষেত্ৰত ইমান বেছি AI ছিষ্টেমছবিলাক ইণ্টিগ্ৰেট হৈ আছে যে আপুনি AI ইউজ নকৰোঁ বুলি ভাবিলেও কৰিব নোৱাৰাকৈ নাথাকে।
1: আমি গম নোপোৱাকৈ মানে আমি সেইটোৱে ব্যৱহাৰ কৰোঁ।
0: হয়, কিছুমান তথাপিও এনেকুৱা AI মডেলছ আছে যিবিলাক আপোনাৰ লাইট ৱেইট মডেলছ আছে, যিবিলাক আপোনাৰ ফোনতে ইউজ হ'ব পাৰে, সেইবিলাকত ইমান বেছি এফেক্ট নহয়। কিন্তু যদি আপুনি ইমেজ জেনেৰেট কৰিবৰ কাৰণে যিবিলাক মডেলছ ইউজ কৰা হয় সেইবিলাক তালে আপুনি ইমেজটো আপলোড কৰি দিব, তাতে নতুন এটা ইমেজ জেনেৰেট কৰি দিব, তো সেইবিলাকত বেছি এফেক্ট হয়।
1: সেই ডাঙৰ ডাটা চেণ্টাৰত বহুত প্ৰভাৱ পৰে।
0: হয়।
1: এতিয়া অলপতে যিসকল ছ'চিয়েল মিডিয়াত আছে মাজতে দেখা পাইছিলো যে খুব এইটো মানে ট্ৰেণ্ডত আহিছিলে 80s ফটো, সেইটো এটা মানে ফূৰ্তিতে মানুহবিলাকে কৰিছে অজানিতে, কিন্তু তাৰ ফলত কিবা যে হ'ব পাৰে আমাৰ পৰিৱেশত ক্ষতি, তেওঁলোকে ইমান নাজানে।
0: সেইটো খেয়াল নকৰো যে আমি, কাৰণ আমি সেইবিলাক দেখা পাই নাথাকো, সেইটোৱে সবতছে ডাঙৰ সমস্যা এইটো ক্ষেত্ৰত, যে আমি ইয়াতে যিখিনি কৰি আছো প্ৰভাৱটো কৰবাত বেলেগত পৰি আছে, য'ত ডেটা চেণ্টাৰটো ছেট আপ হৈছে তাৰ ওচৰ পাজৰৰ মানুহবিলাকে ইমিডিয়েট এফেক্টটো পাই আছে, আমিও এফেক্টটো পামগে, কিন্তু এতিয়াই পোৱা নাই, যেতিয়ালৈকে আমি পাম তেতিয়ালৈকে বহুত দেৰি হৈ যাব, কাৰণে আমি সচেতন নাগৰিক হিচাপে অলপমান সাৱধানতা অৱলম্বন কৰিব।

0: যি আজি এইখিনি কথা যিসকল শ্ৰোতাই শুনিছে তেওঁলোক অলপ হ'লেও সচেতন হ'ব,
1: হয়
0: তেনেকুৱা ধৰণৰ কাম কৰাৰ আগত অকণ ভাবিব যে মোৰ এই কামটোৱে পৰিৱেশত কিবা প্ৰভাৱ পেলাব পাৰে নেকি।
1: হয়, এতিয়া কিছুমান ক্ষেত্ৰত মই একেবাৰে AI এৰাই চলাবলৈ ক'বও নোৱাৰিম, কাৰণ ইমান বেছি সকলোতে আহি গৈছে AIটো। যদি আমি AI ইউজ নকৰাকৈ থাকোঁ তেনেহ'লে আমি বহুত পিছ পৰি থাকিম। হয়, কেৰিয়াৰৰ ক্ষেত্ৰতে কওক বা সমাজৰ ক্ষেত্ৰতে কওক বহুত পিছ পৰি থাকিম। কিন্তু ধৰক এই খন্তেকীয়া আনন্দৰ কাৰণে আৰু বহুত ক্ষেত্ৰত আপুনি আজিকালি ফেচবুক বা ইনষ্টাগ্ৰামত গ'লে দেখিব AI জেনেৰেটেড ভিডিঅ'জ, যিবিলাক একো সুবিধাজনক কৰা হয় কিন্তু সেইবিলাক বহুত বেছি পপুলাৰ হৈ গৈছে, বহুত বেছি মানুহবিলাকে জেনেৰেটো কৰিবলৈ ধৰিছে। সেইটোৱে যে পৰিৱেশৰ ওপৰত কিমান ডাঙৰ প্ৰভাৱ পেলাই আছে, আচলতে মানে বহুত ফাষ্ট গ্ৰ' কৰিছে AI টেকনলজিটো। তো সেই সচেতনতাটো আনিবৰ কাৰণেও সময় পোৱা যোৱা নাই, কাৰণ লাষ্ট 2-3 বছৰত যিমান প্ৰগ্ৰেছ কৰিছে AIয়ে তাৰ আগলৈকে সিমানখিনি নাছিলে।
0: তেওঁলোকে জানিবলৈ পোৱাৰ আগতে আমি AI ব্যৱহাৰ কৰোঁ দৈনন্দিন জীৱনত, তাত আমি পৰিৱেশক ক্ষতি নকৰিবলৈ কেনেধৰণে নিজকে সীমিত কৰিব লাগিব।
1: হয়, সঁচা কথা ক'বলৈ গ'লে ব্যৱহাৰ একেবাৰে নকৰাকৈ থকাটো সম্ভৱ নহয়, আৰু হয়তো আমি ক'ব লাগিব যে আমি ফোন, লেপটপ বা ইণ্টাৰনেট ইউজেই নকৰোঁ, তেতিয়াহে হ'ব। আৰু মই ভাবোঁ যে সাধাৰণ মানুহতকৈ সেই ৰেছপনচিবিলিটিটো, যিটো আপুনি কৈছে সাৱধানতাৰ, সেই ৰেছপনচিবিলিটিটো এই যিবিলাক কোম্পানীজে AI ছিষ্টেমছবিলাক ডেভেলপ কৰিছে তেওঁলোকে সেই দায়িত্বটো লোৱা উচিত। তেওঁলোকে ভাবিব লাগে যে কেনেকুৱা ধৰণৰ AI টেকনলজি তেওঁলোকে ডেভেলপ কৰি আছে বা কেনেকুৱা ধৰণৰ এপ্লিকেশ্যনছত AI টেকনলজি তেওঁলোকে ডিপ্লয় কৰি আছে। কেৱল অকল AI ৰেচত আগবাঢ়ি যাবৰ কাৰণেই মাত্ৰ টেকনলজিটো ডেভেলপ কৰাটো উচিত নহয়। আৰু লগতে মই ক'ব বিচাৰোঁ যে চৰকাৰৰো ইয়াতে অলপমান দায়িত্ব আছে, তেওঁলোকেও অলপমান এই AI টেকনিক কোম্পানীজবিলাক যিহেতু উঠি আহি আছে আৰু বহুত ফাষ্ট গ্ৰ' কৰি আছে, সেইবিলাকক ৰেগুলেট কৰাৰো এটা ব্যৱস্থা কৰিব লাগে। হয় হয়, আৰু ডেটা চেণ্টাৰ্ছবিলাক ক'ত ছেটআপ কৰিব, কেনেকুৱা ধৰণৰ এৰিয়া ডেটা চেণ্টাৰবিলাক ছেটআপ কৰিব লাগে যাতে পৰিৱেশৰ ওপৰতো বহুত বেছি প্ৰভাৱ নপৰে, সেইটোলৈও মন কৰিব লাগে। তাৰ উপৰিও সচেতন নাগৰিক হিচাপে আমিও অলপমান কম পৰিমাণে AI টেকনলজিবোৰ ইউজ কৰিব লাগে, অলপ য'ত দৰকাৰ নহয় তাত ইউজ কৰিব নালাগে। এতিয়া ফটো ট্ৰেণ্ডটো আপুনি যিটো ক'লে 80s ট্ৰেণ্ডটো, মাহমানৰ আগতে গিবলি আৰ্টৰ ট্ৰেণ্ড এটা হৈছিলে। চ' মাজে মাজে এনেকুৱা ট্ৰেণ্ডবিলাক আহি থাকে, AI কোম্পানীজবিলাকেই অলপমান প্ৰমোট কৰাৰ নিচিনা। কিন্তু ইমানবিলাক মানুহে যেতিয়া একেলগে এনেকুৱা ধৰণৰ কাম কৰিব, পৰিৱেশৰ ওপৰত বহুত ডাঙৰ ইম্পেক্ট এটা পৰে। তো সেইটো অলপমান মন কৰি পেলাই সচেতন হোৱা উচিত।
0: হয়, ধন্যবাদ ডক্টৰ শুভাঞ্জনা কলিতা, আপুনি আজি বহুখিনি গুৰুত্বপূৰ্ণ তথ্য আমাৰ শ্ৰোতাসকলক জনালে। যিখিনি শ্ৰোতাই আজি শুনি আছে তেওঁলোক সচেতন হ'ব কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ ক্ষেত্ৰত, যিহেতু আমি ইয়াৰ ভাল আৰু বেয়া দুয়োটা দিশে আজি গম পালোঁ। গতিকে ভালখিনিৰ কাৰণে আমি ব্যৱহাৰ কৰিম, কিন্তু যিখিনি কামে পৰিৱেশত বেয়া প্ৰভাৱ পেলায় সেইখিনিৰ পৰা আমি নিজকে আঁতৰাই ৰাখিম। এই আশাৰে আজি সেউজী ধৰণীয় অনুষ্ঠানটি ইমানতে সামৰিছোঁ আৰু আপোনালৈ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ।
1: ধন্যবাদ
0: শ্ৰোতা, ইমান পৰে সেউজী ধৰণীয় অনুষ্ঠানটি শুনিলে। আজিৰ এই অনুষ্ঠানত কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিৱেশগত প্ৰভাৱ, এই সম্পৰ্কে আমাক কিছু কথা জনালে তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ শুভাঞ্জনা কলিতাই। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক ফোন ইন গানে গানে।
1: সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই নিবেদন কৰিছোঁ ইতিপূৰ্বে বাণীবদ্ধ কৰা শ্ৰোতাৰ ফোনযোগে অনুৰ্ধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে। হেল্ল'
2: হেল্ল'
1: হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
2: মই সোণাৰীৰ পৰা কৈছোঁ, নিতু দেৱে কৈ আছোঁ।
1: নিতু দেৱ সোণাৰীৰ পৰা? হয় দেৱ, ভালে আছে?
2: আপোনালোকৰ নিশ্চয় ভালে আছে?
1: হয় হয়, ভালে আছোঁ, ভালে আছোঁ, ধন্যবাদ। কওকচোন দেৱ, আজি আপুনি কি গীত শুনিব বিচাৰিব?
2: আজি মোক জুবিন গাৰ্গৰ কণ্ঠৰ মোৰ অনুভৱ যিদিনা হওক।
1: হয়, যিহেতু প্ৰতি মুহূৰ্ততে আমি তেখেত নথকাৰ অনুভৱ কঢ়িয়াই ফুৰিছোঁ, এই এবছৰ পূৰ্ণ হ'ল তেখেত নথকা, গতিকে আপুনি তেনেকুৱা সময়তে এই গীতটো শুনিব বিচাৰিছে। আমি আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম।
2: আৰু এই গীতটো সমূহ তেজপুৰ কেন্দ্ৰৰ কৰ্মকৰ্তা আৰু শ্ৰোতাবৃন্দলৈ, মোৰ লগত আছে ভাইকন মণ্ডা,
1: হয়
2: তেখেতসকললৈ গীতটি আগবঢ়াই দিম।
1: ধন্যবাদ, সকলোৱে নিশ্চয় গীতটি শুনি ভাল পাব। এনেদৰে আগলৈ ফোন

0: হেল্ল'
1: হেল্ল'
0: হয়, আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয়, মই মৰাণৰ পৰা কৈছোঁ।
0: হয়
1: নামটো সন্ধ্যা ৰাণী গগৈ হ'লো।
0: হয় কওকচোন, আপুনি আগতেও ফোন কৰিছে নহয় জানো?
1: হয় হয়, মই আগতেও আপোনালোক ফোন এবাৰ কৰিছোঁ,
0: হয়
1: পাইছোঁ
0: পাইছোঁ, মনত পৰিছে। গতিকে কওক, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: মই আজি জুবিন দাৰ প্ৰীতিৰ সুবাসে গীতটোকে শুনিব বিচাৰিছোঁ।
0: কোনটো গীত?
1: প্ৰীতিৰ সুবাসে গীতটো।
0: প্ৰীতিৰ সুবাসে, হয় হয়, জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি শুনিব বিচাৰিছে। যিহেতু জুবিন গাৰ্গ নোহোৱা হোৱা এবছৰ হ'ল নহয় জানো?
1: সেৱা জনালো,
0: হয় আমিও জনাইছো। গতিকে
1: অনুষ্ঠানবিলাক শুনি থাকো, মানে ৰেগুলাৰ নহ'লেও মাজে সময়ে শুনো বাৰু।
0: হয় হয়, নিশ্চয় শুনি থাকিব, যিহেতু আপুনি তাত মোবাইল যোগেহে শুনিব লাগিব। গতিকে মোবাইল এপত আমাৰ অনুষ্ঠানসমূহ শুনিব আৰু এনেদৰে ফোন কৰিব।
1: হয়, ধন্যবাদ,
0: শুনকচোন আপোনাৰ অনুৰোধৰ গীত।

0: হেল্ল' হয়, আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই জৰ্মা আছে, দিনেশ শৰ্মা।
0: দিনেশ শৰ্মা যোৰহাটৰ পৰা। হয় শৰ্মা, ভালে আছে?
1: ভালে আছো।
0: হয়, ঠিক আছে ঠিক আছে। কওকচোন শৰ্মা, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব? জুবিন গাৰ্গৰ কণ্ঠৰ বৰষুণ বৰষুণ গীতটি শুনিছে। বৰষুণৰ বতৰ প্ৰায় শেষ হৈছেহি, নহয় জানো? গতিকে আহিনৰ বতৰত আপুনি বৰষুণৰ গীত শুনিব বিচাৰিছে, তথাপিতো জুবিন গাৰ্গৰ কণ্ঠ
1: গীত শুনি ভাল
0: লাগে বহুত। হয়, গতিকে আমি আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম।
1: মই নাম নাম কৰিছোঁ।
0: হয় কওক।
1: মই পনৰী দত্ত, মাধৱী নাথ, নিজান ডেকা, দীপান ডেকা, মন্দু বৰুৱা, সদৰুৱা, নীলপুৰ বৰুৱা, কল্পনা দা, আপোনাৰ কাৰণে সকলো কৰ্মকৰ্তা লৈ লগতে অসম ৰাখিছো মোৰ গান শুনা হৈছে।
0: ধন্যবাদ। সকলোৱে নিশ্চয় গীতটি শুনি আনন্দিত হ'ব।
1: হয়,
0: শুনি থাকিব আমাৰ অনুষ্ঠান আৰু আগলৈ ফোন কৰিব। শুনকচোন আপোনাৰ প্ৰিয় গীতটি।

0: হেল্ল' ছাৰ, নমস্কাৰ।
1: নমস্কাৰ নমস্কাৰ, আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
0: মই নামটি ষ্টেচন চাৰিআলিৰ পৰা ক'লোঁ, শ্ৰীমতী প্ৰণতি দত্ত।
1: প্ৰণতি দত্ত, হয়, দত্ত ভালে আছে?
0: অঁ ছাৰ ভালে, আৰু আপোনালোকৰ ভাল নহয়?
1: ভালে আছোঁ, ভালে আছোঁ, ধন্যবাদ। দত্ত, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব বিচাৰিব?
0: যিহেতু এতিয়া ভাদ মাহ শেষ হোৱাৰ পিছত আহিন মাহ, গতিকে শেৱালি ফুলে শৰতৰ আগমনৰ বাতৰি দিছে। লোকনাথ গোস্বামীৰ কণ্ঠৰ আমোল মোল শেৱালি গুণ এই গীতটি শুনাই দিব।
1: হয় হয়, যিহেতু এতিয়া আহিনৰ বতৰত শেৱালিয়ে গোটেই আমোল মোলাই থাকে, নহয় জানো?
0: হয়, আৰু কহুৱা ফুলিছে নৈ পাৰে পাৰে,
1: কহুৱা ফুলিছে, শেৱালিয়ে আমোল মোল গোন্ধ আহিছে। গতিকে এই বতৰতে আপুনি লোকনাথ গোস্বামীৰ কণ্ঠৰ এই সুন্দৰ গীতটি শুনিব বিচাৰিছে। আমি আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয় বজাই শুনাম।

0: হেল্ল'
1: হেলো,
0: হয় আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয় নমস্কাৰ, মই মঙলদৈ চিপাজাৰৰ পৰা মাধুৰী নাথে ক'লোঁ।
0: হয় নমস্কাৰ নাথ, ভালে আছে?
1: হয় ভালে আছোঁ, আপোনালোকৰ?
0: আছোঁ ভালে আছোঁ, ধন্যবাদ। গতিকে কওকচোন, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: হয়, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিনদাৰ যিহেতু মৃত্যুবাৰ্ষিকী, তেখেতৰ কণ্ঠত টোকাৰী গীত এটি শুনিব বিচাৰিছোঁ। মই অকণমান গুণগুণাই দিছো।
0: হয়, জুবিন গাৰ্গৰ কণ্ঠৰ টুকুৰা গীত এটি শুনিব।
1: হয়, গুৰুজনাই কৈ গৈছে কলি থৰি নাম, শাস্ত্ৰতো লিখা আছে নামে হে কল্যাণ। গীতটি শুনাই দিলে হয়,
0: এই গীতটি শুনিবলৈ বিচাৰিছে। আমিও আপোনাৰ অনুৰোধত জুবিন গাৰ্গৰ কণ্ঠৰ এই টুকুৰা গীতটি শুনাই দিবলৈ পালে আনন্দিত হ'ম। গতিকে এনেদৰে আগলৈও শুনি থাকিব আৰু আমালৈ ফোন কৰিব।
1: হয় হয়, ধন্যবাদ
0: ধন্যবাদ। শুনকচোন আপোনাৰ প্ৰিয় গীতটি।

0: ফোনইন গানে গানে অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটি আঁত ধৰিলে নৱজ্যোতি হাজৰিকাই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ যি শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত কিশোৰী আমনকৰৰ কণ্ঠত শাস্ত্ৰীয় সংগীত ৰাগ মীৰা মলহাৰ।

ইমান পাৰে শ্ৰোতাই কিশোৰ য়ামনকাৰৰ কণ্ঠত শাস্ত্ৰীয় সংগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ী নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজি অধিৱেশনৰ অন্ত পৰিছে। কাইলৈ আমাৰ কেন্দ্ৰৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM 102.4 MHz-ত। আমাৰ আজি নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল অম্লানজ্যোতি দত্ত আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো, ডিউটি ৰুমত আলপনা শইকীয়া, পৰিবহণত নয়ন দৈমাৰী আৰু অনুষ্ঠান সামৰি মই ৰশ্মিৰেখা ভূঞাই প্ৰচাৰ কক্ষৰ পৰা আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।